নমস্কার, সুপ্রভাত। এ আকাশবাণী গুৱাহাটীৰ মহাবাহু। আজি বুধবাৰ 1433 ভাস্কৰাব্দৰ জেঠ মাহৰ 19 দিন, 1948 শকাব্দৰ জেঠ মাহৰ আজি 13 দিন আৰু 2026 খ্ৰীষ্টাব্দৰ জুন মাহৰ আজি 3 তাৰিখ। এতিয়া সময় পুৱা 5:33 গৈছে। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত। আমাৰ অনুষ্ঠান নিউজ অন এয়াৰ মোবাইল এপযোগেও শুনিব পাৰিব।

বন্দনা অনুষ্ঠানটির মানতে অন্ত পৰিল। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলে ৰুণু বায়ন দাসৰ কণ্ঠৰ মহাপুৰুষ শ্ৰী শ্ৰীমাধৱদেৱ বিৰচিত বৰগীত, হৰৰা দেৱী আৰু সংগীসকলৰ কণ্ঠৰ দাম, কৌশিক দাসৰ কণ্ঠৰ লোকগীত, পদসিং কোঁৱৰ আৰু সংগীসকলৰ কণ্ঠৰ টোকাৰী গীত আৰু ৰাণু বৈশ্যৰ কণ্ঠৰ এটি ভজন শুনিলে।

0: General Assembly, UNGA. Dr. Hemaan emerged victorious in a closely contested election held in UN General Assembly, garnering 99 votes against Cyprus' Special Envoy for Multilateralism, Andrias Kokkoris, who got 91 votes. His one-year tenure as head of the Chief Deliberative Policymaking and Representative Organ of the United Nations will commence in September. In accordance with the established regional rotation, the president of the 81st session was to be elected from the Asia-Pacific group. UNGA President-elect Dr. Hemaan said that he will uphold the world body's work on human rights and engage all member states during his tenure. External Affairs Minister S. Jaishankar has congratulated Dr. Hemaan on his election as UNGA President. In a social media post, Dr. Jaishankar said that he is looking forward to working closely with Dr. Hemaan to advance the shared priorities of India and Bangladesh and strengthen multilateral cooperation. Indian nationals will no longer require an airport transit visa when travelling to a third country through German airports beginning today. German Embassy in India announced that the exemption will simplify travel for Indian citizens transiting through Germany on their way to other international destinations. The embassy described the decision as a reflection of the growing partnership between the two countries. It said the move underlines the German government's commitment to deepening ties between the two countries, facilitating the movement of people. In women's cricket, England sailed to a 6-wicket win over India in the third and final T20 international to clinch the series 2-1 at the County Ground, Taunton in England last night. India felt confident after taking 3 early wickets, but a commanding partnership helped them with ease. And that is the end of this news bulletin.
1: সাহিত্যৰ শক্তিৰ বিষয়ে ক'বলৈ গৈ সাহিত্যিক নকুল চন্দ্ৰ ভূঞাই লিখিছিল, যুগ পৰিৱৰ্তনশীল, সাহিত্যও পৰিৱৰ্তনশীল। যুগৰ প্ৰভাৱ সদায় আমাৰ সাহিত্যত পৰি আহিছে। সময়ে জাহ নিয়াব নোৱাৰে এটা যুগ যেতিয়াই জীয়াই থাকে সাহিত্যৰ বুকুত। বাস্তৱ জগতৰ প্ৰভাৱ সাহিত্যিকৰ লিখনিত পৰিবই। বৰ্তমান যুগ সংগ্ৰামৰ যুগ। প্ৰত্যেক কথাতে আমি সংগ্ৰাম কৰিবলগীয়া হৈছে, খোৱামুঠিৰ কাৰণে, নিজৰ ভাষাটোৰ কাৰণে, নিজৰ দেশখনৰ কাৰণে, দুৰ্নীতিৰ বিপক্ষে, লাভখোৰ সুতখোৰৰ বিপক্ষে। আমাৰ আজি সমস্যা বহুত। এই সমস্যাৰ মাজত যি সাহিত্য সৃষ্টি হৈছে তাতো এই সমস্যা সোমাই গৈছে। দেশৰ জনগণৰ যি আৰ্থিক সংকট আছে, ব্যৱহাৰিক সামাজিক ক্ষেত্ৰত যি সমস্যা আছে, সেইবিলাকৰ প্ৰতিফলন হ'ব লাগে সাহিত্যত। কাৰণ সাহিত্যই যেতিয়া সহানুভূতি সৃষ্টি কৰিব পাৰে, তেতিয়াই জনসাধাৰণ সাহিত্যৰ প্ৰতি সজাগ হয়। বহুতো সাহিত্যিকে আজি সাহিত্য চৰ্চাত হাত দিছে, কিন্তু তেওঁলোকৰ সাহিত্যক ৰাইজে সিমান অনুমোদন কৰা নাই, তেওঁলোকৰ সাহিত্যত কিছুমান ধাৰ কৰা ত্ৰুটি থকাৰ বাবে। ঐকান্তিকতাহীন, অভিজ্ঞতাহীন সাহিত্য কেতিয়াও কালজয়ী হ'ব নোৱাৰে। অসমত 14-15 শতিকাত ৰাজতন্ত্ৰৰ শাসনযন্ত্ৰত যদিও তেতিয়া ব্যভিচাৰ সোমোৱা নাছিল, আমাৰ সমাজত কিন্তু অনীতি অত্যাচাৰৰ প্লাৱন হৈছিল। আৰু এক শতিকামান সেই ব্যভিচাৰ চলি থকা হলে শাসন প্ৰণালীত ব্যভিচাৰ সোমাই দেশখনো হয়তো ধ্বংস কৰিলেহেঁতেন। অসমত তেতিয়া বৌদ্ধা শাক্ত আচাৰ নীতি ইমান তললৈ গৈছিল যে মানুহে মানৱতা হেৰুৱাই পেলাইছিল। আমাৰ সমাজ খণ্ড বিখণ্ড হৈ পৰিছিল। নৈতিক চৰিত্ৰ ক্ৰমান্বয়ে নিম্নমুখী গতিত ধাৱমান হৈছিল। অসমীয়া জাতিটোৰ সৌভাগ্যৰ বাবেই এনেতে ঈশ্বৰ প্ৰেৰিত মহাপুৰুষ শংকৰদেৱৰ আবিৰ্ভাৱ হ'ল। মৌমাখিয়ে ফুলৰ মৌ সংগ্ৰহ কৰাৰ দৰে শংকৰদেৱ, মাধৱদেৱ আৰু তেওঁলোকৰ অনুগামীসকলে ভাগৱত পুৰাণ আৰু অন্যান্য পুৰাণৰ পৰা সাৰ বস্তুলৈ অপূৰ্ব সাহিত্যৰাজি ৰচনা কৰিলে। ইয়াৰ উপৰিও মহাপুৰুষ শংকৰদেৱে গীতা, ভাগৱত আদিৰ আদৰ্শত বৈষ্ণৱ ধৰ্মক নতুন গঢ় দি সৰ্বভাৰতীয় ধৰ্মৰ সৈতে

0: যোগসূত্ৰ স্থাপন কৰিলে। সেই সময়ত এফালে সত্ৰ, আনফালে ৰাজসভা, এই দুটা বিভিন্ন পৰিৱেশত অসমীয়া সাহিত্য ৰচিত হৈছিল। এই মহিমাময় শংকৰী সাহিত্যই তেতিয়াই সমাজৰ কুনীতি কু আচৰণ মহিমূৰ কৰি সমাজৰ তথা অসমীয়া মানুহৰ মন সুস্থ পবিত্ৰ কৰি সমাজৰ আদৰ্শ সাম্যভাৱ মানৱতা সহনশীলতা দাঙি ধৰি জাতি বৰ্ণ নিৰ্বিশেষে আমি যে এখন দেশৰ এটা জাতি তাক শিকাই দিলে। শংকৰী সাহিত্যৰ শক্তিয়ে আজিও আমাৰ অসমীয়া জাতিটোক বান্ধি ৰাখিছে। আমি এতিয়া এনে সুস্থ সাহিত্য ৰচনা কৰিব লাগে যি সাহিত্যই সমাজত ভূমিকম্পৰ সৃষ্টি কৰিব, যি ভূমিকম্পত সমাজৰ অহিতকাৰী পাপীবিলাক ধ্বংস হ'ব। সাম্যবাদ আৰু সমাজবাদী আদৰ্শেৰে ৰচিত সাহিত্যইহে সৰ্বসাধাৰণ জনগণৰ আৰু দেশৰ বৃহত্তৰ স্বাৰ্থৰ উপকাৰ সাধন কৰিব।
1: মুকুতামালা, আজিৰ মুকুতামালা নকুল চন্দ্ৰ ভূঞাৰ ৰচনাৰ পৰা লোৱা হ'ল।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠান। আজিৰ শিল্পী অশ্বিনী ভিৰে দেশপাণ্ডে। এটি খেয়াল ৰাগ আহিৰ ভৈৰৱ।

শাস্ত্ৰীয় সংগীতৰ অনুষ্ঠানত ইমান পৰে শ্ৰোতাসকলে অশ্বিনী ভিৰে দেশপাণ্ডেৰ কণ্ঠৰ অহিৰ ভৈৰৱ ৰাগৰ এটি খেয়াল শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক আজিৰ অনুষ্ঠান পৰিস্থিতি।

আজি পুৱা 9:20 প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাক্তৰ সাত্যকী শইকীয়াৰ সৈতে আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ সম্পৰ্কে কথা পাতিব ইন্দ্ৰজিৎ দাসে। অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ব। নিশা 9:30 সাহিত্য চোৱাৰ অনুষ্ঠানত ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ গল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। বিয়লি 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ পাঠ যুগুতাই আগবঢ়াব স্মৃতিৰেখা শইকীয়াই। দিনৰ 12:30 আইডিঅ' বুলনি অনুষ্ঠানৰ লগ পাওঁ শিতানৰ অতিথি ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈ, সাক্ষাৎ গ্ৰহণ নিভাৰাণী ৰয়ৰ। পুৱা 7:30 স্মৃতিৰ দিনলিপি অনুষ্ঠানত কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিবলৈ পাব, সাক্ষাৎ গ্ৰহণ অশোক ভট্টাচাৰ্যৰ। পুৱা 6:55 জ্ঞান বিজ্ঞান, পুৱা আৰু সন্ধিয়া 7:00 নিয়োগ বাতৰি, 7:15 আজি পুৱা প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ, 8:30 গীতিমালিকাৰ শিল্পী পাৰ্বিন চুলতানা চাৰুগোহাঁই, বিউটি শৰ্মা বৰুৱা, মুনীন দত্ত আৰু মধুমতি গোস্বামী। পুৱা 9:15 জিলাৰ ৰেহৰূপ, 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ। দিনৰ 11:05 পৰাগমালা লাইভ, 11:30 আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য শীৰ্ষক এখনি প্ৰামাণ্য আলেখ্য, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। 12:15 শ্ৰোতাৰ অনুৰোধৰ গীতৰ অনুষ্ঠান কল্পতৰু। দিনৰ 1:10 আৰু সন্ধিয়া 7:45 নীলিমা খাতুনৰ কণ্ঠৰ আধুনিক গীত, 1:20 মহেশ্বৰ নাথ আৰু সংগীবৃন্দৰ কণ্ঠৰ ওজাপালি শুনিবলৈ পাব।

দিনৰ 1:35 বাদ্য সংগীতৰ অনুষ্ঠানত কমল কটকীৰ স্পেনিছ গীটাৰ বাদন, 1:50 তুলিকা মহন্তৰ কণ্ঠৰ লোকগীত, 2:30 পাশ্চাত্য সংগীতৰ অনুষ্ঠান, 3:05 তৰালি শৰ্মাৰ কণ্ঠৰ আধুনিক গীত, 3:15 নেপালী অনুষ্ঠান, 3:45 কাৰ্বি অনুষ্ঠান, 4:30 বড়ো অনুষ্ঠান। বিয়লি 5:25 গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ বদুৰকুচি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান। অনুষ্ঠানটিত স্বাৱলম্বী মহিলা কামিনী শৰ্মাৰ সৈতে সাক্ষাৎকাৰ শুনিবলৈ পাব প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:10 কৃষি জগত অনুষ্ঠানত

অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব সম্পৰ্কে এক আলোচনাত ভাগ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই, প্ৰযোজনা উৎপল বৰাৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান, 7:20 আকৌ শুনোৱা হওক। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জ্ঞান বৰদলৈৰ কণ্ঠৰ তিৱা গীত, 8:02 ধাৰাবাহিক নাট উদয় ভানুৰ চৰিত্ৰৰ সপ্তম খণ্ড, মূল উপন্যাস মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 8:30 আধুনিক গীতৰ অনুষ্ঠান, 9:00 চিত্ৰগীত, 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত গীতিকাৰ কবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ জীৱনৰ বিষয়ে কিছু কথা আগবঢ়াব ইন্দ্ৰজিৎ দাসে। আজিৰ অনুষ্ঠান পৰিস্থিতি ইমানেই।

0: আকাশবাণীত বিজ্ঞাপন দিয়ক অগণিত শ্রোতার কাক চাপক।
1: Our voice gets you heard everywhere.
0: বিজ্ঞাপন জনসাধারণক সজাগ কৰিবলৈ আৰু চৰকাৰী আঁচনিৰ বিষয়ে অৱগত কৰাবলৈ আমাৰ ফোন নম্বৰটি হৈছে
1: 6900453528।
0: আকাশবাণী গুৱাহাটী, সর্বক্ষণ সর্বত্র আপোনাৰ সৈতে।
2: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস। আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাঃ সাত্যকী শইকীয়া। আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ, মধুমেহ, কৰ্কট, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ, এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে। আজি পুৱা 9:20ৰ পৰা মহাবাহু শাখাত। একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।

পঢ়ি আপুনি নিশ্চয় ভাল পায়। উপন্যাস বা গল্পৰ প্ৰতি আপোনাৰ নিশ্চয় আগ্ৰহ আছে। বিবিধ ভাৰতী গুৱাহাটীয়ে আপোনাৰ বাবে লৈ আহিছে উপন্যাস পাঠৰ এটি মনোৰম অনুষ্ঠান। প্ৰতি পুৱা 9 বজাত এতিয়াৰ পৰা শুনিবলৈ পাব ধাৰাবাহিক উপন্যাস পাঠৰ অনুষ্ঠান। ধাৰাবাহিক উপন্যাস পাঠ বিবিধ ভাৰতী গুৱাহাটীত প্ৰতি পুৱা

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য আলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

0: অগ্নি যুগৰ গান।
1: অগ্নি যুগৰ তিৰিঙতি মই নতুন অসম গঢ়িম।
2: ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে আমাৰ দৈনিক আয়োজন অগ্নি যুগৰ গান।
1: ও মোৰ প্ৰিয় জনগণ, মই গাওঁ তোমাৰ গান।
0: প্ৰতি পুৱা 8:15 পৰা 8:25 লৈ সুধা কণ্ঠৰ গীত
2: বিবিধ ভাৰতী গুৱাহাটীত অগ্নি যুগৰ গান।

বিবিধ ভারতী গুৱাহাটীৰ বিভিন্ন অনুষ্ঠানত ভাগ লবলৈ আপুনি আমালৈ হোৱাটছএপত মেছেজ কৰিব পাৰে। আমাৰ নম্বৰ হৈছে 6003166944। পুৱা প্ৰচাৰিত ফোন ইন অনুৰোধৰ গীতৰ অনুষ্ঠান সুৰধ্বনি আৰু সন্ধিয়া প্ৰচাৰিত সান্ধ্য আলাপ অনুষ্ঠানটিলৈ আলোচিত বিষয় সম্পৰ্কত আপোনাৰ মতামত আদি প্ৰেৰণ কৰিবলৈ আপুনি আমাৰ হোৱাটছএপ নম্বৰটি আজিয়ে টুকি থওক। আমাৰ নম্বৰ হৈছে 6003166944। আপোনাৰ সৈতে আমাৰ যোগাযোগৰ এক নতুন মাধ্যম হৈছে হোৱাটছএপ মেছেজ। আমাৰ নম্বৰ 6003166994।

0: জ্ঞান বিজ্ঞান যুগুতায় আগবঢ়াইছে প্রবাল কুমার শর্মায়।
1: বিশ্ব চাইকেল দিবস, আজি বিশ্ব চাইকেল দিবস। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে 3 জুন তাৰিখটো আন্তঃৰাষ্ট্ৰীয় বিশ্ব চাইকেল দিৱস হিচাপে ঘোষণা কৰিছিল। 2 শতিকা ধৰি ব্যৱহাৰ হৈ অহা চাইকেলে মানৱ জাতিক দেখুৱাই দিয়া স্বাস্থ্যৰ বাবে ইতিবাচক দিশ, উপযোগিতা, সৰলতা, স্বচ্ছতাৰ লগতে ইয়াৰ প্ৰদূষণমুক্ত বৈশিষ্ট্যই আদি বিভিন্ন কাৰণত এই দিৱসটি পালন কৰাৰ বিশেষ গুৰুত্ব আছে। পিছে বৰ্তমান আমি যিখন চাইকেল দেখোঁ বা যিখন চাইকেল ব্যৱহাৰ কৰোঁ সেইখন প্ৰথমতে এনেকুৱা নাছিল। চাইকেল শব্দটোৰ সম্পূৰ্ণ নাম হৈছে বাইচাইকেল। ইয়াৰ অৰ্থ হ'ল দুচকীয়া গাড়ী। যান্ত্ৰিক বাহনৰ বাটকটীয়া আৰু সৰ্বত্ৰ ব্যৱহৃত বাহন হ'ল বাইচাইকেল। 1960 চনত ফৰাচী দেশৰ দ্য চিভৰাগ নামৰ এজন লোকে সৰ্বপ্ৰথম কাঠৰ 2টা চকা থকা এনেধৰণৰ যান এখন নিৰ্মাণ কৰিছিল। দীঘলীয়াকৈ নিৰ্মাণ কৰা এইখন যানৰ গোলাকাৰ কাঠৰ চকা 2টা আন এডোখৰ দীঘলীয়া কাঠেৰে সংযোগ কৰা হৈছিল। কাঠডোখৰত কোনোমতে এজন মানুহে বহিবলৈ ঠাই পাইছিল আৰু তাত বহি ভৰিৰে মাটিত হেঁচুকি দিলে যানখন আগুৱাই গৈছিল। ইয়াৰ পাছত 1779 চনত জাৰ্মানীতো এনেধৰণৰ এখন যান নিৰ্মাণ কৰা হৈছিল। ইয়াৰ নাম দিয়া হৈছিল ভেলোচাইপিড। 1817 চনত ইংলেণ্ডৰ জন ডেনিছ নামৰ এজন লোকে ভেলোচাইপিড আৰ্হিৰে এখন দুচকীয়া যান সাজিলে। এইখন যানৰ চকা 2টা আছিল লোহাৰ। তদুপৰি চকা 2টাৰ সন্মুখৰ চকাটোৰ দীঘল কাঠ এডোখৰ এনেকৈ সংযোগ কৰা হৈছিল যাতে চালকে ইচ্ছা কৰিলে যানখন শুৱে বয়ে ঘূৰাব পাৰে। আধুনিক কালৰ ষ্টিয়াৰিঙৰ সূত্ৰপাত এনেদৰেই ঘটিছিল। যানখনৰ সমাজত চালক বহাৰ সুবিধা আছিল। সেই সময়ৰ বহু চৌখিন লোকে এই যানখন চলাবলৈ লৈছিল আৰু এই যানখনৰ তেওঁলোকে নাম দি লৈছিল হবি হৰ্চ, অৰ্থাৎ চখৰ ঘোঁৰা। ইয়াৰ পাছত 1869 চনত ইংলেণ্ডৰ চিলাই মেচিন নিৰ্মাণ কৰা এটা কোম্পানীয়ে পেনি ফাৰ্ডিং নামৰ এবিধ চাইকেল নিৰ্মাণ কৰে। এবিধ চাইকেলৰ সন্মুখৰ চকাটোতকৈ পিছৰ চকাটো আছিল অতিশয় সৰু। সন্মুখৰ চকাটোৰ ওপৰতে আৰোহী বহাৰ ব্যৱস্থা কৰিছিল। এবিধ চাইকেল বৰ বেগেৰে চলিছিল যদিও বিপদৰ সম্ভাৱনাও আছিল বহুত। হঠাৎ খুন্দা খালে বহু সময়ত চাইকেলৰ আৰোহী দূৰত ছিটিকি পৰিছিল। সেই সময়তে ফ্ৰান্সৰ পিয়েৰ লা লিমা নামৰ এজন ব্যৱসায়ীয়ে অক্ষদণ্ড অৰ্থাৎ এক্সেল আৰু পেডেল সাঙুৰি চাইকেলৰ বিশেষ পৰিৱৰ্তন সাধন কৰিছিল। কিন্তু সেইখন চাইকেলত উঠিলে গাত এনে জোকাৰণি লাগিছিল যে মানুহে ইয়াৰ নাম দিছিল বন চেকাৰ বুলি, অৰ্থাৎ হাড় কোপোৱা গাড়ী। চাইকেলৰ টায়াৰ ওলাইছিল 1870 চনত। 1878 চনত কাৰ্পৰ নামৰ এজন চাইকেল সজা লোকে ৰবৰৰ চকা আৰু বল বিয়েৰিং থকা চাইকেলৰ নমুনা এটা বজাৰত উলিয়াই দিছিল। এনেদৰে ক্ৰমান্বয়ে চাইকেলৰ ৰেহৰূপ সলনি হ'বলৈ ধৰে। 1885 চনত ইংলেণ্ডৰ ৰোভাৰ কোম্পানীয়ে ৰোভাৰ নামেৰে 2টা সম আকৃতি আৰু সম আকাৰৰ চকা থকা চাইকেল নিৰ্মাণ কৰে। ইয়াৰ 3 বছৰৰ পাছত 1888 চনত জন বয়েড ডানলপে বতাহ ভৰাব পৰা ফোপোলা টায়াৰ আৱিষ্কাৰ কৰে। ডানলপৰ এই আৱিষ্কাৰে কেৱল চাইকেলৰ ক্ষেত্ৰতে নহয়

চকা শিল্পলৈ বিশেষ পৰিৱৰ্তন আনে। এনেদৰে গিয়েৰ, চেইন, ফ্ৰী হুইল আৰু ফোপোলাৰ ৰবৰৰ চকাৰে 1888 চনত আধুনিক বাইচাইকেলৰ নিৰ্মাণ হয়। ফ্ৰী হুইলৰ প্ৰয়োগে চালকক অনবৰতে পেডেল মৰা কষ্টৰ পৰা মুক্তি দিয়ে আৰু অৱশেষত চাইকেল ইচ্ছামতে ৰখাব পৰা ব্ৰেক প্ৰথা আৱিষ্কাৰ হয়। এনেদৰে 1890 চনৰ পৰা আধুনিক নিৰাপদ চাইকেলৰ প্ৰচলন আৰম্ভ হয়। চাইকেলত কোনো ইন্ধনৰ প্ৰয়োজন নহয়, আনহাতে ই কোনো প্ৰদূষণৰো সৃষ্টি নকৰে। ব্ৰিটেইনত চলোৱা এক সমীক্ষা মতে চাইকেল চালনে মানুহক হৃদযন্ত্ৰ সম্পৰ্কীয় ৰোগৰ ভয়াৱহতাৰ পৰা 46% আশংকা কমাই আনে। আমি যদি মটৰ গাড়ীৰ পৰিৱৰ্তে চাইকেল চলাবলৈ আৰম্ভ কৰোঁ, তেন্তে 5 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰোঁতে আমি যি 1 কিলোগ্ৰাম কাৰ্বন ডাই অক্সাইড নিৰ্গমন কৰোঁ, সেইটো আমি হ্ৰাস কৰিব পাৰিম। যদি 1000 নিযুত লোকে গাড়ীৰ পৰিৱৰ্তে চাইকেলেৰে যাতায়াত আৰম্ভ কৰে, তেন্তে বায়ুমণ্ডলত নিৰ্গমন হোৱা কাৰ্বন ডাই অক্সাইডৰ পৰিমাণ 1000 নিযুত টন কমাব পৰা যাব। লগে লগে হ্ৰাস পাব পৃথিৱীৰ উষ্ণতা বৃদ্ধিৰ পৰিমাণ, হ্ৰাস পাব মেৰু অঞ্চলৰ গ্লেচিয়াৰৰ গলনৰ প্ৰক্ৰিয়া। পৃথিৱীৰ ভিতৰত সৰ্বাধিকৰ সৰহসংখ্যক লোকে বাইচাইকেল ব্যৱহাৰ কৰে নেডাৰলেণ্ডত। সেই দেশত 25% যাতায়াত চাইকেলেৰে কৰা হয়। আমাৰ দেশেও চাইকেল চালনাৰ ক্ষেত্ৰত বিশ্বৰ প্ৰথম স্থান দখল কৰিব নোৱাৰেনে? আজিৰ বিশ্ব চাইকেল দিৱসৰ দিনাৰ পৰাই যদি আমি চাইকেল চলাবলৈ আৰম্ভ কৰোঁ, স্কুল, কলেজ, কাৰ্যালয় বা বজাৰলৈ যাওঁতে চাইকেল চলাই যাওঁ, তেতিয়া এই অভ্যাসে আমাৰ নিজৰ স্বাস্থ্য ভালে ৰখাৰ উপৰিও পৃথিৱীৰ স্বাস্থ্যৰো উন্নতি ঘটাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিয়োগ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিক্স মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিক্স বা অটোমোবাইল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে FCAT 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 7

0: 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেমোগ্ৰাফি, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকনলজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকনলজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স, ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানে।
1: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু, খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
2: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। এতিয়া প্ৰধান বাতৰিসমূহত আছে, জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমান ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত হৈছে। গুজৰাটৰ চুৰাটৰ বৰদলি চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 জন লোকৰ মৃত্যু হৈছে। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটত জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীৰ সংহত জাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহৰ শক্তিশালী কৰাৰ উদ্দেশ্যে এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সন্মিলনৰ উদ্বোধনী সত্ৰত ভাষণ দিব। চলিত বৰ্ষৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰও মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয় স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশগ্ৰহণ কৰিব। সামাজিক ন্যায় আৰু সবলীকৰণ মন্ত্ৰী ডঃ বীৰেন্দ্ৰ কুমাৰৰ অধ্যক্ষতাত আজি নতুন দিল্লীত প্ৰধানমন্ত্ৰী অনুসূচিত জাতি অভ্যুদয় যোজনা চমুকৈ PM অজয় সন্দৰ্ভত কেন্দ্ৰীয় পৰামৰ্শদাতা সমিতিৰ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হ'ব। এই বৈঠকত আঁচনিখনৰ অগ্ৰগতি সন্দৰ্ভত পৰ্যালোচনা কৰাৰ লগতে সমগ্ৰ দেশত অনুসূচিত জাতিৰ লোকসকলৰ আৰ্থসামাজিক বিকাশ উন্নত কৰাৰ বিভিন্ন কৌশল সন্দৰ্ভত আলোচনা কৰা হ'ব। আলোচনাত PM অজয় আঁচনিৰ ৰূপায়ণ অধিক শক্তিশালী কৰাৰ লগতে অধিক সংখ্যক যোগ্য হিতাধিকাৰীয়ে যাতে আঁচনিখনৰ সুফল লাভ কৰিব পাৰে তাক নিশ্চিত কৰাৰ সন্দৰ্ভত গুৰুত্ব আৰোপ কৰা হ'ব। এই আঁচনিৰ অধীনত বাকী থকা প্ৰায় 32,000 গাঁৱৰ বাবে আদৰ্শ গ্ৰামৰ লক্ষ্যত উপনীত হোৱা সন্দৰ্ভতো আলোচনা কৰা হ'ব। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ চাৰিদিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। তেওঁৰ সৈতে দেশখনৰ বৈদেশিক পৰিক্ৰমা, অৰ্থনীতি, বিত্তীয় আৰু বিজ্ঞান প্ৰযুক্তি মন্ত্ৰীকে ধৰি এটা উচ্চস্তৰীয় প্ৰতিনিধিৰ দলো ভাৰত ভ্ৰমণলৈ আহিব। নতুন দিল্লীত কালি সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ মুখপাত্ৰ ৰণধীৰ জয়ছৱালে কয় যে এই ভ্ৰমণৰ সময়ত শ্ৰীমতী ৰড্ৰিগছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে দ্বিপাক্ষিক বৈঠকত মিলিত হ'ব। এই বৈঠকত বাণিজ্য, বিনিয়োগ, শক্তি, পুনৰ ব্যৱহাৰযোগ্য শক্তি, স্বাস্থ্য যতন আদি বিভিন্ন ক্ষেত্ৰত সহযোগিতা বৃদ্ধিৰ ন ন দিশ সন্দৰ্ভত আলোচনা কৰা হ'ব। বাংলাদেশৰ বিদেশ মন্ত্ৰী খলিলুৰ ৰহমানক ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ অধ্যক্ষ হিচাপে নিৰ্বাচিত কৰা হৈছে। অহা ছেপ্টেম্বৰত তেওঁৰ এবছৰীয়া কাৰ্যকাল আৰম্ভ হ'ব। অধ্যক্ষ হিচাপে নিৰ্বাচিত হোৱাৰ পাছত খলিলুৰ ৰহমানে কয় যে তেওঁ মানৱ অধিকাৰ সন্দৰ্ভত ৰাষ্ট্ৰসংঘৰ কাম কাজসমূহ আগবঢ়াই নিব আৰু তেওঁৰ কাৰ্যকালত সকলো সদস্য ৰাষ্ট্ৰৰ সৈতে সহযোগিতাৰে কাম কৰি যাব। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ বাবে হোৱা নিৰ্বাচনত খলিলুৰ ৰহমানে 99টা ভোট লাভ কৰাৰ বিপৰীতে ছাইপ্ৰাছৰ বহুপাক্ষিক বিষয়সমূহৰ বিশেষ ৰাষ্ট্ৰদূত এণ্ড্ৰিয়াছ কাকৰিছে 91টা ভোট লাভ কৰে। ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদৰ 193খন সদস্য ৰাষ্ট্ৰই আজি 2027-28 কাৰ্যকালৰ বাবে 15 দেশীয় নিৰাপত্তা পৰিষদৰ 5গৰাকী নতুন অস্থায়ী সদস্য নিৰ্বাচন

কৰিব। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডক্টৰ এ জয়শংকৰে ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাৰ 81 সংখ্যক অধিৱেশনৰ সভাপতি হিচাপে নিৰ্বাচিত হোৱা বাংলাদেশৰ বিদেশ মন্ত্ৰী ডক্টৰ খলিলুৰ ৰহমানক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ডক্টৰ জয়শংকৰে কয় যে ভাৰত আৰু বাংলাদেশৰ মাজৰ বহুপাক্ষিক সহযোগিতা আৰু অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে ডক্টৰ ৰহমানৰ সৈতে ঘনিষ্ঠভাৱে কাম কৰিবলৈ তেওঁ আগ্ৰহী। চলিত বৰ্ষৰ প্ৰধানমন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰৰ বাবে চৰকাৰে আবেদনৰ আহ্বান কৰিছে। অহা 31 জুলাই এই আবেদন জমা দিয়াৰ শেষ দিন ধাৰ্য কৰা হৈছে। উল্লেখযোগ্য যে সাহসিকতা, সমাজসেৱা, পৰিৱেশ, ক্ৰীড়া, কলা সংস্কৃতি আৰু বিজ্ঞান প্ৰযুক্তিৰ লগতে বিভিন্ন ক্ষেত্ৰত আগবঢ়োৱা ব্যতিক্ৰমী অৱদানৰ বাবে ৰাষ্ট্ৰপতিৰ দ্বাৰা এই শিশুসকলক সন্মানীয় বঁটা প্ৰদান কৰি অহা হৈছে। awards.gov.inত ৰাষ্ট্ৰীয় পুৰস্কাৰ পৰ্টেলৰ জৰিয়তে জনসাধাৰণে ইয়াৰ বাবে আবেদন কৰিব পাৰিব বুলি মহিলা আৰু শিশু কল্যাণ মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। গুজৰাটৰ চুৰাটৰ বৰদলী চহৰৰ সমীপত কালি সংঘটিত এটা পথ দুৰ্ঘটনাত 8 জন লোকৰ মৃত্যু হৈছে। মহাৰাষ্ট্ৰ ৰাজ্যিক পথ পৰিবহণ নিগমৰ 2খন বাছৰ মাজত মুখামুখিকৈ সংঘৰ্ষ লগাৰ ফলতেই এই দুৰ্ঘটনাটো সংঘটিত হয়। এই দুৰ্ঘটনাটোত আহত 15 জনতকৈও অধিক লোকক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে। ইফালে ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গুজৰাটত সংঘটিত এই দুৰ্ঘটনাৰ বাবে গভীৰ শোক প্ৰকাশ কৰিছে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে নিহতসকলৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰাৰ লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰিছে। উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰি এই কঠিন সময়ত তেওঁলোকৰ সাহস আৰু শক্তিৰ বাবে প্ৰাৰ্থনা জনায়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়েও নিহতসকলৰ পৰিয়ালৰ প্ৰতি সমবেদনা জ্ঞাপন কৰি কয় যে দুৰ্ঘটনাস্থলীত উদ্ধাৰ অভিযান চলি আছে আৰু কৰ্তৃপক্ষই সকলো ধৰণৰ সহায় সহযোগিতা আগবঢ়াই আছে। লগতে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা প্ৰতিজন মৃতকৰ পৰিয়ালবৰ্গলৈ 2,00,000 টকা আৰু আহতসকলক 50,000 টকাকৈ আৰ্থিক সাহায্য দিয়াৰ কথাও ঘোষণা কৰা হৈছে। বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে তেলেংগানা ৰাজ্যৰ প্ৰতিষ্ঠা দিৱস উপলক্ষে কালি নতুন দিল্লীৰ তেলেংগানা ভৱনত আয়োজিত এখন প্ৰদৰ্শনী মুকলি কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীনবীনে কয় যে ৰাজ্যখনে চহকী সাংস্কৃতিক ঐতিহ্য, সৃষ্টিশীলতা আৰু ঔদ্যোগিক উৎসাহৰ বাবে বিশেষ স্বীকৃতি লাভ কৰিছে। এই প্ৰদৰ্শনী তেলেংগানাৰ সাংস্কৃতিক ঐতিহ্যৰ লগতে দেশৰ সভ্যতাগত ঐতিহ্য সন্দৰ্ভত আলোকপাত কৰা হ'ব। কালিৰ কাৰ্যসূচীত তেলেংগানাৰ বিজেপিৰ সভাপতি এম ৰামচন্দ্ৰ ৰাও উপস্থিত আছিল। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে কালি নতুন দিল্লীত নেপালৰ ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীৰ অধ্যক্ষ ৰবি লামিছানেৰ নেতৃত্বত অহা প্ৰতিনিধি দলৰ এখন বৈঠকত মিলিত হয়। এই বৈঠকতে শ্ৰীশ্বাহে ৰাষ্ট্ৰীয় স্বতন্ত্ৰ পাৰ্টীয়ে শেহতীয়াকৈ লাভ কৰা নিৰ্বাচনী সফলতাৰ বাবে লামিছানেক অভিনন্দন জ্ঞাপন কৰাৰ লগতে নেপালৰ নতুন চৰকাৰৰ সফল কাৰ্যকালৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। বৈঠকৰ সময়ত দুয়োপক্ষই ভাৰত আৰু নেপালৰ মাজৰ ঐতিহাসিক আৰু বিশেষ সম্পৰ্ক অধিক সুদৃঢ় কৰাৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। লগতে পাৰস্পৰিক সহযোগিতা, জনসাধাৰণৰ মাজৰ সম্পৰ্ক আৰু দ্বিপাক্ষিক অংশীদাৰিত্ব অধিক শক্তিশালী কৰাৰ লক্ষ্যৰে দুয়োপক্ষই একেলগে কাম কৰি যোৱাৰ সংকল্প লয়। বৈদেশিক পৰিক্ৰমা মন্ত্ৰী ডঃ এ জয়শংকৰে কালি মেক্সিকোৰ বিদেশ মন্ত্ৰী ৰবেৰ্টো ভেলাস্কোৰ আলভাৰেজৰ সৈতে টেলিফোনযোগে বাৰ্তালাপ কৰে। সামাজিক মাধ্যমত প্ৰকাশ কৰা এটা বাৰ্তাত ডঃ জয়শংকৰে মেক্সিকোৰ নতুন বৈদেশিক পৰিক্ৰমা মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰা আলভাৰেজক অভিনন্দন জ্ঞাপন কৰে। ডঃ জয়শংকৰে কয় যে দুয়োগৰাকী নেতাই ভাৰত আৰু মেক্সিকোৰ মাজৰ দ্বিপাক্ষিক সহযোগিতা অধিক শক্তিশালী কৰাৰ উপৰি বিভিন্ন বহুপক্ষীয় মঞ্চত ঘনিষ্ঠভাৱে কাম কৰাৰ ক্ষেত্ৰতো সন্মতি প্ৰকাশ কৰিছে। লগতে দুয়োখন দেশৰ মাজৰ সম্পৰ্ক অনাগত দিনবোৰত আৰু অধিক সুদৃঢ় হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। দিল্লীৰ এখন আদালতে কালি চিকিৎসা বিজ্ঞানৰ পাঠ্যক্ৰমত নামভৰ্তিৰ পৰীক্ষা নীটৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত 5 জন অভিযুক্ত ন্যায়িক জিম্মাৰ ম্যাদ 15 জনলৈ বৃদ্ধি কৰিছে। বিশেষ ন্যায়াধীশ অজয় গুপ্তাই অভিযুক্ত মুংগীলাল, বিকাশ বিলাল, দীনেশ বিৱাল, জয়েশ যাদৱ আৰু ধনঞ্জয় লোখাণ্ডেৰ ন্যায়িক জিম্মাৰ ম্যাদ বৃদ্ধিৰ বাবে CBIয়ে দাখিল কৰা আবেদন গ্ৰহণ কৰে। উল্লেখযোগ্য যে পদাৰ্থ বিজ্ঞানৰ অধ্যাপক মনীষা সঞ্জয় হাৱালদাৰ, শিশু চিকিৎসক ডাঃ মনোজ শিৰুৰে আৰু পদাৰ্থ বিজ্ঞানৰ শিক্ষক তেজছ
হর্ষদ কুমাৰক 14 দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছে। চি বি আয়ে প্ৰশ্ন

0: সাকত ফাজিলৰ গোচৰৰ সংক্ৰান্তত এতিয়ালৈকে 13 জন অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে। যোৱা মাহত নিটৰ প্ৰশ্নকাকত ফাদিল হোৱাৰ অভিযোগৰ বাবে ৰাষ্ট্ৰীয় পৰীক্ষণ সংস্থাই 3 মে'ত অনুষ্ঠিত এই পৰীক্ষা বাতিল কৰিছিল। এই পৰীক্ষা 21 জুনত পুনৰ অনুষ্ঠিত হ'ব। ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত আয়োজক দেশ ইংলেণ্ডে 6 উইকেটে জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰে। ভাৰতৰ মহিলা দলটোৱে খেলখনৰ প্ৰথমে বেট ধৰি নিৰ্ধাৰিত 20 অভাৰত 5টা উইকেট হেৰুৱাই 180 ৰান সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ইংলেণ্ডে 18 অভাৰ আৰু 3টা বলতেই 4 উইকেটৰ বিনিময়ত 184 ৰান সংগ্ৰহ কৰে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা চমুকৈ আকৌ এবাৰ। জনজাতি কল্যাণ মন্ত্ৰালয়ৰ উদ্যোগত আজি নতুন দিল্লীত এখন ৰাষ্ট্ৰীয় সন্মিলনৰ আয়োজন কৰা হৈছে। ভেনেজুৱেলাৰ ৰাষ্ট্ৰপতি ডেলচি ৰড্ৰিগছ 4 দিনীয়া ভ্ৰমণসূচীৰে আজি ভাৰতলৈ আহিব। আৰু ভাৰত আৰু ইংলেণ্ডৰ মাজৰ মহিলা টি20 ক্ৰিকেট শৃংখলাৰ কালি অনুষ্ঠিত তৃতীয় তথা অন্তিমখন খেলত ইংলেণ্ডে 6 উইকেটে জয়ী হৈ 2-1 শৃংখলা হস্তগত কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 7:55 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰু বিবিধ ভাৰতী গুৱাহাটী। আজি পুৱা আগবঢ়াইছে ভাস্বতী দেৱী শৰ্মাই, প্ৰযোজনা কাৰ্তিক সূত্ৰধাৰৰ। এয়া শুনক আজি পুৱা।

সুপ্রভাত প্রিয় শ্রোতা, আরম্ভ করেছো আজি পুয়া। আজি বুধবার 1433 ভাস্করাব্দৰ জেঠ মাহৰ আজি 19 দিন, 2026 খ্রিস্টাব্দৰ জুন মাহৰ আজি 3 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি কৃষ্ণপক্ষৰ তৃতীয়া তিথি। আজি পুৱা সূৰ্যোদয় হৈছিল 4:35:38 আৰু আজি সূৰ্যাস্তৰ সময় বিয়লি 6:06:02।

0: এলফ্রেড এডলারে কৈছিল, নিজৰ নীতি বা আদৰ্শ অনুযায়ী জীৱন যাপন কৰাতকৈ তেনে আদৰ্শৰ কাৰণে যুদ্ধ কৰাটো বেছি সহজ কাম। প্ৰিয় শ্ৰোতা, আজি হৈছে বিশ্ব চাইকেল দিৱস। প্ৰতি বছৰে জুন মাহৰ 3 তাৰিখে সমগ্ৰ বিশ্বজুৰি এই দিৱস পালন কৰা হয়। 2018 চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই 3 জুন তাৰিখটোক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। চাইকেল ব্যৱহাৰৰ সুফলৰ বিষয়ে সজাগতা সৃষ্টি কৰিবৰ বাবে এই দিৱস উদযাপন কৰা হয়। এই দিৱস সম্পৰ্কে আজি আমাক কৈছে চাইক্লিং মেয়ৰ আৰ্চেল আখতাৰে।
1: আজি বিশ্ব বাইচাইকেল দিৱস। এই দিৱসটো 2018 চনত UN ইউনাইটেড নেশ্যনছ ডিক্লেয়াৰ কৰিছিলে। ইয়াৰ মেইন উদ্দেশ্যটো আছিলে যে চাইক্লিং এনেকুৱা এটা প্ৰমোট কৰাৰ কাৰণে যিটো অকল আমাৰ স্বাস্থ্যৰ কাৰণে নহয়, স্বাস্থ্য পাৰ্টটো আমি চবেই জানো, বুজি পাওঁ, নিজৰ স্বাস্থ্যৰ লগতে নিজৰ পৰিৱেশৰ স্বাস্থ্য, নিজৰ নগৰ চহৰৰ স্বাস্থ্যৰ কাৰণেও কথাটো কৈছে। যে তাৰ কথাটো হৈছে যে চাইকেলখন তাৰমানে আমাৰ নিজে চলাম, কিন্তু চলাই আমি কত চলাম, কি কাৰণে চলাম? যদি আমি স্বাস্থ্যৰ কাৰণে চলাওঁ, ৰাতিপুৱা চলাব পাৰো, আৰু যদি আমি চাইকেলখন লৈ পেলাই আমি যি নিজৰ ওচৰৰ পৰা জেগাবিলাক যাব পাৰো, আমাৰ আজিকালি এতিয়া চহৰত যদিও ডাঙৰ হৈছে, প্ৰায়বিলাক চহৰত আমাৰ মেইন কামৰ জেগাবিলাক স্কুল কলেজ হওক, অফিচ হওক, বন্ধু বান্ধৱৰ ঘৰ বা বজাৰ হাট, এইবিলাক এতিয়াও আমাৰ খুব বেছি আমাৰ 1-2 কিলোমিটাৰ ডিষ্টেঞ্চৰ ভিতৰতে আছে। এইবিলাক কামৰ কাৰণে আমি যদি চাইকেলখন লৈ যাব পাৰো, তেতিয়া এই চাইকেলৰ একচুৱেলি ইম্পৰ্টেঞ্চটো তেতিয়া ওলাই আহিব। তাৰ বুজি পাইছো যে আমাৰ ইয়াতে বাৰু আমাৰ সেই ইয়াতে চহৰবিলাক আমাৰ নিচিনা জেগাত চহৰবিলাকত আমাৰ এতিয়া যিটো চাইক্লিঙৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো নাই, যেনে বাহিৰত দেখা পাওঁ নাই, কিন্তু তাৰ কথাটো এইটোৱে হৈছে যে এজ চিটিজেন্স আমি যদি সৰু সৰু কামৰ কাৰণে চাইকেলখন লৈ যাবলৈ চেষ্টা কৰোঁ, ৰাতিপুৱা চলোৱা কথাটো ঠিকে আছে, কিন্তু এনেকুৱা কামৰ কাৰণে লৈ যাবলৈ চেষ্টা কৰোঁ, তেতিয়া আমি গম পাওঁ যে একচুৱেল চেলেঞ্জেছখিনি ক'ত ক'ত আছে। তেতিয়া আমি এটা ডিমাণ্ড কৰিম যে আমাক চাইকেল ইনফ্ৰাষ্ট্ৰাকচাৰ লাগে, কাৰণ আমি এতিয়া প্ৰায়খিনি মানুহ আমি গাড়ীৰ ওপৰত বেছি ডিপেণ্ডেণ্ট হৈ গৈছো। ৱৰ্ল্ড বাইচাইকেল ডে মেইন উদ্দেশ্যটো আছিলে এতিয়া আমি চাইকেলৰ ইম্পৰ্টেঞ্চটো নিজৰ শৰীৰৰ কাৰণে নহয়, নিজৰ পৰিৱেশ, নিজৰ চহৰ নগৰৰ কাৰণে যদি তাৰ ইম্পৰ্টেঞ্চটো বুজি পাওঁ, আমি তাতে ডিমাণ্ড কৰোঁ, চৰকাৰ যদি কওঁ, চৰকাৰে যদি ইনভেষ্ট কৰে, তেতিয়া তাৰ একচুৱেল ফলাফলটো ওলাই পৰিব। তো এতিয়া আমি অকণ ষ্টাৰ্টিং ষ্টেজতে আছো, সেইটো এইবাৰ 9 বছৰ হ'ল। মোৰ আশা আছে যে আৰু নেক্সট 10 বছৰত আমি ইয়াতে আৰু বহুত ইম্প্ৰুভ হৈ যাব। আশা কৰোঁ যিখিনি শ্ৰোতাই শুনি আছে কথাখিনি বুজি পাব, নিজে অকণ চেষ্টা দিব, তো চবৰে চেষ্টাৰে আমি আগুৱাই যাব পাৰিম। চাইক্লিংটো ইম্পৰ্টেঞ্চটো আমাৰ চহৰ নগৰ বা নিজৰ স্বাস্থ্যৰ কাৰণে ল'বলৈ। ধন্যবাদ।
0: আমাৰ সৈতে সেয়া আছিল চাইক্লিং মেয়ৰ আৰ্চেল আখতাৰ। আজি অসমৰ এগৰাকী শিক্ষাবিদ, প্ৰবন্ধকাৰ, অধ্যাপক উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৰ স্মৃতি দিৱস। তেখেতে অসমীয়া সাহিত্য সংস্কৃতিলৈ বিভিন্ন লিখনিৰ যোগেদি বৰঙণি আগবঢ়াই থৈ গৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ তথা বৈষ্ণৱ ধৰ্মৰ বহুল প্ৰচাৰ তেখেতে কৰিছিল। উপেন্দ্ৰ চন্দ্ৰ লেখাৰুৱে বৃন্দাবনত শ্ৰীমন্ত শংকৰদেৱ সেৱা সংঘৰ মন্দিৰ আৰু যাত্ৰীনিবাস স্থাপনত আগভাগ লৈছিল। উত্তৰ গুৱাহাটীত তেখেতে আনন্দ সমিতি স্থাপন কৰিছিল। এই সমিতিৰ উল্লেখযোগ্য কাম আছিল এখন আলোচনা চক্ৰ আৰু আনন্দৰাম পুথিভঁৰাল স্থাপনৰ যোগেদি অসমীয়া ভাষা সাহিত্যৰ উন্নতি সাধন কৰা। তেখেতে প্ৰধানকৈ ধৰ্মীয় সাহিত্য চৰ্চা কৰিছিল। ছাত্ৰাৱস্থাৰে পৰা মিলন, চেতনা, আবাহন আদি আলোচনীত প্ৰবন্ধ পাতি লিখিবলৈ আৰম্ভ কৰা লেখাৰুৱে প্ৰৱেশিকা পৰীক্ষা দি উঠি শ্ৰী শ্ৰী ৰামকৃষ্ণৰ উপদেশ পুথি এখন বাংলা ভাষাৰ পৰা অসমীয়ালৈ ভাঙনি কৰিছিল। তেখেতে 1970 চনত ঘিঙত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ 37 অধিৱেশনত সভাপতিত্ব কৰিছিল। আজি গল্পকাৰ, ঔপন্যাসিক, শিক্ষাবিদ লক্ষ্মীনন্দন বৰাৰো স্মৃতি দিৱস। ৰামধেনু যুগত গল্পকাৰ হিচাপে আত্মপ্ৰকাশ কৰি তেখেতে পিছলৈ উপন্যাস ৰচনা কৰিছিল। অসম কৃষি বিশ্ববিদ্যালয়ৰ অধ্যাপক ৰূপে অৱসৰ গ্ৰহণ কৰা লক্ষ্মীনন্দন বৰাই 1988 চনত পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। 1996 চনত অসম সাহিত্য সভাৰ বোকাখাত অধিৱেশনত তেখেতে সভাপতিৰ আসন শুৱনি কৰিছিল। 2015 চনৰ 26 জানুৱাৰীৰ দিনা পদ্মশ্ৰী সন্মানেৰে সন্মানিত কৰা হৈছিল লক্ষ্মীনন্দন বৰাক। তেখেতৰ উপন্যাস গঙা চিলনীৰ পাখিৰ আধাৰত পদুম বৰুৱাই নিৰ্মাণ কৰিছিল একে নামৰ চলচ্চিত্ৰখন। বলুকাত বিজুলী, উত্তৰ পুৰুষ, বিশেষ এৰাতি, পতন, নায়ক অধিনায়ক, মৎস্যকন্যা, মেঘত মাদল বাজে, মাটিত মেঘৰ চাহ, নিষিদ্ধ চেতনা ইত্যাদি হৈছে তেখেতে ৰচনা কৰা কেইখনমান উপন্যাস। জ্ঞানপীঠ বঁটা বিজেতা প্ৰথমগৰাকী ভাৰতীয় সাহিত্যিক গোবিন্দ শঙ্কৰ কুৰূপ চমুকৈ জি শঙ্কৰ কুৰূপৰ আজি উপজা দিন। জ্ঞানপীঠ সন্মান পোৱা জি শঙ্কৰ কুৰূপ আছিল মালায়ালম ভাষাৰ প্ৰথমগৰাকী সাহিত্যিক। ওৰাকুজল শীৰ্ষক কাব্য সংকলনৰ বাবে 1965 চনত তেখেতে এই বঁটা লাভ কৰিছিল। মালায়ালম সাহিত্যত তেখেতক মহাকবি জি অভিধাৰে বিভূষিত কৰা হৈছে। 1968 চনত তেখেতক ভাৰতৰ ৰাষ্ট্ৰপতিয়ে ৰাজ্যসভাৰ সদস্য হিচাপে মনোনীত কৰিছিল। 1963 চনত বিশ্ব দৰ্শনম শীৰ্ষক কাব্য সংকলনৰ বাবে কেন্দ্ৰীয় সাহিত্য একাডেমী বঁটা লাভ কৰিছিল জি শংকৰ কুৰূপে। 1967 চনত তেখেতক পদ্মবিভূষণ সন্মানেৰে সন্মানিত কৰা হয়। 2003 চনত ভাৰতীয় ডাক বিভাগে জি শংকৰ কুৰূপৰ স্মৃতিত ডাক টিকট প্ৰৱৰ্তন কৰিছিল। তেখেতৰ কেইখনমান উল্লেখযোগ্য গ্ৰন্থ আছিল পূজাপুষ্পম, সন্ধ্যাৰাগম, গদ্যপহৰম, ৰাকুলকল ইত্যাদি। 1940 চনত জন্ম হয় ভাৰতীয় অধিবক্তা তথা মানৱ অধিকাৰ আৰু লিংগ সমতা কৰ্মী ইন্দিৰা জয়সিঙৰ। 2009 চনত তেখেতে ভাৰতৰ অতিৰিক্ত চলিচিটৰ জেনেৰেল পদত অধিষ্ঠিত হৈছিল। এই পদত নিযুক্তি লাভ কৰা তেখেত আছিল প্ৰথমগৰাকী মহিলা। 2018 চনত তেখেতে ফৰ্চুন আলোচনীয়ে প্ৰকাশ কৰা বিশ্বৰ 50 মহান নেতাৰ তালিকাত 20 স্থান লাভ কৰিছিল। 2005 চনত ভাৰত চৰকাৰে ইন্দিৰা জয়সিঙে আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে ৰাজহুৱা পৰিক্ৰমা শিতানত দেশৰ চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী প্ৰদান কৰিছিল। ইন্দিৰা জয়সিঙে মহিলাৰ বিষয়ে কেইবাটাও ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় সন্মিলনত অংশগ্ৰহণ কৰিছিল। তেখেতে ইনষ্টিটিউট অফ এডভান্স লিগেল ষ্টাডিজ লণ্ডনৰ ফেলোশ্বিপ লাভ কৰিছিল আৰু নিউয়ৰ্কৰ কলম্বিয়া বিশ্ববিদ্যালয়ৰ এগৰাকী ভ্ৰমণকাৰী অধ্যাপক আছিল। দুৰ্নীতিৰ বিৰুদ্ধে যুঁজ দিয়াত আৰু সমাজৰ দুৰ্বল শ্ৰেণীৰ চেম্পিয়ন হিচাপে ৰাষ্ট্ৰলৈ তেখেতৰ সেৱাৰ স্বীকৃতিস্বৰূপে তেখেতক ৰোটাৰী মেন অফ সেৱা বঁটা প্ৰদান কৰা হৈছিল। ইন্দিৰা জয়সিঙৰ আজি উপজা দিন। জাৰ্মান ভাষাৰ এগৰাকী ঔপন্যাসিক চুটিগল্প লেখক ফ্ৰান্স কাফকাৰ মৃত্যু হয় 1924 চনত। তেখেতক বিংশ শতিকাৰ সাহিত্যৰ অন্যতম লেখক হিচাপে গণ্য কৰা হয়। তেখেতৰ শ্ৰেষ্ঠ কৰ্মসমূহ হৈছে দ্য মেটামৰফচিছ, দ্য ট্ৰায়েল, দ্য কেষ্টল ইত্যাদি। আজি ফ্ৰান্স কাফকাৰ স্মৃতি দিৱস। ইতিহাসৰ পাত লুটিয়াই চালে আমি পাওঁ 1844 চনত অন্তিমযোৰা ওক চৰাই হত্যা কৰা হৈছিল। কবিগুৰু ৰবীন্দ্ৰনাথ ঠাকুৰক ইংৰাজ চৰকাৰে নাইট উপাধি প্ৰদান কৰিছিল 1915 চনত। অষ্ট্ৰিয়াৰ চিকিৎসক তথা প্ৰকৃতিবিদ জিঅ'ভান্নি এণ্ট

0: এন্টনিয়াস কপুলিৰ জন্ম হয় 1723 চনত। আমেরিকাৰ বিট আন্দোলনৰ কবি এলেন গিনজবাৰ্গৰ জন্ম হয় 1926 চনত। তুর্কী কবি আৰু লেখক নাজিম হিকমতৰ মৃত্যু হয় 1963 চনত। ভাৰতীয় স্বাধীনতা সংগ্রামী আৰু গান্ধীবাদী কিশিভাই পেটেলৰ মৃত্যু হয় 1994 চনত। বিশ্ববিখ্যাত বক্সিং খেলুৱৈ মহম্মদ আলীৰ মৃত্যু হয় 2016 চনত।
1: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপোলো এক্সেল কেয়ার হস্পিটালৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাবধানত এপোলো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
2: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
3: এপোলো এক্সেল কেয়ার হস্পিটাল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: প্রিয় শ্রোতা, যোগাসন শিতানত আজি আগবঢ়াইছো আমাৰ চকুজুৰি সুস্থ ৰখাৰ বাবে কৰিব পৰা ব্যায়াম সম্পৰ্কে। এই বিষয়ে কৈছে যোগ প্ৰশিক্ষক নবনীতা গোস্বামীয়ে।
1: নমস্কাৰ শ্ৰোতাসকল, আজি আমি চকুৰ বাবে আন এটা ব্যায়াম লৈ আহিছো, সেইটো হৈছে চকুৰ মাছাজ। যিকোনো ধ্যানাসনত বহি ল'ব পাৰে, চেয়াৰত বহি ল'ব পাৰে, বা আপুনি যদি কৰ্মক্ষেত্ৰত থাকে বহি থকা অৱস্থাতো আপুনি এই অভ্যাসটো কৰিব পাৰে। প্ৰথমতে চকু দুৰি জপাই ল'ব। দুখন হাতৰ তৰ্জনী আৰু বুঢ়া আঙুলিৰে প্ৰথমতে চেলাউৰিকেইটা মাছাজ কৰিব। লাহে লাহে, খুব লাহে লাহে চেলাউৰিকেইটা মাছাজ কৰিব। চাৰিৰ পৰা পাঁচবাৰ লাহে লাহে মাছাজ কৰিব। ইয়াৰ পিছত আমাৰ বুঢ়া আঙুলিকেইটা ওপৰৰ পৰা লাহে লাহে চকুৰ পতাত মাছাজ কৰি দিব। দুখন হাতৰ বুঢ়া আঙুলিকেইটালৈ চকুৰ ওপৰৰ ভাগ, চকুৰ পতাকেইটা লাহে লাহে মাছাজ কৰিব, ভিতৰৰ পৰা বাহিৰলৈকে এনেদৰে পাঁচবাৰমান অভ্যাস কৰিব। ইয়াৰ পিছত আপোনাৰ তৰ্জনী আঙুলিকেইটা চকুৰ গুৰিত, গুৰিকেইটা মাছাজ কৰিব। খুব লাহে লাহে কৰিব যাতে কোনো ধৰণৰ আঘাত নাপায়, কাৰণ চকুকেইটা আমাৰ খুবেই কোমল, চকুৰ ভিতৰ অংশ একেবাৰে কোমল, সেয়েহে তাত যাতে কোনো আঘাত সৃষ্টি নহয় একেবাৰে লাহে ধীৰে কৰিব। এনেদৰে চকুৰ ওপৰ আৰু তলৰ অংশত মাছাজ কৰা হোৱাৰ পিছত লাহে লাহে চকুকেইটা ঘূৰাবলৈ আৰম্ভ কৰিব। চকুৰ মণিকেইটা সোঁফালৰ পৰা বাওঁফাললৈ লাহে লাহে বৃত্তাকাৰত ঘূৰাব আৰম্ভ কৰিব। প্ৰথমতে ঘড়ীৰ কাঁটাৰ দিশত 10 বাৰ কৰা হ'লে বিপৰীত দিশত 10 বাৰ কৰিব। এনেদৰে কিছু সময় কৰাৰ পিছত চকুজুৰি বন্ধ কৰিব। একেৰাহে 1 মিনিটমান সময় চকুজুৰি বন্ধ কৰি ৰাখিব, তাৰপিছত লাহে লাহে চকু খুলিব পাৰে।
0: আমাৰ সৈতে সেয়া আছিল যোগ প্ৰশিক্ষক নবনীতা গোস্বামী।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: বিশেষ লোক আদালত সমাধান সমাৰোহ মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হ'বলগীয়া এই লোক আদালতত অংশ ল'বলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হ'ল
4: জনসাধাৰণৰ স্বাস্থ্য সজাগতাৰ দিশত এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সহযোগত আকাশবাণী গুৱাহাটীৰ অনন্য প্ৰয়াস আজি প্ৰভাতী তৰংগ অনুষ্ঠানৰ অতিথি বিশেষজ্ঞ চিকিৎসক ডাঃ সাত্যকী শইকীয়া আসন্ন বিশ্ব পৰিৱেশ দিৱস তথা হৃদৰোগ মধুমেহ কৰ্কট দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ ষ্ট্ৰোক আদিৰ ক্ষেত্ৰত পৰিৱেশৰ প্ৰভাৱ এই সম্পৰ্কে বিভিন্ন কথা বিতংকৈ জানিবলৈ শুনিবলৈ নাপাহৰিব প্ৰভাতী তৰংগ ইন্দ্ৰজিৎ দাসৰ সৈতে আজি পুৱা 9:20 পৰা মহাবাহু শাখাত একে সময়তে আকাশবাণী গুৱাহাটীৰ ফেচবুক পেজতো পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব প্ৰেছ শ্ৰোতা এতিয়া আগবঢ়াইছো আজি গুৱাহাটীৰ পৰা প্ৰকাশিত কেইখনমান বাতৰি কাকতৰ

প্রধান বাতৰিসমূহ। কালি কেন্দ্ৰীয় দোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য এম সিন্ধিয়াই মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে মিছন চেনেহজুৰি অসম মুগা ৰেচম ইউ এছ পিৰ শুভাৰম্ভণি কৰে। নিৰ্বাচনৰ প্ৰতিশ্ৰুতি অনুসৰি চাহ শ্ৰমিকক ভূমিৰ অধিকাৰ প্ৰদানৰ পিছত একোটাকৈ গৃহ প্ৰদানৰ লক্ষ্যৰে কালি নতুন দিল্লীত কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে এক গুৰুত্বপূৰ্ণ বৈঠকত মিলিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। অহা 8 জুনৰ পৰা জুবিন গাৰ্গ হত্যা গোচৰৰ বিচাৰ প্ৰক্ৰিয়া আৰম্ভ হ'ব। 8 জুনৰ পৰা ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গ হত্যা গোচৰত সাক্ষী তথা এজাহাৰকাৰীসকলৰ সাক্ষ্য গ্ৰহণ কৰা হ'ব। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অনুষ্ঠিত হ'ব নতুন মন্ত্ৰীৰ শপত গ্ৰহণ অনুষ্ঠান। 5 জুনৰ দিনৰ 12:45

ংকৰ জাল মেলিছে পাকিস্তানৰ চোৰাংচোৱা সংস্থা আই এছ আই এ। সমগ্ৰ দেশজুৰি সুৰক্ষা বাহিনীৰ মাজত জাৰি কৰা হৈছে হাই এলাৰ্ট। ৰাজ্য চৰকাৰৰ কৰ্মচাৰী প্ৰশাসন বিভাগে লোকনিৰ্মাণ বিভাগৰ বৰ্তমানৰ সচিব সঞ্জীৱ শ্যামক আয়ুক্ত আৰু বিশেষ সচিব হিচাপে নিযুক্তি দিয়া হৈছে। বিধানসভাৰ বিৰোধী দলপতিৰূপে দায়িত্বভাৰ গ্ৰহণ কৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৱাজেদ আলী চৌধুৰীয়ে। তিনিদিনীয়া যুদ্ধবিৰতিৰ অন্ত পৰাৰ পিছতে ইউক্ৰেইনৰ ওপৰত পুনৰ বৃহৎ আক্ৰমণ। ৰাছিয়াৰ মিছাইল ড্ৰোনৰ আঘাতত শিশুসহ 21গৰাকী নিহত। খেলৰ পিছত আছে ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000 টুৰ্ণামেণ্টৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে ভাৰতৰ তাৰকা শ্বাটলাৰ পি ভি সিন্ধু। ফিডেৰ ক্লাছিকেল দবাৰ বিশ্ব ৰেংকিঙত একমাত্ৰ ভাৰতীয় হিচাপে শীৰ্ষ 10জনৰ ভিতৰত স্থান পাইছে অৰ্জুন এৰিগাইছিয়ে। প্ৰিয় শ্ৰোতা, আজি পোৱাৰ বাবে নিৰ্ধাৰিত সময় শেষ হৈ আহিল। আপোনাৰ আজিৰ দিনটো শুভ হোৱাৰ কামনাৰে মই ভাস্বতী দেৱী শৰ্মাই অনুষ্ঠানটো ইমানতে সামৰিছো। নমস্কাৰ।

0: এই আকাশবাণী গুৱাহাটীৰ মহাবাহু স্মৃতিৰ দিনলিপি।
1: এই অনুষ্ঠানত আজিৰে পৰা প্ৰচাৰ কৰিবলৈ লোৱা হৈছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে সাক্ষাৎকাৰ। সাক্ষাৎ গ্ৰহণ আৰু প্ৰযোজনা অশোক ভট্টাচাৰ্যৰ। এয়া শুনক কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ প্ৰথম খণ্ড।
2: শইকীয়া ডাঙৰীয়া নমস্কাৰ।
3: হয় নমস্কাৰ।
2: আপোনাক বহুদিনৰ মূৰত লগ পাইছোঁ ষ্টুডিঅ'ত।
3: হয়,
2: আগেয়ে আপুনি ইয়াত কৰ্মৰত অৱস্থাত ষ্টুডিঅ'ত সঘনাই ভুমুকি মাৰিছিলেই, আজি বহুদিনৰ মূৰত ষ্টুডিঅ'ত প্ৰৱেশ কৰিছে, অনুভৱটো কেনেকুৱা হৈছে প্ৰথমে সেই কথাটো জানি লওঁ।
3: আগতে মই এই কেন্দ্ৰৰ বিষয়ববীয়া হিচাপে এই কেন্দ্ৰত আছিলোঁ, কেতিয়াবা মাইক্ৰফোনৰ সন্মুখত মাত কথা দিছিলোঁ। এতিয়া মই ইয়াৰ পৰা অৱসৰ ল'লোঁ, এতিয়া অৱসৰকালীন জীৱন। এতিয়া আহি এটা নষ্টালজিক যিটো কয় আৰু তেনেকুৱা এটা অনুভৱ হৈছে। এতিয়া বহুত পুৰণা মুখ দেখিছোঁ, দুই এষাৰ কথা পাতিছোঁ, বেৰেও কথা কৈছে, এতিয়া মোৰ ষ্টুডিঅ'ৰ বেৰেও এতিয়া মোৰ লগত কথা পাতিছে, সেয়াই অনুভৱ।
2: আমি যিসকলে আকাশবাণীত কাম কৰোঁ তেওঁলোকৰ এটা অভিজ্ঞতা হয়, যিগৰাকী ব্যক্তিৰ সৈতে ষ্টুডিঅ'ৰ এনেকৈ মজিয়াত বহি কথা পাতোঁ, আমি দুআষাৰ কথা পতাৰ পিছতে গম পাওঁ তেখেতে মাইক্ৰফোনটো লৈ কিমান অভ্যস্ত বা কিমান অনভ্যস্ত। আপোনাক দেখিলেই গম পাওঁ মাইক্ৰফোনটোৰ লগত আপোনাৰ পৰিচয় কিমান গভীৰ, গতিকে আমি দেখিয়েই গম পাইছোঁ যে মাইক্ৰফোনটো সম্পৰ্কে তাৰ অস্তিত্ব আপোনাৰ কাৰণে খুব গুৰুতৰ নহয়। সেইখিনি খুব প্ৰয়োজনীয় কথা যেতিয়া আমি এই ধৰণৰ কথা বতৰত আমি নিজকে নিমগ্ন কৰি লওঁ। শইকীয়া ডাঙৰীয়া, আপোনাক প্ৰথমে সোধোঁ আপোনাৰ ব্যক্তিগত পৰিচয়ৰ কথা এটা সোধোঁ। আপুনি মূলতে ক'ৰ মানুহ বাৰু?
3: মই গোলাঘাটৰ মানুহ, গোলাঘাট জিলাৰ কমাৰবন্ধা, এখন সৰু ঠাই, সৰু অঞ্চল। সেই কমাৰবন্ধাত মোৰ জন্ম হৈছিলে 1956 চনত জন্ম হৈছিল 5 ছেপ্টেম্বৰত। আৰু তাতেই মই প্ৰাইমেৰী স্কুলো ওচৰতে মোৰ ঘৰৰ লগতে লগা প্ৰাইমেৰী স্কুল কমাৰবন্ধা বালিকা নিম্ন বুনিয়াদী বিদ্যালয়, তাতে মই প্ৰাইমেৰী পঢ়িছিলোঁ। আৰু তাৰপিছত
2: যদিও আপুনি বালক আছিল,
3: বালক, এই স্কুলখনৰ নামেই বালিকা বুলি হেৰি আছিল। আৰু সমুখতে আছিল কমাৰবন্ধা হাইস্কুল, এতিয়া মানে উচ্চতৰ মাধ্যমিক বিদ্যালয় হৈছে, সেইখনতে মই হাইস্কুলীয়া শিক্ষা সাঙকৰিছিলোঁ। তাৰপিছত 72 চনত মেট্ৰিক পাছ কৰি মই কটন কলেজত আহিছিলোঁ, তাতে বিজ্ঞান পঢ়িছিলোঁ, প্ৰাগ বিশ্ববিদ্যালয় বিজ্ঞান, ইয়াতে পঢ়ি ইয়াতে। কিন্তু বিজ্ঞান মই শেষ কৰি মই আচলতে কলাৰ প্ৰতিহে মোৰ ধাউতি বেছি আছিল, যদি বিজ্ঞান পঢ়িবলৈ আহিছিলোঁ। গতিকে বিজ্ঞান পাছ কৰিলোঁ মই, পাছ কৰি আৰু মই বিজ্ঞান নপঢ়িলোঁ। নপঢ়ি পেলাই তেতিয়া দেউতাই ক'লে যে যদি তই আৰু ছায়েন্স নপঢ় কিবা লাইন টাইনত তোৰ যোৱা নহ'ল, গতিকে যদি ডিগ্ৰী পঢ় তেতিয়া আমাৰ লোকেল কলেজত বৰ পইচাও বাচিব। সেইখিনি গোলাঘাট দেৱৰাজ ৰয় মহাবিদ্যালয়, তাতে মই স্নাতক এডমিশ্যন ল'লোঁ, নাম লগালোঁ। তাতে মই অসমীয়াত সন্মান, অসমীয়াত

0: মেজৰ বুলি যিটো কয় আৰু অনাৰ্চ, সেইটো অনাৰ্চ লৈ পেলাই মই বি এ পঢ়িলোঁ তাতে, আৰু 78 চনত মই বি এ পাছ কৰিলোঁ, আৰু 79 চনত মই গুৱাহাটী ইউনিভাৰ্চিটিত অসমীয়াৰ স্নাতকোত্তৰ শ্ৰেণীত নামভৰ্তি কৰিলোঁ, আৰু তাৰপৰা মই এম এ পাছ কৰিলোঁ। আৰু সেই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতেই, তাৰো আগতে এটা মই সৰু কথা এটা ক'ব খুজিছোঁ, মই যেতিয়া কটনত পঢ়ি থাকোঁ তেতিয়া মই এবাৰ ৰেডিঅ'লৈ অহাৰ মোৰ এটা সুযোগ মিলিছিল। তেতিয়া যুৱবাণীৰ যিটো অনুষ্ঠান, সেই অনুষ্ঠানত মোক মানে তেতিয়া ইয়াৰ যুৱবাণীৰ যিজন প্ৰযোজক আছিল নবীন বৰুৱা, তেখেতে এটা ৰেগিং সম্পৰ্কীয় এটা প্ৰগ্ৰেম কৰিছিলে ইণ্টাৰভিউ বেছ। তাত বিভিন্ন গুৱাহাটীৰ বিভিন্ন কলেজৰ পৰা এজন এজন ছাত্ৰ মাতি আনি, কটনৰ পৰা এজন, আৰ্যৰ পৰা এজন, বি বৰুৱাৰ পৰা এজন, মেডিকেল কলেজৰ পৰা এজন, ইঞ্জিনিয়াৰিং কলেজৰ পৰা, এনেকৈ আনি এটা গ্ৰুপ ৰেগিং সম্পৰ্কত এটা ডিছকাশ্যন আলোচনা, সেইটোত মই আহিছিলোঁ কটনৰ পৰা প্ৰতিনিধিত্ব কৰি, আৰু সেইটোৱে মোৰ ৰেডিঅ'ৰ প্ৰথম পদাৰ্পণ মানে অনুষ্ঠান কৰিছিলোঁ তেতিয়া। তাৰপিছত যেতিয়া ইউনিভাৰ্চিটিত পঢ়োঁ তেতিয়া মই যুৱবাণীৰ যিটো অস্থায়ী ঘোষক কেজুৱেল এনাউন্সাৰ বুলি কয়, সেইটোতো মই উত্তীৰ্ণ হৈ পেলাই কেইদিনমান যুৱবাণীৰ অস্থায়ী ঘোষক হিচাপে মই সেৱা আগবঢ়াইছিলোঁ। তাৰপিছত তেনেকৈ দিন বাগৰি গ'ল, মই স্নাতকোত্তৰ পাছ কৰিলোঁ। পাছ কৰি কেইদিনমানৰ কাৰণে মই জালুকবাৰীত এখন উচ্চতৰ মাধ্যমিক বিদ্যালয় আছে, যিখন জালুকবাৰীত এতিয়া হাইস্কুল পিছলে উচ্চতৰ হৈছে, সেইখনত মই ছমাহৰ কাৰণে শিক্ষকতা চাকৰি কৰোঁ, শিক্ষক আছিলোঁ। হিতেশ ডেকা তেতিয়া সহকাৰী প্ৰধান শিক্ষক আছিল, তেখেতক লগ পাইছিলোঁ। তাৰপিছত তাতে কেইদিনমান কাম কৰাৰ পিছত যেতিয়া এম এ ৰিজাল্ট ওলাল, তাৰপিছত হাজোত এখন কলেজ আছে সুৰেণ দাস মহাবিদ্যালয় বুলি, হাজো সুৰেণ দাস মহাবিদ্যালয়, সেইখনত মানে চাকৰি পাই পেলাই মই সেই তাতে প্ৰবক্তা হিচাপে যোগদান কৰিলোঁ। কিন্তু তাত মই বেছি দিন থকা নাই, এবছৰমান চাকৰি কৰিছিলোঁ, আৰু সেই সময়ত আন্দোলনৰ, অসম আন্দোলনৰ জোৰদাৰ সময় আছিল। সেই এবছৰমান তাত চাকৰি কৰি থাকোঁতে, ইতিমধ্যে মই ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে অসম চৰকাৰৰ যিটো সাংস্কৃতিক সঞ্চালকালয় কালচাৰেল এফেয়াৰ্ছ, তাতে এটা পাব্লিকেশ্যন এছিষ্টেণ্ট, প্ৰকাশন সহায়ক এটা পদবীত মই মানে ইণ্টাৰভিউ দিছিলোঁ। তাৰপিছত মই কলেজত চাকৰি কৰি থাকোঁতে, যিহেতু কলেজখন তেতিয়া ভেঞ্চাৰ লেভেলত আছিল, গতিকে মোক পইচা লাগিছিল, তাতে যিখিনি পইচা দিছিলে মোটামুটি মোৰ জেব খৰচ হৈছিল। তে এই চাকৰিটোত মই ইণ্টাৰভিউ দি থৈছিলোঁ ইউনিভাৰ্চিটিত পঢ়ি থাকোঁতে, তেতিয়া তাতেই যে কলেজত কৰি থাকোঁতে মই গম পালোঁ চাকৰিটোত মানে মই ছিলেক্ট হৈছোঁ, এক নম্বৰত মোৰ নাম আছে। তেতিয়া মই খবৰ ল'লোঁ, খবৰ ল'লত ইয়াতে গম পালোঁ যে মই ছিলেক্ট হৈছোঁ। তাৰপিছত পুলিচ ভেৰিফিকেশ্যন হ'ল, তাৰপিছত মোক চাকৰিটো দিলে আৰু মই চাকৰিটো ইয়াত জইন কৰিলোঁ। মই কলেজ এৰি ইয়াতে প্ৰকাশন সহায়ক হিচাপে মই জইন কৰিলোঁ, আৰু ইয়াত তেতিয়া নতুন এটা শাখা আছিলে প্ৰকাশন বিভাগ কালচাৰেল এফেয়াৰ্ছৰ। তেতিয়া মোক ছুপাৰিণ্টেণ্ডেণ্টগৰাকীয়ে কৈছে যে এইটো তুমি যিহেতু কোৱালিফাইড ল'ৰা, গতিকে এইটো প্ৰস্তুত কৰা, কিন্তু আমি পাব্লিকেশ্যন অফিচাৰ, প্ৰকাশন বিষয়া এটা পষ্টো মানে আহিব, ক্ৰিয়েট হোৱা নাই, এতিয়াও আহিব, 3 মাহমানৰ পিছত আহিব, হয়তো যদি আহে তেতিয়া তুমি তালৈ তোমাক হয়তো সেইটো পষ্টলৈ যাব পাৰিবা, ইণ্টাৰভিউ হ'ব, তথাপি তুমি ইণ্টাৰভিউ দিব পাৰিবা। তো মই যোগদান কৰিলোঁ, কৰাৰ পিছত হয় অলপ দিনৰ পিছতেই এই প্ৰকাশন বিষয়া পদটোৰ মানে আহিল চেংচন হৈ, আহি মই সেই অফিচিয়েল যিটো প্ৰচিডিঅ'ৰ সেইমতে আকৌ সাক্ষাৎকাৰত বহিলোঁ, মই সেই চাকৰিটো পালোঁ। তাৰপিছত প্ৰকাশন বিষয়া হিচাপে মই সাংস্কৃতিক সঞ্চালকালয়ত মই 83 চনৰ পৰা 89 চনলৈকে তাত মই
1: কাম কৰিলোঁ। হয়,
0: আৰু কাম কৰি থাকোঁতেই তেতিয়া, কিন্তু সেই চাকৰি কৰি থাকোঁতেই ইতিমধ্যে মোৰ ৰেডিঅ'ৰ লগত যোগাযোগ আছেই, আৰু মোক মাজে মাজে যুৱবাণীৰ প্ৰগ্ৰেম কৰিবলৈ মাতে। শেষৰ ফালে মোক কথিকা বিভাগত মানে মই কবিতাও 2-4 লিখিছিলোঁ, গতিকে কথিকা বিভাগত মোক মানে নিৰ্মল দত্ত কথিকা বিভাগৰ প্ৰযোজক আছিল, তেখেতে মোক কবিতা পঢ়িবলৈ মাতিছিল, কেতিয়াও গল্প পঢ়িবলৈ মাতে, কেতিয়াও কবিতা পঢ়িবলৈ মাতে, তেনেকৈও ৰেডিঅ'লৈ মাজে মাজে আহিছিলোঁ। এদিন মানে তাত মই কালচাৰেল এফেয়াৰ্ছত চাকৰি কৰি থাকোঁতেই কমল শৰ্মা, আমাৰ ইয়াৰে প্ৰয়াত কমল শৰ্মা, তেখেত সহকাৰী তেতিয়া অনুষ্ঠান কাৰ্যবাহী আছিল, তেওঁ মাজে মাজে ৰবীন্দ্ৰ ভৱনলৈ যায়, ৰবীন্দ্ৰ ভৱনত ৰেডিঅ'ৰ প্ৰগ্ৰেম হৈ থাকে, হল বুক কৰিব লাগে, কিবা কিবি কামত যায়। যাওঁতে এদিন মোৰ তাত ৰুমত গ'ল, গৈ পেলাই মোক ক'লে, ঐ ল'ৰা,

0: মোক আৰু খুব ধেমালি কৰি পেলাই মোক কৈছে, ঐ ল'ৰা, মৰমো কৰিছিল, হেৰি নহয় ৰেডিঅ'ত চাকৰি ওলাইছে, কৰিবি নেকি? মই বোলো কি চাকৰি, বোলে প্ৰগ্ৰেম এক্সিকিউটিভৰ চাকৰি ওলাইছে, কিন্তু লাষ্ট ডেট পাৰ হ'ল, কিন্তু অসমৰ কাৰণে কিন্তু কিবা 7 দিন নে কিবা বহাই থোৱা আছে, যদি কৰা APSCৰ পৰা ফৰ্ম আনি পেলাই এপ্লাই কৰিব পাৰা। এতিয়া মই তেওঁ ক'লত মই APSCৰ পৰা গৈ UPSCৰ ফৰ্ম আনিলোঁ, ফৰ্ম আনি পেলাই মই এপ্লাই কৰিলোঁ। তাৰপিছত অলপ দিনৰ পিছত
1: এইখিনি কথা এটা কৈ থৈ দিওঁ, দৰাচলতে ইয়াৰ ফৰ্মহে APSCৰ পৰা আনিব লাগে, কিন্তু এই সাক্ষাৎকাৰ দৰাচলতে UPSCৰ পৰা হয়,
0: নহয় UPSCৰ ফৰ্ম সেই সময়ত মানে APSC অফিচত
1: দিছিলে, সেইটো কথা বহুত হয়তো
0: সেই সময়ত মই খুজুতাকো যেতিয়া ডিব্ৰুগড়ত কাম কৰি আছিলোঁ, মই খুজুতাকো APSC অফিচৰ পৰা ফৰ্ম যোগাৰ কৰি পেলাই তালৈ পঠিয়াই দিছিলোঁ, তেতিয়া মানে APSC অফিচত UPSC ফৰ্ম পাইছিলে। তাৰপিছত মই হেৰি হ'লোঁ, সেই তাতে আবেদন কৰিলোঁ, কৰিলত 1987 চনৰ 12 মে' তাৰিখে মোক তাৰ পৰা মাতিলে আৰু মই দিল্লীলৈ যাত্ৰা কৰিলোঁ, আৰু 15 মে' তাৰিখে সেই লোকসেৱাৰ পৰীক্ষাত মই অৱতীৰ্ণ হ'লোঁ, আৰু তাৰপিছত অলপ পিছতে খবৰ আহিলে মই নিৰ্বাচিত হৈছোঁ, আৰু 1989 চনৰ 5 মে' তাৰিখে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰত অনুষ্ঠান কাৰ্যবাহী হিচাপে যোগদান কৰিলোঁ।
1: হয়,
0: এইখিনিয়ে মোৰ
1: ৰেডিঅ' হৈছে, আপোনাৰ ৰেডিঅ'ত প্ৰথম পদাৰ্পণ মানে তাৰ আগতে আপুনি আহিছে।
0: হয়,
1: কিন্তু এই কথাখিনি কৈ থাকোঁতে আপুনি দুগৰাকী ব্যক্তিৰ নাম লৈছিলে, নবীন বৰুৱা আৰু নিৰ্মল দত্ত।
0: হয়,
1: নবীন বৰুৱাক পাইছোঁ একেটা অনুষ্ঠানতে, তেখেতেও আমাৰ সৈতে কথা পাতিছে। নবীন বৰুৱাৰ কথা কিছু জানো, নিৰ্মল দত্ত সম্পৰ্কে খুব বেছি কথা আলোচনা হোৱা নাই। আপুনি কৈছে তেখেত কথিকাৰ
0: প্ৰযোজক আছিল,
1: প্ৰযোজক আছিল। এতিয়া তেখেতে সাধাৰণতে একোজন প্ৰযোজকে তেওঁৰ নিজৰ ধৰণে প্ৰগ্ৰামটোৰ যিটো অনুষ্ঠান অনুষ্ঠানটো চোৱা চিতা কৰে, গতিকে আপোনাৰ তেতিয়া কি ধৰণৰ কথাৰ ওপৰত আলোকপাত কৰা হৈছিল তেতিয়াৰ কথিকাবিলাকত?
0: মই যেতিয়া 1989 চনৰ 5 মে' তাৰিখে ইয়াতে যোগদান কৰিলোঁ, যোগদান কৰাৰ দিনাখনেই তেতিয়া পি কে সিংচং আছিলে কেন্দ্ৰ সঞ্চালক আৰু দেৱ কুমাৰ নাথ আছিলে সহকাৰী কেন্দ্ৰ সঞ্চালক। অলপ পিছতে সহকাৰী কেন্দ্ৰ সঞ্চালক দেৱ কুমাৰ নাথে মোক ৰুমলৈ মাতি নিলে, কোঠালৈ মাতি নিলে, বহুৱালে, কৈছে তুমি নতুনকৈ যোগদান কৰিছা, ভাল পাইছোঁ হেন তেন। তাৰপিছত অলপ পিছতে নিৰ্মল দত্তকো মাতি নিলে, আমাক নিৰ্মল দত্তও গ'ল, তাৰপিছত মোৰ লগত চিনাকি কৰি দিলে, মই আগতে চিনি পাওঁ তথাপিও আৰু ফৰ্মেলি ক'লে আৰু। তাৰপিছত মোক ক'লে যে তুমি আজি ইয়াত আমাৰ যোগদান কৰিছা, আৰু এই যে নিৰ্মল দত্তক তুমি জানাই, মই বোলো হয় লগ পাইছোঁ, তেখেতে 3 মাহৰ পিছত অৱসৰ ল'ব, গতিকে এই তুমি তেখেতে অৱসৰ লোৱাৰ পিছত আমি ভাবিছোঁ তেখেতৰ যি মানে যিটো বিষয় চাই কথিকা বিভাগ, কথিকা বিভাগটো তুমি চাব লাগিব, গতিকে আমি তেনেকৈ ভাবিছোঁ, গতিকে এই তেখেতে অৱসৰ লোৱালৈকে তুমি তেখেতৰ কাষৰ টেবুলত বহিবা আৰু তেখেতৰ প্ৰতিটো কাম, প্ৰতিটো তেখেতৰ পদক্ষেপ, কেনেকৈ কাম বন কৰে, বিভাগটো চলায়, সেইখিনি তুমি শিকি ল'বা, এপেণ্টিছ যিটো আৰু। সেইদিন ধৰি মই নিৰ্মল দত্তদা অৱসৰ লোৱালৈকে তেখেতৰ টেবুলৰ কাষত মোৰ টেবুলখন দি দিলে, তাতে বহি তেখেত যি কৰি আছে মই চাই থাকোঁ, ষ্টুডিঅ'লৈ যায় মই লগে লগে যাওঁ, কেনেকৈ কি কৰে চাওঁ। সেই নিৰ্মল দত্তই আচলতে মোৰ অনাতাৰ কেন্দ্ৰৰ এই কাৰ্যাৱলীৰ মানে এই কাম পথ প্ৰদৰ্শক গুৰু বুলি ক'ব পাৰি।
1: এতিয়া আপোনাৰ তাৰ আগৰ সময়ছোৱাত যেতিয়া আপুনি যুৱবাণীত আহিছিলে বা কলেজৰ ছাত্ৰ হিচাপে ইয়াত কিবা এটা আলোচনাত আহিছিলে, তেতিয়া আপুনি যিটো মনোভাৱ লৈ আহিছিলে আৰু ইয়াত যেতিয়া চৰকাৰী চাকৰিয়াল হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে, এই দুটা অৱস্থাৰ ভিতৰত পৰিৱৰ্তন কিমানখিনি হৈছিল আপোনাৰ?
0: আচলতে মই এনেই আগৰ পৰা মানুহজন লাজগুৰীয়া আছিলোঁ, বৰকৈ মানে যিটো ইন্ট্ৰোভাৰ্ট বুলি কয়, বৰকৈ মানে কথা বতৰা ফৰফৰাই নকওঁ আৰু, কিন্তু ৰেডিঅ'ত আহি ইয়াতে যোগদান কৰি মোৰ সেই যিটো লাজগুৰীয়া ভাৱটো নোহোৱা হ'ল, সংকুচিত যিটো ভাৱ, মাইক্ৰফোনৰ সন্মুখতে কথা কোৱাৰ যিটো ভাৱ বা কাৰোবাৰ লগত সাক্ষাৎকাৰত বহাৰ কাৰণে যিটো লাগে, স্মাৰ্টনেছ লাগে, সেইটো মোৰ নোহোৱা হ'ল।
1: সেইটোতো সেইটো ব্যক্তিগত ক্ষেত্ৰ। মই সোধা কথাটোৰ আৰু এটা অৰ্থ আছিল, যেতিয়া কলেজীয়া ছাত্ৰ হিচাপে আহে বা যুৱবাণীৰ এজন ঘোষক হিচাপে আহে, তেতিয়া আপুনি কিছুমান পৰিকল্পনা কৰি নিজেও আহে, তাৰপিছত ইয়াত আহি দেখিব আপোনাৰ যিগৰাকী বিষয়াই আপোনাৰ কাম কাজ তদাৰক কৰিছে, তেওঁ ক'ব এইখিনি নক'বা, সেইখিনি ক'বা, এই ধৰণৰ কথা ক'বা, সেই ধৰণৰ কথা নক'বা, আপোনাৰ মনত কিছুমান প্ৰশ্ন জাগে, কিয় এইটো ক'ব নোৱাৰি, এইটো

0: আলোচনা কৰিব পৰা বিষয় কিয় নোৱাৰি, এই প্ৰশ্নটোৰ উত্তৰ তেওঁ সিজন মানে আপোনাৰ তদাৰককাৰী বিষয়াজনৰ মনত থাকে। তেনেকুৱা এটা অৱস্থালৈ আপুনি আহিল, আপুনি গম পালে এতিয়া আপুনি কিন্তু চৰকাৰী প্ৰতিনিধি, মই সেই পৰিৱৰ্তনটোৰ কথা সুধিছোঁ।
1: এইটো পৰিৱৰ্তনটো আচলতে নিজে নিজে মই নিজৰ ভিতৰত আয়ত্ত কৰি ললোঁ, মানে নিজেই যেনেধৰণে বিচাৰে বিভাগটোৱে যেনেধৰণে বিচাৰে তেনেধৰণেই মই আচলতে খাপ খাই পৰিলোঁ।
0: দৰাচলতে বিভাগটোৱে কি বিচাৰে সেইটো কোনখিনি
1: কৈ নিদিয়ে,
0: সেইখিনি কিন্তু নিজে বুজি ল'ব লাগে। আৰু আমাক যে এটা এটা আমাক যে ইণ্টাৰভিউ লয়, পৰীক্ষা লয়, তাৰ মাজেৰে আমাক এইটোও চোৱা হয় যে চৰকাৰী আঁচনি মতে বা চৰকাৰী দৃষ্টিভংগী মতে এই মানুহজনে বা এই ল'ৰাজনে আমাক কামখিনি দিব পাৰিব নে নাই, সেই কথাটো চোৱা হয়। আৰু সেইটোৰ লগত খাপ খাই ল'ব পৰাটো কিন্তু খুব ডাঙৰ এটা সফলতা। ঠিক আছে, আজি প্ৰথম আপোনাৰ ৰেডিঅ'ত কেনেকে আপোনাৰ পদাৰ্পণ হ'ল সেইখিনি কথা পাতিছোঁ। প্ৰথম আহি আপুনি দায়িত্ব ল'লে কথিকাৰ, তাৰপিছত আপোনাৰ বহুত ইণ্টাৰেষ্টিং কথা আছে জানে, যিহেতু আপুনি নিজেও এগৰাকী শিল্পী, কথাশিল্পী, কবিতাৰ শিল্পী, আপুনি গানৰ লগত জড়িত, আপুনি নাটকৰ লগত জড়িত, এই বিষয়বিলাক লাহে লাহে আমাৰ ইয়াতে খোল খাব। কিন্তু আজি আমি শেষৰ পিনে আহিছোঁ প্ৰথম খণ্ডটিৰ, প্ৰথম খণ্ডত আপোনাৰ চমু পৰিচয় এটা হ'ল। আমাৰ এই স্মৃতি দিনলিপি অনুষ্ঠানটিত আমি শেষত আপোনাৰ মনোৰমৰ ৰুচি কেনেকুৱা আছিল, কি ধৰণৰ গীত ভাল পাইছিল তাৰে এটা অনুমান লওঁ, এটা গীত শুনি আমি সেই গীতেৰে খণ্ডটো সামৰোঁ। কোনটো গীত আমাক শুনাব?
1: হয়, মই আচলতে এটা গীতৰ লগত খুব একাত্ম হওঁ, মই নিজেই মানে গীতটো নিজেই শুনিলে খুব নিজকে তাত মানে বিচাৰি পাওঁ। সেই গীতটো হ'ল মই এই মাটিৰে ল'ৰা, ভূপেন হাজৰিকাৰ গীতটো। সেই গীতটো মই নিজেও শুনি ভাল পাম আৰু ভাবোঁ শ্ৰোতাসকলেও সেই গীতটি শুনি নিজকে বিচাৰি পাব গীতটোৰ মাজত।
0: আৰু আজি এই খণ্ডটিৰ পৰা আমি বিদায় লৈছোঁ আপোনাৰ পৰা, আৰু ইয়াৰ পিছৰ খণ্ডত আপোনাক লগ পাম।

স্মৃতিৰ দিনলিপি। অনুষ্ঠানটি ডিমান পৰে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ অৱসৰপ্ৰাপ্ত সহকাৰী সঞ্চালক কৌস্তুভমণি শইকীয়াৰ সৈতে হোৱা সাক্ষাৎকাৰৰ প্ৰথম খণ্ডটি শুনিলে। সাক্ষাৎ গ্ৰহণ আৰু অনুষ্ঠানটিৰ প্ৰযোজনা আছিল অশোক ভট্টাচাৰ্যৰ। কৌস্তুভমণি শইকীয়াৰ স্মৃতিৰ দিনলিপিৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একে সময়তে।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাইও?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মইও এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: Work from home, অধিক বেতন, মাত্র এটা ক্লিকতে। আরে বাহ,
5: অসিলে
6: অসিনাকি লিংকত ক্লিক নকৰিব। আরবিআইয়ে কয়,
7: জানি রক, সতর্ক হৈ রক।
8: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
9: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
8: পিছে এনে যত্ন ক'ত পালি?
9: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
8: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
9: নহয় অ', শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
8: অঁ, সঁচাকৈ বৰ ভাল কথা,
9: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

আজি নিশা 9:30 সাহিত্যচোৰা অনুষ্ঠানত শুনিবলৈ পাব ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ গল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কবিতা, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ।

8:30 বজাত গীতিমালিকা অনুষ্ঠানত শুনিবলৈ পাব পারবিন সুলতানা, সারু গোহাঁই, বিউটি শর্মা বৰুৱা, মুনীন দত্ত আৰু মধুমতী গোস্বামীৰ কণ্ঠৰ গীত।

9:15 শুনিবলৈ পাব জিলাৰ ৰেহৰূপ। পুৱা 10:30 ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমাংগ শুনিবলৈ পাব।

বিদ্যার্থীর অনুষ্ঠান প্রাথমিকর পৰা মাধ্যমিক বিদ্যালয়ৰ পাঠ্যক্ৰমৰ ভিত্তিত ছাত্ৰ-ছাত্ৰীক সমৃদ্ধ কৰা একমাত্র অনুষ্ঠান প্ৰচাৰৰ সময় প্ৰতি সোম বুধ আৰু শুক্ৰবাৰে বিয়লি ৫:৪৫ মিনিটত।

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে আঞ্চলিক বাতৰি আঠ বজাত সমাচাৰ প্ৰভাত আৰু আঠ বাজি পোন্ধৰ মিনিটত মৰ্ণিং নিউজ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়, বাতৰি পঢ়িছো নিৰুপমা বৰঠাকুৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই নতুন দিল্লীত কালি অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষ চেদেহজুৰি শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈও অধিক, মুগা সূতাৰ প্ৰতীক মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিল্পীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংঘবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ GI প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰে। অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্প সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। আলোচনাত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলাৰ বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
2: We have come together for the launch of Mission Seneh Jori that seek to unlock the true value of one of Assam's most precious treasures, Muga silk. Among this, Muga, the golden silk of Assam, which has been accorded the geographical indication tag, occupies a truly special place. Nearly 90% of the world's Muga silk is produced in Assam. Mission Seneh Jori aims to transform Assam's Muga ecosystem from a fragmented traditional sector into a globally recognized luxury value chain by 2028. Establish 5 modernized reeling units and a dedicated Muga spun mill. Regenerate 5,000 hectares of som and swallow plantation.
1: আলোচনাকালত ৰাজ্যখনত কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ৰ ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনা কৰা হয়। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত উদ্বোধনী কাৰ্যসূচীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে লোকপিয়লৰ সৈতে জড়িত বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লোকপিয়ল বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক তথা যুটীয়া সঞ্চালক বিকাশ নাথ আৰু DPA নাঞ্জু ইংলেনে ডিজিটেল গণনা আৰু তথ্য সংগ্ৰহ পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল আহিলা আৰু অনলাইন মঞ্চৰ জৰিয়তে এই লোকপিয়ল সম্পন্ন হ'ব। 2 আগষ্টৰ পৰা নাগৰিকৰ বাবে স্বপিয়ল আৰু 17 আগষ্টৰ পৰা আনুষ্ঠানিক গৃহ তালিকাভুক্তি আৰম্ভ হ'ব। মূল জনসংখ্যা পিয়ল অহা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ডিব্ৰুগড় জিলাত সোমবাৰে অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজস্বক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত কালি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। চিৰাং জিলাতো সোমবাৰৰ পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্ট ট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতেই আদালতে 4জন সাক্ষীক তলব কৰিছে।

0: Assembly, External Affairs Minister Dr. S. Jaishankar congratulates him. And in women's cricket, hosts England beat India by 6 wickets in third and final T20 International to seal 3-match series 2-1. And with that, we end the morning news. Have a nice day.
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰ 729 কিলোহাৰ্জ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সুগম সংগীতৰ অনুষ্ঠান গীতিমালিকা।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ। কথাটো কি?
5: নহব কিয়, হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে।
4: তাৰ মানে?
5: মানেটো হল হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত কি হয়?
5: হেৰ নহয় কি,

0: আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতে পুৱাৰ আঞ্চলিক বাতৰি আৰু 9:15 জিলাৰ ৰেহৰূপ শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজৰী শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ।

0: পুনৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজিদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি নতুন দিল্লীত অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহজুৰি শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰী উপকৃত হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা মিল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰি তুলিবলৈ চেষ্টা কৰা হ'ব। অসমৰ যুগমীয়া মুগা শিল্পক বিশ্ব বজাৰত বিশ্বাসযোগ্য আৰু অভিলাষী ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰিবলৈ শিপিনীসকলক ডিজিটেল ব্যৱস্থাৰ সৈতে সুসংগবদ্ধ কৰা আৰু বিশ্বৰ ক্ৰেতাসকলৰ বাবে মান নিশ্চিত কৰাত সহায়ক হোৱাকৈ জি আই প্ৰমাণীকৰণত মনোনিৱেশ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই অনুষ্ঠানত ডোনাৰ মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। এই আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
1: We have come together for the launch of Mission Seneh Zori that seek to unlock the true value of one of Assam's most precious treasures, Muga silk. Nearly 90% of the world's Muga silk is produced in Assam. Mission Seneh Zori aims to transform Assam's Muga ecosystem from a fragmented traditional sector into a globally recognized luxury value chain by 2028. Establish 5 modernized reeling units and a dedicated Muga spun mill. Regenerate 5,000 hectares of som and swalu plantation.
0: গুৱাহাটীৰ খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপত গ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্য মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্ত নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত লৈছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছে। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজিদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজিদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে।
2: আমাৰ ছেক্ৰেটাৰী ডাঙৰীয়াই স্পীকাৰৰ এপ্ৰুভেল লৈ পেলাই অৰ্ডাৰখন দিলে। কাৰ্যালয় এতিয়া আগৰ যিটো কাৰ্যালয় আছিল সেইটোৱেই মষ্ট প্ৰবলি দিব। স্পীকাৰৰ কাৰণেতো অপজিচন লিডাৰৰ যিখিনি কেবিনেট ষ্টেটাছ গোটেই সেইখিনি আমি পাম বুলি ইতিমধ্যে ছেক্ৰেটাৰী ডাঙৰীয়াই কৈছিল। গতিকে আপোনালোকৰ জৰিয়তে আমি আমাৰ অধ্যক্ষ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। এলঅপি দিয়াটো তেখেতৰ ডিস্ক্ৰিপশ্যন আছে, এলঅপি হিচাপে মই স্বীকৃতি পালোঁ। গতিকে আজিৰ পৰা আমি গোটেই অসমৰ ৰাইজৰ লগত যোগাযোগ স্থাপন কৰাৰ এটা সুবিধা পাম বুলি আশা ৰাখিছোঁ।
0: গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। ডোনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত পাইলট প্ৰকল্প হিচাপে 64 কোটি টকা ব্যয়েৰে এই উদ্যোগ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পত প্ৰত্যক্ষভাৱে

0: প্রায় 7,000 যুবক যুবতীয়ে কর্মসংস্থাপন লাভ করার সম্ভাবনা আছে। প্রকল্পৰ বাবে শিক্ষিত যুবক যুবতীসকলক এবছৰীয়া বিশেষ কাৰিকৰী প্ৰশিক্ষণ প্ৰদানৰো ব্যৱস্থা কৰা হৈছে। এই উদ্যোগে অগৰ বা হাঁচি গছৰ ব্যৱসায়ৰ সৈতে জড়িত লোকসকলৰ বাবে আশাৰ বতৰা কঢ়িয়াই আনিছে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱস উদযাপনৰ বাবে ৰাজ্যৰ বিভিন্ন জিলা প্ৰশাসনে ব্যাপক প্ৰস্তুতি চলাইছে। সৰুপথাৰত বন বিভাগৰ সহযোগত পৰহিলৈৰ পৰা 17 জুনলৈকে 5 লাখ গছপুলি ৰোপণৰ লক্ষ্য লোৱা হৈছে। সৰুপথাৰৰ বিধায়ক বিশ্বজিৎ ফুকনে এই বিষয়ে প্ৰকাশ কৰিছে। তেওঁ কয় যে প্ৰাকৃতিক ভাৰসাম্য ৰক্ষাৰ লক্ষ্য লৈ এই অভিযান আৰম্ভ কৰা হ'ব। অভিযানকালত মেহগনিকে ধৰি বিভিন্ন মূল্যৱান গছৰ পুলি ৰোপণ কৰা হ'ব বুলি তেওঁ কয়। তদুপৰি উৰিয়ামঘাটৰ হাতীডুবিৰ 100 বিঘা ভূমিত জুবিন গাৰ্গ নাহৰ উদ্যান গঢ়ি তোলা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। এই অভিযান সন্দৰ্ভত বিধায়কগৰাকীয়ে এইদৰে কয়।
1: আমাৰ বিশ্ব পৰিৱেশ দিৱস আছে 5 জুন তাৰিখ, তাৰ লগত সংগতি ৰাখি আৰু বন বিভাগৰ সহযোগত আমি সৰু পথাৰত প্ৰথম পৰ্যায়ত 2.5 লাখ গছপুলি বিনামূলীয়াকৈ বিতৰণৰ সিদ্ধান্ত লৈছো। 5 তাৰিখৰ পৰা 17 তাৰিখলৈকে এই 2.5 লাখ গছপুলি বিতৰণ কৰা হ'ব। প্ৰত্যেক পঞ্চায়তত 10,000কৈ গছপুলি আমি মজুত ৰাখিম আৰু সেই পঞ্চায়তৰ অন্তৰ্গত ৰাইজে বিনামূলীয়াকৈ গছপুলিসমূহ আহৰণ কৰিব পাৰিব। আমি আশা কৰিছো সৰু পথাৰৰ প্ৰকৃতি সুৰক্ষা আৰু সুস্থিৰ কৰাৰ ক্ষেত্ৰত ই এক খুব ভাল পদক্ষেপ হিচাপে পৰিগণিত হ'ব। তাৰ লগতে উৰিয়ামঘাটৰ 1 নং হাতীডুবিত প্ৰায় 100 বিঘা মাটিত জুবিন গাৰ্গৰ স্মৃতিত নাহৰ উদ্যান প্ৰতিষ্ঠা কৰিব খুজিছো। গছপুলি ৰোপণেৰে 5,000 গছপুলি আমি নাহৰ গছ একে ঠাইতে ৰোপণ কৰি জুবিন গাৰ্গ নাহৰ উদ্যান নামেৰে নামকৰণ কৰিব বিচাৰিছো। সেই কামো আৰু 2-3 দিনৰ ভিতৰতে আৰম্ভ হ'ব।
0: বিশ্ব পৰিৱেশ দিৱস উপলক্ষে দৰং জিলাৰ মঙলদৈ, খাৰুপেটীয়া আৰু চিপাঝাৰ পৌৰসভাই নিজ নিজ এলেকাত সজাগতা সভা, চাফাই অভিযান, আৱৰ্জনা ব্যৱস্থাপনা আৰু গছপুলি ৰোপণকে ধৰি কেইবাটাও কাৰ্যসূচী ৰূপায়ণৰ বাবে সাজু হৈছে। এই কাৰ্যসূচীসমূহৰ জৰিয়তে পৰিৱেশ সংৰক্ষণ, বহনক্ষম আৱৰ্জনা ব্যৱস্থাপনা আৰু জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণৰ প্ৰতি পৌৰসভাসমূহৰ দায়বদ্ধতা নিশ্চিত কৰা হ'ব। উল্লেখযোগ্য যে পৰহিলৈ বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য চৰকাৰে স্থিৰ কৰিছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, বনাঞ্চল উদ্ধাৰ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4জন সাক্ষীক তলব কৰিছে। আদালতে এই গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। 8 জুনৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। গোলাঘাট জিলাৰ মেৰাপানী আৰু বৃহত্তৰ দৈয়াং অঞ্চলত কৃষকে সন্মুখীন হোৱা অৱস্থা সন্দৰ্ভত কালি কৃষি বিভাগৰ এটা দলে অঞ্চলটোত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয়। উল্লেখযোগ্য যে অঞ্চলটোত বিলাহীৰ মূল্য প্ৰতি কিলোগ্ৰামত 1-2 টকালৈ হ্ৰাস পোৱাৰ পৰিপ্ৰেক্ষিতত কৃষকসকলে উৎপাদিত বিলাহী পথাৰত পেলাই দিবলৈ বাধ্য হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। কৃষকে সন্মুখীন হোৱা লোকচান, ন্যায্য মূল্য আৰু স্থায়ী বজাৰ ব্যৱস্থাৰ দাবীত কৃষক প্ৰতিনিধিৰ এটা দলে জিলা কৃষি বিষয়াৰ জৰিয়তে মুখ্যমন্ত্ৰীলৈ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছিল। ইয়াৰ পাছতে কৃষি উন্নয়ন বিষয়া উৰ্মি ফুকনৰ নেতৃত্বত কৃষি বিভাগৰ এটা দলে ক্ষতিগ্ৰস্ত অঞ্চলসমূহ ভ্ৰমণ কৰি ক্ষেত্ৰভিত্তিক পৰিদৰ্শন আৰু জৰীপৰ কাম আৰম্ভ কৰিছে। ক্ষয় ক্ষতিৰ পৰিমাণ নিৰূপণ কৰি ক্ষতিপূৰণৰ ব্যৱস্থা গ্ৰহণৰ ক্ষেত্ৰত জৰীপ গুৰুত্বপূৰ্ণ হ'ব বুলি আশা প্ৰকাশ কৰা হৈছে। ডিব্ৰুগড়ৰ খনিকৰত পুনৰ নিৰ্মাণ কৰি উলিওৱা মহাত্মা গান্ধী শিশু উদ্যানখন কালি বিধায়ক তথা প্ৰাক্তন মন্ত্ৰী প্ৰশান্ত ফুকনে আনুষ্ঠানিকভাৱে মুকলি কৰে। শিশু উদ্যানখন সুপৰিকল্পিত আৰু আধুনিক ৰূপত পুনৰ নিৰ্মাণ কৰা হৈছে। ৰাজ্য চৰকাৰৰ গৃহ আৰু নগৰ পৰিক্ৰমা বিভাগৰ বিকাশমূলক আঁচনিৰ অধীনত প্ৰায় 3 কোটি টকা ব্যয়েৰে এই প্ৰকল্প ৰূপায়ণ কৰা হৈছে। উদ্যানখন মুকলি কৰি প্ৰশান্ত ফুকনে কয় যে এই উদ্যানখন ডিব্ৰুগড় চহৰৰ সৌন্দৰ্য বৰ্ধনৰ লগতে ডিব্ৰুগড়বাসীৰ বাবে মনোৰম বিনোদনস্থলী হিচাপে গঢ় লৈ উঠিব। বিধায়কগৰাকীয়ে লগতে কয় যে ৰাজ্যখনৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় মহানগৰক সুন্দৰকৈ গঢ়ি তোলাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰখা হৈছে। উদ্যানখনৰ উদ্বোধনী অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাঃ সৈকত পাত্ৰকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে। উল্লেখযোগ্য যে ডিব্ৰুগড়ত ৰাজ্যৰ দ্বিতীয় ৰাজধানীৰ বিধানসভা ভৱনকে ধৰি উচ্চপদস্থ বিষয়াৰ কাৰ্যালয় নিৰ্মাণ চলি আছে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। মাজুলী জিলা আয়ুক্তৰ কাৰ্যালয়ত কালি লোকপিয়ল 2027ৰ গৃহ তালিকাভুক্তি আৰু গৃহ পিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ আৰম্ভ হয়। জিলা আয়ুক্ত সৃষ্টি সিংহৰ সভাপতিত্বত অনুষ্ঠিত

0: উদ্বোধনী কাৰ্যসূচীত জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়াৰ লগতে লোকপিয়লৰ লগত জড়িত বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। লোকপিয়ল বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ মুখ্য প্ৰশিক্ষক তথা যুটীয়া সঞ্চালক বিকাশ নাথ আৰু ডি পি এ নানজু ইংলেঙে ডিজিটেল গণনা আৰু তথ্য সংগ্ৰহ পদ্ধতি সম্পৰ্কে বিস্তৃত প্ৰশিক্ষণ প্ৰদান কৰে। উল্লেখযোগ্য যে দেশত প্ৰথমবাৰৰ বাবে ডিজিটেল আহিলা আৰু অনলাইন মঞ্চৰ জৰিয়তে এই লোকপিয়ল সম্পন্ন হ'ব। 2 আগষ্টৰ পৰা নাগৰিকৰ বাবে স্বপিয়ল আৰু 17 আগষ্টৰ পৰা আনুষ্ঠানিক গৃহ তালিকাভুক্তি আৰম্ভ হ'ব। মূল জনসংখ্যা পিয়ল অহা বছৰৰ ফেব্ৰুৱাৰীত আৰম্ভ হ'ব। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হ'বলগীয়া হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সত্বিক সাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে অভিযান আৰম্ভ কৰিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক নিৰুপমা বৰঠাকুৰৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
1: চি বি এছ ই পৰীক্ষাত অন্তহীন বেমেজালি, ৰাজ্যত মিছন চেনেহজুৰিৰ শুভাৰম্ভ, 8 জুনৰ পৰা জুবিন গাৰ্গ হত্যাৰ বিচাৰ প্ৰক্ৰিয়া, 5 জুনত মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ, ব্যাপক আয়োজন দিছপুৰত আদি বিভিন্ন বাতৰি আজি গুৱাহাটীৰ পৰা প্ৰকাশিত বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। মুগাক বিশ্ব দৰবাৰলৈ নিয়াৰ লক্ষ্যৰে কালি ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াই চেনেহজুৰি শীৰ্ষক অভিযান শুভাৰম্ভ কৰাৰ বাতৰি নিয়মীয়া বাৰ্তা, দৈনিক জনমভূমি, দি আছাম ট্ৰিবিউন আদি প্ৰায় আটাইকেইখন কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰা হ'ব। এই বাতৰিটো অসমীয়া প্ৰতিদিন কাকতে সবিস্তাৰে প্ৰকাশ কৰিছে। আন্তঃদেশীয় নদীত বান্ধ বন্ধাৰ অঘোষিত প্ৰতিযোগিতাই দক্ষিণ এছিয়ালৈ বিপদ কঢ়িয়াই আনিছে বুলি এটা গুৰুত্বপূৰ্ণ বাতৰি প্ৰকাশ কৰিছে দৈনিক অগ্ৰদূত কাকতে। অসমৰ ফল মূলত নিষিদ্ধ কাৰ্বাৰিল কীটনাশক ন্যায়ালয়ে নমুনা পৰীক্ষাৰ বাবে নিৰ্দেশ দিয়াৰ পাছতো খাদ্য সুৰক্ষা আৰু কৃষি বিভাগে নিজৰ দায়িত্ব পালনত ব্যৰ্থ হোৱাৰ বাতৰি দৈনিক অসম কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। চলিত বৰ্ষৰ চি বি এছ ইৰ দ্বাদশ শ্ৰেণীৰ ফলাফলত ব্যাপক বিসংগতি পোহৰলৈ অহাৰ পাছত চি বি এছ ইৰ অধ্যক্ষ আৰু সচিবক অপসাৰিত কৰাৰ বাতৰি আমাৰ অসম কাকতে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। অসমত অকল্পনীয় হাৰত বৃদ্ধি, ডায়েবেটিছ আৰু উচ্চ ৰক্তচাপ, এই শীৰ্ষক এটা বিশেষ বাতৰি প্ৰকাশ কৰিছে অসমীয়া খবৰ কাকতখনে। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ভাৰত বাংলাদেশ সীমান্তৰ পৰিস্থিতিৰ পৰ্যালোচনা কৰাৰ উদ্দেশ্যে কাইলৈ দুদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰালৈ আহিব। বাতৰিটো দ্য চেণ্টিনেল কাকতৰ। যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ে 2টাকৈ ৰাষ্ট্ৰীয় স্বীকৃতি লাভ কৰাৰ এটা বাতৰি দৈনিক জনভূমি কাকতৰ প্ৰথম পৃষ্ঠাত প্ৰকাশ পাইছে। আহক আমি পুনৰ বাতৰিৰ মাজলৈ ঘূৰি যাওঁ।
0: ধন্যবাদ নিৰুপমা বৰঠাকুৰ। ডিব্ৰুগড়ৰ জালান আউটডোৰ ষ্টেডিয়ামৰ সৰ্বানন্দ সোণোৱাল ক্ৰীড়া প্ৰকল্পত কাইলৈৰ পৰা চতুৰ্থ লিবাৰ্টি কাপ মহিলা টি টুৱেণ্টি প্ৰাইজমণী ক্ৰিকেট প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। এম্পাৱাৰ এন জি অ' আৰু এইচ এম স্পৰ্টছ ক্লাবৰ উদ্যোগত ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ সহযোগত এই প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিধায়ক অখিল গগৈৰ মাতৃ প্ৰিয়দা গগৈ আজি পুৱা 6:20 গুৱাহাটীৰ বাসগৃহত দেহাৱসান ঘটে। দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা প্ৰিয়দা গগৈৰ মৃত্যুৰ সময়ত বয়স আছিল 94 বছৰ। সেই কৃত্যৰ বাবে প্ৰিয়দা গগৈৰ নশ্বৰ দেহ যোৰহাটৰ চেলেংহাটৰ ঘৰলৈ লৈ যোৱা হ'ব। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰ্জাৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ উদ্দেশ্যে আৰম্ভ হোৱা চেনেজুৰি শীৰ্ষক মুগা অভিযানে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰিব বুলি মুখ্যমন্ত্ৰী প্ৰকাশ। খানাপাৰাৰ জ্যোতিবিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীলৈ আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা। 64 কোটি টকা ব্যয়েৰে গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপনৰ প্ৰস্তুতি। আৰু ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৰ দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ।
2: এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। খন্তেক পাছতে জিলা ৰেহৰূপ আৰু দিনৰ 11 বজাত পৰৱৰ্তী বাতৰি শুনিবলৈ পাব।

0: জিলাৰ ৰেহৰু।
1: নমস্কাৰ, জিলা ৰেহৰূপত আজি শুনক কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ। আজিৰ জিলা ৰেহৰূপত আমাক সংগ দিছে কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাই। দেশ বিদেশৰ লক্ষ লক্ষ ভক্তৰ অপেক্ষাৰ অৱসান ঘটাই অহা 22 জুনৰ পৰা মা কামাখ্যা মন্দিৰত আৰম্ভ হ'ব

0: অম্বুবাচী মেলা বিগত বৰ্ষসমূহৰ দৰে অম্বুবাচী মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰৰ লগতে কামৰূপ মহানগৰ জিলা প্ৰশাসনে যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। এই সন্দৰ্ভত আমাৰ কামৰূপ মহানগৰ জিলাৰ সংবাদদাতা হেমন্ত বৰাৰ পৰা শুনোৱা হওক।
1: দেশৰ 51খন শক্তিপীঠৰ ভিতৰত অন্যতম গুৱাহাটীৰ মা কামাখ্যা মন্দিৰত অহা 22 জুনৰ পৰা অম্বুবাচী মেলা আৰম্ভ হ'ব। পূৰ্বৰ দৰে এইবাৰো অম্বুবাচী মেলা সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে অসম চৰকাৰ আৰু কামৰূপ মহানগৰ জিলা প্ৰশাসনে ইতিমধ্যে বিভিন্ন বিভাগসমূহৰ সহযোগত যাৱতীয় প্ৰস্তুতি আৰম্ভ কৰিছে। অম্বুবাচী মেলা সন্দৰ্ভত মন্ত্ৰী অৰ্জুনা নেওগে অলপতে আৰক্ষী, সাধাৰণ প্ৰশাসন বিভাগ, শিক্ষা বিভাগ, পৰিবহণ বিভাগ, জনস্বাস্থ্য আৰু কাৰিকৰী বিভাগ, লোক নিৰ্মাণ বিভাগ, স্বাস্থ্য বিভাগ, বিদ্যুৎ বিভাগ, নগৰ উন্নয়ন বিভাগ, পৰ্যটন বিভাগ, ৰেল আদি বিভাগৰ বিষয়ৰ সৈতে আলোচনাত মিলিত হৈছে। এনে আলোচনাত অম্বুবাচী মেলাৰ সময়ত দেশ বিদেশৰ পৰা আহিবলগীয়া ভক্তসকলৰ সুবিধা হোৱাকৈ সকলো ব্যৱস্থা গ্ৰহণ কৰাৰ ওপৰত গুৰুত্ব দিয়া হৈছে। কামাখ্যা মন্দিৰ কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি 22 জুনৰ নিশা 9:08:42 অম্বুবাচীৰ প্ৰবৃত্তি হ'ব। প্ৰবৃত্তিৰ লগে লগে ভক্তৰ বাবে বন্ধ হৈ পৰিব মা কামাখ্যাৰ দুৱাৰ। অৰ্থাৎ 23, 24 আৰু 25 জুনত মা কামাখ্যা মন্দিৰৰ দুৱাৰ সম্পূৰ্ণৰূপে ভক্তৰ বাবে বন্ধ থাকিব। নিবৃত্তিৰ পিছত 26 জুনৰ পুৱা দেৱী স্নানকে ধৰি আনুষাংগিক কাৰ্য সমাপনৰ পিছত ভক্তৰ বাবে মা কামাখ্যাৰ দুৱাৰ মুকলি হ'ব। উল্লেখযোগ্য যে নীলাচল পাহাৰৰ বুকুত অৱস্থিত মা কামাখ্যা মন্দিৰলৈ অম্বুবাচী মেলাৰ সময়ত লক্ষ লক্ষ দেশী বিদেশী ভক্তৰ সমাগম হয়।
0: স্বচ্ছ সৰ্বেক্ষণ 2026ত গুৱাহাটী মহানগৰী শীৰ্ষ স্থানত অধিষ্ঠিত কৰাৰ বাবে গুৱাহাটী পৌৰ নিগমে এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। স্বচ্ছতা প্ৰতিযোগিতা উপলক্ষে পৌৰ নিগমে নাগৰিক সমিতি, উন্নয়ন সমিতিকে ধৰি বিভিন্ন ক্লাব সংঘসমূহৰ বাবে ইতিমধ্যে আকৰ্ষণীয় পুৰস্কাৰ ঘোষণা কৰিছে। এই সন্দৰ্ভত আমাৰ সংবাদদাতাৰ এক প্ৰতিবেদন।
1: স্বচ্ছ সৰ্বেক্ষণ 2026ত গুৱাহাটীক শীৰ্ষ স্থানত প্ৰতিষ্ঠিত কৰাৰ লক্ষ্যৰে গুৱাহাটী পৌৰ নিগমে এক ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰিছে। নগৰখনৰ মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু বিভিন্ন ক্লাব সংঘ সামৰি এলেকাভিত্তিক স্বচ্ছতা প্ৰতিযোগিতা ঘোষণা কৰা হৈছে। এই প্ৰতিযোগিতাৰ জৰিয়তে পৰিষ্কাৰ পৰিচ্ছন্নতা, সেউজীয়া আৰু স্বাস্থ্যসন্মত গুৱাহাটী গঢ়াৰ ক্ষেত্ৰত নাগৰিক সমাজৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লক্ষ্য লোৱা হৈছে। নিগমে ঘোষণা কৰা অনুসৰি প্ৰতিযোগিতাত 100-300টা পৰিয়াল সামৰি থকা মহিলা সমিতি, উন্নয়ন সমিতি, নাগৰিক সমিতি আৰু ক্লাবসমূহে অংশগ্ৰহণ কৰিব পাৰিব। স্বচ্ছতা প্ৰতিযোগিতাৰ বাবে ধাৰ্য কৰা মুঠ নম্বৰ হৈছে 150। আৱৰ্জনা পৃথকীকৰণ, পৰিষ্কাৰ, নলা নৰ্দমা, মুকলি, আৱৰ্জনামুক্ত এলেকা, গছপুলি ৰোপণ, সামাজিক সচেতনতা, পেলনীয়া জাবৰৰ পৰা পচন সাৰ উৎপাদনৰ ব্যৱস্থা, পৰিষ্কাৰ পথ আৰু নান্দনিক সৌন্দৰ্য বৰ্ধনৰ দৰে বিভিন্ন মানদণ্ডৰ ওপৰত স্বচ্ছতা প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। বিশেষভাৱে উন্নয়ন সমিতিৰ সিদ্ধান্ত অনুসৰি দোকান, ঘৰ আৰু দেৱালয়সমূহত অসম ৰাজ্যিক ফুল কপৌফুলৰ বেঙুনীয়া ৰং ব্যৱহাৰ কৰি নান্দনিক সৌন্দৰ্য বৰ্ধন কৰিলে সৰ্বাধিক 50 নম্বৰ লাভ কৰিব পাৰিব। পৌৰ নিগমে ঘোষণা কৰা অনুসৰি স্বচ্ছতা প্ৰতিযোগিতাত প্ৰথম পুৰস্কাৰ হিচাপে 3,00,000 টকা, দ্বিতীয় পুৰস্কাৰ হিচাপে 2,00,000 টকা আৰু তৃতীয় পুৰস্কাৰ হিচাপে 1,00,000 টকা থাকিব।
0: গুৱাহাটী মহানগৰীত কৃষি কৰ্মৰে উজ্বলি উঠিবলৈ সক্ষম হৈছে উদীয়মান কৃষক বিজয় লালুং। কৃষি বিভাগৰ বিভিন্ন আঁচনিৰ অধীনত কৃষি কৰ্ম কৰি অহা বিজয় লালুং এতিয়া বহুজনৰ বাবে আদৰ্শ হৈ পৰিছে। এই সন্দৰ্ভত অধিক জনাইছে আমাৰ সংবাদদাতাই।
1: কামৰূপ মহানগৰ জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ অন্তৰ্গত হাতগাঁও কৃষি চক্ৰৰ বুন্দাৰ উদীয়মান যুৱ কৃষক বিজয় লালুঙে কৃষি কৰ্মৰ জৰিয়তে উজ্বলি উঠিবলৈ সক্ষম হৈছে। কৃষি বিভাগৰ আঁচনিৰ অধীনত লালুঙে 2021 চনত 2.5 বিঘা মাটিত ড্ৰেগন ফুলৰ খেতি আৰম্ভ কৰে। তেওঁ এই খেতিৰ পৰা প্ৰায় 3,000 কুইণ্টেল ড্ৰেগন ফল উৎপাদন কৰি বজাৰত বিক্ৰী কৰিবলৈ সক্ষম হয়। ইয়াৰ পৰা আৰ্থিকভাৱে যথেষ্ট লাভৱান হৈছে কৃষকগৰাকী। বিভাগৰ তৰফৰ পৰা লালুঙক কৃষি কৰ্মত সহযোগিতাৰ বাবে ভাৰ্মিবেট ড্ৰেগন ফলৰ পুলি, লগতে RIDF PMKSY আঁচনিৰ অধীনত বিভিন্ন সময়ত গ্ৰীণ হাউচ, সৌৰ পেনেল, স্প্ৰে মেচিন আৰু মালচিং চিটো যোগান ধৰা হয়। কেৱল ড্ৰেগন ফলৰ খেতিয়ে নহয়, লালুঙে বগৰী, অমিতা, নেমু, আম, তামোল, কল আদিৰ খেতি কৰিও স্বাৱলম্বনৰ দিশত আগবাঢ়ি গৈছে।
0: জিলাৰ ৰেহৰূপত আজিলৈ ইমানেই। কাইলৈ পুৱা 9:15 লৈ আহিম আন এখন জিলাৰ ৰেহৰূপ। নমস্কাৰ।

0: জিলাৰ ৰেহৰূপ শুনিলে। আজি কামৰূপ মহানগৰ জিলাৰ ৰেহৰূপ শুনিবলৈ পালে। আমাৰ সৈতে আছিল কামৰূপ মহানগৰ জিলাৰ আমাৰ সংবাদদাতা হেমন্ত বৰা।
1: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা

0: আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: সঁচাকৈ বৰ ভাল কথা,
0: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিওপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।

0: বিশেষ লোক আদালত সমাধান সমাৰোহ মহানগৰ উচ্চতম ন্যায়ালয়ৰ বিচাৰাধীন গোচৰসমূহৰ ক্ষিপ্ৰ আৰু ফলপ্ৰসূ সমাধানৰ বাবে সমাধান সমাৰোহ শীৰ্ষক বিশেষ লোক আদালত আয়োজন কৰা হৈছে। 21-22 আৰু 23 আগষ্টত অনুষ্ঠিত হবলগীয়া এই লোক আদালতত অংশ লবলৈ ইচ্ছুক গোচৰৰ পক্ষসমূহক সংশ্লিষ্ট জিলা আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয় অথবা অসম ৰাজ্যিক আইন সেৱা প্ৰাধিকৰণৰ কাৰ্যালয়ত যোগাযোগ কৰিবলৈ অনুৰোধ কৰা হল।
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু এতিয়া আগবঢ়াইছো প্ৰভাতী তৰংগ। অনুষ্ঠানটিৰ আঁত ধৰিছে ইন্দ্ৰজিৎ দাসে। আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানটি এপল' এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক। এপল' এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্বাৱধানত এপল' প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ রক্তচাপ, হৃদরোগ, ডায়াবেটিস, থাইরয়েড, ক্যান্সার, আর্থরাইটিস আদি রোগ আগতেই চিনাক্ত করার সুবিধা।
3: বুকিং এর ভাবে আজই ফোন করক 9957568450।
4: অ্যাপোলো এক্সেল কেয়ার হসপিটাল, পশ্চিম বড়াগাঁও, গুয়াহাটি। সুস্থ জীবনের বিশ্বস্ত লগৰী।

নমস্কাৰ প্ৰিয় শ্ৰোতা, সুপ্ৰভাত। আশা কৰিছোঁ আপোনালোক সকলো ভালে কুশলে আছে। আজি বুধবাৰ, আজি আমি প্ৰভাতী তৰংগ অনুষ্ঠানটি প্ৰচাৰ কৰিম এপ'ল' এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত। আপোনালোকে জানেই যে আকাশবাণী গুৱাহাটী আৰু এপ'ল' এক্সেল কেয়াৰ হাস্পাতালে যুটীয়াভাৱে ৰাইজৰ মাজত স্বাস্থ্য সজাগতাৰ দিশত আমি প্ৰতি সপ্তাহে অনুষ্ঠান প্ৰচাৰ কৰি আহিছোঁ আৰু এই প্ৰয়াসৰ অংশ হিচাপে আজিও আমি এটা বিশেষ বিষয় লৈ কথা পাতিবলৈ আপোনালোকৰ সৈতে আজি মাইক্ৰফোনৰ সন্মুখলৈ আহিছোঁ। মই ইন্দ্ৰজিৎ দাস। আপোনালোকক জনাওঁ, আজি আমাৰ ছ'চিয়েল মিডিয়াত পোনপটীয়াকৈ অনুষ্ঠানটি একে সময়তে প্ৰচাৰ হ'ব। এই দায়িত্বত আছে ডিম্পুল বৰগোহাঁই, আমাৰ ষ্টুডিঅ'ত মোক সহযোগ কৰিব মিতালী বৰবৰাই, ডিউটি ৰুমত আছে বিনীতা ডেকা, নিয়ন্ত্ৰণ কক্ষত আছে আতিকুৰ ৰহমান, মনোজ হাজৰিকা, আনোৱাৰ আলী, ট্ৰান্সমিটাৰত আছে তিলক চন্দ্ৰ দাস আৰু বিজয় দাস, এফ এম ট্ৰান্সমিটাৰত কৌস্তভ দাস। শ্ৰোতাসকল, 5 জুন বিশ্ব পৰিৱেশ দিৱস, পৰিৱেশ দিৱস আৰু লগতে 7 জুন, 7 জুনৰ কথাটো কৈ থওঁ যে কৰ্কট ৰোগত আক্ৰান্ত হৈ যিসকলে এই যুঁজখনত জয়ী হৈ ওলাই আহিব পাৰিছে সেইসকলৰ জীৱনটোক উদযাপন কৰাৰ বাবেই এটা ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয়। এই দুয়োটা দিৱসৰ সৈতে সংগতি ৰাখি আজি আচলতে আমি পৰিৱেশগত স্বাস্থ্য আৰু আমাৰ সুস্বাস্থ্যৰ দিশত কি ধৰণে আমি আগবাঢ়িব লাগে সেই সম্পৰ্কে কথা পাতিবলৈ আজিৰ এই অনুষ্ঠানটো আমি প্ৰচাৰ কৰিছোঁ। আৰু আপোনালোকে পোনপটীয়াকৈ অনুষ্ঠানত ভাগ ল'ব পাৰিব। এই অনুষ্ঠানটিত আপোনালোকে ফেচবুক পেজতো যিহেতু পাই থাকিব, গতিকে আপোনালোকৰ ক'বলগীয়া কথাখিনি, এই বিষয়টোৰ সৈতে সাদৃশ্য থকা কথাখিনি আপোনালোকে ইয়াত লিখিব, তেতিয়া আমাৰ অতিথিৰ পৰা আমি পোনে পোনে কথাখিনি জানিবলৈ প্ৰয়াস কৰিম। আমি 9:30 বজাৰ পৰা পোনপটীয়াকৈ এই বিষয়ত কথা পাতিম। আমি অপেক্ষা

0: কৰিছো কিছু শ্ৰোতা ফেচবুক পেজলৈ আহিব আৰু ইতিমধ্যে যিসকলে ৰেডিঅ' ছেটত শুনিবলৈ আৰম্ভ কৰিছে বা এপ যোগে যিসকলে শুনি আছে এ আই আৰ ৰেডিঅ' অথবা নিউজ অন এ আই আৰ এপত যদি যিসকলে শুনি আছে বা যিসকলে ৰেডিঅ' ছেটটো কাষত লৈ একান্ত মানে আমাৰ অনুষ্ঠানটো শুনিবলৈ বহিছে, কোনোবা হয়তো কাৰ্যালয়লৈ ওলাই গৈছে বা কোনোবা ঠাইলৈ ওলাই গৈছে, গাড়ীত এই সময়ত 101.6 মেগাহাৰ্জ টিউন কৰি আপোনালোকে আমাৰ অনুষ্ঠানটো আপোনালোকৰ অতি প্ৰিয় অনুষ্ঠানটি আপোনালোকে শুনিবলৈ আৰম্ভ কৰিছে, প্ৰতিগৰাকী শ্ৰোতা প্ৰত্যেকেই আমাৰ বাবে অতি আদৰৰ, আপোনালোকৰ আগ্ৰহৰ মাজেৰে আমি এই এক বৰ্ণিল পৰিক্ৰমা পাৰ কৰিছোঁ। আকাশবাণী 1948 চনৰ 1 জুলাইৰ পৰা আমি জুন মাহ আৰম্ভ হৈছে, জুলাইৰ 1 তাৰিখে আকৌ আমি আমাৰ প্ৰতিষ্ঠা দিৱস পালন কৰিম। এক দীঘলীয়া গৌৰৱময় যাত্ৰাত আকাশবাণী ৰাইজৰ প্ৰতি দায়বদ্ধভাৱে সেৱা আগবঢ়াই আহিছে আৰু আপোনালোকৰ গঠনমূলক দিহা পৰামৰ্শ আমাৰ এই যাত্ৰাপথৰ লগৰী। শ্ৰোতাসকল, বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি আকাশবাণী গুৱাহাটীও এটি বিশেষ অনুষ্ঠান আমি আয়োজন কৰিছোঁ। এই অনুষ্ঠানটো হ'ব মৰিগাঁও জিলাৰ ভুৰাগাঁৱৰ হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অহা 5 জুনৰ দিনা। সেইদিনাখন আমি তাত আৰু এইবাৰৰ যিটো মূল বিষয়বস্তু বিশ্ব পৰিৱেশ দিৱসৰ সেয়া হৈছে আমাৰ ভৱিষ্যতৰ বাবে, জলবায়ুৰ বাবে, প্ৰকৃতিৰ দ্বাৰা অনুপ্ৰাণিত হৈ আমি কিদৰে দায়বদ্ধভাৱে আমি প্ৰকৃতিৰ প্ৰতি দায়বদ্ধ হ'ব পাৰোঁ, এই কথাখিনিকে আমি আলোচনা কৰাৰ বাবে এয়া এইবাৰৰ মূল বিষয়বস্তু। আৰু ইয়াত মূল বক্তা হিচাপে অংশগ্ৰহণ কৰিব মায়ং আঞ্চলিক কলেজৰ সহকাৰী অধ্যাপক ডঃ উৎপল নাথ আৰু তাত পৰিৱেশ সম্পৰ্কীয় কুইজ এখন আমি পৰিচালনা কৰিম। সেই পৰিচালকৰ দায়িত্বত থাকিব শৈলেন বৈশ্য। অহা 5 জুন সেইদিনাখন হৰিচৰণ চৰকাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় ভুৰাগাঁও মৰিগাঁৱত আমি আচলতে এই অনুষ্ঠানটিৰ আয়োজন কৰিছোঁ আৰু আপোনালোকক আমি আশা কৰিম যে আপোনালোকেও পৰিৱেশৰ প্ৰতি সজাগ হৈ দায়বদ্ধভাৱে কামখিনি কৰিব আৰু প্ৰকৃতি পৰিৱেশৰ প্ৰতি এটা কথা মন কৰিব যে পৰিৱেশৰ সৈতে আমি যদি সামঞ্জস্য ৰক্ষা নকৰোঁ, পৰিৱেশটো কেৱল এই আমাৰ যি পৃথিৱীখন এই ধৰাখন কেৱল আমাৰ বাবেই নহয়, কেৱল মানুহৰ বাবেই নহয়, গছ গছনি চৰাই চিৰিকটি জীৱ জন্তু সকলো লগ লাগিহে আমি এই পৰিৱেশটোত আমি একেলগে জীয়াই থাকিব লাগিব। যদি কোনোবা এটা অংশ নোহোৱা হৈ যায় তেতিয়া ভাৰসাম্য বিনষ্ট হ'ব, সেই কথাটো আমি সকলোৱে অনুধাৱন কৰিব লাগিব। গছ গছনি আমাৰ যদি কিবা প্ৰয়োজন আপোনালোকে কাটিছে, লগতে গছপুলি ৰোপণ কৰিব লাগিব যাতে প্ৰকৃতি সেউজ হৈ থাকে, ধৰণীখন ধুনীয়া হৈ থাকে। অসমলৈ যেতিয়া বাহিৰৰ পৰা ব্যক্তি আহে তেওঁলোকে সকলোৱে সেউজ অসমখনকে দেখে। আজিকালি আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰত নমাৰ লগে লগে যিটো নতুন টাৰ্মিনেল, সেই টাৰ্মিনেললৈ যেতিয়া আহে অহাৰ লগে লগে গোটেইখন সেউজীয়া পৰিৱেশৰ মাজেৰে বিভিন্ন ঠাইৰ পৰা অহা ব্যক্তিসকল ওলাই আহে। তেওঁলোকে আহিয়েই এটা সেই এটা যেন পৰিৱেশ এটা অনুভৱ কৰে যে আকাশবাণী ইয়াত অসমখন কেনেকুৱা সেউজ। গতিকে আমি অসমখন সেউজ কৰি ৰাখিব লাগিব, আমি প্ৰদূষণৰ পৰা মুক্ত হৈ থাকিব লাগিব, সকলোখিনি কথাই আজি আমি পাতিম। কাৰণ আমাৰ সৈতে যিগৰাকী আছে আজিৰ আমাৰ অতিথি, তেখেত ইণ্টাৰনেল মেডিচিনৰ এগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু তেখেতৰ নামটো ক'লে আপোনালোকে জানিব যে যিসকল চিকিৎসকৰ বিশেষ সুনাম আছে আৰু এই স্বাস্থ্যখণ্ডত যিসকলৰ বিশেষ নাম আছে তেনেকুৱা এগৰাকী অতিথিক আজি আমাৰ মাজলৈ, আমি তেনেকুৱা এগৰাকী বিশেষজ্ঞ চিকিৎসকক আজি আমি আমাৰ মাজলৈ আমন্ত্ৰণ জনাই আনিছোঁ আকাশবাণীয়ে। তেখেতসকলক আমাৰ অনুষ্ঠানৰ মাজেৰে আপোনালোকে যাতে পোনপটীয়াভাৱে তেখেতৰ সৈতে বাৰ্তালাপ কৰিব পাৰে, বিভিন্ন মাধ্যম বাৰ্তা প্ৰেৰণ কৰি হ'লেও তেতিয়াহ'লে কথাটো আৰু বেছি ভাল হয়। তেখেত হ'ল ডাক্তৰ সাতটুকী শইকীয়া। তেখেতৰ সৈতে আপোনালোকক আমি চিনাকি কৰাই দিম। বংকিম চন্দ্ৰ দাস ৰঙিয়া তিনিআলি লাচিত নগৰৰ পৰা, জিন্তু কোচ আপুনি ঢকুৱাখানাৰ পৰা অনুষ্ঠান চাবলৈ আৰম্ভ কৰিছে, ৰন্তু ডেকা, চন্দ্ৰমাদেৱী চন্দ্ৰমাদেৱী মঙলদৈৰ পৰা আমাৰ নগৰগী নিয়মীয়া শ্ৰোতা, ধ্ৰুৱজ্যোতি কলিতা, আজিৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ কৃত্ৰিম খাদ্যৰ লগতে আৱতৰীয় খাদ্য প্ৰতিদিনে মানুহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, এইটো কাৰকে স্বাস্থ্য সমস্যাক জটিল ৰূপ ধাৰণ কৰাত অৰিহণা যোগাইছে নেকি, এই সম্পৰ্কেও আমি পাতিম। শ্বিলঙৰ পৰা অনুষ্ঠান শুনিবলৈ আৰম্ভ কৰিছে কবিতা ডেকাই। আদিত্য দোলাকাষৰীয়া তেখেত শিৱসাগৰৰ পৰা, মই যদি ভুল কৰা নাই, আজিৰ অনুষ্ঠানটো শুনি আমি উপকৃত হ'ম বুলি আশা কৰিছোঁ। গতিকে আপোনালোক আহিছে, আপোনালোকে বাৰ্তা প্ৰেৰণ কৰিব। এটা কথা আমি আশা কৰিম, যিখিনি বিষয়ত আমি কথা পাতিম সেই বিষয়ৰ সৈতে সংগতি থকা কথা যদি আপোনালোকে অৱতাৰণা কৰে তেতিয়াহ'লে আমি আচলতে কথাখিনি আগবঢ়াই লৈ যাবৰ কাৰণে আমাৰ সুবিধা হ'ব। ডাক্তৰ সাতটকী শইকীয়াদেৱক আজিৰ অনুষ্ঠানৰ মাজলৈ আমি আদৰণি জনাইছোঁ।
1: নমস্কাৰ।
0: আমি কৈছোঁ যে এগৰাকী বিশেষজ্ঞ চিকিৎসক আৰু তেখেতৰ সৈতে আমি পোনে পোনে বিভিন্ন কথা পাতিব পাৰিম। আৰু এটা কথা চাওক, আমাৰ বিশ্ব পৰিৱেশ দিৱস আমি উদযাপন কৰিম 5 তাৰিখে। 7 তাৰিখে যিসকলে কৰ্কট ৰোগত আক্ৰান্ত হৈ এই যুঁজখনত জয়ী হৈ ওলাই আহিছে তেওঁলোকৰ জীৱনটোক উদযাপন কৰাৰ বাবে যিটো ৰাষ্ট্ৰীয় দিৱস পালন কৰা হয় সেই সম্পৰ্কে আমি কথা পাতিম। আচলতে আমাৰ বিভিন্ন ধৰণৰ ৰোগ যেনে হৃদৰোগ, ডায়েবেটিছ, কৰ্কট ৰোগ, দীৰ্ঘদিনীয়া শ্বাস প্ৰশ্বাসজনিত ৰোগ, ষ্ট্ৰোক, এনেকুৱা অসংক্ৰামক ৰোগ যি আন এজনৰ পৰা আন এজনলৈ সোঁচৰি নাযায়, তেনেকুৱা ৰোগসমূহ, এই ৰোগসমূহৰ ক্ষেত্ৰত পৰিৱেশৰনো কি ভূমিকা, পৰিৱেশ পৰিস্থিতিয়ে ইয়াৰ ওপৰত কি প্ৰভাৱ পেলায় বা কি কি আমি সাৱধানতা ল'ব লাগে, আমি কিয় ইয়াৰ পৰা মুক্ত হৈ থাকিবলগীয়া বাবে পৰিৱেশৰ

0: প্ৰতি আমি সচেতন হ'ব লাগে, এই সকলোখিনি কথা পাৰিম। কাহিলীৰ পৰা কল্পনা কলিতা সংযুক্ত হৈছে। আজিৰ অনুষ্ঠান ভাবি খুব সুন্দৰ হওক সেই কামনাৰে ভুৱনেশ্বৰ বৈশ্য, আপোনালোকে যেতিয়া বাৰ্তাটো লিখিব নিজৰ ঠাই কোন ঠাইৰ পৰা আপোনালোকে লিখিছে, আৰু যিসকল শ্ৰোতাই দুখ প্ৰকাশ কৰে যে ফেচবুকত নামটো নাহে, কিন্তু তেখেতসকলক কৈছো আপোনালোক সকলোৱে অনুষ্ঠানে শুনি থাকক। এতিয়া আমি আলোচনাৰ মাজলৈ আমি যাম। 5 তাৰিখে আমি বিশ্ব পৰিৱেশ দিৱস পালন কৰিম। এই বিশ্ব পৰিৱেশ দিৱস পালনৰ যিটো গুৰুত্ব আৰু জনস্বাস্থ্যৰ ক্ষেত্ৰত ই কিদৰে প্ৰাসংগিক, প্ৰথমে সেই কথাখিনিৰ পৰা আৰম্ভ কৰিছোঁ আপোনাৰ পৰাই। প্ৰথমে সেই কথাখিনি আমি শুনি লওঁ।
1: আমি যোৱা শতকত, এতিয়াতো আমাৰ এইটো বছৰ হ'ল 2026, আমি যোৱা শতকত প্ৰথম বিশ্ব হিচাপে আমি ধৰিব পাৰিলোঁ যে আমাৰ যিটো পৰিৱেশৰ আমাৰ শাৰীৰিক, মানসিক, সামাজিক, তাৰ ওপৰত আমাৰ যিটো হেলথ, তাৰ ওপৰত এটা খুব ডাঙৰ প্ৰভাৱ আছে। এইটো বিশ্বৰ বেলেগ বেলেগ জেগাত গম পালে যে আমি বিচাৰোঁ বা নিবিচাৰোঁ সকলো মানুহে ইজনে সিজনৰ ওপৰত এটা প্ৰভাৱ তোলে। আৰু আমাৰ আমি

0: মানুহৰ চোতাল নাইকিয়া হৈ গৈছে, মানুহে ৰাতিপুৱা খোজ কাঢ়িবলৈ ওলাবলৈ বননি এডোখৰ নাইকিয়া হৈ গৈছে, মানুহে হাই ৰাইজ ফ্লেটত থকা আৰম্ভ কৰিছে য'ত খিৰিকী ভেণ্টিলেটৰ এইবিলাক আজিকালি কমি গৈছে, চ' আপোনাৰ যিটো বতাহ চলাচল কৰে সেইটো নাইকিয়া হৈ গৈছে। তাৰ লগতে মানুহৰ মনৰ যিবিলাক ভাৱ থাকে সেইবিলাকো বদলিছে, মানুহৰ ষ্ট্ৰেছ লেভেল যিটো থাকে সেইটো বদলি হৈ গৈছে। চ' সৰু সৰু ধৰণে কিছুমান খুব ডিৰেক্ট ধৰণে য'ত আপোনাৰ বতাহ বা আমাৰ মাটিৰ যিটো অৱস্থা য'ত আপুনি আমাৰ আমি যিবিলাক ধান আমি বা দাইল আমাৰ যিবিলাক শস্য হয় সেইবিলাকৰ যিটো প্ৰদূষণ হয়, তাৰ পৰা আমাৰ খাদ্যত যিটো মানে প্ৰব্লেম হয় সেইটো, লগতে আমাৰ পানীৰ অসুবিধাটো, এইবিলাক খুব ডিৰেক্টলি আমাৰ হেলথ এফেক্ট কৰে। কিন্তু কিছুমান আছে ইনডিৰেক্ট এফেক্ট এটা হয়, আমাৰ যিটো লাইফষ্টাইল হৈ গৈছে, আমি যিটো ধৰণকে থাকোঁ, আমাৰ প্ৰত্যেক দিনা আমাৰ যিটো স্কেডিউল আমি ফ'ল' কৰোঁ, সেই বস্তুটোৰ ওপৰতো ল'ৰা ছোৱালীৰ পৰা মানে প্ৰাপ্তবয়স্ক মানুহলৈকে চবকে সেইটো এফেক্ট কৰে, আমাৰ মেণ্টেল হেলথটো বেছিকৈ এফেক্ট কৰে সেইটোৱে। আৰু এইবিলাক চব কিন্তু পৰিৱেশৰ লগতে জড়িত। আমি যেতিয়া পৰিৱেশ বুলি ভাবোঁ, সুদা আমি পানীখিনি আমাৰ চাফা হয়নে নহয়, বা আমি ৰাতিপুৱা উঠি পেলাই দুটা দীঘল উশাহ লৈছোঁনে নাই, অকল সেইখিনিতে সীমিত কৰিলে নহ'ব, তাৰ লগতে আমি অন্যান্য যিখিনি আমাৰ লাইফষ্টাইল এফেক্ট থাকে সেইখিনি বস্তুৰ ওপৰতো অকণমান মন দিব লাগিব। আৰু আমি অৱেৰনেছ এটা আনিব লাগিব, সজাগ হ'ব লাগিব যে আমি কি ধৰণকে পেলাই আমাৰ আমি জি আছোঁ, আৰু আমাৰ ৰেগুলাৰ আমি যিটো স্কেডিউল, আমি এক্সাৰচাইজ পাইছোঁনে নাই, আমাৰ সৰু ল'ৰা ছোৱালীবিলাকে কিহত মন দিছে বা দিয়া নাই, মোবাইল কিমানকৈ চাইছে, তাৰ ওপৰত কিমান এটেনশ্যন দিছে, এই কথাবিলাকৰ ওপৰতো মন দিয়াটো দৰকাৰ
1: হয়। কথাখিনি খুব ধুনীয়াকৈ কৈছে তেখেতে, বুজাই কৈছে পৰিৱেশৰ পৰা আমি কি ধৰণে প্ৰতিটো ক্ষেত্ৰতে উদাহৰণৰ সৈতে তেখেতে বুজাই দিছে কথাখিনি। ভদ্ৰাৱতী বৰ্মন, আপুনি দুদিনৰ ফালেও কেতিয়াবা আমাৰ আকাশবাণী অনুষ্ঠান কৰিবলৈ অনুৰোধ জনাইছে, নিশ্চয়কৈ আপোনালোকে সহযোগ কৰিলে নিশ্চয় তাতো হ'ব। নিত্যানন্দ ডেকাই কৈছে খুব ভাল লাগিছে কথাখিনি, আপোনাৰ কথাখিনি খুব ভাল পাইছে তেখেতে বাৰ্তা প্ৰেৰণ কৰিছে। মধুচন্দা শইকীয়া কৈছে সোণাৰীৰ পৰা আমাৰ অতিথিগৰাকীলৈ শ্ৰদ্ধা নিবেদন কৰিছোঁ, অতি প্ৰয়োজনীয় আৰু গুৰুত্বপূৰ্ণ বিষয় আলোচনা হৈছে বুলি কৈছে। গুৱাহাটী উলুবাৰীৰ পৰা ৰেডিঅ'ৰ জৰিয়তে অনুষ্ঠানটি শুনি আছো, অতি উপযোগী অনুষ্ঠান, ভাল লাগিছে বুলি মালবিকা চক্ৰৱৰ্তীয়ে বাৰ্তা প্ৰেৰণ কৰিছে। আমি আজি আৰম্ভণিতে ছাৰ এটা কথা পাতিছো যে অসংক্ৰামক ৰোগ, নন কমিউনিকেবল ডিজিজ যিখিনি আছে, এই অসংক্ৰামক ৰোগ বুলি যদি আমি প্ৰথমে কওঁ, আৰু সেয়া আমি শেহতীয়াকৈ আমি বিভিন্ন যেতিয়া লেখা পঢ়ো তাত কয় যে বিশ্বজুৰি এই অসংক্ৰামক ৰোগৰ সমস্যাটো ভয়াৱহ ৰূপ ধাৰণ কৰিছে। গতিকে এই অসংক্ৰামক ৰোগ বুলি ক'লে আমি সাধাৰণতে কি বুজো, বা বিশ্বত কিয় এতিয়া ভয়াৱহ ৰূপ ধাৰণ কৰিবলৈ ধৰিছে, এই কথাটো অলপ বুজাই কওকচোন।
0: ঠিক আছে, অসংক্ৰামক ৰোগ মানে নন ইনফেকচিয়াছ ডিজিজ। এতিয়া যোৱা শতকৰলৈকে ভাৰতৰ প্ৰধান হেলথ যিকেইটা চেলেঞ্জ আছিলে সেইকেইটা সংক্ৰামক ৰোগৰ পৰা আছিলে। সৰু ল'ৰা ছোৱালীৰ আমাৰ ইয়াত ইনফেকশ্যন হৈছিলে, আমি বেছিভাগ মানুহ দেশখনত ঢুকাইছিলে সংক্ৰামক ৰোগৰ পৰা, সৰু ল'ৰা ছোৱালীৰ পৰা ডাঙৰ মানুহলৈকে। আমাৰ ইয়াত হেপাটাইটিছ, মিজলছ, পলিঅ', ইনফেকচিয়াছ ডিজিজ, ৰেচপিৰেটৰী ডিজিজ, নিউমনিয়া, ডায়েৰিয়া, কলেৰা, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, যিবিলাক আকৌ প্ৰদূষণৰ লগত কিন্তু খুব ওতঃপ্ৰোতভাৱে জড়িত দেই, মই এইবিলাক ইম্পৰ্টেণ্ট নহয় বুলি ক'ব খোজা নাই, কিন্তু এইবিলাকে প্ৰধান কাৰণ আছিল যিবিলাক, যি কাৰণে আমাৰ মানে ভাৰতৰ হেলথ চেলেঞ্জ বুলি যদি কওঁ সেইকেইটাই প্ৰধান চেলেঞ্জ আছিলে। কিন্তু লাহে লাহে আমি চবে বুজিব ধৰিলোঁ যে আমি ভাল পানী খাব লাগে, আমি নিজকে স্বাস্থ্য হিচাপে আমি দেখভাল কৰিব লাগে, এইবিলাক আমি কৰোঁতে এই যিবিলাক সংক্ৰামক ৰোগ আছে এইবিলাকৰ পৰিমাণবিলাক কমি আহিলে। আমাৰ ইমিউনাইজেশ্যন এটা স্কেডিউল আছে, চ' ইমিউনাইজেশ্যন যেতিয়া ল'ৰা ছোৱালীক কৰা আৰম্ভ কৰিলে সংক্ৰামক ৰোগবিলাক কমা আৰম্ভ কৰিলে। কিন্তু যেতিয়াই ছ'চাইটি এখন অলপ প্ৰস্পৰ কৰে, যেতিয়া মানুহৰ হাতত পইচা আহে, যেতিয়া মানুহৰ আৰ্থিক অৱস্থা ভাল হয়, তেতিয়াই অসংক্ৰামক ৰোগ যিবোৰ আছে সেইবোৰৰ লাহে লাহে বৃদ্ধি হয়। এতিয়া বেছিভাগ যিবিলাক ৱেষ্টাৰ্ণ দেশ বুলি আমি যেতিয়া কওঁ সেইবিলাক জেগাত সংক্ৰামক ৰোগৰ প্ৰকোপ বৰ বেছি নহয়, তেওঁলোকৰ প্ৰধানমতে তেওঁলোকৰ অসংক্ৰামক ৰোগৰহে প্ৰকোপ বেছি, যিটো বস্তু এতিয়া আমি ভাৰতত দেখিবলৈ পাইছোঁ। কিয় দেখিবলৈ পাইছোঁ? কাৰণ যেতিয়াই ছ'চাইটি এখন আৰ্থিকভাৱে যেতিয়া ডেভেলপ কৰে, তেতিয়াই আমাৰ খোৱাৰ পদ্ধতি বদলি যায়, আমি কি ধৰণকৈ কি ধৰণৰ কাম কৰোঁ সেইটো বদলি যায়, আমাৰ পৰিৱেশ বদলে, আমি কি ধৰণকৈ থাকোঁ সেইটো বদলে, আৰু সেই তেতিয়া সেই ৰোগবিলাক হোৱাৰ এটা চান্স থাকে, কাৰণ মানুহবিলাক বেছি সময়ৰ কাৰণে জীৱিত থাকে। চ' যিমানেই বেছি দিন জীৱিত থাকে সেই অসংক্ৰামক ৰোগবিলাক আমি চকুৰে বেছি দেখা পাওঁ। এতিয়া অসংক্ৰামক ৰোগ কেনেকুৱা ধৰণৰ? ধৰক এজমা, ধৰক COPD, COPD হ'ল এটা চিগাৰেট খালে বা খুব বেছি প্ৰদূষণ, যেতিয়া বতাহত প্ৰদূষণ থাকে তাৰ পৰা যিটো হাওঁফাওঁৰ যিটো বেমাৰ হয়, লাংজৰ যিটো বেমাৰ হয় সেইটোক COPD বুলি কয়, দেখাত এজমাৰ নিচিনাই কিন্তু তাৰ যিটো

0: পেথলজি থাকে সেইটো অলপ বেলেগ। তাৰপিছত আমাৰ হৃদৰোগ, আমি যেতিয়া কৰোনাৰী আৰ্টাৰি ডিজিজ বুলি কওঁ, যিটো দি মানুহৰ হাৰ্ট এটেক হয়, বা কেঞ্চাৰ, এতিয়া আপোনালোকে সবেই দেখিছে, মানুহৰ চাগে ঘৰে ঘৰে দেখিছে যে কেঞ্চাৰ, কোনোবা নহয় কোনোবা এজন মানুহ হয় ছাৰ্ভাইভাৰ থাকে, নহ'লে কোনোবা হয়তো কেঞ্চাৰত হেৰুৱাইছেও মানুহক, চ' তাৰ হেৰিটো বাঢ়িছে, ইঞ্চিডেঞ্চটো বাঢ়িছে। চ' এনেকুৱা যিবিলাক অসংক্ৰামক ৰোগ থাকে, এইবোৰৰ যিহেতু আমি এটা স্পেচিফিক কাৰণ বিচাৰি নাপাওঁ, বহুত কাৰণ থাকে এইবোৰ হোৱা। এতিয়া ইনফেকশ্যন এটা হ'লে আমি দেখা পাওঁ যে এটা বেক্টেৰিয়া আছে বা এটা ভাইৰাছ আছে, সেইটোৱে ইনফেকশ্যন কৰিছে, আমি এণ্টিবায়'টিক দিওঁ বা এণ্টিভাইৰেল দিওঁ, ইনফেকশ্যনটো ভাল হ'লে মানুহজনে ভাল পাই যায়। কিন্তু অসংক্ৰামক ৰোগ যিবিলাক থাকে, সেইবিলাক আপুনি সুদা এটা দৰৱ দি ভাল কৰি দিব নোৱাৰে, তাৰ যিটো ট্ৰিটমেণ্ট থাকে সেইটো এটা বৰ দীঘলীয়া হয়, আৰু দৰৱৰ সৈতে মানুহজনৰ লাইফষ্টাইলটো বদলোৱা দৰকাৰ হৈ যায়, কাৰণ এইবিলাকক লাইফষ্টাইল ডিজিজ বুলি কয়, কাৰণ লাইফষ্টাইলৰ পৰিৱেশৰ তাৰ ওপৰত এটা খুব ডাঙৰ প্ৰভাৱ এটা থাকে। আৰু সেই ৰোগবিলাক আমি দেখিছোঁ এতিয়া অকল অসমতে নহয়, গোটেই ভাৰততে সেই ৰোগবিলাক বাঢ়িব ধৰিছে। এইটো হৈছে আমাৰ খোৱাৰ পদ্ধতিবিলাক বদলাৰ কাৰণে, আমি কি ধৰণৰ খাদ্য খাওঁ বা বজাৰত কি ধৰণৰ খাদ্য এভেইলেবল আছে, ফাষ্ট ফুড যিটো আমি খোৱা আৰম্ভ কৰিছোঁ, যিবিলাক ল'ৰা ছোৱালীয়ে ভাল পায় খাই পেলাই, আগৰ যিবিলাক আমি অলপ আমাৰ হেলডি চইচেছ আছিলে বা আমি নাছিলে আচলতে, আমি খাব ইচ্ছা কৰিলেও আমি আগতে নাপাইছিলোঁ, এতিয়া সেই গোটেই যিবিলাক খাদ্যবস্তু সেইবিলাক আজিকালি এভেইলেবল, তেনেকুৱা দোকান খুলিছে বহুত, সেইবিলাক জেগাত আমি খাবলৈ সুবিধাটো হৈ গৈছে, সহজতে সেই বস্তুবিলাক এভেইলেবল। আৰু খুব বেছি আমি আগতে নিজৰ জীৱনটো জীৱৰ কাৰণে অলপ পৰিশ্ৰম কৰিবলৈ দৰকাৰ আছিল, আজিকালি সেই দৰকাৰবিলাক কমি গ'ল। আগতে এটা জেগাৰ পৰা এইটো জেগালৈ যাবলৈ আপুনি খোজকাঢ়ি গৈ, বাছ ষ্টেণ্ডলৈ গৈ, বাছখনত উঠি অকণমান ঠেলা হেঁচা কৰি পেলাই আপুনি আপোনাৰ কৰ্মস্থল পায়গৈ। আজিকালি আমি এ চি গাড়ীত বহি পেলাই খুব সহজে গৈ ঘৰটো পাওঁগৈ, ঘৰে ঘৰে আজিকালি এ চি থাকে, ওলাই যাবলৈ আমাৰ ইচ্ছা নাযায় গৰম কাৰণে, আমি বেছিভাগ সময় বাহিৰত গৈ খেলা ধূলা কৰাতকৈ ল'ৰা ছোৱালীয়ে আজিকালি টিভিৰ আগত বহিব ভাল পায়, তাতকৈও বেছি মোবাইলত গেম খেলি ভাল পায় বা মোবাইলটো চাই ভাল পায়। চ' মানুহৰ লাইফষ্টাইল যিটো আছে সেইটো খুব এটা বেলেগ ধৰণকৈ পেলাই বদলি গৈছে, যিটোৰ কাৰণে এই অসংক্ৰামক ৰোগবিলাক তেনেকুৱা ধৰণৰ লাইফষ্টাইলত বেছিকৈ আমি দেখা পাওঁ, আৰু সেইকাৰণেই এতিয়া ভাৰতত এই অসংক্ৰামক ৰোগবিলাক বাঢ়িব ধৰিছে। বিশ্বত এতিয়া অসংক্ৰামক ৰোগৰ যিটো প্ৰভাৱ সেইটো আটাইতকৈ বেছি, 75% মৰ্টেলিটি, তাৰমানে মানুহবিলাক যিটো ৰোগেৰে ঢুকায় 75% মৰ্টেলিটি হ'ল অসংক্ৰামক ৰোগৰ মৰ্টেলিটি। সংক্ৰামক ৰোগৰ এতিয়া মৰ্টেলিটিটো বহুত কমি আহিছে, সেইকাৰণে পপুলেশ্যনো বাঢ়িছে, কাৰণ মানুহ পটককৈ আজিকালি ঢুকাই নাযায়, বহুত ধৰণৰ আমাৰ দৰৱ আছে দিবৰ কাৰণে। কিন্তু অসংক্ৰামক ৰোগবিলাক কেনেকৈ আমি ট্ৰিট কৰিব লাগে সেইটোৰ কিন্তু আমি খুব ভাল এতিয়াও আমাৰ নিয়ম ওলোৱা নাই, আৰু সেইটোৰ এতিয়া যিটো ইঞ্চিডেঞ্চ আছে সেইটো বাঢ়িহে গৈছে।
1: হয়, কথাখিনি নিশ্চয় আপোনালোকেও বুজি পাইছে, ময়ো কথাখিনি শুনি আছোঁ, ইমান ধুনীয়াকৈ দেখিলে কথাখিনি কৈছে। এগৰাকী শ্ৰোতাই কথাটো লিখিছে, পুৱাৰ সম্ভাষণ জনাইছোঁ, বনশ্ৰী হাজৰিকাই কৈছে, ইমান সুন্দৰকৈ ছাৰে কথাখিনি কৈ গৈছে, শুনি ভাল লাগিছে। সাধাৰণতে চিকিৎসকসকলে ইমান সলসলীয়াকৈ শুদ্ধ অসমীয়াত ক'বলৈ অলপ অসুবিধা পোৱা যায়।
0: মোৰ অসমীয়া বৰ ভাল নহয়, ক্ষমা কৰিব লাগে, মই মাজত বহুত ইংৰাজী শব্দ,
1: কিছুমান শব্দটো ছাৰ ইংৰাজীতে ক'ব লাগিব,
0: কিন্তু আপোনালোকে বুজি পালে হ'ল, মই এইটোৱে বিচাৰিছোঁ যে বুজি পাওক আপোনালোকে।
1: তেওঁ এটা কথা কৈছে যে অতিমাত্ৰা গৰমৰ বাবে উচ্চ ৰক্তচাপ, মানে ৰক্তচাপ বৃদ্ধি হয় নেকি থকা জানিব বিচাৰিছে, কাৰণ গৰমৰ দিন বাঢ়ি আহিছে, তেলমা এম খাওঁ, গৰম আৰু বাঢ়িলে খোৱাৰ ক্ষেত্ৰত কিবা বাধা আহিব নেকি?
0: বাধা নাহে, যদি আপুনি আপোনাৰ উচ্চ ৰক্তচাপ, ব্লাড প্ৰেছাৰৰ কাৰণে যদি তেলমা এম খায় ভাল দৰৱ, সেইটো খাই থাকক, আপোনাক কোনোবা ডাক্তৰে হয়তো দিছে খাবৰ কাৰণে। কিন্তু যিকেইটা দিনত বেছি গৰম থাকে বা যোন মানুহে দৰৱ খায়ো আছে ব্লাড প্ৰেছাৰৰ কাৰণে, নাভাবিব যে দৰৱটো খাই থকাৰ কাৰণেই মোৰ ব্লাড প্ৰেছাৰটো কণ্ট্ৰলত আছে। খুব দৰকাৰ ব্লাড প্ৰেছাৰ, ডায়েবেটিছ, এনেকুৱা ধৰণৰ বেমাৰবিলাকত যিহেতু খুব সহজে আপুনি প্ৰেছাৰটো চেক কৰিব পাৰে, যিহেতু খুব সহজে আপুনি নিজৰ চুগাৰটো চাব পাৰে, দৰৱ খাই থাকিলেও মাজে মাজে ব্লাড প্ৰেছাৰ আৰু চুগাৰটো চাই থাকিব। যিকেইটা দিনত আপোনাৰ গাটো বেয়া লাগে সেইকেইটা দিনত ডেফিনেটলি আপুনি ব্লাড প্ৰেছাৰ আৰু চুগাৰটো চাব। কেতিয়াবা এনেকুৱা হ'ব পাৰে যে খুব বেছি যেতিয়া গৰম পৰে উচ্চ ৰক্তচাপ বাঢ়িবও পাৰে, বা আপুনি যদি খুব বেছি ঘামিছে তেতিয়া আপোনাৰ ৰক্তচাপটো কমিও যাব পাৰে। চ' সেইদিনা যিটো দৰৱ আপুনি প্ৰত্যেকদিনা খায় সেই দৰৱটোৰ প্ৰভাৱটো অলপ বেলেগ হ'ব পাৰে। চ' যিদিনা আপোনাৰ গা বেয়া লাগে, যিদিনা আপুনি দেখিছে যে খুব বেছি গৰম পৰিছে, স্পেচিয়েলি যদি আপুনি বয়সীয়াল, বয়সীয়াল মানুহে এইটো কৰাটো খুব দৰকাৰ, কাৰণ তেওঁলোকৰ ওপৰত গৰমৰ হেঁচাটো বহুত বেছিকৈ পৰে, ডেকা মানুহ এজনে সেইটো সহ্য কৰিব পাৰে, বয়সীয়াল মানুহে সদায় নোৱাৰে। চ' বয়সীয়াল মানুহ হ'লে ডেফিনেটলি আপোনাৰ যদি গা বেয়া লাগে, যদি আপুনি দৰৱ খায়ো আছে, ব্লাড প্ৰেছাৰটো চেক কৰি পেলাই চাব, আৰু সেইটো নোট কৰি ৰাখিব, যিকেইটা খুব বেছি গৰম দিন সেইকেইটাত চুগাৰ আৰু ব্লাড প্ৰেছাৰ চোৱাটো আৱশ্যক, দৰকাৰী
1: হয়।

0: কথাখিনি বনশ্রী হাজৰিকা আপোনাক কথাখিনি তেখেতে বুজাই দিলে আৰু নিশ্চয় কথাখিনি আপুনি বুজি পাইছে। মুকুল হাজৰিকাই কৈছে প্ৰতিখন দোকানতে সৰু ল'ৰা ছোৱালীবোৰক আকৰ্ষিত কৰিবলৈ আঁৰি থোৱা ৰং বিৰঙৰ চিপছ জাতীয় পেকেজিং খাদ্যবোৰে ল'ৰা ছোৱালীৰ স্বাস্থ্যৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলায় এইটো কথা জানিব বিচাৰিছে আপোনাৰ।
1: এইটো ভাল একোৱেই নাই, মই মানে যদি ক'ব পাৰিলোঁ হয় ভাল প্ৰভাৱ পেলায় বুলি, মানে হয়তো ল'ৰা ছোৱালীবিলাকে ভাল পেলায় হয়, কিন্তু নাই ভাল প্ৰভাৱ। মই জানো খাবলৈ ভাল, ময়ো হয়তো কেতিয়াবা খাই ভাল পাওঁ, কিন্তু আপুনি একেবাৰে খাবলৈ নিদিয়াটো চাগে কৰিব নোৱাৰিব, কিন্তু আপুনি যিমান পাৰে কমাই খাবলৈ দিব লাগিব, চ' লিমিট কৰিব লাগিব। ল'ৰা ছোৱালীক চিপছৰ পেকেটটো ৰিৱাৰ্ড হিচাপে কেতিয়াও নিদিব, তাতকৈ আপুনি সৰু চকলেটৰ টুকুৰা এটা দিয়াটো মানে কম বেয়া যদি চিপছ দিয়াতকৈ। কাৰণ চিপছৰ প্ৰব্লেমটো হ'ল যে যিটো তেলত ভাজে বা যি ধৰণৰ তেওঁলোকে পদাৰ্থ ইউজ কৰে সেইটো শৰীৰৰ কাৰণে ভাল নহয়, আৰু বস্তুটো ডিজাইনটোৱে এনেকৈ বনাইছে যে আপুনি সুদা সৰু পেকেট এটা খাই পেলাই আপুনি কেতিয়াও ছেটিছফাইড নহয়, আপুনি তাৰপিছত আৰু বিচাৰিব, আৰু খাবলৈ ইচ্ছা যায়, আৰু এইটো খুব সহজে এভেইলেবল। চ' মানে কৰাৰ ভিতৰত আপুনি হেবিটটো যদি নকৰায় তেতিয়াহ'লে আপোনাৰ কণ্ট্ৰল কৰিবলৈ সহজ হ'ব, কিন্তু এবাৰ যদি হেবিট হৈ যায় আৰু ঘৰত যদি চবেই খায় তেতিয়াহ'লে তেওঁলোকক প্ৰিভেণ্ট কৰিব আপুনি নোৱাৰিব। চ' এইটো অকল সৰু ল'ৰা ছোৱালীৰ কাৰণে নহয়, কিন্তু গোটেই পৰিয়াল হিচাপে আপোনালোকে অলপ লিমিট কৰিব লাগিব। খোৱাটো খুব ভাল নহয়, তাৰ মুখত ভাল লাগে, জিভাখনত ভাল লাগে, আনন্দ পোৱা যায়, কিন্তু তাৰ বাহিৰে আপোনাৰ স্বাস্থ্যৰ কাৰণে কিন্তু বৰ ভাল নহয়।
0: কথাটো নিশ্চয় আপুনি হাজৰিকাদেৱ আপুনি বুজি পাইছে। ধ্ৰুৱজ্যোতি কলিতা এটা আৰম্ভণিতে কথা লিখিছে যে আজিৰ পৰিস্থিতিত বিভিন্ন ধৰণৰ কৃত্ৰিম খাদ্যৰ লগতে অবতৰীয়া খাদ্য প্ৰতিদিনে মানুহে গ্ৰহণ কৰিবলৈ বাধ্য হৈছে, এই কথাটোৱে আমাৰ স্বাস্থ্য সমস্যাৰ জটিল ৰূপ ধাৰণ কৰাত অৰিহণা যোগাইছে নেকি?
1: কিছু পৰিমাণে যোগাইছে, কিন্তু অকণমান আমিও দায়ী, কাৰণ আমিনো অবতৰীয়া আমি খাদ্যটো খাবলৈ বিচাৰোঁ কিয়? আমি বিচাৰোঁ কাৰণে বজাৰত সেই অবতৰীয়া খাদ্যটো এভেইলেবল হয়, আমি যদি নিবিচাৰোঁ তেওঁলোকে তেতিয়াহ'লে নেবেচিলে হয়। আমি যদি এতিয়া যেতিয়া আমৰ ছিজন নাথাকে, এতিয়া আমৰ ছিজন, খুব সুন্দৰ সুন্দৰ আম ওলাইছে বেলেগ বেলেগ জেগাৰ, কিন্তু যেতিয়া আমৰ ছিজন নাথাকে তেতিয়া যদি আমি আম বিচাৰোঁ তেতিয়াহ'লে চেষ্টা কৰিব বজাৰৰ যিকেইজনে বিজনেছ কৰে তেওঁলোকে আবতৰীয়াকৈ পেলাই আমটো ৰাখি থৈ গেছেৰে পকাই পেলাই আমাক খুৱাব চেষ্টা কৰিব। চ' সেইটো কাৰণে মই ভাবোঁ আমিও অলপ দায়ী। আমি যদি আমি যদি চিনি পাওঁ যে এইকেইটা বস্তু ছিজনৰ বস্তু নহয় আৰু আমি যদি সেইটো নিবিচাৰোঁ বজাৰত তেতিয়াহ'লে হয়তো সেইটো ইমান বেছি চেলো নহ'ব, সেইটো আমি নিজেই এৱেৰনেছ হোৱাটো দৰকাৰ। আৰু বতৰীয়া যিবিলাক ফল থাকে সেইবিলাক খোৱাটো খুব দৰকাৰ। আমাৰ অসমত এতিয়া বহুত ধৰণৰ ফল আছে যিটো বতৰত ওলায়, লেটেকু, পনিয়ল, এনেকুৱা ধৰণৰ বস্তু যিটো ভাৰতৰ অন্য জেগাত নাপায়, এইবিলাকৰ এটা ডেফিনিট এটা কাৰণ থাকে যিটোৰ কাৰণে সেই বতৰত সেই ধৰণৰ ফলটো ওলায়, যেনে বগৰী এটা পাৰ্টিকুলাৰ সময়ত ওলায় আৰু সেইটো তেতিয়া খোৱাটো দৰকাৰ, কাৰণ এইটো স্বাস্থ্যৰ কাৰণে ভাল সেইটো সময়ত খোৱাটো। আৰু আবতৰীয়া যিবিলাক আছে সেইবিলাক এভইড কৰাটো ভাল, কেতিয়াবা ৰিলিজিয়াছ কিছুমান কাৰণ থাকে যিবিলাক কাৰণত মানুহে বিচাৰে ফলবিলাক, সেইটো অলপ বেলেগ কথা। আপুনি কোনোবা দিনা কাঁচিত যদি ফল এটা খালে তেতিয়াহ'লে ইমান অপকাৰ নকৰে, কিন্তু ৰেগুলাৰভাৱে যদি আপোনালোকে আবতৰীয়া বস্তু খায় তেতিয়াহ'লে হয়তো স্বাস্থ্যৰ কাৰণে ভাল নহয়।
0: হয়, আৰু এটা কথা, ইমৰাণ হুছেইন মিণ্টু তেখেতৰ বাৰ্তাটি পঢ়ি লৈছোঁ, মাৰৈ চিপাছাৰৰ পৰা চাই আছে আৰু ৰেডিঅ'টো একে সময়তে অনুষ্ঠানটি শুনি আছে। এটা অত্যন্ত স্পৰ্শকাতৰ বিষয়ে আজি এই অনুষ্ঠানটি সজোৱা হৈছে, শুনি ভাল লাগিছে, তেওঁ ভাল পাইছে, খুব গুৰুত্বপূৰ্ণ এটা বিষয়ত আমি কথা পাতিছোঁ। বেলতলাৰ পৰা ধ্ৰুৱজ্যোতি কলিতা আৰু এটা কথা কৈছে যে পৰিৱেশ শুদ্ধিকৰণৰ বাবে আমি বিভিন্ন ধৰণৰ ৰাসায়নিক বীজাণুনাশক দ্ৰব্য ব্যৱহাৰ কৰাৰ উপৰিও ৰ'দ আদিৰ পৰা সুৰক্ষিত হৈ থকাৰ বাবে প্ৰসাধন হিচাপে অনেক কৃত্ৰিম ৰাসায়নিক দ্ৰব্য আমি ব্যৱহাৰ কৰোঁ, স্বাস্থ্যৰ ওপৰত এই কথাবোৰে বিৰোধ ক্ৰিয়া কৰি আছে নেকি?
1: এক্সেলেণ্ট কুৱেশ্যন, আপুনি খুব ভাল প্ৰশ্ন সুধিছে, কাৰণ যিটো আপুনি সুধিছে, আজিকালি আপুনি যদি গ্ৰচাৰী ষ্ট'ৰ এটালৈ সোমাই যায় আপুনি দেখিব যে লাইচল, আপোনাৰ যিমানবোৰ এই ছাৰ্ফেচ ক্লিনাৰ, স্পেচিয়েলি মই ভাবোঁ ক'ভিডৰ পিছত আমিতো আৰু বেছি অলপ অবছেছড হৈ গৈছোঁ যে চব বস্তুতে আমি ছেনিটাইজাৰ ইউজ কৰিব চেষ্টা কৰোঁ, চব সময়তে আমি কিবা এটা ডিছইনফেক্টেণ্ট চলিউশ্যন এটা দি আমি ছাৰ্ফেচ চাফা কৰিব চেষ্টা কৰোঁ, এইটো দৰকাৰী নহয়। চফা থকা আৰু ডিছইনফেক্ট কৰাৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। ডিছইনফেক্ট কৰিলে আমি এটা কেমিকেল এটা ইউজ কৰোঁ যিটো দি আমি বেক্টেৰিয়াবিলাক চব মাৰি পেলাওঁ। এতিয়া দেখাত শুনিবলৈ ভাল লাগে যে ইকলাই বেক্টেৰিয়াটো মাৰি দিলোঁ, মোৰ টেবুলখন চাফা হৈ গ'ল বা মোৰ কিচেন টপটো চাফা হৈ গ'ল, কিন্তু সেইটোৱে কেতিয়াবা আমাক নিগেটিভ এফেক্ট এটাহে কৰিব পাৰে। আপুনি আচৰিত হ'ব যে আমেৰিকাত আৰু ছুইডেনত এই দুটা জেগাত তেওঁলোকে গৱেষণা কৰিছে যে ল'ৰা ছোৱালী, সৰু ল'ৰা ছোৱালী যোনে খুব বেছি চাফা পৰিবাৰত যেতিয়া ডাঙৰ হয় তেওঁলোকৰ এজমা হোৱা চান্সটো বেছি। তাৰমানে আপুনি যদি ল'ৰা ছোৱালীবিলাকক একদম সৰু থাকোঁতে যদি খুব বেছি চাফাকৈ ৰাখে, তাৰমানে একেবাৰেই এক্সপ'জ

0: এক্সপোজাৰ নিদিয়ে, কোনো যদি বালি ধূলিৰ লগত যদি সিহঁতৰ কণ্টেক্টত নাহে, তেতিয়াহ'লে তেওঁলোকৰ আগলৈ সেই বস্তুবিলাকৰ প্ৰতি এটা এলাৰ্জি ডেভেলপ হয়। কাৰণ নেচাৰেল যিটো এক্সপ'জাৰ হয় মাটিৰ পৰা বালিৰ পৰা, আমাৰ যিটো নেচাৰেল আমি বাহিৰত গৈ খেলোঁ, ঘাঁহৰ লগত আমাৰ যিটো কণ্টেক্ট হয়, সেই বস্তুটো হোৱাটো খুব দৰকাৰ। আমি যেতিয়া ফুলনি এখনলৈ যাওঁ, আমাৰ হাতত গোবৰ লাগিলে, কিবা এটা লাগিলে, সেই বস্তুবিলাক খুব দৰকাৰ হোৱাটো, কাৰণ সেইটোৰ পৰা আমাৰ ইমিউনিটিটো ডেভেলপ হয়, আমাৰ শৰীৰটোৱে চিনি পায় যে কিবিলাক বস্তু ভাল, কি বস্তুবিলাক বেয়া। সেইটোৰ পৰা যদি আমি বঞ্চিত ৰাখোঁ তেওঁলোকক, তাৰমানে আমি ঘৰৰ ভিতৰতো এতিয়া যদি কনষ্টেণ্টলি যদি লাইচল ইউজ কৰে, অনবৰত যদি ডিছইনফেকশ্যন কৰি থাকে, তেতিয়াহ'লে আচলতে সেইটো বেয়াহে, সেইটো বেয়া প্ৰভাৱ এটা পৰিব পাৰে, আগলৈ গৈ ইমিউনিটি ছাপ্ৰেছ হৈ থাকিব পাৰে, আগলৈ গৈ পেলাই এজমা হোৱা চান্সটো বেছি, এলাৰ্জিক ডিছঅৰ্ডাৰৰ চান্স বহুত বেছি বাঢ়ি যায়। সেইকাৰণে আপুনি একদম খুব ভাল প্ৰশ্ন সুধিছে। এখন চাফা কাপোৰেদি পানী লৈ পেলাই আপুনি বস্তু এটা চাফা কৰা আৰু তাৰ লগত এসোপা লাইচল ঢালি পেলাই সেইটো মুচি দিয়াৰ মাজত এটা ডাঙৰ পাৰ্থক্য আছে। হয়তো ডিছইনফেকশ্যন কৰা সব সময়ত দৰকাৰ নাথাকে। আমি ৰেগুলাৰ চাবোন এটুকুৰা লৈ পেলাই যদি হাতখন ধুওঁ, হাতখন সিমানেই চাফা হ'ব যিমান আপুনি তাত এসোপা ডেটল বা চেভলন ঢালি পেলাই যদি চাফা কৰে। সেইটো চাৰ্জাৰী কৰাৰ আগতে ডাক্তৰ এজনে কৰে, কাৰণ তেওঁৰ হাতখনত এটাও বেক্টেৰিয়া নাথাকাটো বিচাৰিব, কিন্তু আমি ঘৰত ৰেগুলাৰলি সেইটো কৰাৰ কোনো দৰকাৰ নাই। চ' ৰেগুলাৰ যিটো ক্লিনলিনেছ আছে সেইটো কৰা দৰকাৰ, কিন্তু এক্সেছিভ চেনিটাইজেশ্যন ভাল নহয়।
1: হয়, নিশ্চয় আপুনি এই কথাটো উত্তৰ পালে। এই কথাখিনি সঁচাকৈ জানিবলগীয়া, আমি বহুতে ছাৰ এই কামটোৱে কৰোঁ, আপুনি যিটো কথা কৈছে।
0: হয়, গতিকে কভিডৰ সময়ত মানুহে আৰু ভয় খালে আচলতে, সেইকাৰণে ঘৰৰ বাহিৰত এতিয়াও দেখোঁ মই চেনিটাইজেশ্যন এটা বটল এটা থৈ দিয়ে, ঘৰত সোমোৱাৰ আগতে হাতখন চেনিটাইজ কৰি সোমাবলৈ, দৰকাৰ নাই কিন্তু ইমান বেছি চেনিটাইজ কৰিবলৈ।
1: উত্তম কুমাৰ চাহুৱে কৈছে যে খুব ভাল এটা আলোচনা বুলি কৈছে, এনভাইৰনমেণ্ট ইজ নট অনলি এবাউট ফৰেষ্ট কনজাৰ্ভেশ্যন, ইট ইজ ডিপলি কানেক্টেড উইথ নেচাৰ এণ্ড হিউমেন মেণ্টেল কনচিয়াছনেছ।
0: এবছলুটলি, একদম সঁচা কথা কৈছে। এনভাইৰনমেণ্ট বুলি ক'লে আমি সদায় গছপুলিৰ কথা ভাবোঁ, কাৰণ চবতে আমি সেইটোৰ কথাই শুনো, গছ ৰুব লাগে এনভাইৰনমেণ্ট, মানে এনভাইৰনমেণ্ট অকল গছ নহয়, এনভাইৰনমেণ্ট আপোনাৰ যিটো পৰিৱেশ বুলি যেতিয়া আমি কওঁ, আচলতে আমি আৰু এনভাইৰনমেণ্টটো খুব ছেপাৰেট নহয়, আমি নিজকে ফিল কৰোঁ ভিতৰত, আমি আমাৰ কনচিয়াছনেছ এটা আছে কাৰণে আমি নিজকে ছেপাৰেট যেন লাগে, কিন্তু আমি কনষ্টেণ্টলি আমি ইণ্টাৰেক্ট কৰি আছোঁ, ফিজিকেল এনভাইৰনমেণ্টৰ লগত মানে আমি কানেক্ট কৰি আছোঁ, লগতে আমাৰ মেণ্টেল এনভাইৰনমেণ্ট এটা চলি আছে যিটোৱে আমাক চাগে আৰু বেছি প্ৰভাৱ কৰে। আমি কি ধৰণৰ বস্তু কনজিউম কৰিছোঁ, আমি মোবাইলত কি চাইছোঁ, মানুহৰ লগত ৰিলেশ্যনশ্বিপবিলাক আমাৰ কেনেকুৱা, ফেমিলিৰ ৰিলেশ্যনশ্বিপছ কেনেকুৱা, আমাৰ কৰ্মস্থলত আমি আমাৰ কলিগছৰ লগত আমাৰ ৰিলেশ্যনশ্বিপ কেনেকুৱা, তাত আমি কি অৱস্থাত থাকোঁ, এই চবৰে এটা ইম্পেক্ট থাকে, আমাৰ হেলথৰ ওপৰত থাকে, আমাৰ মনৰ ওপৰত থাকে। সদায় যেতিয়া মই পেচেণ্ট দেখা পাওঁ, বেছিভাগ পেচেণ্টৰ কিবা এটা এনভাইৰনমেণ্টেল ইছ্যু এটা সদায় থাকে, কিছু কেতিয়াবা আমাৰ কণ্ট্ৰলৰ বাহিৰত হয়, কেতিয়াবা কিন্তু আমি নিজেই যদি অকণমান চেষ্টা কৰোঁ আমাৰ কণ্ট্ৰললৈ আমি আনিব পাৰোঁ, সেই বস্তুটো আমি পজিটিভ ধৰণকৈ পেলাই আমি সেইটোক ইনফ্লুৱেঞ্চো কৰিব পাৰোঁ। সেইকাৰণে এনভাইৰনমেণ্ট সঁচাকৈ অকল আপোনাৰ গছপুলিকেইডাল বা আপোনাৰ বাহিৰৰ পানীখিনি কেনেকুৱা বা মাটিখিনি কেনেকুৱা অকল সেইটো নহয়, তাতকৈ বেছি সূক্ষ্ম, মোৰ নুৱান্সড এনভাইৰনমেণ্টৰ যিটো আমাৰ বুজনি, আৰু তেনে সেই যদি আউটলুকটো থাকে তেতিয়াহ'লে সহজ হ'ব আৰু মানে বেনিফিটো বেছিকৈ হ'ব।
1: হয়, নিশ্চয় কথাখিনি আপুনিও আপুনি যিটো কথা কৈছে সহমত পোষণ কৰি আমাৰ ডাক্তৰ শইকীয়াদেৱেও কথাখিনি চাহুদেৱ তেখেতেও সেই কথাখিনিকে কৈছে। গতিকে কেৱল গছপুলি ৰোপণ কৰাটোৱেই পৰিৱেশ নহয়, আমি ফৰেষ্ট কনজাৰ্ভেশ্যনৰ কথাই আমি পাতি থাকিলে নহ'ব, পৰিৱেশ বুলি ক'লে আমাৰ চাৰিওফালৰ বিভিন্ন সময়ত আমাৰ কি কি হৈ আছে, আনকি কাৰ্যালয়লৈ আহি আপুনি মানসিকভাৱে কি ধৰণে আছে, তাত কি চাপৰ্ট আছে, গতিকে সকলোখিনি কথাই নিৰ্ভৰ কৰিব, আৰু আমি পৰিৱেশৰ পৰা আমি কোনো কাৰণে পৃথক নহয়, আমিও এটা অংশ। অঞ্জলি দাস, বহুত কথা জানিব পাৰিছোঁ, ধন্যবাদ ছাৰ, কাহিলিপাৰাৰ পৰা কৈছোঁ, তেখেতে ধন্যবাদ জনাইছে,
0: ধন্যবাদ,
1: কথাখিনি ধুনীয়াকৈ কৈছে। ছাৰ, আপুনি এটা কথা কৈছিল এয়াৰ কোৱালিটি ইনডেক্সৰ কথা কৈছিল, আজিকালি এইটো আমি প্ৰায় মোবাইলটো খুলিলে তাতো পাওঁ, বা বিভিন্ন ৰাজ্যত এনেকুৱা আমি দেখিবলৈ পাইছোঁ, কেতিয়াবা কেতিয়বা অড ইভেন নম্বৰৰ গাড়ী চলাবলগীয়া হৈছে, পৰিৱেশ দিল্লীত যদি এনেকুৱা এটা অৱস্থা এটা হৈ যায়, বা বিভিন্ন সময়ত আমি ধৰি লওক দীপান্বিতাৰ সময়তে হওক আমি দেখোঁ পিছদিনা ধোঁৱা ধোঁৱা হৈ যায় গোটেই পৰিৱেশটো, বহুতৰ কাৰণে প্ৰব্লেম হৈ যায়, সমস্যা হৈ যায়। গতিকে এই ক্ষেত্ৰত এটা কথা মই জানিব বিচাৰিছোঁ, এই যে বায়ু প্ৰদূষিত হৈ গ'ল, তাৰপৰা পানীয়ে হওক বা চি অ' পি ডিয়ে হওক, হৃদৰোগেই হওক বা ষ্ট্ৰোক হওক, এইবিলাকৰ ক্ষেত্ৰত ই কি ধৰণে অৰিহণা যোগায়, আপুনি কৈছিলে
0: এটা হ'ল যে আপোনাৰ যদি আমি লাংজৰ কথা পাতোঁ, আপুনি এজমা আৰু চি অ' পি ডি ক'লে, সেইটোত একদম ডাইৰেক্ট পোনপটীয়াকৈ পেলাই এফেক্ট কৰে, কাৰণ আচলতে অকল কাৰ্বন ডাই অক্সাইড নহয়, আমি যেতিয়া মানে বায়ু প্ৰদূষণৰ কথা পাতোঁ আমি সদায় ভাবোঁ যে কাৰ্বন ডাই অক্সাইডৰ কথা পাতোঁ, যে চি অ' টু এমিশ্যন চি অ' টু এমিশ্যন চবেই তাৰ বিষয়ে কথা কয়, চি অ' টুতকৈও বেছি

ইম্পৰ্টেণ্ট এটা আছে যিটোক কয় পাৰ্টিকুলেট মেটাৰ। পাৰ্টিকুলেট মেটাৰ হ'ল যিটো বস্তু আপুনি চকুৰে দেখা পায়, আপুনি যে ধোঁৱা ধোঁৱা দেখা পায়, কাৰ্বন ডাই অক্সাইডটো চকুৰে দেখা নাপায়। ছ' আপুনি যদি কাৰ্বন ডাই অক্সাইড বহুত বেছিও আছে বতাহত আপুনি গম নাপাব সেইটো, কিন্তু পাৰ্টিকুলেট মেটাৰটো চকুৰে দেখা পায়। ছ' দিল্লীলৈ যেতিয়া গৈ পেলাই ৰাতিপুৱা চকুটো মিলি বাহিৰলৈ চাই যেতিয়া বেলিটো দেখা নাপায়, গোটেইখন যেতিয়া ফগ হৈ থকাৰ নিচিনা দেখা পায়, সেইটোৱে হ'ল পাৰ্টিকুলেট মেটাৰ। কেতিয়াবা আমাৰ গুৱাহাটীটো হয়, কৰচুকৰ ফালে আৰু বেছিকৈ হয়, য'তে ৰাস্তা বনাইছে, য'ত ফ্লাইঅভাৰ বনাইছে তাত আৰু বেছিকৈ হয়, কাৰণ মাটিৰ পৰা যিটো মাটি খান্দি থয় ট্ৰাকবিলাকে সেইটো ওপৰলৈ উৰুৱাই দিয়ে, আৰু তাৰপিছত আপুনি দেখিব যে গোটেই বতাহখিনি তেনেকুৱা হৈ যায় দেখিবৰ কাৰণে। কেতিয়াবা যদি ধুমুহা আহে তেতিয়া দেখা পায়, কাৰণ সেই আপোনাৰ অ'পেন যিবিলাক চেণ্ড থাকে সেইবিলাক বতাহলৈ উৰি যায়। ছ' পাৰ্টিকুলেট মেটাৰৰ প্ৰব্লেমটো কি হয়, আমাৰ নাকৰ যিবিলাক নোম থাকে, নোমবিলাকে নিয়মমতে পাৰ্টিকুলেট মেটাৰ উলিয়াব লাগে, বাহিৰলৈ ৰাখে আমাৰ যাতে শৰীৰৰ ভিতৰলৈ পাৰ্টিকুলেট মেটাৰ সোমাই নাযায়। কিন্তু খুব লো চাইজৰ যিবিলাক পাৰ্টিকুলেট মেটাৰ থাকে, খুব সৰু সূক্ষ্ম যিবিলাক পাৰ্টিকুলেট মেটাৰ থাকে, সেইবিলাক আমাৰ নাকেৰে সোমাই একেবাৰে লাংজৰ ভিতৰৰ আটাইতকৈ যিটো সৰু, কাৰণ লাংজৰ ভিতৰলৈ যেতিয়া সোমাই যায় সোমোৱা বাটবিলাক সৰু সৰু হৈ গৈ থাকে, ফাইনেলি লাষ্ট যিটো পইণ্ট থাকে য'ত গেছ এক্সচেঞ্জ হয়, য'ত কাৰ্বন ডাই অক্সাইড ব্লাডৰ ভিতৰলৈ যায় আৰু কাৰ্বন ডাই অক্সাইড ব্লাডৰ পৰা বাহিৰলৈ আহে আৰু আপোনাৰ অক্সিজেন ব্লাডৰ ভিতৰলৈ সোমায়, সেইটোক এলভিঅ'লাই বুলি কয়। সেইবিলাক সৰু সৰু বেলুনৰ নিচিনা, খুব সূক্ষ্ম আৰু খুব পাতল তাৰ স্কিনখন, তাত গৈ পেলাই এই সৰু সৰু একদম মাইক্ৰনজৰ চাইজৰ যিবিলাক পাৰ্টিকুলেট মেটাৰ থাকে সেইবিলাক তাত গৈ সোমাই যায়গৈ। সোমাই গৈ তাত বাটবিলাক বন্ধ কৰি দিয়ে, বন্ধ কৰিলেই লগে লগে যাৰ এলাৰ্জি থাকে তেওঁলোকৰ এলাৰ্জিটো বাঢ়ি যায়। ছ' সৰু বাটবিলাক যিবিলাক থাকে সেইবিলাক বন্ধ হৈ যায়, উশাহ ল'বলৈ অসুবিধা পায়। কেতিয়াবা সেইফালেদি সোমাই তেজলৈকো সোমাই যায়, আৰু তেজলৈ যেতিয়া সোমাই যায় তেতিয়া ইনফ্লেমেশ্যন কৰে। আপোনালোকে হয়তো শুনিছে যিটো প্ৰদাহ যিটো হয়, ইনফ্লেমেশ্যন যিটো শৰীৰত, আজিকালি সেইটো আটাইতকৈ ডাঙৰ কথা, আমি সেইটোৰ কথাই কনষ্টেণ্টলি পাতি থাকোঁ, ক্ৰনিক ইনফ্লেমেশ্যন। ক্ৰনিক ইনফ্লেমেশ্যন বেছিভাগ নন কমিউনিকেবল ডিজিজৰ যদি গুৰিটোলৈ যায় চবতে ক্ৰনিক ইনফ্লেমেশ্যন থাকে। আপুনি আৰ্থ্ৰাইটিছ কওক, হাৰ্টৰ বেমাৰৰ কথা কওক, ষ্ট্ৰকৰ কথা কওক, চবতে ইনফ্লেমেশ্যন, বেলেগ বেলেগ জেগাত ইনফ্লেমেশ্যন হয়। যদি আপোনাৰ আৰ্টেৰীৰ ভিতৰত ইনফ্লেমেশ্যন হয় তেতিয়াহ'লে ব্লাড ক্লট হোৱা চান্স বাঢ়ি যায়, যদি জইণ্টছত ইনফ্লেমেশ্যন হয়, আৰ্থ্ৰাইটিছ হয়, চব জেগাতে, লিভাৰত যদি ইনফ্লেমেশ্যন হয়, ফেটি লিভাৰ হয়, ছ' আলটিমেটলি ইনফ্লেমেশ্যনটো একদম বেচিছত আছে, আপোনাৰ ক'ৰ বস্তুটো প্ৰব্লেমটো হ'ল ইনফ্লেমেশ্যন। আৰু এই পাৰ্টিকলবিলাক যেতিয়া তেজত সোমাই যায় সেইবিলাকে গৈ ইনফ্লেমেশ্যন কৰিব পাৰে। ছ' ঠিক তেনেকৈ আপোনাৰ অকল সেইকাৰণে লাংজেই নহয়, যদি লাংজৰ উশাহ ল'বলৈ অসুবিধাটো দিয়ে খুব ডিৰেক্টলি, কাৰণ আমি সেই বস্তুবিলাক বুকুলৈ সোমাই যায়, এলাৰ্জি কৰি পেলাই লাংজটো বন্ধ হৈ যায়, কিন্তু তেজলৈ যদি সোমাই যায় সেইটো আপোনাৰ হাৰ্টলৈ যাব পাৰে, লিভাৰলৈ যাব পাৰে, কিডনীলৈ যাব পাৰে, চব জেগালৈ গৈ তাত ইনফ্লেমেটৰী প্ৰচেছটো যেতিয়া ষ্টাৰ্ট হয় তেতিয়া আপুনি গম নোপোৱাকৈ ভিতৰে ভিতৰে বেমাৰটো বিয়পি বিয়পি গৈ থাকে। ছ' বহুত মানুহৰ কাৰণে গম নাপায়। আমি আজিকালি দেখা পাওঁ যে মাইকী মানুহ, বহুত মাইকী মানুহ মই দেখা পাইছোঁ যোনে স্মোক নকৰে, আৰু তেওঁলোকৰ যেতিয়া আমি লাঙৰ যেতিয়া চিটি স্কেন এখন কৰোঁ, দেখিবলৈ যেন 20 বছৰ স্মকিং কৰা মানুহ এজনৰ নিচিনা চিটি স্কেন দেখা পাওঁ। ছ' তেওঁলোকক আমি সোধোঁ তেতিয়া যে জুইত খোৱা বনাইছিল নেকি, বোলে নাই আমিতো গেছতেই ৰান্ধোঁ, কিন্তু স্মোক নকৰা মাইকী মানুহ এগৰাকীৰ যদি লাংছটো 20 বছৰ চিগাৰেট খোৱা মানুহ এজনৰ নিচিনা লাংছ হৈ যাব পাৰে, তেতিয়া তাৰমানে ভাবক আপুনি বতাহত প্ৰদূষণ কি ধৰণকৈ আছে। ছ' তাৰমানে আপুনি উশাহ যদি বেয়া বতাহ থাকে, মোৰতো ভাবোঁ দিল্লীত এতিয়া বাহিৰলৈ ওলাই গৈ আপুনি জাষ্ট উশাহ যদি লয় হয়তো 5টা-6টামান চিগাৰেট খোৱাৰ নিচিনা হ'ব দিনে, ইমান বেছি প্ৰদূষণ আছে। ছ' আৰু আচৰিতভাৱে আপুনি যদি top 50 cities যদি চাই, যদি আমি প্ৰদূষণৰ এয়াৰ কোৱালিটিৰ কথা কওঁ, top 50 most polluted cities যদি আপুনি ইণ্টাৰনেটত চাই, তাৰে 30খন চিটি ভাৰতত, তাৰে 18খন চিটি পাকিস্তানত, আগতে চাইনাত বহুত আছিলে, এতিয়া চাইনাত কিন্তু 5খন নে 6খনহে আছে, কাৰণ তেওঁলোকে তাৰ প্ৰতি মেজাৰ্ছ ল'লে। আগতে যদি আপুনি চাই, এতিয়াৰ পৰা 20 বছৰ আগতে যদি বেইজিঙৰ ফটো চাই, একদম আমাৰ দিল্লীৰ নিচিনা আছিল দেখিবলৈ, তেওঁলোকে কিন্তু বহুত মেজাৰ্ছ ল'লে এতিয়া চাফা কৰিবৰ কাৰণে। আপুনি ইউৰোপৰ 1খনো চিটি নাপায়, আমেৰিকাৰ 1খনো চিটি নাপায়, অষ্ট্ৰেলিয়াৰ 1খনো চিটি নাপায়, চব এছিয়াত এই গোটেই প্ৰদূষণ প্ৰব্লেমটো এতিয়া এছিয়া চেণ্ট্ৰিক হৈ আছে, কাৰণ আমি এতিয়াও যি আমাৰ পাৱাৰ জেনেৰেট কৰা যিবিলাক নিয়ম আছে সেইবিলাকত আমাৰ সেই যি মানে গভৰ্ণমেণ্টেল যিখিনি আমাক দৰকাৰ যে আমি প্ৰদূষণ নকৰোঁ, সেই যিবিলাক এই বস্তুবিলাক আমাৰ হাতত নাই আচলতে, এই বস্তুবিলাক মানে পলিচি লেভেলত আছে। ছ' এতিয়াও সেই প্ৰদূষণটো হৈ আছে কিন্তু, ছ' আমাৰ আটাইতকৈ আমাৰ বৰ্ণিহাট top 3 আছে, আমাৰ গুৱাহাটীৰ ওচৰৰ বৰ্ণিহাট top 3 আমাং দ্য top 3 most polluted cities ইন দ্য ৱৰ্ল্ড, 1 নম্বৰত আছিলে, এতিয়া মই দেখিছোঁ 3 নম্বৰলৈ গৈছে, কিন্তু 1 নম্বৰখন এতিয়া ভাৰতৰে এখন জেগা। ছ' আপুনি ভাবক যদি প্ৰথম যদি 50ৰ ভিতৰত 30খন চিটি যদি ভাৰতৰ চিটি হয় মষ্ট পলিউটেড, সেইটো গৌৰৱ কৰিবলগীয়া কথা নহয়। এতিয়া মানে আমি নিজেই কিবা এটা হয়তো আমি কৰিব পৰা নাই, বা আমাৰ গভৰ্ণমেণ্টে কিবা এটা কৰিব পৰা নাই এইটো বদলাবৰ কাৰণে।

0: আৰু এইটোৱে আমাৰ স্বাস্থ্যৰ ওপৰত এটা ডিৰেক্ট ইম্পেক্ট কনষ্টেণ্টলি দি আছে। আমি যিখিনি এডাল্ট হৈ গ'লোঁ, আমাৰ মানে সৌভাগ্যবতঃবশত সৰু থাকোঁতে এনভাইৰনমেণ্ট ভাল আছিলে, আমিতো বাৰু কোনোমতে আমি বাছি ওলাই গৈছোঁ, কিন্তু সৰু চামৰ কথা ভাবক যিবিলাক এতিয়া ডাঙৰ হৈ আহিছে, তেওঁলোকৰ যদি এতিয়াৰ পৰাই লাঙৰ প্ৰব্লেম হয়, এতিয়াৰ পৰাই যদি হাৰ্টৰ প্ৰব্লেম হয়, এতিয়াৰ পৰাই এতিয়া মেটাবলিক চিনড্ৰম, আমি সেইটোৰ কথাও হয়তো পাতিম, সেইবিলাক বেমাৰ যদি এতিয়াই আৰম্ভ হয়, তেতিয়াহ'লে তেওঁলোকৰ ফিউচাৰটো কেনেকুৱা হ'ব? তেওঁলোকৰ যিবিলাক সপোন আছে, যিবিলাক কাম কৰিম বুলি ভাবিছে, শৰীৰটোৱে যদি নাথাকে, ভালকৈ যদি কাম নকৰে, তেওঁলোকে সেইবিলাক বস্তু কেনেকৈ এচিভ কৰিব, দেশ হিচাপে আমি আগবাঢ়িম কেনেকৈ যদি তেনেকুৱা হয়? চ' এইটোৰ এটা ডাঙৰ প্ৰভাৱ আছে আমাৰ ল'ৰা ছোৱালীবিলাকৰ ওপৰত, আৰু হয়তো আমি গম পাম নেক্সট 10 বছৰৰ ভিতৰত সেই চাম যেতিয়া ডাঙৰ হৈ আহিব, কিন্তু কিবা এটা আমি সজাগ হোৱা দৰকাৰ, আমি সতৰ্ক হোৱা দৰকাৰ, আৰু কিবা কৰা দৰকাৰ এইটোৰ কাৰণে। এতিয়া
1: খুব ভাল লাগিছে কথাখিনি ছাৰে, সঁচাকৈ আমাক আজি সেই কথাবিলাকে জোকাৰি গৈছে। আচলতে আমি নিজকে প্ৰশ্ন কৰিব লাগিব, কি কৰি আছোঁ আমি? কল্পনা আমিন শৰ্মাই কৈছে মঙলদৈৰ পৰা, নমস্কাৰ, ছাৰৰ কথাখিনি শুনি ইমান যে ভাল লাগিছে, সেৱা এটা জনাবলৈ মন গৈছে।
0: ধন্যবাদ, আশীৰ্বাদ কৰিব।
1: ছাৰৰ দৰে ডাক্তৰ আমাৰ অত্যন্ত প্ৰয়োজন বুলি কল্পনা আমিন শৰ্মাই কৈছে। পংকজ বৰঠাকুৰে কৈছে, কিছুমান লোকে চাফা চাফা কৰি থাকোঁতে OCD বা শুচি বায়ুগ্ৰস্ত ৰোগ হয়, সেই কেনেকৈ সাৱধান হ'ব পাৰি আগতীয়াকৈ? মানে কিছুমানে ইমানেই চাফা হৈ থাকিব বিচাৰে যে তেওঁলোকে OCD হয়, গতিকে সেই কথাটো তেওঁ কৈছে যে কেনেকৈনো সাৱধান হৈ থাকিব পাৰি, সেই কথাটো জানিব বিচাৰিছে। গীতালি দেশে যে ধন্যবাদ ছাৰ, বহুত উপকৃত কৰিছে আজিৰ অনুষ্ঠানটোৱে, খুব ভাল পাইছে, হিমানী কলিতাই বাৰ্তা প্ৰেৰণ কৰিছে। অনিমা মিধিয়ে কৈছে, অতি সুন্দৰ অনুষ্ঠান শুনি আপ্লুত হৈছোঁ, এনেকুৱা গঠনমূলক আলোচনাই ৰেডিঅ' প্ৰেমী শ্ৰোতাক যথেষ্ট উপকৃত কৰে, ধন্যবাদ আকাশবাণী গুৱাহাটী, আজি বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি বিজ্ঞজনৰ লগতে আলোচনাৰ মাধ্যমেৰে সমজুৱাক উপকৃত কৰা হৈছে, তাৰ বাবে আমি কৃতজ্ঞতা জ্ঞাপন কৰিম এপ'লো এক্সেল কেয়াৰ হাস্পাতালক, তেওঁলোকে আমাক সহযোগ কৰি এই অনুষ্ঠানী প্ৰচাৰ আমি কৰিছোঁ। সবিতা কলিতাই কৈছে, অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ, ভাল ভাল কথা শিকিব পাৰিছোঁ, বিভিন্ন সমস্যাৰ সমাধান আপুনি বিশ্লেষণ কৰিছে বুলি অতিথিগৰাকীক কৈছে, আমি বহুত উপকৃত হৈছোঁ, মহিলাসকলৰ ক্ষেত্ৰত সুন্দৰকৈ তেখেতে বুজাই দিছে, সুন্দৰ অনুষ্ঠানটিত সুন্দৰ মন্তব্য প্ৰকাশ কৰিছে, খুব ভাল পাইছে আপোনাৰ কথাখিনি, সঁচাকৈ খুব ভাল, আৰু সকলোকে উপকাৰ কৰিব পৰা এই কথাটো যেতিয়া কালিৰে পৰা আমি ঘোষণা কৰি আছিলোঁ যে আমি পৰিৱেশ সম্পৰ্কে কথা পাতিম, তেতিয়া আমাৰ বিশিষ্ট সংগীত শিল্পী JP দাস তেখেতে ফোন কৰিছিল, ফোন কৰি তেখেতে কৈছে যে তোমালোকে পৰিৱেশৰ কথা যেতিয়া পাতিবা, তেতিয়া ভূপেন দাৰ এটা গান আছে, যিটো গান সঁচাকৈ তেওঁ মুক্ত হাৱাৰ কথা কৈছে, সেই গানটো অলপ বজাই শুনাবাচোন, তেখেতে কৈছিল, গতিকে আমি অলপ গানটো শুনি লওঁ। JP দাস তেখেতে বিশিষ্ট সংগীত শিল্পী, তেখেতে আমাক কৈছে সংগীতজ্ঞ, আমাৰ আকাশবাণীৰ এগৰাকী অতি পুৰণি এগৰাকী বিষয়া, যিগৰাকী অৱসৰ গ্ৰহণ কৰিলে কিন্তু আকাশবাণীৰ সৈতে তেখেতৰ বহু সম্পৰ্ক, এক আত্মিক সম্পৰ্ক এতিয়াও প্ৰতিটো অনুষ্ঠানত তেখেত আহে। তেখেতে কিন্তু এই অনুষ্ঠানৰ কথা গম পায়ে কৈছে যে ভূপেন্দাৰ সেই গানটো বজাবচোন, তাত তেখেতে মুক্ত হাৱাৰ কথা কৈছে, এই যে মুক্ত হাৱা, আহকচোন আমি গানটো অলপ শুনি লওঁ। আজিৰ অনুষ্ঠানটি এপ'লো এক্সেল কেয়াৰ হাস্পাতালৰ সৌজন্যত প্ৰচাৰ কৰা হৈছে।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিচ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিঙৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী। সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।

0: আমি আকৌ আলোচনাৰ মাজলৈ আহিছোঁ। মুক্ত হাৱাৰ কথা শুনিলোঁ, প্ৰদূষিত হাৱা মানে মুক্ত হাৱাই আমাক কিমান উপকাৰ কৰে। ভূপেন দাই গীতৰ মাজেৰেও কৈ থৈ গৈছে, অঞ্জলি দাস, দুৰ্ভাগ্যবশতঃ ময়ো কাহ আদিত ভুগি আছোঁ বহুদিন ধৰি, ভৱিষ্যতৰ কথা ভাবি শংকিত হওঁ বুলি তেখেতে উল্লেখ কৰিছে। মধুচন্দা শইকীয়া অৱশ্যে সোণাৰীৰ পৰা তেখেতে কৈছে, ছাৰৰ কথাখিনি যথেষ্ট উপকৃত কৰিছে, আমাক বৰ সুন্দৰকৈ ছাৰে কথাখিনি বুজাই দিছে, ছাৰলৈ প্ৰণাম জনাইছোঁ বুলি তেখেতে উল্লেখ কৰিছে। নিভাৰাণী হাজৰিকা, নমস্কাৰ, সুপ্ৰভাত, অনুষ্ঠানটো চাই আছোঁ, দৰকাৰী বিষয়ে আলোচনা হৈছে, ধন্যবাদ আকাশবাণী গুৱাহাটী, ধন্যবাদ একেলগে আমিও জনাইছোঁ আমাৰ এপ'লো এক্সেল কেয়াৰ হাস্পাতালক এই সহযোগৰ বাবে। আমি আৰু এটা কথা, আজিকালি কৰ্কট ৰোগৰ কথা, আমি 7 তাৰিখে দিৱস এটা উদযাপন কৰা হয়, ৰাষ্ট্ৰীয় দিৱস, যে কৰ্কটৰ পৰা মুক্ত হৈ যিসকলে এই যুঁজখনৰ পৰা জয়ী হৈ আহিলে তেখেতসকলৰ জীৱনটোক উদযাপন কৰা হয়। এই কৰ্কট ৰোগৰ ক্ষেত্ৰত পৰিৱেশ প্ৰদূষণৰ যদি আমি দীৰ্ঘদিন ধৰি তাৰ মুখামুখি হৈ থাকোঁ, ইয়ে কৰ্কট ৰোগৰ আশংকা বৃদ্ধি কৰে নেকি, এই কথাটো জানিব বিচাৰিছোঁ।
1: আপোনাক যদি সৰু চমুকৈ যদি উত্তৰ দিওঁ, কৰে, দুটামান মই উদাহৰণো দিম কেনেকৈ কৰে। আৰু ইয়াৰ ওপৰত এতিয়া বহুত গৱেষণাও চলি আছে যে কি ধৰণৰ কৰ্কট ৰোগত খুব ডিৰেক্ট ইনফ্লুৱেঞ্চ এটা আছে। আপুনি হয়তো দেখা পাইছে যে কৰ্কট ৰোগৰ ভাৰতত স্পেচিয়েলি যিটো আগতে যিমান হৈছিলে, আমি ইনচিডেন্টছ বুলি কওঁ, যিমান নতুন পেচেণ্ট আমি দেখা পাওঁ কৰ্কট ৰোগৰ, সেইটো ডেফিনেটলি বৃদ্ধি হৈছে। আৰু বৃদ্ধি হোৱাটোৰ লগত আমি এতিয়া কজ আৰু এছ'চিয়েশ্যন দুটা বস্তু থাকে, আমি যেতিয়া গৱেষণা কৰোঁ যে কাৰণটো আমি ধৰিব পাৰিছোঁ নেকি, আৰু লগত আমি এছ'চিয়েশ্যনটো চাওঁ যে কি কথাৰ লগত একেলগে বস্তুটো ৰিলেটেড। কাৰণ কজ ক'বৰ কাৰণে খুব টান, সেইটোৰ কাৰণে আমি যেনেকুৱা ধৰণৰ ট্ৰায়েলবিলাক কৰোঁ সেইবিলাক খুব ষ্ট্ৰিক্ট ট্ৰায়েলছ হয়, কেতিয়াবা আমি খুব সঠিকভাৱে যে এইটোৱেই কাৰণ বুলি ক'বলৈ টান। কিন্তু ডেফিনেটলি আপুনি দেখা পাইছে যে লাং কেঞ্চাৰ, ব্ৰেষ্ট কেঞ্চাৰ, বহুত সময়ত অভেৰিয়ান কেঞ্চাৰ, এইবিলাকৰ লিম্ফোমা, এনেকুৱা ধৰণৰ যিবিলাক বেমাৰ আছে, কৰ্কট ৰোগ আছে, বেলেগ বেলেগ ধৰণৰ কৰ্কট ৰোগ আছে, সেইবিলাক ডেফিনেটলি বৃদ্ধি পাইছে। আমিয়ে দেখা পাইছোঁ হস্পিটেলত, আগতে যিমান আমাৰ পেচেণ্ট থাকিছিলে কৰ্কট ৰোগৰ, এতিয়া তাতকৈ বেছি হৈছে। আপুনি হয়তো দেখাও পাইছে কিমান নতুন নতুন হস্পিটেল হ'ল কৰ্কট ৰোগৰ, এতিয়া স্পেচিয়েলাইজড কেঞ্চাৰ হস্পিটেল আমাৰ চৰকাৰে বনাইছে অসমত, 7খনকৈ নতুন হস্পিটেল বনাইছে, ৰেফাৰেল চেণ্টাৰ বনাইছে, কাৰণ আগতে যিহেতু এনেকুৱা হস্পিটেলবোৰ নাছিলে বা বেছিভাগ পেচেণ্ট বাহিৰলৈ গৈছিলে ট্ৰিটমেণ্টৰ কাৰণে। কিন্তু কৰ্কট ৰোগটো হোৱাৰ পাছত ট্ৰিটমেণ্ট কৰা আৰু কৰ্কট ৰোগটো প্ৰিভেণ্ট কৰিব পৰা, সেই দুটাৰ মাজতে এটা ডাঙৰ পাৰ্থক্য আছে। আৰু কিছুমান সৰু সৰু বস্তু আছে যিবিলাক বস্তু হয়তো কৰিলে প্ৰিভেনশ্যনত সহায় হ'ব। চিগাৰেট খোৱা কোনো বেনিফিট নাই, মানে মই এইটো প্ৰত্যেকজন পেচেণ্টক কওঁ, যদি কোনোবাই আপোনালোকে ধূম্ৰপান কৰে, চিগাৰেট খায়, আজিকালি যিমান পাৰে চৰকাৰেও ফটো এখন দি দিয়ে চিগাৰেটৰ পেকেটটোৰ ওপৰত, খুব বেয়া ফটো এখন দিয়ে, মুখত কেঞ্চাৰ হৈ যোৱা বা কিবা ভয় খুৱাবলৈকে দিয়ে মানুহক। তথাপিও মই দেখোঁ যে এটা নতুন কিবা এটা চাম এটা আছে ইয়াং ল'ৰা ছোৱালীৰ মাজত, ছোৱালীও স্পেচিফিকেলি, কাৰণ মোৰ ঘৰৰ বাহিৰতে অফিচ এটা আছে, মই দেখা পাওঁ তাত মানে ল'ৰা ছোৱালীবিলাক, BPO অফিচ এটা আছে, বহুত ল'ৰা ছোৱালী আহি তাত কাম কৰে, বেছিভাগে মই দেখা পাওঁ যে কিবা কাৰণে তেওঁলোকে চিগাৰেট, খুব চিগাৰেট খায়, আৰু এইটোৰ কোনো হেল্থ বেনিফিট নাই, মানে দেৰ ইজ ন' পজিটিভ এফেক্ট আপোনাৰ চিগাৰেট খোৱাৰ। আৰু এইটো অকল কৰ্কট ৰোগেই নহয়, লাংছটো নষ্ট কৰি পেলাব, প্ৰদূষণটো কেতিয়াবা আমি নিজেই প্ৰদূষণ ক্ৰিয়েট কৰি নিজৰ মাইক্ৰ' এনভাইৰনমেণ্টৰ ভিতৰত প্ৰদূষণ কৰোঁ। এতিয়া চিগাৰেটটো যেতিয়া আমি জ্বলাই লওঁ, সেইটো এটা কনচিয়াছ চইচ এটা লৈছোঁ, আমি ডিচাইড কৰিছোঁ যে আমি নিজৰ এনভাইৰনমেণ্টটো আমি নিজেই পলিউট কৰিম বুলি পেলাই লৈছোঁ। সেইটো আপুনি সামাজিক প্ৰদূষণৰ কথা দূৰত থাকিল, আমি নিজেই ভাবিলোঁ যে আমি নিজকে আমি এতিয়া পলিউট কৰিম বুলি পেলাই আমি মানে স্মোকটো ইনহেল কৰোঁ। চ' সেইটো এটা ডেফিনেট ডিৰেক্ট কনচিকুৱেঞ্চ হয় লাং কেঞ্চাৰৰ, বা অকল লাং কেঞ্চাৰেই নহয়, ইছ'ফেজিয়েল কেঞ্চাৰ, আমাৰ খাদ্যনলীৰ যিটো হেৰি থাকে, কৰ্কট ৰোগ থাকে, সেইটোও বাঢ়ে। ষ্টামাক কেঞ্চাৰ, সেইটোও বাঢ়ে। কিছুমান ধৰণৰ মাইকী মানুহৰ গাইনেকলজিকেল কেঞ্চাৰ, স্মকিঙত, সেইটো, সেইবিলাকো বাঢ়ে। চ' অকল যে বোলে লাং কেঞ্চাৰেই হ'ব তেনেকুৱা কথা নহয়। ছেকেণ্ড হ'ল যে প্লাষ্টিকৰ যিটো ইনফ্লুৱেঞ্চ হৈছে আমাৰ লাইফত, যিটো মই ভাবোঁ যোৱা 30 বছৰত সাংঘাতিক ধৰণকে পেলাই বাঢ়ি গৈছে, এতিয়ালৈকে তাৰ স্পেচিফিক আমি কজবিলাক বিচাৰি পোৱা নাই। আমি অন্য কিছুমান বস্তু পাইছোঁ, এণ্ড'ক্ৰিনলজিকেল কিছুমান বেমাৰ পাইছোঁ, স্পেচিয়েলি এনিমেলছত পাইছোঁ, যিবিলাকে প্লাষ্টিক কনজিউম

করে নেচারত থাকা বেঙত পাইছো, মাছত পাইছো, মেরিন এনিমেলসত পাইছো। কারণ সাগরত গৈ পেলাই প্লাস্টিক বেলাক ডাঙৰ ডাঙৰ গোট খাই পেলাই প্যাসিফিক ওশানত এখন ডাঙৰ এটা এরিয়া আছে কিমান কিলোমিটার যুক্ত যত অকল প্লাস্টিক ওপঙি থাকে, কারণ ওশান কারেন্ট বেলাকে প্লাস্টিক বেলাক তালে লৈ যায়। সো তাত হুইলে খায়, ম্যামেলস বেলাকে খায়, তেওঁলোকৰ ভিতৰত আমি কি বহুত ধরনের এন্ডোক্রিনোলজিক্যাল অ্যাবনর্মালিটি দেখা গৈছে। আর আই এম শিওর যে এইবিলাক বস্তু হয়তো মানুহৰো হৈ আছে, আমি হয়তো ঠিক সঠিকভাবে পিন পয়েন্ট কৰিব পৰা নাই কেনেকে হৈছে। কিন্তু প্লাস্টিক এক্সপোজাৰ যিমান পাৰে সেইটো কমাওক। মই দেখোঁ আজিকালি বটলত পানী লৈ যোৱাটো এটা খুব মানে খুব ফেশ্বনেবল হৈ গৈছে, আৰু পটককৈ হয়তো খোৱা পানী না বাহিৰত নাপালে আমি বটলেদি খাওঁ। যিমান পাৰে ঘৰৰ পৰা গ্লাছৰ বটল এটাত নিব বা ষ্টীলৰ বটল এটাত নিব, প্লাষ্টিকৰ বটলত পানী জেনেৰেলি যিমান পাৰে নাখাব। আৰু সেই বটলটো কেতিয়াবা আমি গাড়ীৰ ভিতৰত থৈ দিওঁ, থলে গাড়িখন যেতিয়া গৰম হৈ যায়, কেতিয়াবা গাড়িখন 50 ডিগ্ৰী 60 ডিগ্ৰীলৈকে গৰম হৈ যায়, যেতিয়া গাড়িখনত বহে সেই আহি পেলাই দেখা পায় ছিটটো কিমান গৰম হৈ থাকে, সেই প্লাষ্টিকৰ বটলটো কিন্তু সেই ছিটৰ ওপৰতে থাকে। থাকি যিমানেই আপুনি গৰম কৰিব বটলটো, তাৰ পৰা কিছুমান কেমিকেল আছে যিটো পানীলৈ ওলাই যায়, তাৰপিছত সেই পানীটোকে আমি খাওঁ। বিছফিনল এ বুলি এটা প্ৰডাক্ট আছে যিটোৱে ডিৰেক্ট এটা এফেক্ট আছে কেঞ্চাৰৰ ওপৰত, ডিৰেক্ট এফেক্ট আছে এণ্ড'ক্ৰিনলজিৰ ওপৰত। চ' কি ধৰণৰ প্লাষ্টিক ইউজ কৰিছে, যিমান দূৰ পাৰে প্লাষ্টিক মাইক্ৰ'ৱেভ অ'ভেনৰ ভিতৰত নভৰাব। প্লাষ্টিকৰ খোৱাত যদিও লিখে তলত মাইক্ৰ'ৱেভ ছেফ বুলি পেলাই, প্লাষ্টিকৰ বাচনত খোৱা দি পেলাই মাইক্ৰ'ৱেভ অ'ভেনত নভৰাব। আজিকালি চবৰে ঘৰে ঘৰে মাইক্ৰ'ৱেভ থাকে, আইনাৰ বাচনত দিব বা আপুনি ক্লিয়াৰ বাচনত দিব, পৰ্চেলিনৰ বাচনত দিব য'ত ছেফ, মাইক্ৰ'ৱেভ ছেফ হয় এইবিলাক আচলতে। কিন্তু প্লাষ্টিকৰ বাচনত মাইক্ৰ'ৱেভ বহুত বেছি গৰম কৰে মাইক্ৰ'ৱেভটোৱে, আৰু তাৰ পৰা লিচিং হ'ব পাৰে খোৱাটোৰ ভিতৰলৈ। আৰু কিছুমান বস্তু আছে যেনে আমাৰ নৰ্থ ইষ্টত যদি আপুনি চাই, আমি পোৰা বস্তু খাই ভাল পাওঁ, পোৰা মাংস, এইটোৰ এটা ডিৰেক্ট এফেক্ট এটা আছে। মাংস পুৰি পেলাই আজিকালি দেখোঁ, মই যিমান ট্ৰেড ফেয়াৰলৈ যাওঁ বা যিমান মেলা হয় চবতে দেখোঁ যে পোৰা মাংস বেচে, পোৰা প্ৰন, পোৰা মাছ, গৰৈ মাছ পিটিকা, ময়ো খাই খুব ভাল পাওঁ। কিন্তু পোৰা যিটো মাংস থাকে সেইটো যদি ক'লা হৈ যায় পুৰি পেলাই, সেই যিটো অঙঠাৰ নিচিনা হৈ যায়, সেই বস্তুটো কাৰ্চিনোজেনিক। চ' তাত এটা চেঞ্জ হয়, ফেটটো বদলি যায়, আৰু স্পেচিয়েলি যদি মাংসটোত যদি ফেট থাকে আৰু সেইটো যদি গৈ জুইত পৰে, তাৰ পৰা যিটো ভেপাৰ আহে ওপৰলৈ, সেইটোত কাৰ্চিনোজেন থাকে। চ' আজিকালি সেইকাৰণে বাহিৰতো খুব তেওঁলোক কেয়াৰফুল হৈছে যে গ্ৰিলিং যেতিয়া কৰে আগতে অলপ মাইক্ৰ'ৱেভত গৰম কৰি লয়, অকণ মাংসটো কুক কৰি লয়, বা মেৰিনেট যদি কৰে, যেনে আপুনি যদি নেমু দি দিয়ে, অলিভ অইল দি দিয়ে, এনেকুৱা ধৰণৰ ভাল বস্তু এটা যদি মেৰিনেট কৰে, তেতিয়াহ'লে সেই পাৰ্টিকুলাৰ কাৰ্চিনোজেনটো প্ৰডাকশ্যনটো কমি থাকে। চ' মাংস যেতিয়া খোৱা যায়, যিহেতু আমি বাহিৰত খাওঁ, সেই বস্তুবিলাকৰ ওপৰত অলপ কেয়াৰফুল হোৱাটো ভাল, যে কি ধৰণৰ মাংস আমি খাইছোঁ। নৰ্থ ইষ্টত ইছ'ফেজিয়েল কেঞ্চাৰ যিটো কয়, ইছ'ফেজিয়েল কেঞ্চাৰ খুব কমন। মই এণ্ডস্কপি কৰোঁ, মই যদি দিনটোত যদি মই 10টা এণ্ডস্কপি কৰোঁ, মোৰ মিনিমাম 2টা বা 3টা কেঞ্চাৰ ওলায়, খাদ্যনলীৰ কেঞ্চাৰ। চ' প্ৰত্যেক দিনে ভাবক, যদি মই 2টা বা 3টা 10টাৰ ভিতৰত যদি দুজন বা তিনিজন মানুহৰ যদি খাদ্যনলীৰ কেঞ্চাৰ ওলায়, তাৰমানে ইয়াত কিমান বেছি ইছ'ফেজিয়েল কেঞ্চাৰ। চ' সেইটো আমাৰ হয়তো খাদ্য পদ্ধতিৰ লগত কিবা এটা লিংক থাকিব পাৰে। বহুত মানুহ যিবিলাক আহে তেওঁলোক ট্ৰাইবেল, আমাৰ ট্ৰাইবেল এৰিয়াবিলাকৰ মানুহ হয়। চ' কিবা এটা মোৰ লাগে হয়তো যিটো তেওঁলোকে ড্ৰিংক কৰে, আপং খায় বা তাত যি ধৰণৰ খাদ্য খায়, কিবা এটা কানেকশ্যন এটা হয়তো থাকিব পাৰে, বা ভাইৰেল ইনফেকশ্যনৰ লগতো কানেকশ্যন থাকিব পাৰে। আমি যি ধৰণকে তামোল খাওঁ, তামোলৰ লগত যিটো চূণ খাওঁ বা ধপাত খাওঁ, তাৰ হয়তো এফেক্ট এটা থাকিব পাৰে। সেইটোৰ লগত অৰেল কেঞ্চাৰৰ খুব ক্লজ এছ'চিয়েশ্যন আছে, হয়তো ইছ'ফেজিয়েল কেঞ্চাৰৰ এটা খুব ক্লজ কানেকশ্যন থাকিব পাৰে। চ' এনেকুৱা ধৰণৰ যিবিলাক বস্তু আছে, তাৰমানে আমি প্ৰদূষণ বুলি যেতিয়া কওঁ বা এনভাইৰনমেণ্ট বুলি যেতিয়া কওঁ, আমি সদায় বাহিৰলৈ চাওঁ, আমাৰ বাহিৰৰ এনভাইৰনমেণ্টৰ কথা ভাবোঁ যিটো দি আমাৰ ভিতৰলৈ বস্তুটো সোমাই আহিছে। আমাৰ ভিতৰতো এনভাইৰনমেণ্ট এটা আছে, আমাৰ শৰীৰটোৰ ভিতৰতো এটা এনভাইৰনমেণ্ট আছে যিটো আমাৰ কণ্ট্ৰলত আছে, সেইটো যাতে আমি পলিউট নকৰোঁ, জানি শুনি যাতে পলিউট নকৰোঁ। চ' এনেকুৱা ধৰণৰ বস্তুবিলাক যেতিয়া আমি কৰোঁ, হেবিট হিচাপে কৰোঁ, কেতিয়াবা আমাৰ খাই ভাল লাগে, কিন্তু যিমান পাৰে এই বস্তুবিলাক লিমিট কৰিব, যিটো বস্তু আপুনি জানে যে নিজৰ কাৰণে বেয়া। আজিকালি ডেকাচামৰ মাজত ড্ৰিংকিং আৰু আপোনাৰ হেৰি কনজামশ্যন, চিগাৰেট কনজামশ্যন, এই দুটা উদ্ভুত ধৰণকে বাঢ়িছে। এই দুটা বস্তু তেওঁলোকে বুজি পোৱাটো উচিত যে এইকেইটা বস্তুৰ লং টাৰ্ম হেলথ বেনিফিট একো নাই। মানে ইমান বেছি মই দেখা পাওঁ, ডেকা ল'ৰা ছোৱালী, 30 বছৰীয়া ল'ৰা যাৰ লিভাৰ বেয়া হৈ গৈছে, ইয়াং ছোৱালী যাৰ চিগাৰেট খাই খাই পেলাই আপোনাৰ লাংছ বেয়া হৈ গৈছে, এই বস্তুটো আপোনাৰ মানে নিজেই কৰি লোৱা বেমাৰ এইবিলাক। চ' আপুনি, আমি লোকক দোষ দিলে কি হ'ব, এইবিলাক বস্তু আমি নিজৰ এনভাইৰনমেণ্টটো আমি নিজেই নষ্ট কৰিছোঁ। চ' এইখিনি যদি অলপ সজাগতা হয়, যদি বুজি পায় যে আগলৈ কিন্তু খুব চাফাৰিং হ'ব, মানে
মই COPD থাকা যিখিনি মানুহ দেখোঁ তেওঁলোকৰ কেঞ্চাৰ নাই কিন্তু প্ৰত্যেকটো উশাহৰ কাৰণে যেতিয়া তেওঁলোকে কষ্ট পায় উশাহ এটা ল'বৰ কাৰণে যেতিয়া মানে তেওঁলোকে

0: দৰৱ ইউজ নকৰাকৈ উশাহ ল'ব নোৱাৰে, সেইটোৰ নিচিনা কষ্টদায়ী বেলেগ কথা নাই। বেলেগ বেমাৰ আপোনাৰ কম বেছি হৈ থাকিব পাৰে, কিন্তু আপুনি চলি থাকিব পাৰিব, কিন্তু প্ৰত্যেকটো উশাহৰ কাৰণে যদি আপুনি কষ্ট কৰিব লাগে, সেইটো কেনেকুৱা ধৰণৰ বেমাৰ হ'ব? তাতকৈতো হয় কেঞ্চাৰ হৈ পেলাই মানুহজন হয়তো মৰি যোৱাই বেছি ভাল। ইমান কষ্ট পায় পিছলৈ, তেতিয়া ৰিয়েলাইজ কৰে যে মই হয়তো মোৰ ডেকা বয়সত খাব নালাগিছিল, চিগাৰেটটো খাব নালাগিছিল। কিন্তু ডেকা হৈ থাকে যেতিয়া, তেতিয়া বুজি নাপায়, তেতিয়া দেখা নাপায় ফিউচাৰটো কেনেকুৱা হ'ব পাৰে। আৰু এতিয়া হয়তো সেই মানে ফূৰ্তিৰ হেৰিত বা নিজৰ সংগৰ লগত থাকি পেলাই তেনেকুৱা ধৰণৰ বস্তু প্ৰেৰণ কৰে। কিন্তু এই বস্তুবিলাক মই ভাবোঁ মাক দেউতাকেও বুজোৱা উচিত। আৰু আজিকালি ল'ৰা ছোৱালী নিজে জানে, তেওঁলোকে ছ'চিয়েল মিডিয়া কনজিউম কৰে, চব জেগাতে এই বস্তুবিলাক এভেইলেবল, ইনফৰ্মেশ্যন ইজ এভেইলেবল, নকৰাটো ভাল
1: হয়। নিবাৰণী হাজৰিকা, আপোনাৰ বাৰ্তাটো ইতিমধ্যে পঢ়িছোঁ, অজয় চক্ৰৱৰ্তী খুব ভাল পাইছে, পংকজ বৈশ্যই কৈছে যে খুব সুন্দৰ বিশ্লেষণ, তেওঁ অভিনন্দন জনাইছে। আৰু তেওঁ এটা কথা জানিব বিচাৰিছে, উচ্চ ৰক্তচাপ আৰু মধুমেহ ৰোগৰ বাবে শৰীৰত বা ছালত ঘাঁহ বা ফোঁহা হ'ব পাৰে নেকি, সেই কথাটো তেওঁ জানিব বিচাৰিছে।
0: উচ্চ ৰক্তচাপৰ কাৰণে নহয়, কিন্তু মধুমেহ ৰোগৰ কাৰণে ডেফিনেটলি হ'ব পাৰে। উচ্চ ৰক্তচাপৰ যিটো প্ৰভাৱ পৰে সেইটো হাৰ্টত পৰে, কেতিয়াবা আপোনাৰ হাৰ্টটো যদি বেয়া হয় লাংজত পৰিব পাৰে, ষ্ট্ৰ'ক হ'ব পাৰে, এনেকুৱা ধৰণৰ বস্তু হ'ব পাৰে। কিন্তু ছালত জেনেৰেলি ঘাঁহ নহয় যদি কণ্ট্ৰলত থাকে। কিন্তু ডায়েবেটিছ হ'লে ডেফিনেটলি হ'ব পাৰে, কাৰণ ডায়েবেটিছ যেতিয়া হয় আপোনাৰ ইমিউনিটিটো কমি যায়। যদি ঘাঁহ এটা লাগে সেইটো শুকাবলৈ সময় বেছি লাগিব। ভৰিত যদি ঘাঁহ লাগে, ডায়েবেটিক ফুট বুলি আমি কওঁ, সেইটো একদম এটা স্পেচিফিক কণ্ডিশ্যন য'ত আপোনাৰ ভৰিৰ ঘাঁহ নুশুকায়, কাৰণ নাৰ্ভবিলাক নষ্ট হৈ যায়, ব্লাড ভালকৈ চলাচল নকৰে, তেজ চলাচল নকৰে ভৰিলে, ছ' মধুমেহ ৰোগত ডেফিনেটলি ছালৰ ঘাঁহ হ'ব পাৰে।
1: ৰিণু ভট্টাচাৰ্যই কৈছে যে আজিৰ অতিথিগৰাকীক নমস্কাৰ জনাইছোঁ, অতি প্ৰাসংগিক বিষয়ৰ অনুষ্ঠান আজি। তেখেতৰ কথাখিনি বৰ্তমান সময়ত অতি গভীৰ আৰু আমি সকলোৱে মানিব লাগিব, নহ'লে আমি আচলতে ৰোগীয়া জাতিলৈ পৰিণত হ'ম।
0: হয়, তেখেতে এই কথা, আমি কিছু পৰিমাণে ৰোগীয়া জাতি হ'বলেই ধৰিছোঁ, সেইকাৰণে আমি সজাগ যদি নহওঁ, মোৰ সৰু, আমাৰ যিটো মানে মোৰ সৰু ল'ৰা এটা আছে, তাক যেতিয়া মই চাওঁ আৰু লগৰ যেতিয়া মই স্কুললৈ যাওঁ, ল'ৰা ছোৱালীবিলাকক দেখা পাওঁ, মোৰ চিন্তা লাগে যে সিহঁতৰ ফিউচাৰটো কেনেকুৱা হ'ব। কাৰণ এইবিলাক বস্তু আমিয়ে হয়তো শিকাব লাগিব, কিন্তু আজিকালি সমাজখন এনেকুৱা হৈ গৈছে। আৰু সিহঁতৰ আগতে আমাৰ খুব সহজ আছিল, আমি স্কুলৰ পৰা আহোঁ, আমি দৌৰ মাৰি ওলাই যাওঁ, বাহিৰত খেলিবলৈ যাওঁ, ফুটবল খেলোঁ, ক্ৰিকেট খেলোঁ, গধূলি সময়ত আহোঁ, হাত মুখ ধুই বহি পঢ়া শুনা কৰোঁ। আজিকালি ল'ৰা ছোৱালীয়ে নকৰে, আজিকালি ল'ৰা ছোৱালী ফ্লেটত থাকে, কোনো ল'ৰা ছোৱালীৰ লগত কোনো কানেকশ্যনেই নাই, বন্ধু নাই, কোনো মানে তেওঁ সিহঁতৰ যিটো ছ'চিয়েল এনভাইৰনমেণ্ট থাকে সেইটো একদম সলনি হৈ গ'ল। আহিয়ে টিভিৰ মুখত বহিব খোজে বা মোবাইলটো খুলি ল'ব খোজে, খাওঁতেও মোবাইলটো চাব খোজে। চ' এইবিলাক বস্তুৰ আপোনাৰ আপোনালোকে জানি আচৰিত খাব যে য'ত এই মোবাইলবিলাকৰ যিবিলাক সিহঁতে বস্তু চায়, চিলিকন ভেলি, চিলিকন ভেলিত, কেলিফৰ্ণিয়াত 16 বছৰৰ তলৰ ল'ৰা ছোৱালীৰ স্ক্ৰীণ ইউজ কৰাটো মানা। চ' চিলিকন ভেলিৰ যোনবিলাকে ডিজাইন কৰে প্ৰগ্ৰামবিলাক, তেওঁলোকেই জানে যে স্ক্ৰীণখন যে ল'ৰা ছোৱালীৰ কাৰণে কিমান বেয়া। চ' সিহঁতৰ আটাইতকৈ ধনী যিকেইখন স্কুল আছে সেইকেইখনত স্ক্ৰীণ এলাউড নহয়। আমি কিন্তু ইয়াত মানে মই এনভাইৰনমেণ্টৰ ওলোটা দিশটো দেখুৱাইছোঁ যে আমি পেপাৰলেছ, আমি এটা ভাবোঁ যে পেপাৰলেছটো খুব ভাল বস্তু যে আমি গছ নাকাটোঁ, কিন্তু পেপাৰলেছ কৰিবলৈ গৈ পেলাই যে আমি স্ক্ৰীণৰ ওপৰত ডিপেণ্ডেণ্ট হৈ গৈছোঁ, যে আমি ভাবিছোঁ যে পেপাৰ নিলিখাটো ভাল, পেপাৰ ইউজ নকৰাটো ভাল। কিন্তু ল'ৰা ছোৱালীবিলাকে যেতিয়ালৈকে পেপাৰত লিখি কথাটো নিশিকে তেওঁলোকৰ নুবুজে। এইটোৰ ওপৰত এতিয়া বহুত ৰিচাৰ্চ আছে যে স্ক্ৰীণখনত চাই পেলাই কথা এটা যেতিয়া শিকে, সেইটো কথা এটা লিখি পেলাই বুজাৰ মাজত তাৰ মাজত সাংঘাতিক পাৰ্থক্য এটা আছে। চ' ছুইডেনত, নৰৱেত, স্কেণ্ডিনেভিয়ান যোনকেইখন দেশ আছে য'ত তেওঁলোকে পেপাৰলেছ হৈ গৈছিলে, চবতে এতিয়া পেপাৰ ঘূৰি আহিছে। তেওঁলোকে স্ক্ৰীণ বেন কৰিছে, ছ'চিয়েল মিডিয়া বেন কৰিছে বিফ'ৰ দি এজ অফ 16, কাৰণ তেওঁলোকে এতিয়া দেখা পাইছে যে তাৰ অদ্ভুত এফেক্টটো কি হৈছে ল'ৰা ছোৱালীৰ ওপৰত, ব্ৰেইনৰ ওপৰত এফেক্টটো কি হৈছে। ল'ৰা ছোৱালীয়ে যিবিলাকে ছ'চিয়েল মিডিয়া কনজিউম কৰে বা যদি গেমছ খেলে, তেওঁলোকৰ ব্ৰেইনটোৰ FMRI বুলি পেলাই এটা পৰীক্ষা আছে, ফাংচনেল MRI, য'ত আমি ব্ৰেইনৰ এক্টিভিটি মেজাৰ কৰিব পাৰোঁ। তেওঁলোকৰ যদি ব্ৰেইনৰ এক্টিভিটিৰ যদি আপুনি ফটোখন চাই আৰু কোকেইন এডিক্ট এটাৰ যদি ফটোখন চাই, দেখিবলৈ একে, কাৰণ সেই গেমটোৱে আমাৰ যিটো ৰিৱাৰ্ড ছিষ্টেম থাকে, ড্ৰাগছ খালে আমাৰ যিটো ৰিৱাৰ্ড ছিষ্টেম এক্টিভেট হয়, একেটা ছিষ্টেম এফেক্ট হয়। চ' আপুনি দেখা পাব, সেইকাৰণে যদি বাচ্চা এটা আছে ঘৰত, সৰু বাচ্চা এটা যদি আছে, মোবাইলটো আপুনি লৈ ল'বচোন খেলি থকা মোবাইলটো, তাৰপিছত তাৰ ৰিয়েকশ্যনটো চাব কেনেকুৱা হয়। কিছু সময়ৰ কাৰণে এটা সাংঘাতিক বিহেভিয়াৰেল এটা ৰিয়েকশ্যন এটা হয়, এনেকুৱা হয় যেন মানে মোৰ পৰা আপুনি ড্ৰাগটো লৈ গুচি গ'ল, মোৰ ফিক্সটো লৈ আপুনি গুচি গ'ল, তেনেকুৱা ধৰণৰ ৰিয়েকশ্যন এটা হয়। আৰু এইবিলাকৰ এটা বিহেভিয়াৰেল ইম্পেক্ট এটা থাকে, আৰু এইটোৱে আপোনাৰ লাৰ্ণিং এফেক্ট কৰিব, সিহঁতৰ ফ'কাচিং এবিলিটিটো এফেক্ট কৰিব, সিহঁতে কিমান বুজি পায় সেইটো এফেক্ট কৰিব। আৰু এইবিলাক চবৰে গোটেই জীৱনত এটা ডাঙৰ এফেক্ট এটা হ'ব, কাৰণ সেইবিলাক ব্ৰেইনটোৱে যদি ভালকৈ কাম নকৰে, যদি ফ'কাচেই নাথাকে।

0: যদি এটেনশ্যনেই নাথাকে, যদি কথা বুজিব পৰা ক্ষমতাটোৱে যদি নাথাকে, তেতিয়াহ'লে শিকিব কেনেকৈ? নিজে ক্রিয়েটিভিটি ক'ৰ পৰা আহিব? তেওঁলোকে নিজে নতুন বস্তু বনাব কেনেকৈ? এই বস্তুবিলাকৰ ওপৰত হয়তো মানুহে ইমান বেছি এটেনশ্যন দিয়া নাই, কিন্তু আমি যিহেতু তেনেকুৱা পেচেণ্ট দেখা পাই থাকোঁ, আমাৰ চকুত আগতে পৰে, এইটো কিন্তু এটা ডাঙৰ এপিডেমিক এটা আহি আছে। চ' আমি যেতিয়া এনভাইৰনমেণ্টৰ কথা কওঁ, মেণ্টেল এনভাইৰনমেণ্ট, ছ'চিয়েল এনভাইৰনমেণ্ট, কি ধৰণৰ এনভাইৰনমেণ্টত ল'ৰা ছোৱালী ডাঙৰ হৈছে, এইটো এটা সাংঘাতিক এটা চেলেঞ্জ আমাৰ আহি আছে আগলৈ।
1: আমাৰ সময় শেষ হৈ আহিছে, 9 মিনিট সময় আছে, কিন্তু মই ছাৰৰ কথাখিনি শুনি, আমি বহু কথা পাতিবলগীয়া আছিল, কিন্তু ছাৰে কোৱা প্ৰতিটো কথা, এটা এটা শব্দ অতি গুৰুত্বপূৰ্ণ। আজি মণিমা শৰ্মা, আপুনি ছাৰৰ পৰা বহু নজনা কথা জানিব পাৰিছোঁ। ভনীতা বিনীতা ডেকা, আপুনি খুব ভাল অনুষ্ঠান চাই আছোঁ বুলি কৈছে। ভদ্ৰাৱতী বৰ্মনে, এইটো ছাৰ মই বুজি পোৱা নাই, এল জি ই চেৰাম, জোখতকৈ
0: আই জি ই চেৰাম, ইমিউনোগ্লোবুলিন ই, সেইটো এলাৰ্জিৰ এটা মাৰ্কাৰ। যদি আপোনাৰ
1: কি সমস্যা হ'ব পাৰে জানিব,
0: সমস্যা বেলেগ একো নহয়, কিন্তু সেইটোৱে দেখায় যে আপোনাৰ এলাৰ্জি হোৱা অলপ চান্সটো বেছি। আই জি ইটো দেখি পেলাই ভয় নাখাব, ডাক্তৰজনক সুধিব যদি আপোনাৰ এলাৰ্জি আছে। কেতিয়াবা ৰেচপিৰেটৰী এলাৰ্জি হয়, নাকৰ এলাৰ্জি থাকিব পাৰে, বা উশাহৰ অসুবিধা থাকিব পাৰে, কেতিয়াবা ছালৰ এলাৰ্জি থাকিব পাৰে, তেতিয়াহ'লে তাৰ কাৰণে দৰৱ আছে। কিন্তু বাই ইটছেল্ফ অকল আই জি ই নম্বৰটো চাই পেলাই ভয় নাখাব, যদিও বেছি আছে।
1: হয় ছাৰ, এতিয়া আমি জীৱনশৈলী কথা অলপ পাতোঁ। জীৱনশৈলীৰ সৈতে জড়িত কিছুমান মানে ৰোগ বুলিয়েই ক'লোঁ আমি, যে মেদবহুলতা, ডায়েবেটিছ, ছাৰ উচ্চ ৰক্তচাপ, এতিয়া যে নগৰীকৰণ হৈছে, এই নগৰীকৰণে ইয়াত পৰোক্ষভাৱে হ'লেও কিছু প্ৰভাৱ পেলাইছে নেকি? এনেকুৱা জীৱনশৈলীগত যিটো
0: পেলাইছে নেকি নহয়, আটাইতকৈ বেছি সেইটোৱে প্ৰভাৱ পেলাইছে। আমি যিবিলাক এতিয়া আমাৰ নামটোৱে সেইটো মেটাবলিক ডিজিজ বুলি কওঁ, মেটাবলিক চিনড্ৰম। যদি আপুনি চাই, আৰু আজিকালি আমি হৃদৰোগ, কিডনি ৰোগ, মানে আপোনাৰ বৃক্কৰোগ, আপোনাৰ পেটত ফেট জমা হোৱা, ফেটি লিভাৰ, সবেই যোনে আল্ট্ৰাচাউণ্ড কৰিছে হয়তো দেখা পাইছে যে গ্ৰেড 1 ফেটি লিভাৰ এটাৰ ডায়েগনছিছ সবেই পায়। গ্ৰেড 2 ফেটি লিভাৰ হ'লে অলপ চিন্তাটো বেছিকৈ লাগে। এই গোটেই যিবিলাক বেমাৰ আছে, ইটোৰ লগত সিটো কানেক্টেড, আৰু এইবিলাক সব আমাৰ লাইফষ্টাইলৰ লগত ৰিলেটেড। কাৰণ আপুনি যদি দেখা পায়, আগতে আমাৰ মানে গোটেই আমাৰ দিনটো যি ধৰণকৈ আমি থাকোঁ, গোটেই আমাৰ স্কেজুলটো এতিয়া বদলি গ'ল। আমি এতিয়া এক্সাৰচাইজ কৰিবলৈ জিম এটালৈ যাব লাগে, জিমটোলৈ অকল নাযাওঁ, জিমটোলৈ গৈ এক্সাৰচাইজ কৰি তাৰপিছত ফিজিকেল ট্ৰেইনাৰ এজনেও থাকে, যোনে পৃথিৱীৰ আপোনাৰ ছাপ্লিমেণ্ট সোপা খাবলৈ কয়, সেইটো লৈ পেলাইও সৰু ডেকা চামৰ এটা প্ৰব্লেম আছে, ইউৰিক এচিড বাঢ়ে, ছাপ্লিমেণ্টৰ আৰু অন্য বহুত প্ৰব্লেম কিছুমান আছে, কিন্তু সেইটো বিভাগলৈ এতিয়া নাযাওঁ। কিন্তু এক্সাৰচাইজ নকৰা, তাৰমানে আমাৰ ঘৰত যিহেতু আমি খুব ছেডেণ্টেৰী হৈ গৈছোঁ, আৰ্বানাইজেশ্যন হোৱাৰ লগে লগে আমাৰ লাইফটো খুব ছেডেণ্টেৰী হৈ গ'ল। ছেডেণ্টেৰী মানে আমি চলা ফিৰা খুব কমকৈ কৰোঁ, আৰু আমি ৰাতিপুৱাৰ পৰাই আপুনি দেখিব উঠি পেলাই আমাৰ যিটো এক্টিভিটি, আধা ঘণ্টা এঘণ্টাৰ ভিতৰত আমি খোৱা চোৱা বনাই, ল'ৰা ছোৱালী হয়তো স্কুললৈ যায়, অফিচলৈ যোৱা যায়, গা ধুই আমি ওলাই যাওঁ, গাড়ীত বহি যাওঁ, গোটেইখিনি সময় অফিচত গাড়ীত বহি থাকোঁ, গাড়ীত আকৌ ঘূৰি গুচি আহোঁ ঘৰলৈ, আহি পেলাই আমি আবেলিৰ যিখিনি কাম থাকে, টিভি চালোঁ, চিনেমা চালোঁ, কিবা এটা চালোঁ, খোৱা বোৱা কৰিলোঁ। চ' আমাৰ ফিজিকেল এক্টিভিটি বুলিলে হাৰ্ডলি এনি ফিজিকেল এক্টিভিটি হয়, আৰু এইটো খুব ক্লোজলি কানেক্টেড। এতিয়া পেটৰ চাইজটো মই একদম সহজ আপোনাক এটা উপায় এটা দিছোঁ, যিখিনি মতা মানুহ আছে আপোনালোকৰ, যদি ইণ্ডিয়ান কনটেক্সটত আপোনালোকৰ যদি পেটৰ চাইজটো, নাইটোৰ ওপৰত আপুনি পেটটো জুখি চাব, 37 ইঞ্চিতকৈ যদি বেছি, আপুনি মেটাবলিক চিনড্ৰম হোৱাৰ চান্স খুব বেছি। মাইকী মানুহ যদি হয় 35 ইঞ্চিতকৈ যদি বেছি, তেতিয়াহ'লে মেটাবলিক চিনড্ৰম হোৱাৰ ৰিস্কটো খুব বেছি। মেটাবলিক চিনড্ৰম মানে কি? ফেট যেতিয়া জমা হয় আমাৰ গাৰ ভিতৰত, পেটৰ ভিতৰত যিটো ফেট জমা হয়, সেইটোক এপল শ্বেপড ওবেচিটি বুলি কয়, দেখিবলৈ আপেলটোৰ নিচিনা হৈ যায়। ভৰিত বা যেতিয়া কঁকালত জমা হয়, তেতিয়া পেয়াৰ শ্বেপড ওবেচিটি বুলি কয়, চ' দেখিবলৈ নাচপতিটোৰ নিচিনা হয়। চ' নাচপতিটোৰ নিচিনা হোৱাটো ইমান বেছি বেয়া নহয়, কিন্তু আপেলটোৰ নিচিনা যিটো ওবেচিটি হয়, তাৰমানে পেটটো যেতিয়া ওলাই যায়, পেটৰ ভিতৰত থকা ফেটখিনি মেটাবলিকেলি এক্টিভ হয়। চ' তাৰ পৰা ইনফ্লামেটৰী মিডিয়েটৰ বুলি কয়, কেমিকেল কিছুমান ওলায় যিটো ডাইৰেক্টলি লিভাৰলৈ যায়, হাৰ্টলৈ যায়, কিডনিলৈ যায়, আৰু সেইটোৱে ইনফ্লামেশ্যন কৰে। আৰু আমি দেখা পাইছোঁ যে তেওঁলোকৰ প্ৰথমতে আৰম্ভ হয় ইনচুলিন ৰেজিষ্টেঞ্চ। চুগাৰ যদি নৰ্মেলো থাকে, ইনচুলিনৰ লেভেলটো শৰীৰত বাঢ়ি থাকে, সেইটোৱে প্ৰথম ষ্টেপ ল'লে শৰীৰে ডায়েবেটিছ হ'বৰ কাৰণে। আৰু সেইটোৰ লগতেই দেখা পাব লাহে লাহে ডায়েবেটিছ হ'ব, কিডনিটোত এফেক্ট হ'ব, লিভাৰৰ ভিতৰত ফেট জমা হ'ব, আৰু এতিয়া লিভাৰ চিৰোচিছ বুলি যিটো আমি কওঁ, যেতিয়া লিভাৰ একদম ডেমেজ হৈ যায়, আটাইতকৈ প্ৰধান কাৰণ হ'ল নন এলকহলিক ফেটি লিভাৰ, তাৰমানে মদ নাখায় তেওঁলোকে, ফেটি লিভাৰ হৈ পেলাই যিটো চিৰোচিছ হয়, সেইটো আটাইতকৈ কমন হৈ পৰিছে এতিয়া। চ' এইটো এই গোটেইবিলাক বস্তু হৈছে কাৰণ আমাৰ গোটেই লাইফষ্টাইলটো বদলি গৈছে, আমাৰ খোৱাৰ পদ্ধতি বদলি গৈছে। আপুনি যদি গ্ৰ'চাৰী ষ্ট'ৰ এখনলৈ যায়, আগতে আমি শাক পাচলি কিনিছিলোঁ বজাৰলৈ

0: গৈ বেগ এটা নিওঁ, তাত আমি পাচলি কিনি আনো। আজিকালি আপুনি গ্ৰচাৰী ষ্ট'ৰত যদি সোমাই পাচলিবিলাক বিচাৰিয়ে নাপাব, আপুনি মেইনলি পাব কি প্ৰি মেড পৰাঠা, আপুনি চিকেন নাগেটছ পাব, আপুনি শিখ কাবাব পাব, আৰু সব পেকেটত ভৰাই থোৱা পাব যিটো আপুনি গৈ মাইক্ৰৱেভত গৰম কৰি খাই দিব পাৰে। সহজ কৰি দিলে সব, কিন্তু এই গোটেই খাদ্যবিলাক আপোনাৰ কাৰণে আচলতে বেয়া, আৰু এইবিলাকে সবেই মেটাবলিক চিনড্ৰমটো বঢ়ায়। বেছিভাগ ময়দাৰ বস্তু, আপুনি ল'ৰা ছোৱালী আজিকালি দেখা পাওঁ কোক পেপচি স্প্ৰাইট নহ'লে সিহঁতৰ অসুবিধা। এটা একাপ কোক যদি আপুনি 45 মিনিটৰ পৰা এক ঘণ্টা যদি ট্ৰেডমিল এটাত দৌৰে, যিখিনি কেলৰি বাৰ্ণ কৰিব এটা কেন কোকত থাকে, তাৰমানে এক কেন কোক যদি খায় আপুনি এক ঘণ্টা দৌৰিব লাগিব সেইখিনি কেলৰি নাইকিয়া কৰিবৰ কাৰণে। চ' যোনে ৰেগুলাৰলি কোক খাই আছে, তাৰমানে আপুনি ভাবক কিমান কেলৰি সোমাইছে আৰু এঘণ্টা দৌৰিছে কেইটা মানুহে, তাৰমানে আপোনাৰ কনষ্টেণ্টলি এটা কেলৰি ৰিচ এনভাইৰনমেণ্ট এটাত আছে, আৰু সেই এনাৰ্জিখিনি যেতিয়া আপুনি খৰচ নকৰে, আমাৰ জিনছবিলাকে নাজানে আমাৰ শৰীৰটো এতিয়াও কেভমেন মেণ্টেলিটিত আছে। চ' শৰীৰটোৱে কি ভাবে, যেতিয়া আমি খাদ্য দিওঁ শৰীৰটো, শৰীৰটোৱে ভাবে মই নেক্সট আহাৰ পাম নে নাপাম মই নাজানো, যিমানখিনি এক্সট্ৰা এনাৰ্জি আছে মই এইখিনি ষ্ট'ৰ কৰিব লাগে। চ' লগে লগে সেই এনাৰ্জিখিনি নি ফেট বনাই পেলাই পেটত ষ্ট'ৰ কৰি থৈ দিয়ে, তাৰ আমি 4 ঘণ্টা মূৰত আকৌ বহি লৈ পেলাই ধুনীয়াকৈ খাওঁ, আকৌ সেইখিনি ষ্ট'ৰ হ'ল। চ' যেতিয়ালৈকে আমি বাৰ্ণ নকৰোঁ, যেতিয়ালৈকে আমি এইখিনি যেতিয়া স্পেণ্ড নকৰোঁ এনাৰ্জিটো, এইখিনি ষ্ট'ৰ হৈ হৈ গৈ থাকিব। চ' বেছিভাগ সময়ত দেখিব যেতিয়ালৈকে মানুহবিলাক অকণমান ডেকা অৱস্থাত থাকে, দৌৰা দৌৰি কৰি আছে, খেলা ধূলা কৰি আছে, অলপ লাহি হৈ থাকে, যেতিয়া এক্টিভিটি লেভেলটো কমি যায়, কাৰণ খোৱাটোতো কমি নাযায়, খোৱাটোতো বেছিভাগে মানে বেছ ভালকেই খোৱা যায় আজিকালি, মানে খোৱাৰ অভাৱ বেছিভাগ মানুহৰ নাই। চ' এই লাইফষ্টাইল ডিজিজবিলাক বাঢ়া আৰম্ভ হৈছে। চ' ইণ্ডিয়া বৰ ইনফেমাছলি ইজ নোন এজ দ্য ডায়েবেটিছ কেপিটেল অফ দ্য ৱৰ্ল্ড, কাৰণ ইয়াত আটাইতকৈ বেছি ডায়েবেটিছ পেচেণ্ট আছে। আৰু আমাৰ যিটো পপুলেশ্যন 1.5 বিলিয়ন, নেক্সট 10 বছৰত এক্সপ্লোচিভ ডায়েবেটিছৰ এটা হেৰি হ'ব। আৰু অকল ডায়েবেটিছেই নহয়, ডায়েবেটিছ আছে মানে তাৰ লগত ফেটি লিভাৰ আছে, তাৰ লগত হাৰ্ট ডিজিজ আছে, তাৰ লগত কিডনী ডিজিজ আছে, আৰু এই গোটেইবিলাক বস্তু একেলগে থাকে, সেইকাৰণে আমি সেইটোৰ নাম আজিকালি মেটাবলিক চিনড্ৰম বুলি কওঁ। আৰু মেটাবলিক চিনড্ৰম অৱস্থাত, তাৰমানে গোটেই ডিজিজটো হৈ যোৱাৰ আগতে যদি আপুনি কিছুমান বস্তু কৰে, তেতিয়াহ'লে প্ৰিভেণ্ট কৰা এটা উপায় থাকে।
1: ছাৰ কি ক'ম, বহুত কথা এতিয়া আমি নিজেও পেটৰ জুখি চাব লাগিব অৱস্থাটো।
0: মই সেইকাৰণে দিছোঁ যাতে ঘৰত মানুহে গৈ নিজে জুখি পেলাই চাব পাৰে।
1: আপোনাৰ কাষত বহি থাকোঁতে ছাৰ এতিয়া মই নিজে অলপ অনুভৱ কৰিছোঁ, আৰু যোৱাখনত ডক্টৰ শৰ্মা, প্ৰদীপ শৰ্মা ছাৰ আহিছিলে, তেখেতেও কৈছিল যে এক্সাৰচাইজ কৰাটো আচলতে এটা মেজিক পিলৰ নিচিনা যিকোনো ৰোগৰ ক্ষেত্ৰতে আচলতে।
0: আৰু এক্সাৰচাইজটো মানে কেনেকুৱা জানে, আমি এতিয়া মই যেতিয়া কওঁ পেচেণ্টক এক্সাৰচাইজ কৰোঁ, বহুতে কয় মই কৰোঁ। এক্সাৰচাইজটো কেনেকুৱা, মই আবেলি গৈ পেলাই লাহেকৈ ওচৰ চুবুৰীয়াৰ ঘৰৰ মুখেৰে খোজকাঢ়ি আহিলোঁগৈ, সেইটো এক্সাৰচাইজ নহয়। সেইটো মানসিক হেৰিৰ কাৰণে ভাল, মানে চাইক'লজিকেল হেলথৰ কাৰণে ভাল, কিন্তু এক্সাৰচাইজ কৰিবলৈ আপুনি ঘামিব লাগিব, হাৰ্ট ৰেট বাঢ়ি 120ৰ ওপৰত যাব লাগিব। আপুনি এক্সাৰচাইজ কৰি যেতিয়া শেষ হয় এনেকুৱা লাগিব লাগিব যে মই ঘৰলৈ গৈ এতিয়া গা ধুওঁ, তেতিয়াহে এক্সাৰচাইজ। চ' অলপ ইণ্টেন্স ফিজিকেল এক্টিভিটি কৰিলেহে, তাৰমানে আপুনি আপোনাৰ শৰীৰটোক ট্ৰিক কৰিব লাগিব যে মই ফেটখিনি ইউজ কৰোঁ। তে সেইটো যেতিয়ালৈকে নকৰে, শৰীৰটোৱে যদি এভেইলেবল যিটো আপুনি এনাৰ্জি দি থৈছে সেইটোৱেখিনি খাই যদি শৰীৰটো ছেটিছফাইড, ষ্ট'ৰ্ড এনাৰ্জিখিনি ইউজ কৰাটো কোনো মানে দৰকাৰ নাই নহয়। চ' এই ষ্ট'ৰ্ড এনাৰ্জি ইউজ কৰিবলৈ খোৱাটো কমাব লাগিব, আৰু এক্সাৰচাইজটো সিমান গুণে বঢ়াব লাগিব যাতে ষ্ট'ৰ্ড এনাৰ্জিটো ইউজ হয়। সেই বস্তুটো বেছিভাগ মানুহে বুজি নাপায়।
1: আফজাল আলী, তেওঁ আপোনাক ধন্যবাদ জনাইছে। ছালমা হুছনা, তেখেতে কৈছে ছাৰৰ কথাখিনিৰ পৰা আজি বহু কথাই ক্লিয়াৰ হৈছে বুলি কৈছে, ধন্যবাদ জনাইছে। অৰ্চনা কলিতাই কৈছে ছাৰ ছাত্ৰ ছাত্ৰীৰ মোবাইল ব্যৱহাৰক লৈ যিখিনি কথা কৈছে আপুনি, সেয়া সঁচাকৈ গুৰুত্বপূৰ্ণ। আমাৰ অসমতো এই ক্ষেত্ৰত অভিভাৱক, বিদ্যালয় কৰ্তৃপক্ষ তথা চৰকাৰে সচেতনতামূলক ব্যৱস্থা লোৱাৰ প্ৰয়োজন আহি পৰিছে। বহু কিশোৰ কিশোৰী মোবাইলৰ অপব্যৱহাৰৰ ফলত মানসিক স্বাস্থ্যৰ প্ৰভাৱ পৰিছে বুলি অৰ্চনা কলিতাই লিখিছে। দেবেন নাথে খুব ভাল পাইছে আপোনাৰ কথাখিনি। অৰ্চনা কলিতা ছাৰৰ প্ৰতিটো কথাই আমাক আজি লাভান্বিত কৰিছে, আপোনাক কৃতজ্ঞতা জ্ঞাপন কৰিছে। মুকুল ভাগৱতী কৈছে বিষয়টো সময় উপযোগী হৈছে, ছাৰক মই ফিজিকেলি লগ পাইছিলোঁ মালিগাঁৱৰ LCDত, ছাৰক আৰু আকাশবাণীক ধন্যবাদ জনাইছোঁ সুন্দৰ এটা অনুষ্ঠান উপহাৰ দিয়াৰ বাবে। পৰিণীতা শইকীয়াই কৈছে সুন্দৰ অনুষ্ঠান, প্ৰতিগৰাকী শ্ৰোতাই অনুষ্ঠানে শুনা উচিত, প্ৰতিগৰাকী দৰ্শকে চোৱা উচিত। আৰু আজি যিসকলে এতিয়া মন্তব্য প্ৰেৰণ কৰি আছে বা চাই আছে অনুষ্ঠানটি, কোনোবাই হয়তো মন্তব্য লিখা নাই, কিন্তু আপোনাক সকলোৱে শ্বেয়াৰ কৰক যাতে সৰহ সংখ্যক লোকে এই অনুষ্ঠানটি চাব পাৰে। ছাৰ শেষত, আমাৰ অনুষ্ঠান সামৰিবৰ সময় হ'ল, কিন্তু আপুনি পৰিৱেশ অনুকূল হৈ থাকিবৰ বাবে আমিনো কি ধৰণে পদক্ষেপ ল'ব লাগে, আমি কিদৰে সজাগ হ'ব লাগে, আৰু নিৰোগী হৈ থাকিবৰ কাৰণে পৰিৱেশগত স্বাস্থ্যৰ সৈতে সামঞ্জস্য ৰক্ষা কৰি আমি কিদৰে নিৰোগী হৈ থাকিব পাৰোঁ, শেষত আপুনি শ্ৰোতাসকলক কি ক'ব বিচাৰিব?
0: মই মানে এটাই কথা ক'ম যে আপোনালোকে সুস্বাস্থ্য,

হস্পিটেল আৰু ডাক্তৰৰ চেম্বাৰত নিবিচাৰিব। ডাক্তৰৰ চেম্বাৰৰ হস্পিটেলত যেতিয়ালৈকে আপোনাৰ যাবলৈ হৈছে তাৰমানে আপোনাৰ অলৰেডি স্বাস্থ্য মানে বেয়া হৈছে। চ' আপুনি সুস্বাস্থ্য বিচাৰক, প্ৰথম সজাগতাটো আনক। আপুনি বেলেগ একো নকৰিলে আপুনি চিম্পলি অৱেৰ হওক যে আপুনি দিনটোত কেনেকৈ আপোনাৰ স্কেজুলটো চলিছে, আপুনি কি কৰে, ৰাতিপুৱা উঠাৰ পৰা ৰাতি শোৱালৈকে আপোনাৰ স্কেজুলটো কি, আৰু আপোনাৰ চাৰিওফালে যিখিনি পৰিয়ালৰ মানুহ আছে তেওঁলোকে কি কৰি আছে। প্ৰথম যদি সেই সজাগতাটো আহে আপুনি নিজেই দেখা পাব যে ক'ত মানে প্ৰব্লেমবিলাক আছে। মোৰ নিজৰ জীৱনতো আছে দেই, মই আপোনালোকক কৈছোঁ মানে এইটো নহয় যে মই খুব মানে আইডিয়েল কিবা এটা জীৱন জ্ঞাপন কৰিছোঁ, মই পৰা নাই কৰিবৰ কাৰণে, ময়ো চেষ্টা কৰিছোঁ, কিন্তু এটলিষ্ট অৱেৰনেছটো যদি আহে তেতিয়াহ'লে আপোনাৰ কৰিবলৈ মটিভেশ্যনটো হ'ব। কিছু পৰিমাণে প্ৰত্যেক দিনা ৰেগুলাৰ অলপ এক্সাৰচাইজ কৰা দৰকাৰ। কি খাইছে, কি ধৰণৰ খাদ্য খাইছে, কেনেকুৱা ধৰণৰ পদ্ধতিৰে বনাইছে, কি ধৰণৰ তেল ইউজ কৰিছে,

0: অৱেৰনেছটো যদি আহে তেতিয়াহ'লে আপোনাৰ কৰিবলৈ মটিভেশ্যনটো হ'ব। কিছু পৰিমাণে প্ৰত্যেক দিনা ৰেগুলাৰ অলপ এক্সাৰচাইজ কৰা দৰকাৰ। কি খাইছে, কি ধৰণৰ খাদ্য খাইছে, কি কেনেকুৱা ধৰণৰ পদ্ধতিৰে বনাইছে, কি ধৰণৰ তেল ইউজ কৰিছে, এই বস্তুবিলাকৰ ওপৰত অলপ ধ্যান দিয়ক। আৰু ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে তেওঁলোকক আপুনি এক্সাম্পল কৰিব লাগিব। মোৰ মানে পৰিবাৰে সদায় কয় যে তেওঁক ল'ৰাটোক কথাটো বুজাবলৈ চেষ্টা বেছিকৈ নকৰিবা, নিজে কামটো কৰি পেলাই দেখুওৱা, সি নিজে নিজে ফ'ল' কৰিব। সেইটোৱে এতিয়া কৰিবলৈ চেষ্টা, তাক মই সাঁতুৰিবলৈ চেষ্টা কৰোঁ লৈ যাবৰ কাৰণে, খেলা ধূলা কৰিবলৈ অলপ চেষ্টা কৰোঁ। নিজেই কৰিলেহে ল'ৰাটোৱে কৰিব বা ছোৱালীজনীয়ে কৰিব। চ' অকল যদি আপুনি কয় যে এইটো কৰিবা বা এইটো নকৰিবা, যেনে মোবাইলটো, যদি আপুনি নিজেই মোবাইলটো চাই দিনে ৰাতি, আৰু যদি বাচ্চাটোক কয় যে মোবাইলটো নুচুবা, তেতিয়াহ'লে নুচুৱাকৈ নাথাকিব। চ' নিজেই যদি আমি ডিচিপ্লিনটো আনিব পাৰোঁ তেতিয়াহ'লে আমি লোককো এফেক্ট কৰিব পাৰিম। কিন্তু সজাগতাটো আনক এক নম্বৰ বস্তু, আৰু সুস্বাস্থ্য ঘৰত আৰম্ভ কৰক, ডাক্তৰৰ চেম্বাৰত নহয়।
1: ধন্যবাদ জানাইছোঁ ছাৰ ডক্টৰ সাত্তকী শইকীয়া, আপোনাক আমি কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ, আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমি এপ'লো এক্সেল কেয়াৰ হাস্পাতালক।
2: সুস্থ হৈ থাকক, সজাগ হৈ থাকক, এপ'লো এক্সেল কেয়াৰ হস্পিটেলৰ বিশেষজ্ঞ চিকিৎসকৰ তত্ত্বাৱধানত এপ'লো প্ৰো হেলথ প্ৰিভেণ্টিভ হেলথ চেকআপ পেকেজ, শিশুৰ পৰা জ্যেষ্ঠ নাগৰিক সকলোৰে বাবে। উচ্চ ৰক্তচাপ, হৃদৰোগ, ডায়েবেটিছ, থাইৰয়ড, কেন্সাৰ, আৰ্থৰাইটিছ আদি ৰোগ আগতেই চিনাক্ত কৰাৰ সুবিধা।
3: বুকিংৰ বাবে আজি ফোন কৰক 9957568450ত।
4: এপ'লো এক্সেল কেয়াৰ হস্পিটেল, পশ্চিম বৰাগাঁও, গুৱাহাটী, সুস্থ জীৱনৰ বিশ্বস্ত লগৰী।
1: শ্ৰোতাসকল, আপোনাৰ সকলো ভালে কুশলে থাকক সেই আশাৰে আজিৰ প্ৰভাতী তৰংগ অনুষ্ঠানী সামৰিব বিচাৰিছো। নিয়ন্ত্ৰণ কক্ষত এতিয়া আছে কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী, এফ এম ট্ৰান্সমিটৰ সিদ্ধেশ্বৰ বড়ো, ট্ৰান্সমিটৰ ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণাত্ৰয় বিজিৎ শৰ্মা, ছ'চিয়েল মিডিয়াত সহযোগ কৰিলে ডিম্পল বৰগোহাঁই, মোক ষ্টুডিঅ'ত সহযোগ কৰিলে মিতালী বৰবৰাই, ডিউটি ৰুমত বিনীতা ডেকা। আপোনালোক সকলো ভালে কুশলে থাকক। আজিৰ অনুষ্ঠানটিৰ প্ৰভাতী তৰংগৰ পৰা মই ইন্দ্ৰজিৎ দাসে বিদায় লৈছো। নমস্কাৰ।

প্রভাতী তরঙ্গ অনুষ্ঠানটি শুনিলে। অনুষ্ঠানটি আগবঢ়ালে ইন্দ্রজিৎ দাসে। আজিৰ অনুষ্ঠানটি এপোলো এক্সেল কেয়াৰ হস্পিটেলৰ সৌজন্যত প্ৰচাৰ কৰা হ'ল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰায়োজিত অনুষ্ঠান উমংগ।

0: क्या?
1: हाँ गौरामा, उनके हाथों में कुल्हाड़ियाँ, रस्सियाँ और पेड़ काटने वाली आरी है। मैं बकरी चराने गई थी तो देखा कि 3-4 ट्रक आकर रुके, उनसे मजदूर उतरे और जंगल की ओर बढ़ने लगे।
0: अच्छा, तो ये बात है बहनों।
2: हाँ गौरामा, हाँ गौरामा।
0: चलो हम सब तैयार हो जाएं।
3: बिल्कुल,
0: समय आ गया है अब इस गांव के जंगल को बचाने का।
2: हाँ, हाँ, हाँ, सब तैयार है,
4: हम बिल्कुल तैयार
2: है। पेड़ नहीं कटने देंगे,
1: बिल्कुल नहीं कटने देंगे।
5: और चल पड़ी गौरा जंगल की ओर। उसके साथ गांव की 27 स्त्रियां थीं। उनकी चाल में दृढ़ता थी, आंखों में संकल्प झलक रहा था और उनके नारों में ऊंच था।
0: ये है जंगल के उपकार,
6: मिट्टी पानी और बया,
0: मिट्टी पानी और बया,
6: जिंदा रहने के आधार।
7: और अब वो स्त्रियां वहां पहुंच गईं, जहां मजदूर पेड़ों को काटने के लिए तैयार खड़े थे।
8: अरे
9: क्या कर रहे हो?
8: मेरा मुंह के ताक रहे हो? बजाओ शुरू।
9: अरे
8: भाई
9: कौन है? रुको, इस अब चल जाएंगे पेड़ से।
0: अरे ओ हरिया, तू तो इसी गांव का है ना रे, जिस जंगल ने तुझे पाला पोसा बड़ा किया, तेरी सारी जरूरतों को पूरा किया, उसे नष्ट करने के लिए कुछ पैसों के लालच में आकर तूने कुल्हाड़ी उठा ली। शर्म आनी चाहिए तुझे।
8: आगे बढ़ो।
9: अरे कहां
8: से? तुम इनकी बातों में मत आओ। मैंने तुम्हें पेश की थी यह पेश की इस काम के लिए। बोलो शुरू।
9: पेड़ों से चिपक जाएंगे, चिपक जाएंगे, ऐसा नहीं होने देंगे हम।
0: आगे बढ़कर तो दिखाओ तुम। एक भी पेड़ को हम हाथ नहीं लगाने देंगे आज।
1: नहीं लगाने देंगे बहनों। आगे बढ़कर चिपक जाओ पेड़ों से।
10: ইমান পৰে ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমাংগ শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক দিনৰ 11:00 আঞ্চলিক বাতৰি।
11: এয়া আকাশবাণী গুৱাহাটী, দিনৰ 11:00 আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত সীমান্তকেন্দ্ৰিক সমস্যা সমাধানৰ বিষয় লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী তাপাতত থকা অসম আৰক্ষীৰ অস্থায়ী ছাউনীত আয়োজিত বৈঠকত কাৰ্বি পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিউ ভালাংধাৰ উপস্থিত থাকে। এই বৈঠকত সীমান্তৱৰ্তী তাপাত আৰু লাপাং আবগাঁৱৰ ৰাইজৰ মাজত হোৱা চাৰিদফীয়া শান্তি চুক্তিৰে সীমা বিবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত কৰা হয়। এই চুক্তি অনুসৰি মেঘালয়ৰ লাপাং আব গাঁৱৰ ৰাইজে তাপাত অঞ্চলত থকা পৰ্বতৰ পাদদেশত থকা পূৰ্বতে কাৰ্বি ৰাইজৰ পৰা ক্ৰয় কৰা সমতল ভূমিতহে কৃষি কাৰ্য কৰিব পাৰিব। দ্বিতীয়তে তাপাতৰ কাৰ্বি লোকসকলে পাহাৰীয়া অঞ্চলৰ লগতে এঢলীয়া ভূমিত ঋতু অনুযায়ী বিভিন্ন কৃষি কাৰ্য সম্পন্ন কৰিব। তৃতীয়টো চুক্তি অনুসৰি সীমান্তকেন্দ্ৰিক বিষয়ক স্থায়ী সমাধান সংশ্লিষ্ট ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়ে অঞ্চলভেদে সমাধান কৰিব। চতুৰ্থতে দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্তৱৰ্তী গাঁওবাসী দায়বদ্ধ হ'ব বুলি কোৱা হৈছে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্ত্ৰীসভাত নতুনকৈ স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বৰুৱাই মন্ত্ৰী

0: হিচাপে শপত লৈছিল। মন্ত্রিসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্রী ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্রী অমিত শ্বাহৰ সৈতে বৈঠকত মিলিত হৈছে। আজি বিশ্ব বাইচাইকেল দিবস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম উপায় হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যম হিচাপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয়বস্তু হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ এন এছ এছ কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ মুখ্য দুৱাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ এন এছ এছ কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই সন্দৰ্ভত পঞ্জীয়ক উৎপল শৰ্মাই এইদৰে কয়।
1: পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি আয়োজন কৰা এই চাইকেল ৰেলী আমাৰ ছাত্ৰ সমাজ তথা বিশ্ববিদ্যালয় পৰিয়াল আৰু আমাৰ সমূহ ৰাইজৰ দৃষ্টান্তমূলক এটা নিদৰ্শন, কিয়নো চাইকেল অবিহনে আচলতে আমি গাঁৱলীয়া জীৱন আমি যাপন কৰিব পৰা নাছিলোঁ এটা সময়ত, আৰু আজি বাইকৰ যিটো পয়োভৰ হৈছে সেইটোৱে চাইকেলৰ বহুত ম্লান কৰিছে। কিন্তু শৰীৰৰ তথা পৰিৱেশক ৰক্ষা কৰাৰ কাৰণে, শৰীৰৰ এটা এক্সাৰচাইজ, সুস্বাস্থ্য ৰক্ষা কৰাৰ উপৰিও আৰু পৰিৱেশ ৰক্ষাৰ কাৰণে চাইকেলৰ খুব প্ৰয়োজনীয়। ই এটা পৰিৱেশ ৰক্ষা, জিৰ' কাৰ্বনৰ কথা কৈ আছো, গুৱাহাটী বিশ্ববিদ্যালয় কেম্পাছত জিৰ' কাৰ্বন নিৰ্গমনৰ কথা কৈছো, তাৰ কাৰণে চাইকেলটো সকলোৰে প্ৰয়োজনীয়। মই ছাত্ৰ ছাত্ৰীসকল তথা বিশ্ববিদ্যালয় পৰিয়ালৰ সকলোকে আহ্বান জনাম যে আমি অন্ততঃ এই অভ্যাসটো আমি ছাত্ৰ ছাত্ৰীৰ মাজত আৰু আমাৰ পৰিয়ালৰ মাজত চাইকেলৰ এই প্ৰচলন আমি যাতে আৰম্ভ কৰিব পাৰোঁ।
0: মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় কালি নতুন দিল্লিত অসমৰ বাচক বনিয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে 411 কোটি টকা ব্যয় সাপেক্ষ চেনেহ জৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰে। এই প্ৰকল্পৰ জৰিয়তে ৰাজ্যৰ 2.5 লাখ হিতাধিকাৰীক উপকৃত কৰা হ'ব। শুভাৰম্ভ অনুষ্ঠানত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা উপস্থিত থাকে। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে আৰম্ভ কৰা এই অভিযানৰ অধীনত মুগা ৰেচমৰ ৰপ্তানি 2000 কিলোগ্ৰামতকৈ অধিক, মুগা সূতাৰ মূল্য প্ৰতি কিলোগ্ৰামত 30,000-45,000 টকালৈ বৃদ্ধি, 5টা আধুনিক ৰিলিং ইউনিট তথা বিশেষ মুগা সূতা কটা কল স্থাপন আৰু 5,000 হেক্টৰ ভূমিত সোম আৰু শোৱালু গছপুলি ৰোপণৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উপলক্ষে ডঃ শৰ্মাই কয় যে এই অভিযানে ৰাজ্যৰ হাজাৰ হাজাৰ কৃষক, শিপিনী আৰু শিল্পীৰ জীৱন জীৱিকা সুৰক্ষিত কৰিব আৰু 1,180টা কৃষক ইণ্টাৰেষ্ট গোট আৰু 30টা কৃষক উৎপাদন সংস্থা গঠনেৰে মুগা উৎপাদন আৰু শিপিনীসকলক আৰ্থিকভাৱে সবল কৰা হ'ব। গোলাঘাট জিলাত শীঘ্ৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। ডোনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত পাইলট প্ৰকল্প হিচাপে 64 কোটি টকা ব্যয়েৰে এই উদ্যোগ নিৰ্মাণ কৰা হ'ব। এই প্ৰকল্পত প্ৰত্যক্ষভাৱে প্ৰায় 7,000 যুৱক যুৱতীয়ে কৰ্মসংস্থাপন লাভ কৰাৰ সম্ভাৱনা আছে। এই প্ৰকল্পৰ বাবে শিক্ষিত যুৱক যুৱতীসকলক এবছৰীয়া প্ৰশিক্ষণ প্ৰদানৰ দিহা কৰা হৈছে। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি 12:05 শুনিবলৈ পাব।
2: মিডিয়াম ৱেভৰ 411.5 মিটাৰ, 729 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.4 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আমাৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত ময়ূৰী দত্ত, নিয়ন্ত্ৰণ কক্ষত কিশোৰ কুমাৰ শৰ্মা, ফটিক চন্দ্ৰ বৰ্মন, বিশ্বদেৱ স্বৰ্গীয়াৰী। ট্ৰান্সমিটাৰৰ দায়িত্বত আছে ৰমেন কুমাৰ শৰ্মা, মৃগাংক কৃষ্ণত্ৰয়, বিজিত শৰ্মা। এফ এম ট্ৰান্সমিটাৰত সিদ্ধেশ্বৰ বড়ো, ষ্টুডিঅ'ত মই চয়নিকা। পৰাগমালা লাইভ অনুষ্ঠানটি আগবঢ়াব গুণপ্ৰভাৱ ৰায়।

0: নমস্কাৰ প্ৰিয় শ্ৰোতা, আমাৰ যুৱবাণীৰ পৰা অনুষ্ঠানটিলৈ মই প্ৰাঞ্জিত প্ৰীতম কলিতাই আপোনালোক সকলোকে আন্তৰিক আদৰণি জনাইছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য শীৰ্ষক এখনেই প্ৰামাণ্য আলেখ্য।
1: ব্ৰহ্মপুত্ৰ এখন মাথো নদী নহয়, সময়ৰ মুকুট বৈজু এক অন্তহীনগীত। এই ব্ৰহ্মপুত্ৰৰ পাৰতেই গঢ়ি উঠিছে সভ্যতাৰ ভেটি। ইতিহাসৰ এই গৌৰৱময় গাথা সুঁৱৰি ব্ৰহ্মপুত্ৰৰ দুয়োপাৰে সগৌৰৱে মূৰ দাঙি ৰৈছে পুৰণি সভ্যতাৰ বহুতো স্মৃতিচিহ্ন। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতো আমি বিচাৰি পাওঁ নানা মঠ মন্দিৰ, যাৰ দেৱালৰ প্ৰতিটো শিলত খোদিত আছে পুৰণি ইতিহাসৰ সোণসেৰীয়া স্বাক্ষৰ। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ঐতিহ্য সময়ৰ বুকুত খোদিত এটি অবিনাশী কবিতা, যাৰ প্ৰতিখন গাঁও, প্ৰতিজোপা গছ আৰু প্ৰতিজন মানুহে বুকুত কঢ়িয়াই ফুৰিছে পাৰ হৈ যোৱা অতীতৰ যুগমীয়া ছন্দ। উত্তৰ গুৱাহাটীৰ প্ৰাকৃতিক সৌন্দৰ্য অতুলনীয়। বিল, জলাশয়, নদ নদীৰে পূৰ্ণ উত্তৰ গুৱাহাটীক বুকুৰ মাজতে লৈ চাৰিওফালৰ সেউজীয়া পাহাৰবোৰে যেন আদৰেৰে নিচুকাই ৰাখিছে। উত্তৰ গুৱাহাটীৰ ধৰ্মীয় আৰু ঐতিহাসিক স্থানসমূহো অতি গুৰুত্বপূৰ্ণ। এই অঞ্চলত আহোম ৰজাৰ দিনৰ বা তাতোকৈ পুৰণি বহুতো মঠ মন্দিৰ আছে, য'ত আজিও নিয়মিতভাৱে পূজা পাতল কৰা হয়। এই অঞ্চলত আহোম ৰজাৰ দিনৰ বা তাতোকৈ পুৰণি বহুতো মঠ মন্দিৰ তথা দেৱালয় আছে, য'ত আজিও নিয়মিতভাৱে পূজা পাতল কৰা হয়।
2: পুৰণি ইতিহাসৰ আগ বিচাৰি আমি প্ৰথমে উপস্থিত হৈছিলোগৈ উত্তৰ গুৱাহাটীৰ সীতাচল পাহাৰত অৱস্থিত দীৰ্ঘেশ্বৰী দেৱালয়ত। এই দেৱালয় ব্ৰহ্মপুত্ৰ নদীৰ পাৰত অৱস্থিত এখন ঐতিহাসিক শক্তি উপাসনাস্থলী। আহোম স্বৰ্গদেউ শিৱসিংহই নিৰ্মাণ কৰা এই দেৱালয়ক শক্তিপীঠ হিচাপে গণ্য কৰা হয়। ইয়াত শিলৰ বহুতো ভাস্কৰ্য

0: উদ্ধাৰ কৰা হৈছে। দীৰ্ঘেশ্বৰী মন্দিৰ বছৰেকীয়া দুৰ্গা পূজাৰ বাবে বিখ্যাত।
1: মন্দিৰৰ চাৰিওকাষৰ পৰিৱেশ বৰ্ণনা কৰি পৰিচালনা সমিতিৰ সভাপতি নিৰঞ্জন দাসে আমাক এনেদৰে কয়।
2: দীৰ্ঘেশ্বৰী মন্দিৰ ইয়াত আহোম ৰজা ৰাজেশ্বৰ সিংহই 1716 চনত আৰম্ভ কৰিছিলে আৰু 1751 চনত

0: ইচ্ছা হয়। কিন্তু ইয়াত প্ৰথমতে আছিলে মাৰ্কণ্ডমুনি, যিয়ে পুৰাণ লিখিছিলে মাৰ্কণ্ডমুনি ইয়াত আশ্ৰম আছিলে। ইয়াতে তেওঁ বহি ধ্যান কৰিছিলে। ধ্যান কৰোঁতে তেওঁ দেৱী সন্তুষ্ট হৈ তেওঁ সুশৰীৰ আজি দেখা দিছিলে। দেখা দিয়াৰ ফলত তেওঁ ইয়াতে অমৰত্ববৰ লাভ কৰিছিলে আৰু ইয়াতে বহি তেওঁ পুৰাণ বেদখন লিখে। আৰু এইটো হ'ল শক্তিপীঠ, ইয়াত বলি বিধান হয়। ইয়াত বিশেষকৈ আমাৰ ডাঙৰ উৎসৱ হ'ল কি, দুৰ্গা মহোৎসৱ, দুৰ্গা দেৱীৰ। ইয়াতে ম'হ বলি হয়, পাৰ হয়, হাঁহ হয়, ছাগলী হয়, মাগুৰ মাছ হয়, তাৰপিছতে তোমাৰ মানকচু, এইবিলাক বলি হয়। আৰু এই দুৰ্গা পূজাত বহুত হাজাৰ হাজাৰ ইয়াত যাত্ৰী হয়, দৰ্শনাৰ্থী হয়। তাৰ পৰা ইয়াত আৰু উৎসৱ হ'ল কি, কালী পূজা, কালী পূজা হয়, তাৰপিছতে হয় গণেশ পূজা, তাৰপিছত শিৱ পূজা, এইকেইটা হয়। ইয়াত লক্ষ্মী আৰু সৰস্বতীৰ পূজা নহয়, আৰু মনসা বুলি নহয়, ইয়াত নাগ পঞ্চমী হয়। আৰু ইয়াৰ এটা বিশেষত্ব আছে কি, আমাৰ দেৱী গৈ মণিকৰ্ণেশ্বৰ দেৱালয়, ৰাজদ্বাৰ স্থিত মণিকৰ্ণেশ্বৰী নদী পাৰতে আছে, সেই তাত গৈ বিয়া হয়।
1: কেতিয়া বিয়া হয়?
0: এইটো মদন চতুৰ্দশীত হয়, মদন চতুৰ্দশীত। আৰু ইয়াৰ পৰা গৈ তেওঁ তাতে বিয়া হৈ অশোকান্ত বিষ্ণু মন্দিৰ আছে নহয়, অশোকান্ত মন্দিৰত তাত স্নান কৰে, গা পা ধুই উঠি আকৌ নগৰ পৰিভ্ৰমা কৰি ৰাইজে ঢোল বেণ্ড পাৰ্টি সকলো ৰাইজে লগ লাগি আহি পেলাই আৰু পদূলিয়ে পদূলিয়ে ভক্তবোৰে চাকি বন্তি দি তেওঁক সেৱা সৎকাৰ কৰে, এনেকৈ আহি আকৌ ইয়াত স্থাপন কৰে। আৰু এই পাহাৰটোৰ নাম সীতাচল পাহাৰ, ওচৰতে পুষ্পবদ্ৰ আছে, পুষ্পবদ্ৰ নাম শুনিছে চাগৈ, যিয়ে নেকি বেয়া হৈছে। সেইটো এনেকৈ গৈ একদম তোমাৰ আজি আমলত আছে যে ব্ৰহ্মপুত্ৰ এইফালে বৈ গৈ তেতিয়া হাজো দক্ষিণ পাৰ হ'ব, বুজিছে নাই? এইখিনি মই, আৰু ইয়াত সাতখন ৰাইজৰ অৰিহণা আছে, সাতখন ৰাইজৰ যেতিয়া সেয়া হ'ব এই গোসানী ফুৰাই আনিব, তাৰপিছত ইয়াতে প্ৰথম দিনাখন থাকি তাৰ পিছদিনাখনে প্ৰথমতে চন্দ্ৰ যায়, তাৰপিছতে যাব তোমাৰ সাতগাঁও লেঙা, লেঙা সাতগাঁও এনেকৈ শুক্তাগুৰি হৈ মান্দাকাটা হৈ ঘূৰি আহিব, তাৰপিছত লাষ্টত জলাহত যাব। এইখিনি সাৰাংশ আৰু সেইটো সম্পৰ্ক সেনেকৈ নাই, কিন্তু পুষ্পবদ্ৰ ঋষি সাপত আহি তেওঁ এই পাহাৰৰ ওচৰতে আহি পেলাই তেওঁ তাতে থাকি গ'ল। আৰু এই দেখিছা যে এনেকৈ গড়টো দেখিছা, তাতে এটা সোঁত এটা আছে, সেই সোঁতটো, সেইটো সোঁতৰে আকৌ ব্ৰহ্মপুত্ৰই গড়টো গড় আছেতো, এই গড়টোৰ কাষ সিটো চাইডতে সেইটো আছিলে, এতিয়া একো চিনচাব নোহোৱাই হৈছে আৰু, ঘৰ দুৱাৰ হৈছেগৈ।
2: মন্দিৰৰ মূল পূজাৰী যজ্ঞেশ্বৰ শৰ্মাই এই মন্দিৰৰ পূজা পাতলৰ বিভিন্ন নীতি নিয়ম সম্পৰ্কে কয়।
3: নমস্কাৰ, আপোনাৰ পৰিচয় জনাব।
4: মোৰ নাম শ্ৰী যজ্ঞেশ্বৰ শৰ্মা, মোৰ ঘৰ হৈছে বাতাচাৰালি পিংগলেশ্বৰ গাঁৱত। মই ইয়াত থাকিবাৰ মোটামুটি আজি প্ৰায় 20 বছৰ হ'ল, এতিয়ালৈকে বৰ্তমান মই মানে পূজা পাতল কৰি আহিছোঁ।
3: আপুনি এই মন্দিৰৰ মূল পুৰোহিত?
4: বৰ্তমান মই মুখ্য পূজাৰীৰ দায়িত্বত আছোঁ। এইখন আছে মেইনলি আমাৰ শক্তিপীঠ, আমাৰ গোটেই ভাৰতবৰ্ষত 51খন পীঠ আছে, এইখন লৈ পেলাই আমাৰ 52খন পীঠ। এইখন হৈছে গুপ্ত কামাখ্যা, অৰ্থাৎ গুপ্ত জাগ্ৰত শক্তিপীঠ। ইয়াৰ বিষয়ে মাৰ্কণ্ড পুৰাণ আৰু মানে যোগিনী তন্ত্ৰত লিখা আছে, তাত বাৰে বেলেগ ক'তো লিখা নাই, আৰু সেইবাবে এইখনৰ বিষয়ে সকলো মানুহে নাজানে। আমাৰ বাহিৰত আছে দেৱীৰ পদযুগল, মানে মাৰ্কণ্ডমুনি আশ্ৰম পঢ়ালে এইখন, গতিকে মাৰ্কণ্ডমুনি বাহিৰত মানে সাধনা সিদ্ধি লাভ কৰিছিল, তেতিয়া দেৱী দুৰ্গাই মাৰ্কণ্ডক অমৰত্ব বৰদান দিছিল, আৰু সেইবাবে যিখিনি ঠাইত মানে মাৰ্কণ্ডক অমৰত্ব বৰদান দিছিল দেৱী দুৰ্গাই য'ত থিয় হৈছিল, সেইখিনি ঠাইৰ নাম হৈছিল দেৱীৰ পদযুগল বাহিৰত। আৰু ভিতৰত আছে আমাৰ ইয়াতে সেইফালে আছে আপুনি গণেশ বিগ্ৰহ, এইফালে আছে দুৰ্গা বিগ্ৰহ, এইখন আছে শক্তিপীঠ, এইফালে আছে কালী বিগ্ৰহ, সেইফালে আছে শিৱকুণ্ড। সেই শিৱকুণ্ডত শিৱৰাত্ৰি হয়, ইয়াত দুৰ্গা বিগ্ৰহত দুৰ্গা পূজা হয়, আৰু ইয়াতে শক্তিপীঠত কালী পূজা হয়, আৰু বাহিৰত তোমাৰ মনাহ পূজা হয়, তলৰ গণেশত গণেশ পূজা হয়, বাৰ্ষিক পূজা হিচাপে ইমানখিনি পূজা হয়। আৰু নিত্য পূজা আমাৰ সব পূজা হয়, দুৰ্গা পূজা, কালী পূজা, গণেশ পূজা বা শিৱ পূজা, মনাহ পূজা, এইখিনি আমাৰ নিত্য পূজা হয়। বাৰ্ষিক পূজা বেলেগে বেলেগে হয়, আৰু বাহিৰত আমাৰ বলি বিধান ব্যৱস্থা আছে, দুৰ্গা পূজাত বলি হয়, সপ্তমী, অষ্টমী, নৱমী, হাঁহ পাৰ ছাগলী, কোমোৰা, মহ বলি ইত্যাদি বলি হয়, আৰু এনেও অন্যান্য কোনোবা ভক্তই যদি আনে যদি বলি, তেতিয়াহ'লে সময়মতে আমি বলি দিয়া হয়।
2: এই দেৱালয়ৰ দলৈ সম্পাদক কল্যাণ ভট্টাচাৰ্যই এই দেৱালয়ৰ ইতিহাস তথা ভাস্কৰ্যৰ বিষয়ে আমাক এইদৰে কয়।
5: আমাৰ এই শ্ৰী শ্ৰী যজ্ঞেশ্বৰ দেৱালয় যিটো আমাৰ মন্দিৰ, এই মন্দিৰটো আমাৰ পৰিয়ালে চলাই আছোঁ। আমাৰ আহোম ৰজা শিৱসিংহই আমাৰ মানে বংশধৰ, পশ্চিমবংগ নদীয়া জিলা শান্তিপুৰ গাঁৱৰ পৰা আমাৰ হলিৰাম ভট্টাচাৰ্যক আহি অসমত এই দীৰ্ঘেশ্বৰী মন্দিৰৰ দায়িত্ব দিছিল। এই হলিৰামৰ বংশধৰে আজি পৰ্যন্ত এই দীৰ্ঘেশ্বৰী দেৱালয় চোৱা চিতা কৰি আছে। এইখন হ'ল মেইনলি হ'ল এখন আশ্ৰম, মাৰ্কণ্ডমুনি আৰু বৈশিষ্ঠমুনিয়ে মা কামাখ্যাক দৰ্শন কৰিব গৈছিল। যেতিয়া মা কামাখ্যাত জুনি ভাগ পৰিছে, তেতিয়া মা কামাখ্যাই কৈছিল, তহঁতে মোৰ সন্তান, তহঁতক মই

0: সাক্ষাৎ মই দৰ্শন দিব নোৱাৰো, যোনে বিভাগ পাইছিলতো অলপ লাজ পাই, সেইকাৰণে তোমালোক দুজনে মাৰকণ্ড মন্দিৰ ক'লে কি তুমি তিতাচাল পাহাৰত দীৰ্ঘেশ্বৰী আছে তাতে যাই তুমি মোক ধ্যান কৰা আৰু বৈশিষ্ট্যমণি বৈশিষ্ট্যশ্ৰমত দিব যাব দিলে। তেতিয়া মাৰকণ্ডমণিয়ে ইয়াতে আহি মা দুৰ্গাক ধ্যান কৰিছিল। মাৰকণ্ডমণিৰ বয়স আছিল 12 বছৰ কাল। তেতিয়া মাৰকণ্ডমণিৰ বয়স যেতিয়া 12 বছৰ কাল বুলি জানি কামাখ্যাক মানে দৰ্শন দিব আহিছিল, তেতিয়া কামাখ্যাই এই সীতাচল পাহাৰলৈকে পঠাই দিছিল। এইখন এইখন পাহাৰ নাম সীতাচল। ইয়াত যেতিয়া মাৰকণ্ডমণি ধ্যান কৰিছিল মা দুৰ্গা সন্তুষ্ট হৈছিল। সেইকাৰণে মাৰকণ্ডমণিৰ যে মৃত্যু হৈছে আজিলৈকে প্ৰবাদ নাই। যদি কোনোবাই এই মন্দিৰত মা ভগৱতী একান্তমান সাধনা কৰে বহুত দীৰ্ঘদিন আনন্দ মনেৰে জীৱন যাপন কৰিব পাৰে। আৰু যেতিয়া শিৱই নিজৰ সতীৰ দেহাটোলৈ গোটেই বিশ্ব ব্ৰহ্মাণ্ড ঘূৰি ফুৰিছিল, তেতিয়া শ্ৰীকৃষ্ণ সুদৰ্শন চক্ৰৰে সতীৰ অংগটো কাটি গৈছিল, য'ত একোটা অংগ পৰিছিল তাতে এখন শক্তি বিচাৰ সৃষ্টি হৈছিল। ইয়াত আপোনাৰ সতীৰ সৌৰুখন পৰিছিল, সৌ ভৰি বুলি কয়। এইটো গুপ্ত পীঠ, এইটো ব্যক্ত নহয়। এইটো আমাৰ আমাৰ যি প্ৰবাদ আছে 52 নং পীঠ, ইয়াত এইটো ব্যক্ত নাই, তাৰমানে এইটো খুব জাগ্ৰত পীঠ। ইয়াত সতীৰ মানে সৌ ভৰিখন পৰিছিল। ইয়াত আমি সতীক দক্ষিণা কালী মা দুৰ্গাৰ ৰূপত মানে ইয়াত পূজা কৰা হয়। ইয়াত দুৰ্গা পূজা, কালী পূজা, মনসা পূজা, যিমান শক্তি পূজা আছে সেই শক্তি পূজাবিলাক হয়। এইটো কামাখ্যাৰ অষ্টযোগনীৰ অন্যতম। আৰু ইয়াত আৰু মেইনলি আমাৰ য'ত পীঠ আছে সেই পীঠত আমি সোমায়ে প্ৰথম পাব গণেশ, তৰুপাই পাব দুৰ্গা, তৰুপাই আমাৰ যিটো মূল পীঠ যদি সতীৰ সু ভৰিখন সেই পিতৃ হ'ব। পিতৃৰ ওচৰতে আছে আপোনাৰ চলন্ত মানে ভগৱতীৰ বিগ্ৰহ চলন্ত কালী, তাৰপিছত আছে আপোনাৰ শিৱ, শিৱৰ কুণ্ড আছে স্বয়ম্ভু শিৱ। এইখিনি আমাৰ ভিতৰত আছে আৰু বাহিৰত আছে মা পদযুগল মাৰকণ্ডমণি যেতিয়া মানে দুৰ্গা মা যেতিয়া মাৰকণ্ডমণি আশীৰ্বাদ দিছিল ইয়াতে দিছিল আশীৰ্বাদ, এইটো দেৱীৰ পদযুগল বুলি কোৱা হয়। তেতিয়া ইয়াত ভৰিৰ চাপটো আছে, এইবিলাক কোনো কৃত্ৰিমতা নাই, এইবিলাক আজিৰ হাজাৰ হাজাৰ বছৰ কালত এই ভৰিখন তাতে আছে। ইয়াত দুৰ্গাই বাঘত আহি মাৰকণ্ডমণি আশীৰ্বাদ দিছিল। তাৰপিছত আছে আপোনাৰ যজ্ঞকুণ্ড, মাৰকণ্ডমণি তাতে যজ্ঞ কৰিছিল। এই যে তলত যে পুখুৰী এটা পাইছে, তাৰপিছত হনুমান আছে, তাৰপিছত গণেশ, আৰু গোটেই এই পাহাৰখন গণেশৰ মূৰ্তিৰে ভৰ্তি। আপুনি য'ত খান্দে তাতে গণেশ পায়। আমি চব এই গোটেই পাহাৰখন আপুনি যদি অলপ জেগা খান্দে গণেশ পাব, গোটেই পাহাৰখনে গণেশ গণেশৰ মূৰ্তিৰে ভৰ্তি। গোটেই পাহাৰখনে গণেশৰ মূৰ্তি আৰু মাৰকণ্ড মন্দিৰৰ মূৰ্তি আছে, কিন্তু বেছিভাগ গণেশৰ মূৰ্তি, য'ত খান্দো তাতে গণেশৰ মূৰ্তি ওলায়। আৰু ইয়াত আছে আপোনাৰ সীতাৰ তাঁতশাল, ইয়াত তাঁতশাল আছে ওপৰতে আমাৰ এই উঠি আহি সীতাৰ তাঁতশাল। তাতে এটা পৰম্পৰা আছে, আজিকালি নাই, আগৰ শিপিনীবিলাকে আহিলে তাত সূতা দিছিল, সূতা দিলে মানে খুব বোৱনীটো পাকল হয় বুলি কৈছিল। আৰু মানে যেতিয়া ঘৰত কাপোৰ বয় তাতে সূতা দি গৈছিল এই সীতাৰ তাঁতশালত, তাতে তাতে দিলে মানে ভাল হয় বুলি কয় আৰু, মানে শিপিনী অলপ অৱস্থা ধৰি উঠি বুলি কয় আৰু, তেনেকুৱা পৰম্পৰা আছে। শিৱসিংহই তাৰে ৰজাৰো বহুত আগত তেনেকুৱা, এইবিলাক যে এইবিলাক যে ৱাল যে আছে এইবিলাক ৰজাই কৰাইছিল, ৰজাই ৱাল বনাই এইবিলাক শিল চদৰত আছিল, এইবিলাক ৰজাই ৰজাই পুনৰ নিৰ্মাণ কৰিছিল শিৱসিংহই।
1: দীৰ্ঘেশ্বৰী দেৱালয়ৰ পাছতেই আমি উপস্থিত হৈছিলো হি উত্তৰ গুৱাহাটীত অৱস্থিত অন্য এক দেৱালয় মণিকৰ্ণেশ্বৰ দেৱালয়ত। মণিকৰ্ণেশ্বৰ দেৱালয় কামৰূপ জিলাৰ উত্তৰ গুৱাহাটীৰ ৰজাদুৱাৰৰ মণিশৈল পাহাৰত অৱস্থিত এক ঐতিহাসিক দেৱালয়। এই দেৱালয় ভগৱান শিৱৰ প্ৰতি উৎসৰ্গিত। ইটাৰে নিৰ্মিত এই মন্দিৰটো স্বৰ্গদেউ ৰাজেশ্বৰ সিংহৰ ৰাজত্বকালত তৰাসদৃশ শিলৰ মূল ভেটিৰ ওপৰত পুনৰ নিৰ্মাণ কৰা হৈছিল। এই শিলৰ ভেটি 10ম-11ম শতিকাৰ বুলি জনা যায়। মণিকৰ্ণেশ্বৰ দেৱালয়ৰ মূল উৎসৱ হ'ল মহাশিৱৰাত্ৰি। ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত এই মন্দিৰৰ অপৰূপ সৌন্দৰ্যই দেহমন পুলকিত কৰে প্ৰতিজন ভক্ত প্ৰতিজন পৰ্যটকৰ।
2: এই মন্দিৰৰ ইতিহাস সম্পৰ্কে পৰিচালনা সমিতিৰ সম্পাদক দুৰ্গাৰাম দাসে আমাক এনেদৰে কয়।
3: আমি আহি আহি এক খুবেই সুন্দৰ পৰিৱেশত উপস্থিত হৈছোহি। আমাৰ সৈতে আছে মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সম্পাদক, আপোনাৰ পৰিচয় জানিব বিচাৰিম।
4: মোৰ নাম দুৰ্গাৰাম দাস, মণিকৰ্ণেশ্বৰ দেৱালয়ৰ সম্পাদক।
3: আমি আপোনাৰ পৰা জানিব বিচাৰিম এই মণিকৰ্ণেশ্বৰ দেৱালয়ৰ ইতিহাস সম্পৰ্কে আৰু ইয়াৰ প্ৰত্নতাত্ত্বিক দিশ সম্পৰ্কে।
4: ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে মণিকৰ্ণেশ্বৰ দেৱালয়, এইটো মণিশৈল পাহাৰ। এই মণিশৈল

0: ভাৰতে মণিকৰ চন্দ্ৰালয় আৰু এইটো আহোম ৰাজত্বৰ আগত ৰজা নৰকে মন্দিৰ প্ৰতিষ্ঠা কৰা বুলি প্ৰবাদ আছে। সেইটো বৰ ভূমিকম্পত দুবাৰে ভাঙি যায়। তাৰপিছত আহোম ৰাজত্বত ৰাজেশ্বৰ সিংহই আকৌ নৰকৈ প্ৰতিষ্ঠা কৰে। তেতিয়াৰ পৰাই মন্দিৰৰ পূজা পাতল যদি চলি আছে আৰু ইয়াতে ৰজা নৰকৰ দিনতেই ইয়াতে বহুত মানে অফিচাৰ আনি ৰাণীসকলে আনি ইয়াতে মানে কেম্পত মানে ৰাজ বন্দী কৰি থোৱা বুলি এটা প্ৰবাদ আছে। তেওঁলোকৰ মণিমুকুতা তেনেকুৱা তেওঁলোকৰ বহুত আছিলে, তাৰে ইয়াতে ভঁৰাল বুলি এইটো প্ৰবাদ আছে। আৰু মহাদেৱ আৰু পাৰ্বতী যেতিয়া ভ্ৰমণ কৰি ফুৰিছিলে সতী দেহাতলৈ, তেতিয়া ইয়াতে কাণৰ লতি পৰা বুলি এটা প্ৰবাদ আছে। সেই হিচাপে মণিগণেশ্বৰ দেৱালয়খনৰ নামটো মণিগণেশ্বৰ হয় বুলি মানে প্ৰবাদ আছে। তেতিয়াৰ পৰাই মানে দলে এনেকৈ চলাই আছিলে। আজি প্ৰায় 30 বছৰমান আগৰ পৰাই মানে তাৰ আগৰ পৰাই মানে দলে এইটো বাদ বাদ দিলে। এতিয়া বৰ্তমান পৰিচালনা সমিতি আছে, সমিতিখনে পৰিচালনা কৰি চলাই থাকে। আৰু ইয়াতে মেইন হ'ল মেইন উৎসৱ হ'ল শিৱৰাত্ৰি, সেইটো ডাঙৰকৈ জাক জমক মানে পতা হয়। এতিয়া এইটো হৈ গ'লে ঘৰ আৰু এটা উৎসৱ এটা আছে, মদন চতুৰ্দশী তিথি এটা আছে, মদন ভঞ্জী দীঘেশ্বৰী দেৱালয় পাৰ্বতী শিৱ তেওঁলোকে ৰাতি তেওঁ তাৰপৰা দীঘেশ্বৰী তাৰ মূৰ্তি আনি দোলা দোলাৰে মূৰ্তি লৈ আহিব। আনি ইয়াতে সাৰস্বতত পাবই, সাৰস্বতত মানে দুজনৰে মিলন হোৱা এটা বিবাহ উৎসৱ নিচিনা উৎসৱ এটা হয়। আৰু এইবাৰ ৰাতিপুৱাটো যাত্ৰী কম হ'ব, সন্ধিয়া সময়ত হয়। সন্ধিয়া সময়ত হ'লে মানে 1000-1200 মানুহ হয়। আমি বিবাহৰ নিচিনা এটা ৰিচেপশ্যনো কৰোঁ, ভাল এটা পৰিৱেশ
1: মানে বেলেগ বেলেগ বছৰত বেলেগ বেলেগ সময়ত পালন
0: কৰে। কেতিয়াবা চ'ত মাহত পৰে, কেতিয়াবা বহাগত পৰে। মদন মদন ভুজি তিথি এটা আছে, তিথিতে তিথিটো যেতিয়া মিলে তেতিয়া মানে এই উৎসৱটো হয়।
1: আৰু মন্দিৰৰ ভিতৰত শিৱলিংগ থকা বুলি আমি গম পাওঁ,
0: এইটো শিৱলিংগৰে হেৰি আছে, এইটো স্বয়ম্ভৰ শিৱ বুলি কয়, শিলৰে তাৰ বেলেগ মূৰ্তি নাই আৰু মাটিৰ তলৰ পৰাই মানে থকা যেন হেৰি অনুমান এটা হয়। আৰু তাৰে যিটো মানে গাখীৰ বা পানী দিয়াৰ এইটো তাৰে এটা লিংগ এটা আছে, ব্ৰহ্মটোত আহি পৰে।
1: আৰু এই মণিকৰ্ণেশ্বৰ যিটো ঘাট, এই ঘাটটোৰ কিবা ইতিহাস আছে নেকি?
0: ঘাটটো এইটো ৰজাদিনৰ ঘাট বুলি এটা হেৰি আছে, সেইকাৰণে ৰজাৰ নাম ৰজাৰ নাম গাঁওখনৰ নামেই ৰজাৰ হৈছে। আৰু সেই ফেৰীঘাটটো নাই ৰজাৰ ফেৰীঘাটে। আগৰ পৰাই মানে আমি জনাৰ পৰা প্ৰথমতে নাও চলিছিলে, নাৱৰ পিছত লঞ্চ চলি আছিলে, মেচিন থকা নাও। এতিয়া ভদ্ৰতি এইটো নহয়, ডাঙৰ ডাঙৰ ডাঙৰ ডাঙৰ হেৰি আছিলে, সেইবোৰ চলিছিলে। বৰ্তমান আজি 20 বছৰমান হ'ল নেকি, 20-25 বছৰমান হ'ল এতিয়া আই ডি বুলি মানে ফেৰী চলায়, এনেকৈ চলি আছে
1: আৰু।
0: আৰু মানে গোটেই মাহটো মানে মূল্যবান হয়, সেইটো এটা উৎসৱ পালন
1: কৰা হয়। মদন ভুণ্ডিৰ যি উৎসৱ, সেই উৎসৱৰ যি নীতি নিয়ম, সেই সম্পৰ্কে আমাক বিতংভাৱে জনাবচোন।
0: দীঘেশ্বৰী যিটো মন্দিৰ, তাৰে দীঘেশ্বৰীটো পাৰ্বতী, তেওঁক মানে দুটাত লৈ বহু মানুহ বেলেগ যায় প্ৰশাসন কৰি দিনৰ পৰাই আগতে সন্ধিয়াৰ পৰা যদি আহি আহে তেতিয়া এটা পৰাই 1টা বজাত এটাৰ পৰা প্ৰশাসন কৰি ওলায়, এটা সন্ধিয়া 6 বজাৰ বা 7 বজাৰ বা 8 বজাত আহি পায়। তেতিয়া সেই উৎসৱটো হয়, তাৰপিছত ৰিচেপশ্যন হয়। আকৌ ইয়াৰ পৰা খোজকাঢ়ি অহা যায় কৰে, খোজকাঢ়ি গৈ সেইটো চক্লান্ত মন্দিৰ মন্দিৰৰ ঘাট আছে, ঘাটত গৈ ইয়াৰ পৰা ইয়াত বিবাহ নিচিনা হয়তো তাতে গৈ মানে স্নান কৰে, স্নান কৰি তাৰ পৰা খোজকাঢ়ি সেইফালে মন্দিৰলৈ যায়গৈ। মন্দিৰলৈ যাওঁতে ধৰক আগদিনা 1টা বজাত আহিলে পিছদিনা ৰাতিপুৱা 5টা বজাত গৈ পায় মন্দিৰ, উত্তৰ ঘাটি গোটেই এৰিয়াটো ভ্ৰমণ কৰি যায়।
1: বিবাহ হ'বলৈ ইয়ালৈ অহা কিবা বিশেষ কাৰণ আছে নেকি?
0: বিশেষকৈ কাৰণটো আমি গম নাপাওঁ, আমি জনাৰ পৰা মানে ইয়াতে আহে, ইয়াতে আহি মিলন হয়, সেইটোহে জানো আৰু।
1: অতীজৰে পৰা চলি অহা গৈছে এই নিয়মটো,
0: চলি আছে এইটো।
2: ব্ৰহ্মপুত্ৰৰ পাৰত অৱস্থিত উত্তৰ গুৱাহাটীৰ অন্য এক গুৰুত্বপূৰ্ণ ধৰ্মীয় স্থান হৈছে অশ্বক্লান্ত মন্দিৰ। এই দেৱালয়ক গংগা তীৰ্থৰ সমপৰ্যায়ৰ বুলি বিশ্বাস কৰা হয়। ইয়াত সম আয়তনৰ দুটা মন্দিৰ আছে, এটা নামনিৰ ভাগত আৰু আনটো পাহাৰৰ ওপৰ ভাগত। অশ্বক্লান্ত মন্দিৰৰ ইতিহাস সম্পৰ্কে আমাক কৈছে মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি লক্ষেশ্বৰ শৰ্মাই।
3: মই শ্ৰী লক্ষেশ্বৰ দেৱ শৰ্মা,

0: মন্দিৰ পাহাৰৰ ওপৰত অংকত অৱস্থিত। কুৰ্মজনাৰ মন্দিৰটো দৰঙী ৰজা ৰঘুনন্দনে সজাইছিল। কুৰ্মজনাৰ পীঠটো এটি গহ্বৰত অৱস্থিত, প্ৰায় 4 ফুট গভীৰতাত কুৰ্ম অৱতাৰ দৃশ্যমান। এই মন্দিৰ চলন্তাৰ বাসুদেৱ আৰু গহ্বৰত চক্ৰধাৰী শিৱ আছে। যোগিনী তন্ত্ৰ মতে ভগৱান জনাৰ্দন নাগলোকৰ পৰা উত্থিত হৈ এই কুণ্ডত স্নান কৰি এই তীৰ্থক স্বক্লান্ত হিচাপে অভিহিত কৰিছিল। আহোম ৰজা শিৱসিংহই অনন্ত হৈ নাৰায়ণ মন্দিৰটো নিৰ্মাণ কৰিছিল। জানিব পৰা মতে 1720 চনৰ পৰা এই মন্দিৰত পূজা সেৱা আৰম্ভণি হয়। অনন্ত হৈ নাৰায়ণ মূৰ্তিটো প্ৰায় 150 চেণ্টিমিটাৰ ওখ। এটি ডাঙৰ শিলত খোদিত কৰা ভাস্কৰ্যৰ এক অপূৰ্ব নিদৰ্শন। অনন্তনাগৰ ওপৰত চতুৰ্ভুজধাৰী বিষ্ণু অনন্তনাগৰ ওপৰত শয়ন কৰি আছে আৰু অনন্তনাগৰ ফনাৰ দ্বাৰা শিৰ আচ্ছাদিত কৰি ৰাখিছে। 4খন হাতত অংক চক্ৰ গদা পদ্ম আছে। ওচৰৰে 4গৰাকী পৰিচালিকাই বিষ্ণুৰ আলপৈচন ধৰি আছে। তলত 5গৰাকী নাগকন্যা, নাৰায়ণৰ নাভিৰ পৰা চতুৰ্ভুজ ব্ৰহ্মা, ওপৰত মহামায়া আৰু ঊৰ্ধত মধুকৈতব, স্থানত গৰুৰ আৰু নিম্নভাগত পাখিযুক্ত দুটা সিংহৰ মূৰ্তি আছে। এনেদৰে তলৰ অংশত ক্ষীৰ সমুদ্ৰ নদীৰ ওপৰত পুনি, ওপৰত ভেকুলী, ভেকুলীৰ ওপৰত এটি কাঁচ আৰু কাঁচৰ ওপৰত অনন্তনাগৰ কলাপ বিষ্ণুৰ শয়ন, দুয়োকাষে দুটা পদুম ফুল। প্ৰবাদ মতে এই মূৰ্তিটো উজনিৰ কোন সদাগৰে উজনিৰ মন্দিৰত প্ৰতিষ্ঠা কৰিবলৈ আনি ৰাতি অশোকলন্ত জিৰণি লৈ পুৱা যাবলৈ ওলাওঁতে মূৰ্তি নোহোৱা হয়, ফলত তেওঁক অশোকলন্ত নামত প্ৰতিষ্ঠা কৰিবলগীয়া হয়। দেৱালয়ত থকা বহুবোৰ কুণ্ড আছে বা তীৰ্থসমূহ আছে। সেইসমূহৰ নাম যথাক্ৰমে সীতাকুণ্ড, ব্ৰহ্মকুণ্ড, ব্ৰহ্ম সৰোবৰ কুণ্ড, সিদ্ধিকুণ্ড, গয়াকুণ্ড, চন্দ্ৰকুণ্ড, মানসকুণ্ড, অমৃত বা সৰস্বতী কুণ্ড, ঋণমোচন কুণ্ড, ৰামকুণ্ড, নাগকুণ্ড আৰু সূৰ্যতীৰ্থ। ইতিহাসৰ পথৰ পৰা যদি চোৱা যায়, কুমাৰ ভাস্কৰ বৰ্মাৰ ৰাজধানী উত্তৰ গুৱাহাটীত থকা বুলি অনুমান কৰা হয়। ষষ্ঠ শতিকাত ধৰ্মপ্ৰাণ বিদ্যোৎসাহী এই সম্ৰাটগৰাকী সংস্কৃতৰ অগাধ পণ্ডিত আছিল। তেওঁ 6গৰাকী পৰিষদক লৈ কাশীৰ বিষ্ণুযজ্ঞত উপস্থিত হৈ তাৰ পূজা পদ্ধতি আকৃষ্ট হৈ অসমতো বিষ্ণু আৰাধনাৰ তেনে পদ্ধতি প্ৰবৰ্তন কৰিবলৈ এজন পুৰোহিতক আমন্ত্ৰণ কৰে। কাশীৰ বিদগ্ধ শাস্ত্ৰবিদ নৰোত্তম দ্বিজে ৰজাৰ অনুৰোধত অসমলৈ আহিবলৈ সন্মতি জনাই নৰোত্তম দ্বিজৰ আগমনে অসমৰ ধৰ্মীয় জীৱনত এক নতুন সংযোজন ঘটালে। নৰোত্তমে অশোকলান্তত বিষ্ণুৰ পূজা অৰ্চনা কৰে। সম্ৰাটে বিচৰাত নৰোত্তমে আগ্ৰহ অনুযায়ী উত্তৰ গুৱাহাটীত অশোকলান্ত ক্ষেত্ৰত নৰোত্তমক সংস্থাপন দি সংস্কৃত প্ৰকাৰৰ অৰ্থে এখন সংস্কৃত দল প্ৰতিষ্ঠা কৰি দিয়া হয়। এইখিনিতেই উত্তৰ গুৱাহাটীৰ 6শতিকাত স্থাপিত প্ৰথম শিক্ষানুষ্ঠান। নৰোত্তমজীৰ পৰিণতি হৰিদেৱ, তেখেতে 1443 খ্ৰীষ্টাব্দত হৰিদেৱে সেই সময়ত আহোম ৰজাৰ ৰাজদোষত পৰিছিল। ৰজাৰ সৈন্যৰ পৰা ৰক্ষা হবলৈ তেওঁ নিজ ভগ্নী সুভদ্ৰাক লগত লৈ ভেলেৰে ব্ৰহ্মপুত্ৰ নদীৰে ভটিয়াই আহি 3 দিনৰ অন্তত পূৰ্বৰ পিতৃৰ কৰ্মক্ষেত্ৰ অশোকলান্ত দেৱালয়ত উপস্থিত হৈছিল।
1: আমি আহি আহি উপস্থিত হৈছিলোহি ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত কানাই বৰশী বোৱা শিলালিপি থকা ঠাইডোখৰত। অসমীয়া লিপি উত্তৰ পূব ভাৰত কামৰূপ ৰাজ্যৰ এটা স্বতন্ত্ৰ লিপি। ইয়াৰ মূল ব্ৰাহ্মী আৰু তাৰ বিকশিত ৰূপ গুপ্ত লিপি বুলি নিৰ্ধাৰণ কৰা হৈছে। অসমীয়া লিপিটো অসমৰ বিভিন্ন স্থানত উদ্ধাৰ হোৱা শিলালেখ তথা তামৰ ফলিসমূহত ব্যৱহৃত লিপিৰ বিকাশপ্ৰাপ্ত এক ৰূপ। ইয়াৰে কানাই বৰশী বোৱা শিলালিপি বা কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফলিখনেই হৈছে এতিয়ালৈ আৱিষ্কৃত সম্পূৰ্ণ অসমীয়া আখৰৰ প্ৰথমখন ফুলি। কানাই বৰশী বোৱা শিলালিপি উত্তৰ গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ নিচেই কাষতে অৱস্থিত। উত্তৰ গুৱাহাটীৰ মণিকৰ্ণেশ্বৰ মন্দিৰৰ ওচৰত ৰংমহলৰ পূব দক্ষিণ কোণত থকা হাবি কটাই মুকলি কৰোঁতে ফলিখনে উদ্ধাৰ হয়। ফলিখনিৰ প্ৰথম সম্ভেদ দাঙি ধৰে সোণাৰাম চৌধুৰীয়ে। কানাই বৰশী বোৱা শিলৰ তুৰস্ক ক্ষয়ৰ ফুলি তুৰস্ক সেনা ধ্বংস হোৱা বতৰাৰ এক ঐতিহাসিক দলিলেই নহয়, এইখন 3য়শ শতিকাৰ অসমীয়া লিপি বিকাশৰ এক প্ৰত্যক্ষ নমুনা। এইখনেই সম্পূৰ্ণ অসমীয়া আখৰত লিখিত প্ৰথমখন ফুলি। ইয়াত মুঠতে 3খন শিলালিপি উদ্ধাৰ কৰা হৈছিল। ইয়াৰ প্ৰথমখন শিলালিপিত লিখা আছে যে 1127ৰ চ'ত মাহৰ 13 দিনত কামৰূপলৈ অহা তুৰ্কীসকলক নিপাত কৰা হৈছিল। দ্বিতীয়খন শিলালিপিত উল্লেখ আছে যে স্বৰ্গনাৰায়ণ দেও মহাৰজাৰ অৰ্থাৎ চক্ৰধ্বজ সিংহৰ মন্ত্ৰী বৰগোহাঁই বৰফুকন, বৃহৎ বৰগোহাঁই ফুকন আৰু দিহিঙীয়া সন্দিকৈ ফুকনে ছৈয়দ চানা আৰু ছৈয়দ ফিৰোজক যুদ্ধত হৰুৱাই বধ কৰি ইয়াতে এটি গড় নিৰ্মাণ কৰাইছিল। ইয়াৰ তৃতীয়খন ফলিত লিখা আছে।

0: माध्यम से रिकॉर्ड क्षमता वृद्धि को गति दे रही है। कांग्रेस के वरिष्ठ नेता डीके शिवकुमार आज कर्नाटक के 25वें मुख्यमंत्री के रूप में शपथ लेंगे। 8 बार के विधायक डीके शिवकुमार बेंगलुरु के लोकभवन स्थित ग्लास हाउस में मुख्यमंत्री पद की शपथ लेंगे। उनके साथ कुछ कैबिनेट मंत्री भी शपथ लेंगे। पश्चिम बंगाल की पूर्व सत्ताधारी पार्टी तृणमूल कांग्रेस टीएमसी में उथल पुथल मची हुई है और वो विभाजन के कगार पर है। टीएमसी से निष्कासित विधायक ऋतुव्रता बनर्जी का दावा है कि उन्हें लगभग 60 विधायकों का समर्थन प्राप्त है। उनके गुट ने विधानसभा अध्यक्ष रथिंद्र बोस को पत्र लिखकर खुद को टीएमसी के रूप में मान्यता देने की मांग की है। केंद्रीय माध्यमिक शिक्षा बोर्ड सीबीएसई ने कहा है कि लगभग 40,000 छात्रों ने सफलतापूर्वक पुनर्मूल्यांकन के लिए आवेदन जमा कर दिए हैं। ये प्रक्रिया बिना किसी समस्या के पूरी कर ली गई है। बोर्ड ने कल कक्षा 12वीं के छात्रों के लिए उत्तर पुस्तिकाओं की त्रुटियों के सत्यापन और उत्तरों के पुनर्मूल्यांकन के लिए ऑनलाइन पोर्टल खोला था। यह सुविधा केवल उन्हीं छात्रों के लिए उपलब्ध है जिन्होंने अपनी मूल्यांकित उत्तर पुस्तिकाओं की स्कैन की गई प्रतियां प्राप्त कर ली हैं। आज विश्व साइकिल दिवस है। इस वर्ष का विषय है हरित भविष्य के लिए साइकिल चलाना। युवा कार्यक्रम और खेल मंत्री मनसुख मांडविया ने युवाओं से साइकिल चलाने और एक स्वस्थ तंदुरुस्त और हरित राष्ट्र के निर्माण में अग्रणी भूमिका निभाने का आग्रह किया है। घरेलू शेयर बाजार के संवेदी सूचकांक के शुरुआती कारोबार में आज गिरावट दर्ज की गई। अंतिम समाचार मिलने तक सेंसेक्स 948 अंक की गिरावट के साथ 73,702 पर था। इसके साथ ही ये समाचार बुलेटिन समाप्त हुआ।
1: এয়া আকাশবাণী গুৱাহাটী দুপৰীয়াৰ আঞ্চলিক বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, গুৱাহাটীত আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী প্ৰকাশ, পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ সমস্যা সমাধানৰ বাবে চাৰিদুপীয়া শান্তি চুক্তি, অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু বিশ্ব বাইচাইকেল দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়িবলৈ চাইকেল চলোৱাৰ অভ্যাস গঠনৰ আহ্বান। এতিয়া শুনক বিতং বাতৰি। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ শিক্ষাৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভতো আলোচনা কৰে। সামাজিক মাধ্যম এক্সত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আই আই এমৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰী শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত আই আই এমে ৰাজ্যখনক উত্তৰ পূব ভাৰতৰ শিক্ষা গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে কয়। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ক বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তত কালি কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ প্ৰতিনিধি আৰু মেঘালয়ৰ প্ৰতিনিধিৰ মাজত সীমান্ত কেন্দ্ৰিক সমস্যা সমাধানৰ বিষয় লৈ এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। দুয়ো ৰাজ্যৰ সীমান্তৱৰ্তী তাপাতত থকা অসম আৰক্ষীৰ অস্থায়ী চাউনীত আয়োজিত বৈঠকত কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নিউভালাং ধাৰ উপস্থিত থাকে। এই বৈঠকত সীমান্তৱৰ্তী তাপাত আৰু লাপাংগাপ গাঁৱৰ মাজত ৰাইজৰ মাজত হোৱা চাৰিদফীয়া শান্তি চুক্তিৰে সীমাবাদ নিষ্পত্তিৰ পথ প্ৰশস্ত কৰা হয়। এই চুক্তি অনুসৰি মেঘালয়ৰ লাপাং আপ গাঁৱৰ ৰাইজে তাপাত অঞ্চলত থকা পৰ্বতৰ পাদদেশত তথা পূৰ্বতে কাৰ্বি ৰাইজৰ পৰা ক্ৰয় কৰা সমতল ভূমিতহে কৃষি কাৰ্য কৰিব পাৰিব। দ্বিতীয়তে তাপাতৰ কাৰ্বি লোকসকলে পাহাৰীয়া অঞ্চলৰ লগতে এঢলীয়া ভূমিত ঋতু অনুযায়ী বিভিন্ন কৃষি কাৰ্য কৰিব পাৰিব। তৃতীয়টো চুক্তি অনুসৰি সীমান্ত কেন্দ্ৰিক বিষয়ক স্থায়ী সমাধান সংশ্লিষ্ট ৰাজ্যৰ উচ্চ পৰ্যায়ৰ বিষয়ে অঞ্চলভেদে সমাধান কৰিব। চতুৰ্থতে দুয়ো ৰাজ্যৰ সীমান্ত অঞ্চলত শান্তি শৃংখলা বৰ্তাই ৰখাৰ বাবে সীমান্তৱৰ্তী গাঁওবাসী দায়বদ্ধ হ'ব বুলি কোৱা হৈছে। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডক্টৰ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডক্টৰ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডক্টৰ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছে। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন, সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অন্যান্য দক্ষতা

0: বক্তাৰে ৰূপায়িত কৰিছিল। ডক্টৰ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনীৰ পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডক্টৰ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে স্মৰণ কৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মান প্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS কোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়ৰ মুখ্য দুৱাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ NSS কোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই কাৰ্যসূচী সন্দৰ্ভত NSS কোষৰ সমন্বয়কগৰাকীয়ে এইদৰে কয়।
1: চাইকেল দিৱস গোটেই বিশ্বতে আজি আৰম্ভ হৈছে। গোটেই বিশ্বখনত আমাৰ যিটো ফিটনেছ বজাই ৰাখিব পাৰি এই উদ্দেশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত সকলো মিলি আমি ইয়াতে বিশ্ব চাইকেল দিৱস উদযাপন কৰিছোঁ। আমি ইয়াতে নিজৰ চাইকেল চলাব ওলাই আহিছোঁ। বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, বিষয়া সন্থা, তাৰপিছতে ছাত্ৰ ছাত্ৰী গোটেই ওলাই আহিছে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে, যাতে আমি চাইকেল চলাই নিজৰ যিটো ফিটনেছখিনি বজাই ৰাখিব পাৰোঁ আৰু আমাৰ বৰ্তমান যিটো ইন্ধনৰ নাটনি হৈছে সেই লক্ষ্য ৰাখি পেলাইও যিখিনি ওচৰৰ ঠাইৰ পৰা মানুহ আহে চাইকেল লৈ অহাৰ ব্যৱস্থা কৰিছে। গতিকে আমাৰ এটা বৰ ডাঙৰ কথা, বিদেশত যেনেকৈ সকলোৱে এটা চাইকেল লৈ পেলাই অহা প্ৰৱণতা আছে, আমাৰো বিশ্ববিদ্যালয়ত যদি সকলোৱে বাইক পৰিহাৰ কৰি পেলাই চাইকেল লৈ অহা যোৱা কৰে যাতে ইন্ধনৰো সকাহ হ'ব, যে স্বাস্থ্যও ভালকৈ থাকিব, এই লক্ষ্যৰে আমি এটা বিশ্ব স্বাস্থ্য দিৱস উদযাপন কৰিছোঁ। আমি আজি 15 কিলোমিটাৰ দীৰ্ঘৰ চাইকেল যাত্ৰা এটা কৰিম ভাবিছোঁ। গতিকে আশা কৰোঁ সকলোৱে এই চাইকেল প্ৰৱণতাটো কলি লওক আৰু আমাক ইন্ধনৰ লগতে ফিটনেছটো বজাই ৰাখক।
0: কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা ল'বলৈ আহান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰতো সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়।
2: साइक्लिंग को अपने जीवन का हिस्सा बनाए। साइक्लिंग केवल एक व्यायाम या एक दिन की हॉबी नहीं बल्कि स्वस्थ और सशक्त जीवन शैली की पहचान है। यह हमारे स्वास्थ्य के साथ साथ पर्यावरण को सुरक्षित रखने का सबसे सस्ता, सुंदर और टिकाऊ माध्यम है। जितना अधिक हम साइकिल का उपयोग करेंगे उतना ही प्रदूषण कम होगा और पेट्रोल डीजल की बचत के माध्यम से देश को भी लाभ मिलेगा।
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহান জনায়। কেন্দ্ৰীয় তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে মিজোৰামৰ জনসাধাৰণক ৰাষ্ট্ৰ গঢ়াৰ প্ৰক্ৰিয়ালৈ বৰঙণি আগবঢ়াই 2047 চনৰ বিকশিত ভাৰতৰ সক্ৰিয় অংশীদাৰ হবলৈ আহান জনাইছে। কালি মিজোৰামত উপস্থিত হোৱা মন্ত্ৰীগৰাকীয়ে লেংপুই বিমান বন্দৰত অৱতৰণ কৰাৰ পাছত কোলাশিব জিলাত চৰকাৰী বিষয়াসকলৰ সৈতে বৈঠকত মিলিত হয়। তেওঁ বিষয়াসকলক কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ আঁচনিসমূহ সঠিকভাৱে ৰূপায়ণ কৰি দেশক বিকশিত ৰাষ্ট্ৰ হিচাপে প্ৰতিষ্ঠা কৰাত ভূমিকা ল'বলৈ আহান জনায়। ডঃ মুৰুগানে মিজোৰামৰ মহিলা সবলীকৰণ আৰু ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নক প্ৰশংসা কৰে। তেওঁ লগতে বৈৰৱী আৰু চাইৰাং সংযোগী নতুন ৰেলপথে ৰাজ্যখনৰ উন্নয়নক অন্য মাত্ৰা প্ৰদান কৰিব বুলি আশা প্ৰকাশ কৰে। মিজোৰামৰ প্ৰাকৃতিক সৌন্দৰ্যৰ প্ৰশংসা কৰি ডঃ মুৰুগানে কয় যে দেশৰ ভিন্ন প্ৰান্তৰ চলচ্চিত্ৰ নিৰ্মাতাসকলে মিজোৰামক দৃশ্যায়নৰ উত্তম থলী হিচাপে বাছনি কৰিব পাৰে। এই ভ্ৰমণকালত মন্ত্ৰীগৰাকীয়ে ৰাজ্যখনৰ PM শ্ৰী বিদ্যালয় আৰু আঞ্চলিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ পৰিদৰ্শন কৰে। গুৱাহাটীৰ খানাপাৰাৰ জ্যোতি বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কাৰ্যসূচীৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। সেইদিনা দিনৰ 12:45 শপতগ্ৰহণ অনুষ্ঠান আৰম্ভ হ'ব। ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই মন্ত্ৰীসভাত নতুন

0: স্থান লাভ কৰিবলগীয়া বিধায়কসকলক শপত বাক্য পাঠ কৰোৱাব। অৱশ্যে মন্ত্ৰীসভাত কোন বিধায়কে স্থান লাভ কৰিব সেই বিষয়ে কোনো তথ্য এতিয়াও চৰকাৰীভাৱে সদৰি কৰা হোৱা নাই। উল্লেখযোগ্য যে যোৱা 12 মে'ত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ সৈতে ৰামেশ্বৰ তেলী, অতুল বৰা, অজন্তা নেওগ আৰু চৰণ বড়োৱে মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছিল। মন্ত্ৰীসভা গঠন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ সৈতে মিলিত হৈছে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আম্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আম্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তি, অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ সমস্যা সমাধানৰ বাবে 4 দফীয়া শান্তি চুক্তি। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ড০ লক্ষ্মীনন্দন বৰাৰ পুণ্যতিথি উপলক্ষে শ্ৰদ্ধা নিবেদন আৰু বিশ্ব বাইচাইকেল দিৱস উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়াৰ সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়িবলৈ চাইকেল চলোৱাৰ অভ্যাস গঠনৰ আহ্বান। এতিয়া আঞ্চলিক বাতৰি ইমানে। আমাৰ পৰৱৰ্তী বাতৰি দিনৰ 1:40 শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, আপোনালোকৰ অনুৰোধৰ কেইখনমান পত্ৰ লৈ আৰম্ভ কৰিবলৈ লৈছো আজিৰ কল্পতৰু। প্ৰথমে এই পত্ৰখন হাতত তুলি লৈছো। আমালৈ লিখি পঠিয়াইছে আজাৰা গধূলি বজাৰৰ পৰা ভগৱান আৰু দেৱাংশে। আহক আপোনালোকৰ অনুৰোধত প্ৰথমেই শুনো ভূপেন হাজৰিকাৰ কণ্ঠত এটি গীত।

কল্পতৰুৰ আৰম্ভণিতে শুনিলে ভূপেন হাজৰিকাৰ কণ্ঠৰ এটি গীত। অনুষ্ঠানত এবাৰ এই চিঠিখন হাতত লৈছো। আমালৈ লিখি পঠিয়াইছে জাজি খাটোৱাল গাঁও শিৱসাগৰৰ পৰা প্ৰণৱ কুমাৰ দত্ত, মাধুৰ্য দত্ত, পাপৰি দত্ত, পুতুমণি দত্ত আৰু লক্ষী দত্তই। আপোনালোকে শুনিব বিচাৰিছে হিয়াৰ দাপোনত তোমাৰ এই ছবি। এই ছবিখনৰ পৰা জুবিন গাৰ্গৰ কণ্ঠত এটি গীত।

জুবিন গাৰ্গৰ কণ্ঠৰ গীতটি শুনিলে। এইবাৰ এই চিঠিখন লৈছোঁ, আমালৈ লিখি পঠিয়াইছে চিপাঝাৰ কলেজ চকৰ পৰা পাৰ্থ, প্ৰিয়াংশু আৰু তেওঁলোকৰ মা দেউতাই। আপোনালোকে শুনিব বিচাৰিছে বোৱাৰী ছবিখনৰ পৰা মহানন্দ মজিন্দাৰ বৰুৱাৰ কণ্ঠত এই গীতটি।

বোৱাৰী ছবিখনৰ গীতটি শুনিলে। কল্পতৰু অনুষ্ঠানৰ শেষত এই চিঠিখন হাতত লৈছো, আমালৈ লিখিছে দেওমন্নৈৰ পৰা বিকাশ আৰু জয়ন্তই। আপোনালোকে শুনিব বিচাৰিছে সৰগম ছবিখনৰ পৰা লতা মংগেশকাৰ আৰু মহম্মদ ৰফিৰ দ্বৈত কণ্ঠত এই গীতটি।

0: নমস্কাৰ, সমূহ শ্ৰোতালৈ প্ৰীতিভৰা সম্ভাষণ জনাই মই নিভাই মুকলি কৰিছোঁ আজিৰ বুলনী। শ্ৰোতাসকল, বুলনীত আজি আপোনালোকৰ বাবে আগবঢ়াইছোঁ লগ পাওঁ আহক শিতান্তি। এই শিতানত আজি আপোনালোকে লগ পাব বাহুবলেৰে বিশ্বজয় কৰা এগৰাকী মহিলা ক্ৰীড়াবিদক, একেধাৰে এগৰাকী বিশ্ব পাঞ্জা খেলুৱৈ, এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ ভাৰোত্তোলক ক্ৰীড়াবিদ, এগৰাকী আন্তঃৰাষ্ট্ৰীয় সাঁতোৰবিদ। এগৰাকী মহিলাৰ শক্তি, সাহস আৰু অদম্য মনোবলৰ কথা আজি আমি পাতিম। তেৰবাৰকৈ ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰা এগৰাকী কৃতি ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈ। 30 বছৰ বয়স অতিক্ৰম কৰাৰ পাছতো যিগৰাকী ক্ৰীড়াবিদে ক্ৰীড়াৰ জগতখনত সবল উপস্থিতিৰে উজ্বলি আছে। সদৌ অসম পাঞ্জা খেলৰ ৰেফাৰী ৰঞ্জিতা ফুকন গগৈয়ে এতিয়াও নিয়মীয়া শাৰীৰিক ব্যায়াম, অনুশীলন আৰু ক্ৰীড়াৰ প্ৰতি থকা অন্তহীন অনুৰাগেৰে নিজকে সুস্থ সবল কৰি ৰাখিছে। এয়া আমাৰ সৈতে ৰঞ্জিতা ফুকন গগৈ। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ।
1: আপোনালোকে মোক আমন্ত্ৰণ কৰাৰ কাৰণে মই আকাশবাণী গুৱাহাটী কেন্দ্ৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ।
0: হয়, আজি আমাৰ বুলনীৰ জৰিয়তে আপোনাক আকাশবাণী গুৱাহাটীৰ শ্ৰোতাসকলে লগ পাব। বাইদেউ, আপোনাক দেখাৰ পিছতে মোৰ মনলৈ অহা প্ৰশ্নটোৱেই হৈছে, কিদৰে আপুনি এতিয়াও জীৱনৰ 3-4টা বছৰ পাৰ কৰাৰ পাছতো নিজকে সুস্থ সবল, ইংৰাজীত যাক কয় ফিট, কিদৰে নিজকে ফিট কৰি ৰাখিছে? মই যে দেখিছোঁ প্ৰথম দেখাৰ লগে লগে আপোনাক কেনেকুৱা লাগিছে, ইমান ধুনীয়া হৈ আহিছে আপুনি, আৰু কথাখিনি মোৰ জানিবলৈ মন গৈছে, কেনেকে আপুনি নিজকে ফিট কৰি ৰাখিছে কওকচোন।
1: মোৰ মানে তোমাৰ কথাখিনি শুনি ইমানেই ভাল লাগিছে। মই মানে নিজকে কিবা মোৰ মানে মই যেন এজনী টিনেজাৰ, মোৰ মনলৈ মানে এনেকুৱা ভাৱ আহিছে, কিন্তু মোৰ এতিয়া বয়স 64 হৈছে, কিন্তু সেই বয়সতো যে মোক তুমি ধুনীয়া দেখিছা, সেইটো মূল কাৰণটো মই মানে খেলতে দিম। খেল বোলা বস্তুটো বা ব্যায়াম বোলা বস্তুটো, ফিজিকেল ফিটনেছ আমাৰ দৰকাৰ, সেইটো

0: কাৰণে এটা ৰেগুলাৰ ৰুটিন। মই ভাবো তাৰ পৰাই মোৰ বডি ফিটনেছটো আহিছে। তুমি মোক সৰু যেন দেখিছা আৰু
1: সৰু যেন লাগিছে।
0: বহুত ধন্যবাদ জনাইছো।
1: এতিয়া আপোনাৰ ছাল চুলি ইমান সুন্দৰ হৈ আছে, হয়তো আপুনি ক্ৰীড়াৰ সৈতে ইমান বছৰ ধৰি একেৰাহে জড়িত হৈ থকাৰ কাৰণে চাগে আপোনাৰ শৰীৰ এতিয়া বয়সত বাধা দি ৰাখিব পাৰিছে নহয় জানো?
0: হয় হয়, ফিটনেছ বুলিয়ে নহয় মই খুব কনচিয়াছ এবাউট মাই বডি। গোটেই মই মানে অকল মোৰ জিমলৈ গৈ বা মই নিজৰ বডিটো ফিট কৰোঁ এইটোৱে নহয়, মোৰ তাৰ লগে লগে মোৰ ডায়েটিং, মোৰ যিটো বেলেঞ্চ ডায়েট, সেই ডায়েটটো মই সদায় কণ্ট্ৰল কৰোঁ। মই মানে মোৰ বেলেঞ্চ ডায়েট হ'বই লাগিব। মানে এনেকুৱা কিছুমান মোৰ ৰুটিন আছে। মই ভাবোঁ জীৱনটো যদি এটা ছিষ্টেমত মানে এটা নিয়মত বনাই লোৱা হয়, বা খোৱাই হওক বা নিজৰ লাইফষ্টাইলটোৱেই হওক, এটা যদি নিয়মত বনাই লোৱা নিজক মানে তেতিয়া ধুনীয়াকৈ ৰাখিব পাৰি। আৰু

0: মোৰ ৰুটিন আছে, মই ভাবোঁ জীৱনটো যদি এটা চিষ্টেমত মানে এটা নিয়মত বনাই লোৱা হয়, বা খোৱাই হওক বা নিজৰ লাইফষ্টাইলটোৱে হওক, এটা যদি নিয়মত বনাই লোৱা নিজক মানে তেতিয়া ধুনীয়াকৈ ৰাখিব পাৰি। আৰু এটা কথা, এটা পজিটিভ মাইণ্ড সদায় থাকিবই লাগে।
1: ঠিকেই কৈছে বাইদেউ, মনৰ প্ৰফুল্লতা, ইতিবাচক মনোভাৱ
0: হয়
1: আৰু এখন
0: এটা শৃংখলাগত ৰুটিন এটা লাগে,
1: ৰুটিনাবদ্ধ এটা জীৱন,
0: খোৱা বোৱাই হওক কাম কাজৰে প্ৰণালীবদ্ধ এটা জীৱন লাগে। এই খেলি মেলি হ'লে, খোৱাটোৱে যদি খেলি মেলি হয়, আমাৰ বডিত এফেক্ট কৰিবই, আমি এটা ভাল মানে স্বাস্থ্য নাপাম,
1: বা তেতিয়া বয়সকো বাধা দি ৰাখিব,
0: বয়সক বাধা দিব। আৰু মই এটা কথা, মই বয়সটোতো আহিবই, সেইটো এটা নেচাৰেল বস্তু, কিন্তু আমি বয়সক আগবঢ়াব নালাগে, বয়স সদায় পিছলৈ থব লাগে। তাৰমানে কি, মোৰ এতিয়া 64, কিন্তু মই নাভাবো মই যে 64, মই ভাবো মই 3000, মই কিয় নোৱাৰিম। যদি মানে এগৰাকী মানুহে প্ৰথমতে ভাবে যে ইচ ৰাম, মোৰতো 40 হৈছে, কিগৰাকী নাৰীয়ে দিন ৰুটিনত এটা এক্সাৰচাইজ ভৰাই ল'বই লাগে। মই খেলৰ নামে যেতিয়া মই সেইটোৱে কৈছো, কিছুমানে হয়তো সৰুতে খেলিছিলে, তেওঁলোকে যোগা হওক, জুম্বা হওক, এইবিলাক কিবা এটা নহয়, আপুনি প্ৰথমতে আধা ঘণ্টা কৰক, পৰা পৰি কৰিব নালাগে, এটা চিষ্টেমত যাব লাগে। কিবা এটা মই ধৰা এক্সাৰচাইজেই ল'লো, প্ৰথমতে লাহে লাহে মানে কষ্টটো কৰিবই লাগিব, প্ৰথমতে মানে খোজকঢ়াটোকে মই ধৰিছো, আপুনি 100 মিটাৰমান খোজকাঢ়িলে, তাৰপিছত 200 মিটাৰ বঢ়াই দিলে, ক'ব নোৱাৰাকেই তেনেকে মানে বাঢ়ি বাঢ়ি গৈ থাকে, নিজৰ বডিটো ফিটটো হৈয়ে যাব। কিন্তু সেই যিটো এটা চিষ্টেম, কমৰ পৰা মানে চিষ্টেমেটিকেলি বঢ়াই নিব লাগে। এগৰাকী মহিলাই ঘৰখনৰ তেওঁ মেইন গৰাকী, গোটেই ঘৰখন চলাবলগীয়া হয়। সেই মহিলাগৰাকী যদি সুস্থ নহয়, তেওঁ শাৰীৰিকভাৱেই হওক বা মানসিকভাৱেই হওক, তেওঁ দুয়োটা ক্ষেত্ৰতে সুস্থ হ'ব লাগিব। মানে প্ৰথম শাৰীৰিকভাৱে সুস্থ হৈ ল'ব লাগিব, তাৰপিছত মানসিকভাৱেও তেওঁ সুস্থ হয়।
1: আপুনি খুব সুন্দৰ কথা কৈছে বাইদেউ, আৰু এই কথাটো যে ক'লে যে এগৰাকী মহিলাই মূল লাইখুটা, গতিকে এই লাইখুটাটো যদিহে সুস্থ
0: সৰগ বৰগ হ'লে নহ'বতো,
1: হয় সবল হৈ থাকিলেহে মানসিকভাৱেও সবল হৈ থাকিব পাৰিব।
0: হয়,
1: গতিকে তাৰ কাৰণে এটা প্ৰণালীবদ্ধ জীৱন লাগিব। আৰু আপুনি এটা বৰ সুন্দৰ কথা ক'লে অকণমান আগতে, যে বয়সক আমি লাই দিব নালাগে,
0: বয়সক লাই দিব
1: থাকিব লাগে। আমাৰ আইডিয়াসকলে শুনি ভাল পোৱাকৈ আপুনি খুব সুন্দৰকৈ জীৱনটো কেনেকে আমি আগবঢ়াই নিব লাগে সেই কথাখিনি আপুনি কৈ আছে, ফিটনেছৰ কথা কিদৰে আপুনি ৰাখিছে নিজক, আকৌ আমি সেই বিষয়ে কথা পাতিম।
0: ঠিক আছে,
1: এতিয়া মই আপোনাক সুধিবলৈ খুজিছো, এই যে আপোনাৰ এই জীৱনটো, এই যে কথাখিনি ক'লে অভিজ্ঞতাৰ পৰা, ইয়াৰ আৰম্ভণি, এই যে খেলক ইমান অন্তৰেৰে ভাল পোৱা হ'ল, এই যাত্ৰাটোৰ কথা আমি পাতিব খুজিছো বাইদেউ, কেতিয়া কেনেদৰে আপুনি খেলৰ সৈতে জড়িত হৈছিল?
0: মোৰ দেৰগাঁৱত জন্ম হৈছিলে আৰু মই শিৱসাগৰলৈ বিয়া হৈছো, মই এতিয়া যোৰহাটৰ বাসিন্দা।
1: এতিয়া পঢ়া শুনা ক'ত কৰিছিলো?
0: মই প্ৰথমটো হাইস্কুল কলেজলৈকে মই দেৰগাঁৱতে পঢ়িছো, তাৰপিছত মই এগ্ৰিকালচাৰত পঢ়িবলৈ আহিলো, কমিউনিটি চায়েন্স পঢ়িলো, আৰু মোৰ বিয়া হ'ল, তাৰপিছত সংসাৰ আৰম্ভ হ'ল, আৰু সেয়াই আৰু।
1: খেলৰ সৈতে কেতিয়া জড়িত হৈছিলো?
0: খেলটো আচলতে আৰম্ভণিটো প্ৰথমতে মোৰ ঘৰৰ পৰাই হৈছিলে, মই মোৰ মাক লৈ মই গৌৰৱ অনুভৱ কৰোঁ, কিয়নো মায়ে, আমি যেতিয়া সৰু আছিলোঁ, মায়ে মানে যোগা বহুত জানিছিলে, সৰুৰ পৰাই আমাক মায়ে যোগাবিলাক শিকায়, আৰু যোগা কিবিলাক এনে কিছুমান আছে যে এইটো কৰ মানে পঢ়াত চোকা হবি, এইটো কৰ মানে হজম হ'ব, মায়ে মানে সেইবিলাক মানে আমাক যোগাখিনি ঘৰতে শিকাইছিলে, গতিকে সেইটো যে খেলা আমি জনা নাছিলোঁ, মায়ে যোগা কৰিবলৈ কয় আমি সেইখিনি মানে ভালকৈ কৰি যাওঁ। কিন্তু তাৰ উপৰিও মই আৰু এটা কথা কওঁ, আমাৰ মানে আমাৰ গাঁৱত জন্ম, দেৰগাঁও দাধৰাত, আমাৰ মানে মাটি সম্পত্তি বহুত, আৰু মানে খোলা মাটি আমাৰ বহুত আছিলে, মুকলি ঠাই, এখন মানে আমাৰ নিজৰ ফিল্ড আছিলে, সেই ফিল্ডখনত কি হয়, আমাৰ ডাঙৰখিনিয়ে চবেই মানে একদম ওচৰতে ভোগদৈ নদী আছিলে, তাৰ পৰা বালি আনে, বালি আনি আমি আবেলিভাৱে গোটেই গাঁওখনত ল'ৰা ছোৱালীবোৰ আহি আমি সেই ডাঙৰ ফিল্ডখনত আমি চব খেল খেলোঁ, মানে লং জাম্পৰ পৰা হাই জাম্পৰ পৰা দৌৰৰ পৰা। সৰুতে আমি সেইবিলাক মানে ইমানেই খেলোঁ নহয়, সেই খেলবোৰ মানে ঘৰতে খেলি থকাৰ কাৰণে হাইস্কুলতো আমি বহুতখিনি ধৰা কিবা এটা খেল হ'লে আমি মানে আৰু চব ফাৰ্ষ্টেই পাওঁ, কাৰণ আমাৰ অনুশীলনটো ঘৰতে আছেই। গতিকে হাইস্কুলতো তেনেকৈ খেলিছোঁ, কলেজত

0: তো মানে তেনেকে খেলিছো। তাৰপিছত এগ্ৰিকালচাৰ ইউনিভাৰ্চিটি আহোঁতে তাতো মানে খেলা হয়, তাতো মই জইন কৰিছো। সেই তেনেকে কম্পিটিশ্যনবিলাক কৰোঁ আৰু আৰু হোম চায়েন্সৰ বছৰি খেলা হয়, সেইখিনিতো জইন কৰিছো। ইনডোৰো খেলোঁ মই, আউটডোৰো খেলোঁ আৰু তেনেকে।
1: কি কি খেলিছিল
0: সেই সময়ত? মানে বেছিভাগ মই আউটডোৰ খেলিছিলোঁ, আউটডোৰখিনি খেলোঁ। কিন্তু মই টেবুল টেনিছো খেলিছিলোঁ। টেবুল টেনিছ মই হাইস্কুলৰ পৰা খেলিছিলোঁ, এগ্ৰিকালচাৰটো মই টেবুল টেনিছে খেলিছিলোঁ, ইনডোৰ আৰু সেইটোৱে।
1: তাৰপাছত আপুনি এই যে আপুনি 13 বাৰকৈ আপুনি ৰাষ্ট্ৰীয় ক্ৰীড়াত অংশগ্ৰহণ কৰিছে, সেইটো কেতিয়া কথা প্ৰথম কেতিয়া গৈছিল?
0: মোৰ মানে বিয়া হোৱাৰ পিছত আমি কোৱাৰ্টাৰতে আছিলোঁ, তাতো মানে এগ্ৰিকালচাৰতে এটা জিম আছিলে। মোৰ ল'ৰা ছোৱালী তেতিয়া সৰু হৈ থাকোঁতেও মই মানে জিমটো মই কণ্টিনিউ কৰি আছিলোঁ। টাউনত এটা ক্লাব আছিলে এবিটা বুলি, তাত মই জিম কৰিবলৈ ল'লোঁ। ইয়ালৈকে মই মানে পাৱাৰলিং এইবিলাক এনেই জিমখিনি কৰিহে থাকোঁ, কিন্তু মই কম্পিটিশ্যনত মই যোৱা নাছিলোঁ। মোৰ বয়স 48ৰ পৰাহে মই কম্পিটিশ্যনবিলাক জইন কৰিবলৈ লৈছোঁ। প্ৰথমতে কম্পিটিশ্যনত ডিষ্ট্ৰিক্টবিলাক খেলিব লগা হৈছিল, ডিষ্ট্ৰিক্টবিলাক খেলিছিলোঁ। তাৰপিছত ডিষ্ট্ৰিক্টত ছিলেক্ট হৈ ষ্টেট খেলিলোঁ, ষ্টেটত আকৌ ছিলেক্ট হৈ নেশ্যনেল খেলিলোঁ, নেশ্যনেলৰ পৰা আকৌ ইণ্টাৰনেশ্যনেল খেলিলোঁ। মই বহুত দেৰিকৈহে মানে কম্পিটিশ্যনখিনি কৰিবলৈ লৈছোঁ। আৰু 2012ত যেতিয়া যোৰহাটত চুইমিং পুলটো মানে আৰম্ভ হৈছিলে, সেই তেতিয়াৰ পৰা 2012ৰ পৰা এতিয়ালৈকে মানে এইটো ইয়াৰলৈকে মই চুইমিং মানে মই কণ্টিনিউ কৰিয়ে আছোঁ।
1: শেহতীয়াভাৱে ক'ত খেলিছে আপুনি?
0: ভাৰতৰ বহুত ঠাইত মই নেশ্যনেল খেলিবলৈ গৈছোঁ, বিশাখাপট্টনম হওক, মাইছৰ হওক, বেংগালোৰ হওক, কেলকাতা, গোৱা, তাৰপিছত গুজৰাট, আৰু লাষ্ট হায়দৰাবাদত খেলিছোঁ। হায়দৰাবাদত খুব মই ভাল প্ৰদৰ্শনী কৰিছোঁ। হায়দৰাবাদত মোৰ এজৰ যিখিনি কম্পিটিশ্যন হৈছিলে সেই তাৰ ভিতৰত মই বেষ্ট চুইমাৰেই পাইছোঁ। তেনেকৈ মানে গোটেইখিনি মই গ'ল্ডেই বেছিখিনি পাওঁ আৰু, চিলভাৰটো খুব কমেই পাওঁ। আৰু মানে মোৰ চুইমিংটো খুব ভাল লগা,
1: আৰু অধিক মেডেল আপুনি পাইছে?
0: অঁ হয় হয়, সেয়া মোৰ গোটেই লাইফৰ আৰু, এখনতকৈ বেছিহে হ'ব।
1: হয়, অসমৰ ক্ৰীড়াৰ জগতখনত এগৰাকী ৱৰ্ল্ড আৰ্ম ৰেচলাৰ হিচাপে আপোনাক জানে, বিশ্ব পৰ্যায়ৰ এগৰাকী পাঞ্জা খেলুৱৈ হিচাপে, পাঞ্জা খেলৰ আৰম্ভণিৰ বিষয়ে কওকচোন বাইদেউ।
0: এইটো ক্ৰেডিট মই আচলতে মোৰ কোচবিলাকক দিব লাগিব। তেওঁলোকে মানে মোৰ যিটো পাৰফৰ্মেঞ্চ দেখে জিমত মই যিখিনি কৰি থাকোঁ, তেতিয়া কয় যে কোচবিলাকে, বাইদেউ অলাচাম আপোনাৰ পাঞ্জা খেল হৈছে, বাইদেউ আপুনি জইন কৰকচোন, আপুনি পাবই। মই ভাবিছোঁ সেইটো খেলনো কেনেকুৱা, মানে ৰুলছবিলাকতো মই জানিব লাগিব, মোকতো প্ৰথমতে তোমালোকে ৰুলছবিলাক শিকাই দিয়া। তাৰপিছত তেওঁলোকে সেই ৰুলছবিলাক শিকাই দিয়ে, তেওঁলোকে কয় যে আপুনি যাওকচোন বাইদেউ, আপুনি গ'ল্ডটো আনিব, আমি জানোৱে। আৰু তেওঁলোকে মোক যেনেকৈ উৎসাহ দিয়ে তেনেকৈ মই চেষ্টা কৰোঁ। প্ৰথমতে ৰাজ্যিক খেলিলোঁ, তাতো ছিলেক্ট হ'লোঁ, তাৰপিছত নেশ্যনেল খেলিলোঁ। আৰু এটা মই ক'বলৈ ভাল পাইছোঁ, মই ৱৰ্ল্ডলৈ মানে দুবাৰ ছিলেক্ট হৈছোঁ। 2024ত গ্ৰীচলৈ ছিলেক্ট হৈছোঁ, সেইটো কাৰণে। তাৰপিছত আজাৰবাইজানলৈ 2025 ছিলেক্ট হৈছোঁ। তাৰ কাৰণে নেশ্যনেলত মই এটা ভাল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে মানে ৱৰ্ল্ডলৈ ছিলেক্ট কৰে। সেইটো মানে অল ইণ্ডিয়াৰ ভিতৰত সেইটো এটা টাফ কম্পিটিশ্যনেই হয়। সেইটোতো মই যোৱাবাৰ বেংগালোৰত হৈছিলে, যিটো মানে আজাৰবাইজানৰ ৱৰ্ল্ড আৰ্ম ৰেচলিঙৰ কাৰণে ছিলেকশ্যন হৈছিলে, সেইটোত মই সোঁহাত বাওঁহাত দুয়োটাতে মই গ'ল্ড পাইছিলোঁ। সেই তেনেকৈ মই ছিলেক্ট হ'লোঁ, ৱৰ্ল্ডতো মই তেনেকৈ প্ৰাইজ পাই আহিলোঁ। আৰু তাতো মোৰ কম্পিটিটৰ আছিলে, জাপানৰ আছিলে, ছুইডেনৰ আছিলে, আমেৰিকাৰ আছিলে, চাইনাৰ আছিলে, মোৰ মানে
1: বিভিন্ন দেশৰ আপুনি নিজৰ পাৰদৰ্শিতা
0: সেইটো এটা নহয়। প্ৰথম মানে প্ৰাইজটো মনলৈ নাহে, যেতিয়া মই যিখন এখন ডাঙৰ ইমান ডাঙৰ ৱৰ্ল্ড যেতিয়া প্লেটফৰ্মত মই উঠি যাওঁ, তেতিয়া মোৰ মানে নিজে এটা প্ৰাউড ফিল হয়।
1: সেইটোৱে
0: এটা পুৰস্কাৰ যেন লাগে। আৰু মই এটা কথা ক'বলৈ মানে খুব মন গৈছে, মই এইবাৰ যেতিয়া আজাৰবাইজানত মানে প্ৰাইজ ডিষ্ট্ৰিবিউচন হ'ব আৰু, মোৰ এনেকুৱা লাগিল মই যেন মই মানে মোৰ চাদৰ মেখেলা এযোৰ লৈ গৈছিলোঁ, মুগাৰ চাদৰ মেখেলা এযোৰ। মই ভাবিলোঁ মই এই মুগা চাদৰ মেখেলাযোৰ মই মানে ৱৰ্ল্ডক দেখুৱামেই। তাৰপিছত আৰু মই আমাৰ যিকেইজন

0: চাই গৈছিলে, তেওঁলোকক সুধিলোঁ মই যে প্ৰাইচটো ল'বলৈ যাওঁতে মই চাদৰ মেখেলাযোৰ পিন্ধিমনে, তাৰপিছত ক'লে দিব জানো, তেওঁলোকে মানে ভয় কৰিছে ইমান ডাঙৰ প্লেটফৰ্ম মানে চবেইটো খেলাৰ ড্ৰেছ কৰি প্ৰাইজ লৈছে,
1: প্ৰটকল এটা
0: প্ৰটকল এটা থাকে, মই ৰ'বা মই আমাৰ যিজন জুৰিৰ মানে প্ৰেচিডেণ্ট তেওঁৰ ওচৰলৈ গ'লোঁ, একদম আগলৈ গৈ মই ভাবিছোঁ ছাৰ মই মানে যেতিয়া মই প্ৰাইজ ল'ম মই মানে আমাৰ যিটো নেশ্যনেল ড্ৰেছ মই সেইটো পিন্ধিব খুজিছোঁ পাৰিমনে, তেখেতে ইমানেই ভাল পালে, ঐ এইটো চাৰি চাৰি ন এইটো মানে সুধিছে চাৰি বোলে নহয় তেওঁ জানে, মই ভাবিছোঁ ছাৰ চাৰি লাইক ইট ইজ টু পিচেছ মানে আমাৰ যিটো চাদৰ মেখেলা, নাই আপুনি পাৰিব পাৰিব, একেবাৰে দৌৰি আহি একদম মোৰ খেলাৰ ড্ৰেছটোতো আছে তাৰ ওপৰতে টানি আজৰি পিন্ধি মানে মই প্ৰাইজটো ল'বলৈ গৈছোঁ, মোৰ এইটোৱে ভাল লাগিলে, মই মানে চাদৰ মেখেলাযোৰ গোটেই ৱৰ্ল্ডক দেখালোঁ, মোৰ মুগাৰ চাদৰ মেখেলাযোৰ
1: দেশৰ মঞ্চত,
0: আৰু মই উঠি যাওঁতে মোৰ এইটো ভাল লাগিলে প্ৰতিজন মানে মানুহ বেলেগ বেলেগ কাণ্ট্ৰিৰ বিউটিফুল ইণ্ডিয়ান লেডি বিউটিফুল ইণ্ডিয়ান লেডি এনেকৈ যেতিয়া কৈ গৈছে ন মোৰ মানে মই কেনেকুৱা এটা মোৰ অনুভৱ হৈছে মইতো বুজাব নোৱাৰোঁ, অৱৰ্ণনীয় অনুভৱ, আৰু নিজৰ ইণ্ডিয়ান ফ্লেগখন লৈ গৈ প্ৰাইজটো লোৱাটো সেইটোতো এটা বহু এটা মোৰ কাৰণে শিহৰণকাৰী, আৰু
1: বিদেশৰ বহু ঠাইত আপুনি খেলিছে, যিসকল লোকক লগ পাইছে আপোনাৰ বয়সৰ বৰ্ষীয়ান যিসকলে এতিয়াও খেলে তেনেকুৱা কিছুমান অভিজ্ঞতাৰ কথা কওকচোন আপুনি,
0: চুইমিঙৰ কথাই কওঁ মানে এনেকুৱা লাগে প্ৰতিজন খেলুৱৈক দেখি মই যেন সদায় কমহে খেলিছোঁ, ইমান বয়সীয়া মানুহ আহে চুইমিঙতে কেতিয়াবা 98 আহে 80 আহে, তেওঁলোকে যিমান সাঁতোৰে তাৰমানে ইমান ডাঙৰ এটা উৎসাহ জাগে নহয়, এই আমি দেখোন বহুত কমি খেলিছোঁ, আমি মানে আৰু খেলিব লাগিব, মানে সেই সময়ত মানে বয়সটো একেবাৰে মনলৈ নাহে, এনেকুৱা লাগে যে আমি খুব কম কৰিছোঁ, আৰু আমাৰ কৰিব লগা আমাৰ বহুত আছে, খেলিব লগা বহুত আছে, প্ৰেক্টিচ কৰিব লগা আমাৰ বহুত আছে, সেই মনটো আহে তাৰমানে,
1: হয় আমাৰ পৰিৱেশত আমাৰ সমাজত দুকুৰি বছৰ পাৰ হ'লেই আমি মই পাৰিম জানো এনেকুৱা ধৰণৰ এটা মনোভাৱ আহে,
2: হয় হয়
1: আমাৰ মহিলাসকলৰ মাজত বহুতৰে ক্ষেত্ৰত, সকলোৰে ক্ষেত্ৰত নহয়, আমাৰ যিখিনি শ্ৰোতা আছে তেওঁলোককো আপুনি উৎসাহী কৰিবলৈ আপোনাৰ কথাই নিশ্চয় তেওঁলোকক ইতিমধ্যে উৎসাহ যোগাইছে মনত, সকলোৱে হয়তো ক্ৰীড়াবিদ হ'ব নোৱাৰিব পাৰে, সকলোৱে খেলুৱৈ হৈ প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব নোৱাৰিব পাৰে, কিন্তু কেনেকৈ আমি মনক প্ৰফুল্ল কৰি ৰাখিম, ইতিবাচক কৰি ৰাখিম, মনলৈ হয়তো বিভিন্ন ধৰণৰ সকলোৰে বেলেগ বেলেগ পৰিৱেশ, বিভিন্ন হতাশাৰ পৰিৱেশ থাকে, কেতিয়াবা দুখ সুখ থাকিবই, এইবোৰৰ মাজতো আমি নিজক ইতিবাচক কৰি প্ৰফুল্লিত কৰি ৰাখিব লাগিব, আমাৰ নৱপ্ৰজন্মক আপুনি উৎসাহ দিবলৈ আৰু আমাৰ আইডিয়াসকলক উৎসাহী কৰি তুলিবলৈ আপুনি কি ক'ব বাইদেউ?
0: মই প্ৰথমতে মহিলাসকলকে কওঁ, মই নিজৰ কথা কৈ মানে মই গৌৰৱ অনুভৱ কৰা নাই, মই যেতিয়া আৰম্ভ কৰিছোঁ বহুত দেৰিকৈ আৰম্ভ কৰিছোঁ বুলি কৈছোঁৱেই, গতিকে এই যিকোনো এটা খেল যিকোনো এটা ব্যায়াম সেইবিলাক বয়সৰ কথা নাথাকে, এইটো মানে এটা আত্মবিশ্বাস লাগিব, অনুশীলন কৰিবলৈ যামেই বুলি মানে নিজে এটা ভাবি ল'ব লাগিব, নিজৰ মানে মনটো প্ৰথম স্থিৰ কৰি ল'ব লাগিব, মনটো স্থিৰ কৰিলেহে কিবা এটা আমি কাম কৰিব পাৰোঁ, আচলতে কিছুমানক দেখা যায় এই মোৰ সময় নাই এই মোৰ সংসাৰৰ এইবিলাক, আচলতে মই ভাবোঁ প্ৰতিগৰাকী মহিলাৰ এটা বাহানা, এগৰাকী মহিলা যদি 8 বজাত উঠা মহিলা এগৰাকী 4 বজাত উঠা মহিলাৰ মাজত ডিফাৰেঞ্চ থাকিবই, তেওঁ 4 ঘণ্টা বেছিকৈ পালে, গতিকে সময় নাই বুলি এইটো কথা নহয়, আমি সেইখিনি সময় মানে কেনেকৈ আমি ধুনীয়াকৈ ব্যৱহাৰ কৰিব পাৰোঁ সেইটো আমি জানিব লাগিব, আপোনালোকে ওলাই আহি চাওকচোন কিবা এটা খেলত জইন কৰি চাওক, আপোনালোকে আপোনালোকৰ এনেকুৱা লাগিব যেন এটা মই নতুন জীৱন আৰম্ভ কৰিছোঁ, সেই অনুভৱটো মই কৈছোঁ 100% আহিব, আৰু এটা মানে তেখেতসকলে এটা কাম কৰিব পাৰে, ঘৰৰ কামবোৰ কৰি কৰি কৰি কৰি আমাৰ টায়াৰ্ডনেছটো আহে, কিছুমানৰ হয়তো মানে বহুত কাম কৰে তেওঁলোকৰ কিন্তু মানে ৰাতি টোপনি নাহে, সেইটো কাৰণে কৈছোঁ যদি এক্সাৰচাইজ কৰা হয় আমাৰ বডিৰ যিখিনি মাছল সেইবিলাক ষ্ট্ৰং হ'ব, হাড় সাড়বোৰ ষ্ট্ৰং হ'বই, খাবলৈ মন যাব, আমাৰ হজমী শক্তিটো আহিব, তাৰ

0: লগে লগে আমাৰ কি হ'ব, ৰাতি আমাৰ ধুনীয়া টোপনি আহিব। টোপনিটো আমাৰ বহুতেই প্ৰয়োজন, গতিকে সেই টোপনি হোৱাৰ লগে লগে আমাৰ স্বাস্থ্যটো মানে ক'ব নোৱাৰাকৈ মানে ভাল হৈ আহে। এটা ৰেগুলাৰ যেতিয়া মানে এটা ডিচিপ্লিন, এটা নিয়মানুবৰ্তিতা থাকে, নিজৰ বডিটো ভাল হৈ আহে, মনটো সদায় মানে সদায় ভাল কৰি ৰাখিব লাগে, পজিটিভ কৰি ৰাখিব লাগে,
1: অজুহাত উলিয়াব নালাগে, সময়ক আমি সদ্ব্যৱহাৰ কৰিব লাগে, সেই বিষয়ে আপুনি কৈছে, তেনেকৈ আমি ওলাই আহিব লাগিব। আৰু এই যে আমি নোৱাৰিম, আমাৰ সময় নাই, সেই ধৰণৰ অজুহাত আপুনি
0: বহুতেই দেখা যায়, প্ৰথম সেইটোৱেই দেখা যায়।
1: খেলৰ পৃথিৱীখনৰ সৈতে আপোনাৰ যিখিনি সম্পৰ্ক, সেই বিষয়ে আমি কথা পাতিলোঁ। আপোনাৰ পাৰিবাৰিক জীৱনৰ কথা অকণমান এইখিনিতে সুধিব খুজিছোঁ।
0: মই মোৰ দুটা ল'ৰা, মোৰ হাজবেণ্ড আছে, তেখেত অসম কৃষি বিশ্ববিদ্যালয়ৰ তেওঁ প্ৰফেচাৰ হয়, তেওঁ ৰিটায়াৰ্ড এতিয়া। আৰু মোৰ ডাঙৰ ল'ৰা, সিও মানে ইণ্টেৰিয়ৰ ডেকৰেশ্যনৰ ইঞ্জিনিয়াৰ। সৰুটো ল'ৰা এতিয়া এইবাৰ এগ্ৰিকালচাৰ MSc পাছ কৰিছে। সেয়াই মোৰ ফেমিলি।
1: আৰু খেলৰ বাহিৰে কি কি কৰি ভাল পায় আপুনি?
0: মোৰ মানে মই খুব বেছি মানে গছ পুলি ৰুই ভাল পাওঁ। মোৰ বাৰীখনত মানে গোটেই ফল মূলেৰে ভৰপূৰ। এতিয়া আম লাগিছে, পুৰা আমলখি লাগিছে, মানে গোটেই মধুৰিৰ পৰা আদি কৰি বগীজামৰ পৰা গোটেই মোৰ বাৰীখন মানে মই যিটো চুকতে যাওঁ সেইটোৰ পৰা এটা চিঙি আনি খাওঁ। মানে সেইটো মোৰ খুব চখ, মানে গছ পুলি লগোৱা খোৱা মানে বাৰী মূলৰ, সেইটো মোৰ বহুত চখ। আৰু মোক বাহিৰত যিটো অৱস্থাত দেখে, মোৰ ঘৰৰ অৱস্থা মানে মোৰ হেৰিও বেলেগ। মানে মই ইমানেই কাম কৰোঁ, বাহিৰত মানুহে হয়তো মোক নাভাবে মই যে এনেকে কাম কৰি ফুৰোঁ। আৰু মই ফুলনি মানে ইমানেই পাতো নহয়, মই ফুল খুব ভাল পাওঁ। মোৰ সতেজ ফুল মানে কৰ্ণাৰে কৰ্ণাৰে থাকিবই লাগিব। আৰ্টিফিচিয়েল ফুল থাকিলে মোৰ ভাল নালাগে। ফুল লগাই খুব ভাল পাওঁ, আৰু মই ফুৰিটো খুব ভাল পাওঁয়ে, ৰান্ধি মেলি খুব ভাল পাওঁ। তাৰোপৰিও মই মানে এনেকুৱা ক'ৰবাত বিউটি বোলে কম্পিটিশ্যন পাতিছে, তাতো যাওঁ, তেনেকে মানে প্ৰাইজো পাইছোঁ।
1: ভাল লগা
0: মোৰ মনটো মানে এঠাইত নহয়, মই প্ৰতিটো কাম কৰি চাবলৈ মন যায়। মানে ধৰা এতিয়া মই সাঁতুৰিলোঁ নহয়, সাঁতোৰ মই গোটেই টেকনিকখিনি জানিলোঁ। তাৰপিছত ভাবিলোঁ মই আৰ্ম ৰেষ্টিংটো মোৰ এই টেকনিকখিনি মোৰ জানিব মন, এই বস্তুটো কেনেকৈ খেলিছে। তাৰপিছত ভাবিলোঁ মই পাৱাৰ লিফটিংটোনো কি আছে, তাৰ ৰুলছবিলাক কি, মোৰ সেইটো জানিবলৈ মন গ'ল। সেই মোৰ মনটো মানে এনেকুৱা, সেইটো বিউটি কণ্টেষ্টত যোগ দি মই বেষ্ট স্মাইলিং ফেচ পাইছিলোঁ, তাৰপিছত বেষ্ট টেলেণ্ট পাইছিলোঁ।
1: এই কথাখিনি জানিও বাইদেউ খুব ভাল লাগে, এই কথাখিনিও আমাৰ মহিলাসকলৰ কাৰণে দৰকাৰী কথা।
0: গতিকে প্ৰতিটো কথাই মই ভাবিছোঁ প্ৰতিটো কামেই আচলতে কৰি চাব লাগে। আৰু মানে কিছুমান এনেকুৱা এই মই সহজতে পাম বুলি কেতিয়াও ভাবিব নালাগে, মানে লাইফটো অলপ কষ্ট কৰিব লাগে। কষ্ট কৰাৰ ফলটোহে মিঠা বুলি কয় যে, এই কষ্ট কৰিব জানিব লাগে। মোৰ মানে ৰুটিনখন বহুতেই টাইট। প্ৰথম ধৰা মই চুইমিঙলৈ গ'লোঁ, মোৰ 5টাৰ পৰা 6টালৈ চুইমিং হয় এঘণ্টা, গতিকে মই 4টা বজাত উঠিবই লাগিব। 4:30 মই ঘৰৰ পৰা ওলাই যাওঁ, সেই তাৰপিছত চুইমিং এঘণ্টা কৰিলোঁ। এঘণ্টা কৰি মই চুইমিঙৰ গেলেৰীতে আধা ঘণ্টা মই বহোঁ, বহি পেলাই মই কিবাকিবি খাই লওঁ, খাই লৈ ওচৰতে থকা মই জিমত সোমাওঁ, জিমৰখিনি অলপ কৰি লওঁ। আৰু অল্টাৰনেট ডে মই মানে মোৰ আৰ্ম ৰেষ্টিঙৰ যিটো মানে প্ৰেক্টিচ, যোৰহাটৰ পোলাৰ ভিলা বুলি আছে, মই তাত কৰোঁ। অল্টাৰনেট ডে মই মানে ৰুটিনখন মই মিলাই লওঁ তেনেকৈ, কাৰণ মোৰ শৰীৰেও পাৰিব লাগিব। শৰীৰতকৈ বেছি মই যদি এক্সাৰচাইজ কৰোঁ, সেইটো মোৰ নিজৰ কাৰণে এটা লোকচানদায়ক।
1: শৰীৰক অতিৰিক্ত
0: অতিৰিক্ত চাপ দিব নালাগে, সেইটো এটা মানে এটা ভাৰসাম্য ৰাখিহে কাম কৰিব লাগে। এতিয়া মই গোটেইখিনি কৰিছোঁ যদিও কিছুমানে ভাবিব হয়তো ইমানখিনি কেনেকৈ কৰে, সেইটো কিন্তু নহয়।
1: খুব উৎসাহজনক আপুনি কিছুমান কথা কৈছে। আমাৰ যুৱ প্ৰজন্মৰ বাবে আপুনি কি ক'ব?
0: প্ৰথমতে মই তেওঁলোকক ক'মেই যে পঢ়াৰ লগে লগে যিকোনো এটা খেল তেওঁলোকে ইনক্লুড কৰক, সেইটো মানে নিজৰ ল'ৰা ছোৱালীক কিবা নহয় কিবা এটা খেল মানে দিমেই। সেইটো প্ৰথমতেতো মাক দেউতাকে ঠিক কৰে।
1: এগৰাকী সফল ক্ৰীড়াবিদ হিচাপে আপোনাক সুধিবলৈ বিচাৰিছোঁ, পিতৃ মাতৃ

0: আজিৰ যুগত সন্তানক ক্ৰীড়া ক্ষেত্ৰত আগুৱাই নিবলৈ হলে কিদৰে আগবাঢ়িব শ্ৰোতাসকলক পৰামৰ্শ দিব নেকি বাইদেউ?
1: প্ৰথমতে নিজৰ ল'ৰাটোকে ল'ৰা বা ছোৱালীয়ে হওক, তেওঁ অইনতকৈ মাক দেউতাকে বেছি ভালকৈ জানে। তেওঁ মানে ঘৰততো আমি সৰুতে প্লাষ্টিকৰ এইবিলাকে ফুটবল খেলিবলৈ দিয়া হয়েই, তেওঁ মাক দেউতাকে প্ৰথম ধৰিব পাৰে যে তেওঁ ক্ৰিকেটত বেছি মন কৰিছেনে ফুটবল বেছি খেলিছেনে, সেইটো মাক দেউতাকে প্ৰথম ধৰিব পাৰে, সেই অনুপাতে দিব লাগে। কিন্তু জোৰ জবৰ তেওঁ যদি ক্ৰিকেট খেলি ভাল পায় ক্ৰিকেটতে দিব লাগে, তেওঁ যদি ভলীবল খেলি ভাল পায় ভলীবলতে দিব লাগে। তেওঁ যি জোৰ জবচ কৰিলে মানে এটা ছাকচেছ ৰিজাল্ট পোৱা নাযায়, তেওঁ যিটো ভাল পায়। কিছুমানে মাক দেউতাকে জোৰ জবচ চুইমিঙৰ পানীত দিবলৈ কয়, মানে এইবিলাক এটা সিহঁতৰ এটা মানসিক এটা চখ সোমাই যায়। গতিকে প্ৰতিটো কথা এটা মানে ধীৰ স্থিৰে মাক দেউতাকে সিদ্ধান্ত ল'ব লাগে। তাৰ উপৰিও মানে সেই খেলখিনি আৰম্ভ হওঁতে ইনষ্টিটিউটটো কেনেকুৱা, শিকোৱাৰ মানে যিজন কোচ সেইখিনিৰ ওপৰতো বহুত ডিপেণ্ড কৰে। ল'ৰাই হওক ছোৱালীয়ে হওক, তেওঁলোকে এটা সপোন দেখি ল'ব লাগে, প্ৰথম এটা সপোন দেখিব লাগে যে মই এইটো খেলিম, তাৰ এণ্ডিঙলৈকে সপোন থাকিব লাগে। সেই যাৰ এটা সপোন থাকে তেওঁ মানে মাইণ্ডটোৱে কেতিয়াও নকয় যে শুই থাক বহি থাক, তেওঁ মানে নিজৰ সপোন এটা আছে যেতিয়া নিজৰ এক্টিভ কৰিয়ে ৰাখিব। এটা সপোন দেখা ল'ৰা যে মই ফুটবল খেলিম মই ক্ৰিকেট খেলিম, তেওঁ কেতিয়াও শুই থাকিব নাই, তেওঁলোকৰ এটা ৰুটিন থাকে যে এই সময়ত মই যাব লাগিব, এই সময়ত মই খেলিবগৈ লাগিব। গতিকে মই প্ৰথম সপোন দেখিবলৈ কওঁ, খুব ভালকৈ ফ'ল' কৰিলে প্ৰতিটো খেলতে আগবাঢ়ি মানে ছাকচেছ হোৱাৰ ৰাস্তাটো খুব সহজ হয়। মোৰ মানে এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, যিয়ে মানে নিজৰ মতে কৰিবলৈ যায় তেওঁলোকৰ দেৰি লাগে, আৰু যিয়ে মানে কোচৰ যিখিনি শিকায় কোচে যিখিনি মানে এক্সাৰচাইজ দিয়ে সেইমতে যদি আগবাঢ়ি যোৱা যায় মানে সফলতাটো পাবলৈ খুব সহজ হয়।
0: হয় বাইদেউ, খুব সুন্দৰ পৰামৰ্শ আপুনি দিছে। আমিও আশা কৰিছোঁ আমাৰ শ্ৰোতাসকলে আপোনাৰ কথাখিনি শুনি আমাৰ নতুন প্ৰজন্মক, আমাৰ মাতৃসকলে তেওঁলোকৰ সন্তানক আৰু মাতৃসকলে নিজেও এনেদৰে আগবাঢ়ি যাওক। শেষত মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যে এই যে ক্ৰীড়াৰ সৈতে জড়িত হোৱাৰ এটা এটা সপোন দেখাৰ ক্ৰীড়াক লৈ বা আপুনি নিজে যিদৰে আগবাঢ়িছে তেনেকৈ আপুনি এটা পৰামৰ্শ দিছে, তাৰ ফলত নিশ্চয় আমাৰ সমাজতো এটা ইতিবাচক পৰিৱৰ্তন হ'ব নহয় জানো, প্ৰভাৱ পৰিব?
2: হয়,
0: যুৱচামৰ যদি খেলৰ জৰিয়তে আগবাঢ়ে, আপুনি এই বিষয়ে কি ক'ব খোজে?
1: মই প্ৰথমতেই কওঁ, খেলৰ যিটো ঘৰত শিকাব নোৱাৰি, এজন ল'ৰা যেতিয়াই মানে মানে এটা বিশৃংখল লাইফ হয়, তেওঁৱে যদি খেলাত গৈ জইন কৰে তেওঁ এটা ডিচিপ্লিন আহি যায়, তেওঁ এটা সময় নিষ্ঠাটো তেওঁ আহি যায়, তেওঁৰ যিটো বন্ধুত্ব গঠন, তেওঁ বন্ধুত্ব পাতিব জানে, সেইটো এটা ডাঙৰ কথা। সকলোৰ লগত মিলি থাকিব পাৰে আৰু সমাজত তেওঁলোকে কেনেকৈ কথা ক'ব লাগে, ডাঙৰক কেনেকৈ সন্মান কৰিব লাগে, সেই প্ৰতিটো কথা তেওঁলোকে যিবিলাক গুড মেনাৰ্ছ সেইবিলাক খেলৰ যোগেদিয়ে শিকি যায়। সেই যিটো পৰিপাতি এটা লাইফ, এটা ছিষ্টেমেটিক যিটো, সেই লাইফটোৱে তেওঁ ভৱিষ্যতত তেওঁ বহুত সহায় কৰে, সমাজৰ এগৰাকী ভাল নাগৰিক হিচাপে তেওঁ থিয় দিব পাৰে সমাজত।
0: তেনেকৈ সমাজতো এটা ইতিবাচক প্ৰভাৱ,
1: হয় এইটো এটা বহুত ডাঙৰ প্ৰভাৱ পৰে সমাজত। ল'ৰা ছোৱালীখিনি ভাল হোৱা, সংযম হোৱা, মানে নিয়মানুপাতে যি মানি চলে, গুড মেনাৰ্ছ, সেইখিনিটো সমাজত এখন সমাজ ভাল কৰা বা উন্নতি কৰা সেইটোৱেইটো এটা ভাল ৰাস্তা।
0: সমাজখন বিকশিত
1: হয়,
0: সমাজখন উন্নতিৰ পথলৈ
1: হয়।
0: খুব ভাল লাগিল বাইদেউ আপোনাৰ লগত কথা পাতি, জীৱনটো সুন্দৰকৈ যাপন কৰাৰ, উদযাপন কৰাৰ যি আপোনাৰ প্ৰয়াস, এয়া সদায় থাকক। জীৱন যাপনৰ কলাৰে আপুনি আনৰ বাবে প্ৰেৰণাৰ আধাৰ হৈ থাকক। ক্ৰীড়াৰ জগতখনৰ সৈতে জড়িত মহিলাৰ বাবে আপুনি সাহস আৰু মনোবলৰ প্ৰতীক হৈ থাকক। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিছোঁ বাইদেউ, এনেদৰে আপুনি ক্ৰীড়াৰ জগতখনত উজ্বলি ৰওক।
1: মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আকাশবাণী গুৱাহাটীয়ে মোক আজি ইয়ালৈ আমন্ত্ৰণ কৰাৰ কাৰণে। মই মানে মোৰ মনৰ কথাখিনি ক'বলৈ পাই মই বহুতেই সুখী। আপোনালোকক সকলোকে মই ধন্যবাদ জনাইছোঁ।
0: ধন্যবাদ।

0: ইমান পৰে লগ পাওঁ আহক শিতানত বৰ্ষীয়ান ক্ৰীড়াবিদ ৰঞ্জিতা ফুকন গগৈৰ সৈতে হোৱা সাক্ষাৎকাৰটি শুনিলে সাক্ষাৎ গ্ৰহণ কৰিলে নিভাৰাণী ৰায়ে।
1: শ্ৰোতাসকল, আজিলৈ আমাৰ বুলনিৰ সময় উকলিল। বুলনি সামৰি মই নিভাই আজিলৈ বিদায় লৈছোঁ। নমস্কাৰ।

আইদেউৰ বোলনি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 1 বজাত হিন্দীত আৰু 1:05 বজাত ইংৰাজীত বাতৰি শুনিবলৈ পাব।

0: accounts with any of these banks to complete the payment process. India has surpassed the United States in annual solar capacity additions to become the world's second largest solar growth market in 2025, highlighting the remarkable achievement. Union Minister for New and Renewable Energy Prahlad Joshi today said that the country's solar growth story is setting global benchmarks and driving record capacity additions through strong policy support, innovation and world-class infrastructure. In Karnataka, Congress Legislature Party leader D.K. Shivkumar will be sworn in as the 25th Chief Minister of the state by Governor Thavarchand Gehlot at 5 past 4 p.m. in Bengaluru today. Former Home Minister Dr. G. Parmeshwar will be sworn in as the Deputy Chief Minister. And that is the end of this news bulletin.
1: Yeah. আকাশবাণী গুৱাহাটীৰ মহাবাহু
2: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
3: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
2: তাৰ মানে
3: মানেটো হ'ল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
2: তাত কি হয়
3: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহ'লেতো গাখীৰতে মহৰ খুটি
2: মানে
3: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
2: তেতিয়াহ'লে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
4: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
1: আকাশবাণী গুৱাহাটীৰ মহাবাহু আৰম্ভ কৰিবলৈ লৈছো আধুনিক গীতৰ অনুষ্ঠান আজি এই অনুষ্ঠানত শুনো আহক নীলিমা খাতুনৰ কণ্ঠত দুটি গীত শিল্পীৰ কণ্ঠত প্ৰথমে শুনাবলৈ লোৱা গীতৰ কথা আলিমুন্নিছা পিয়াৰৰ

শ্রোতাসকলে আধুনিক গীত শুনি আছে নীলিমা খাতুনৰ কণ্ঠত। শিল্পীৰ কণ্ঠত এইবাৰ শুনাবলৈ লোৱা গীতৰ কথা দ্বিজেন্দ্ৰ মোহন শৰ্মাৰ।

নীলিমা খাতুনৰ কণ্ঠত দুটি আধুনিক গীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক মহেশ্বৰ নাথ আৰু সহশিল্পীসকলৰ কণ্ঠত ওজাপালি।

ইমান পৰে শ্ৰোতাসকলে মহেশ্বৰ নাথ আৰু সহশিল্পীসকলৰ কণ্ঠত ওজাপালি শুনিলে। এই আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক কমল কটকীৰ স্পেনিছ গীটাৰত লঘু সংগীতৰ সুৰ।

0: তকে স্পেনিশ গিটাৰত লঘু সংগীতৰ সুৰ শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনক বাতৰি।
1: এয়া আকাশবাণী। বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত ল'ব আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমি ফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে নতুন দিল্লীত আয়োজিত ৰাষ্ট্ৰীয় সন্মিলন আজি ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে শুভাৰম্ভ কৰে। অনুষ্ঠানত দিয়া ভাষণত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে কয় যে দেশৰ বিভিন্ন প্ৰান্তৰ জনজাতীয় সমাজসমূহ সাংস্কৃতিকভাৱে চহকী আৰু সেয়েহে এই সম্প্ৰদায়সমূহক আগবঢ়াই নিয়াৰ বাবে প্ৰচেষ্টা গ্ৰহণ কৰা উচিত। দেশৰ শেষ প্ৰান্তৰ অন্তিমটো পৰিয়াল আৰু অন্তিমখন গাঁওকো উন্নয়নে স্পৰ্শ কৰা উচিত বুলি শ্ৰীমতী মুৰ্মুৱে কয়। এতিয়াও জনজাতীয় সম্প্ৰদায়ৰ বহু লোক উন্নয়নমূলক কাম কাজ সম্পৰ্কে অৱগত নহয় বুলিও তেওঁ মন্তব্য কৰে।
2: ये दूर दराज के लोग जो जंगलों में रहते हैं उन तक एक ब्रॉड मैप बनाना चाहिए। आप कौन सी गांव को कवर किया, कौन सी पॉपुलेशन के थे, ट्राइबल के कितने लोग हैं, कहां तक हम पहुंच पाए कहां तक नहीं पाए। पढ़ा लिखा होते हुए भी बहुत लोग बहुत चीजें जानते हैं लेकिन वो खुलते नहीं। लेकिन उनको खुलना पड़ेगा, शामिल होना पड़ेगा देश के विकास के लिए, समाज के विकास के लिए, आदिवासी लोगों को आगे लाने के लिए तो खुद को ही कुछ करना पड़ेगा।
1: উল্লেখযোগ্য যে চলিত বছৰৰ জনজাতীয় গৰিমা উৎসৱৰ অংশ হিচাপে এই কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৱে আজি বেংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ নেনো ছায়েন্স আৰু ইঞ্জিনিয়াৰিং চেণ্টাৰত ভাৰ্চুৱেল ব্যৱস্থাৰে এটা প্ৰশিক্ষণ কেন্দ্ৰ মুকলি কৰিব। তেওঁ লগতে দেশৰ বিভিন্ন প্ৰান্তৰ একলব্য আদৰ্শ আৱাসিক বিদ্যালয়ত স্থাপন কৰা 75টা মহাকাশ পৰীক্ষাগাৰো মুকলি কৰিব। এই সন্মিলনত সমগ্ৰ দেশত জনজাতি উন্নয়নৰ বাবে প্ৰতিষ্ঠানগত ব্যৱস্থাসমূহ অধিক শক্তিশালী কৰা সন্দৰ্ভত আলোকপাত কৰা হ'ব। 26খন ৰাজ্য আৰু 4খন কেন্দ্ৰীয়শাসিত অঞ্চলৰ প্ৰতিনিধিয়ে এই সন্মিলনত অংশ ল'ব। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। কেন্দ্ৰীয় নতুন আৰু নবীকৰণযোগ্য শক্তি দপ্তৰৰ মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে আজি এই সাফল্যৰ বিষয়ে সদৰি কৰি কয় যে দেশৰ সৌৰশক্তি বিকাশ গাথাই গোলকীয় মান স্থাপন কৰিবলৈ সমৰ্থ হৈছে আৰু নীতিগত সমৰ্থন, উদ্ভাৱন আৰু বিশ্বমানৰ আন্তঃগাঁথনিৰ বলত অভিলেখ পৰিমাণৰ উৎপাদন সামৰ্থ বৃদ্ধিৰে নতুন ইতিহাস ৰচনা কৰিছে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী দেশৰ নিকা শক্তিলৈ ৰূপান্তৰৰ প্ৰক্ৰিয়া তীব্ৰতৰ হৈ উঠিছে, বহনক্ষম উন্নয়নে গতি লাভ কৰিছে আৰু নবীকৰণযোগ্য শক্তিৰ ক্ষেত্ৰত গোলকীয় নেতা হিচাপে দেশৰ স্থিতি সবল হৈ উঠিছে। গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম X-ত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে IIMৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত IIMয়ে অসমক উত্তৰ পূব ভাৰতৰ শিক্ষা, গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা, শিক্ষা, দক্ষতা বিকাশ আদি ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। বিয়লি 4:05 বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলটে মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপত বাক্য পাঠ কৰোৱাব। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আজি অন্য 10গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত ল'ব। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু

0: ৰণদীপ সিং সূৰ্যেৱালা, আধ্যাত্মিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থকাৰ কথা। লোকভৱনত আয়োজিত এই অনুষ্ঠানৰ নিৰাপত্তা নিশ্চিত কৰাৰ বাবে 3000ৰো অধিক আৰক্ষী কৰ্মী নিয়োগ কৰা হৈছে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰীৰ ঠায়ে ঠায়ে এল ই ডি স্ক্ৰীণ লগোৱা হৈছে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাই তুৰ্কমেনিস্তান চৰকাৰৰ এটা প্ৰস্তাৱ মৰ্মে এই দিৱস পালনৰ সিদ্ধান্ত লৈছিল। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা। কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়া মন্ত্ৰী মনসুখ মন্দাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা ল'বলৈ আহান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক আৰু সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়।
1: চাইক্লিং কো আপনে জীৱন কা হিচা বনাই। চাইক্লিং কেৱল এক ব্যায়াম য়া এক দিন কি হবি নহিঁ বল্কি স্বস্থ আৰু সশক্ত জীৱনশৈলী কি পহচান হে। ইয়ে হমাৰে স্বাস্থ্য কে সাথ সাথ পৰ্যাৱৰণ কো সুৰক্ষিত ৰখনে কা সবসে সস্তা, সুন্দৰ আৰু টিকাও মাধ্যম হে। জিতনা অধিক হম চাইকেল কা উপয়োগ কৰেংগে উতনা হি প্ৰদূষণ কম হোগা আৰু পেট্ৰল ডিজেল কি বচত কে মাধ্যম সে দেশ কো ভি লাভ মিলেগা।
0: অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহান জনায়। দিল্লীৰ মালব্য নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টালে প্ৰকাশ কৰা মতে অগ্নি নিৰ্বাপন বিভাগৰ 8খন গাড়ীৰ সহায়ত জুই নিয়ন্ত্ৰণ কৰা হৈছে আৰু 40জন লোকক উদ্ধাৰ কৰা হৈছে। উদ্ধাৰ কৰা লোকসকলক ওচৰৰ চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে বুলি তেওঁ জানিবলৈ দিছে। উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই ঘটনাক লৈ গভীৰ শোক ব্যক্ত কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে প্ৰকাশ কৰা মতে প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়ন আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ দশম আৰু দ্বাদশ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেল মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব পাৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। মহিলা ছাফ ফুটবল প্ৰতিযোগিতাত আজি গোৱাৰ মাদগাঁৱত হ'বলগীয়া দ্বিতীয়খন ছেমিফাইনেলত ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। খেলখন নিশা 8 বজাত আৰম্ভ হ'ব। 5 বাৰৰ চেম্পিয়ন ভাৰতে গ্ৰুপ বিৰ আটাইকেইখন খেলত জয়লাভ কৰি পইণ্ট তালিকাৰ শীৰ্ষত আছে। ভাৰতে নিজৰ প্ৰথমখন খেলত মালদ্বীপক 11-0 গ'লত পৰাভূত কৰে আৰু দ্বিতীয়খন খেলত যোৱাবাৰৰ চেম্পিয়ন বাংলাদেশক 3-0 গ'লত পৰাস্ত কৰে। ইণ্ডোনেছিয়া অপেন বেডমিণ্টন প্ৰতিযোগিতাত ভাৰতৰ পি ভি সিন্ধুৱে নিজৰ প্ৰথমখন খেলত জয়লাভ কৰি দ্বিতীয় ৰাউণ্ডত প্ৰৱেশ কৰিছে। অৱশ্যে পুৰুষৰ ছিংগলছৰ শাখাত ভাৰতৰ লক্ষ্য সেন প্ৰথম ৰাউণ্ডতে পৰাজিত হয়। পুৰুষৰ ছিংগলছত আজি এইচ এছ প্ৰণয়ে আয়াৰলেণ্ডৰ খেলুৱৈৰ বিৰুদ্ধে আৰু আয়ুষ ছেট্টীয়ে চীনৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। ইপিনে পুৰুষৰ ডাবলছত ভাৰতৰ সাত্বিক ছাইৰাজ ৰাংকী ৰেড্ডী আৰু চিৰাগ ছেট্টীৰ যুটীটোৱে মালয়েছিয়াৰ যুটীৰ বিৰুদ্ধে খেলিব। মিক্সড ডাবলছত ৰোহন কাপুৰ আৰু ঋত্বিকা শিৱানীৰ যুটীটোৱে টাইৱানৰ যুটীৰ বিৰুদ্ধে খেলিব। ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে সংহত জনজাতি উন্নয়ন সংস্থা আৰু সংহত জনজাতি উন্নয়ন প্ৰকল্পসমূহ শক্তিশালী কৰাৰ লক্ষ্যৰে আজি নতুন দিল্লীত ৰাষ্ট্ৰীয় সন্মিলনৰ শুভাৰম্ভ কৰে। ভাৰতে আমেৰিকা যুক্তৰাষ্ট্ৰক চেৰ পেলাই বাৰ্ষিক সৌৰশক্তি উৎপাদন সামৰ্থ্য বৃদ্ধিৰ ক্ষেত্ৰত 2025 বৰ্ষত বিশ্বৰ দ্বিতীয় সৰ্ববৃহৎ সৌৰশক্তি বিকাশ বজাৰ হিচাপে পৰিগণিত হৈছে। গুৱাহাটীত আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিব। আৰু মহিলা ছাফ ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন ছেমিফাইনেলত আজি ভাৰত ভূটানৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। এতিয়া বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বিয়লি 3 বজাত শুনিবলৈ পাব।

0: মিডিয়াম অভাৰ 411.5 মিটাৰ 730 কিলোহাৰ্টজ আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এই আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: এতিয়া বহুত সুস্থ দেখা গৈছে।
2: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
1: পিছে এনে যত্ন ক'ত পালি?
2: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
1: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
2: নহয়ও, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
1: অঁ, সঁচাকৈ বৰ ভাল কথা,
2: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী।
0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া শুনো আহক তুলিকা মহন্তৰ কণ্ঠত দুটি লোকগীত।

ইমান পৰে শ্ৰোতাসকলে তুলিকা মহন্তৰ কণ্ঠত দুটি লোকগীত শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া 2 বজাত মিড ডে নিউজ আৰু 2:15

0: কৰা নীতি পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত এই বিষয়ে উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে আই আই এমৰ প্ৰস্তাৱিত চৌহদ সন্দৰ্ভত মন্ত্ৰীগৰাকীৰ সৈতে আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে শ্ৰীপ্ৰধানক ৰাজ্যৰ শিক্ষা আন্তঃগাঁথনি উন্নীতকৰণৰ ক্ষেত্ৰত আগবঢ়োৱা সহায়ৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। প্ৰস্তাৱিত আই আই এমে ৰাজ্যখনক উত্তৰ পূব ভাৰতৰ শিক্ষা গৱেষণা আৰু বিদ্যায়তনিক কেন্দ্ৰ হিচাপে গঢ়ি তোলাত বিশেষ ভূমিকা ল'ব বুলি তেওঁ উল্লেখ কৰে। তদুপৰি প্ৰতিষ্ঠানটো স্থাপনৰ ফলত ব্যৱস্থাপনা শিক্ষা, দক্ষতা বিকাশ আদিৰ ক্ষেত্ৰৰো উন্নতি সাধন হ'ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰ অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেজৰী শীৰ্ষক মুগা অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এই কথা সদৰি কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনী সকলোকে সামৰি ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে দনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰিলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লখিমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল ধেমাজিত স্থাপন কৰা হ'ব। ইয়াৰ উপৰিও 1180টা ফাৰ্মাৰ ইণ্টাৰেষ্ট গ্ৰুপক সামৰি লোৱা হ'ব। 30টা মুগা চিল্ক FPO কোঅপাৰেটিভক ইয়াত সংযুক্ত কৰা হ'ব। গতিকে সামগ্ৰিকভাৱে উৎপাদনৰ পৰা বিশ্বৰ বিভিন্ন প্ৰান্তৰ বজাৰৰ সৈতে সংযুক্ত কৰিবৰ বাবে এই ডনাৰ আৰু অসম চৰকাৰৰ যৌথ সন্মিলনত স্থাপিত এই চেনেহ এনাজৰী অভিযানে আমাৰ মুগা শিল্পক বিশ্ব দৰবাৰলৈ লৈ যোৱাৰ যি প্ৰক্ৰিয়া, সেই প্ৰক্ৰিয়াক ত্বৰান্বিত আৰু অধিক প্ৰণালীবদ্ধ কৰিব। তাৰ উপৰিও ইয়াৰ সমান্তৰালভাৱে চিল্ক টুৰিজিম পাৰ্ক স্থাপন কৰা হ'ব ঢকুৱাখানাৰ লখিমপুৰত।
0: অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়াকল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়াকল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মান প্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ ৰ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী মুখ্য বাতৰি বিয়লি 4 বজাত শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকল, এতিয়া শুনাবলৈ লৈছোঁ তৰালি শৰ্মাৰ কণ্ঠত মুকলি শীৰ্ষক চৈব্য সফুৰাটিৰ পৰা দুটি গীত।

0: আৰু এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
1: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
0: কোন ঠাই অ?
1: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
0: তাত হেৰো কি কি সুবিধা পোৱা যায়?
1: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
2: তেন্তে মই এবাৰ যাব লাগিব।
1: নিশ্চয় নিশ্চয়, তোৰ বাবে স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
3: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
4: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে তৰালী শৰ্মাৰ কণ্ঠত।

0: কৰা হৈছে। ডনাৰ মন্ত্ৰালয় আৰু উত্তৰ পূব আঞ্চলিক কৃষি বিপণন নিগম লিমিটেড চমুকৈ নেৰামেকৰ সহযোগত গোলাঘাট জিলাত 64 কোটি টকা ব্যয়েৰে অসমৰ প্ৰথমটো অগৰ উদ্যোগ স্থাপন কৰা হ'ব। প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত আজি তামোলপুৰত বিটিচিৰ উপাধ্যক্ষ বিজিৎ গৌৰাণাৰ জৰিয়ে এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰে আৰু ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে বিভিন্ন জিলাত প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। এতিয়াৰ বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি বিয়লি 5:15।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলিয়া যোনটো লুনাং ডেং ডাম্বিং লুনাং তুমি লুনাং ডেং আলং আৰ ফ্ৰাংচি পানচিং ক্ৰু পেন কি লুনা লুনাৰ জিগলংপ আলোনালাম থেকে ভলেণ্টিক নিতুম আৰ্জিক চেনাং আলাংলি পেন কি লুন লাভাংচ লুন

0: 살라 사트라 레야게 그스 아는 니 살라 사트라
1: 생그라증 식라증 제블라 그스 그릅라예 오블라

বড়ো অনুষ্ঠানটি শুনিলে এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই বিয়লিৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।

এয়া আকাশবাণী গুৱাহাটী বিয়লিৰ আঞ্চলিক বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ, উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল, আজি বিশ্ব বাইচাইকেল দিৱস আৰু তামোলপুৰত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্প নিৰ্মাণ কাৰ্য উদ্বোধন। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ড০ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ড০ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলিও তেওঁ কয়। সাক্ষাৎকালত ড০ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান আই আই এম স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ড০ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ড০ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যক

0: কৰি সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহু বিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলাম ধৰ্মীয় মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যত সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়। নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধিক খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। আজি বিশ্ব বাইচাইকেল দিৱস। পৰিৱেশ সুৰক্ষা আৰু স্বাস্থ্য ৰক্ষাৰ অন্যতম আহিলা হিচাপে চাইকেলৰ ব্যৱহাৰ তথা ব্যয়সাধ্য, সহজ, নিৰ্ভৰযোগ্য আৰু পৰিৱেশ অনুকূল পৰিবহণৰ মাধ্যমৰূপে চাইকেল চলোৱাৰ প্ৰতি সজাগতা সৃষ্টি কৰিবলৈ 3 জুনত এই দিৱস পালন কৰা হয়। এইবাৰৰ এই দিৱসৰ বিষয় হৈছে সেউজ ভৱিষ্যতৰ বাবে চাইকেল চলোৱা, কাৰ্বন নিৰ্গমন ৰোধ কৰা, যানজট দূৰ কৰা আৰু সুস্থ তথা বহনক্ষম নগৰীয়া জীৱন সৃষ্টিৰ ক্ষেত্ৰত চাইকেলৰ বিশেষ গুৰুত্ব আছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ NSS ঘোষৰ উদ্যোগত আজি বিশ্ববিদ্যালয়খনৰ মুখ্য দ্বাৰৰ পৰা চাইকেল সমদল উলিওৱা হয়। গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক অধ্যাপক উৎপল শৰ্মাই এই সমদলৰ শুভাৰম্ভ কৰে। সমদলত বিশ্ববিদ্যালয়খনৰ NSS ঘোষৰ কাৰ্যবাহী সমন্বয়ক ৰঞ্জন কুমাৰ কাকতি, অধ্যাপক অখিল ৰঞ্জন দত্ত আৰু ছাত্ৰ ছাত্ৰীসকলে অংশগ্ৰহণ কৰে। সমদলকাৰীসকলে 15 কিলোমিটাৰ পথ চাইকেলেৰে পৰিভ্ৰমণ কৰে। এই কাৰ্যসূচীৰ সন্দৰ্ভত NSS ঘোষৰ সমন্বয়কগৰাকীয়ে এইদৰে কয়।
1: এই উদ্দেশ্যে আমাৰ কেন্দ্ৰীয় চৰকাৰৰ নিৰ্দেশ অনুসাৰে আৰু অসম চৰকাৰৰ নিৰ্দেশ অনুসাৰে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ মজিয়াত সকলো মিলি আমি ইয়াতে বিশ্ব চাইকেল দিৱস উদযাপন কৰিছোঁ। আমি ইয়াতে নিৰ্দেশ চাইকেল ওলাই আহিছোঁ, বিশ্ববিদ্যালয়ৰ শিক্ষক সমাজ, বিষয়া সন্থা, তাৰপিছতে ছাত্ৰ ছাত্ৰী গোটেই ওলাই আহিছে এটা সজাগতা সৃষ্টি কৰিবৰ কাৰণে, যাতে আমি চাইকেল চলাই নিজৰ যদি ফিটনেছখিনি বজাই ৰাখিব পাৰোঁ আৰু আমাৰ বৰ্তমান যিটো ইন্ধনৰ নাটনি হৈছে সেই লক্ষ্য ৰাখি পেলাইও যিখিনি ওচৰৰ ঠাইৰ পৰা মানুহ আহে চাইকেল লৈ অহাৰ ব্যৱস্থা কৰিছে, বিদেশত যেনেকৈ সকলোৱে এটা চাইকেল লৈ পেলাই অহা প্ৰৱণতা আছে, আমাৰো বিশ্ববিদ্যালয়ত যদি সকলোৱে বাইক পৰিহাৰ কৰি পেলাই চাইকেল লৈ অহা যোৱা কৰে তাতে ইন্ধনৰো সকাহ হ'ব, যে স্বাস্থ্যও ভালকে থাকিব। আমি আজি 15 কিলোমিটাৰ দীৰ্ঘ চাইকেল যাত্ৰা এটা কৰিম ভাবিছোঁ। গতিকে আশা কৰোঁ সকলোৱে এই চাইকেল প্ৰৱণতাটো কৰি লওক আৰু আমাক ইন্ধনৰ লগতে ফিটনেছটো বজাই ৰাখক।
0: কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ, সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনাইছে। বিশ্ব বাইচাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে চাইকেল চলোৱাৰ নিয়মীয়া অভ্যাসে সুষম আৰু শৃংখলাবদ্ধ জীৱনশৈলীক উদগনি যোগোৱাৰ লগতে সুস্থিৰ পৰিৱেশ আৰু নিকা পৰিবহণ ব্যৱস্থাৰ প্ৰসাৰত সহায় কৰে। তেওঁ কয় যে চাইকেল চলোৱাৰ অভ্যাসে এগৰাকী ব্যক্তিক শাৰীৰিক, মানসিক সুস্থতা বৰ্তাই ৰখাতেই নহয় বৰং এখন সুস্থ আৰু সেউজ ৰাষ্ট্ৰ গঢ়াটো অৰিহণা যোগায়। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই চাইকেল দিৱস উপলক্ষে দিয়া এটা বাৰ্তাত শাৰীৰিক সক্ৰিয়তা আৰু সুস্বাস্থ্যৰ বাবে চাইকেল মহৌষধ বুলি উল্লেখ কৰে। তেওঁ প্ৰকৃতিৰ সৈতে সহাৱস্থান আৰু নিজক নিৰোগী কৰি ৰখাৰ স্বাৰ্থত সকলোকে চাইকেল চলোৱাৰ অভ্যাস গঢ়ি তুলিবলৈ আহ্বান জনায়। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত কাৰ্যসূচীত BTCৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষি কাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাশগুৰি চুবা অঞ্চলৰ পানী নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
2: আজি আমি ইয়াতে চেচা পানী কুমাৰপাৰা পলাশগুৰি 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল TNKSY কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম। পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ চল ঘনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক ধন্যবাদ দিছোঁ আৰু তেখেতসকলে ইতিমধ্যে আমাৰ এই মোৰ দৰঙ্গাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনালে। অহা 5 তাৰিখ পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
0: ৰাজ্যৰ খাদ্য সুৰক্ষা আয়ুক্তালয়ৰ এটা দলে আজি গুৱাহাটী মহানগৰীৰ ফাঁচীবজাৰত কৃত্ৰিমভাৱে পকোৱা ফল মূলৰ বিৰুদ্ধে অভিযান

0: চলায়। জনসাধাৰণৰ স্বাস্থ্যৰ ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি দলটোৱে অভিযান চলাই এখন দোকানত কেলছিয়াম কাৰ্বাইড ব্যৱহাৰ কৰি কৃত্ৰিমভাৱে পকোৱা 3 কুইণ্টল আম জব্দ কৰে। ইয়াৰ পাছত এই জব্দ কৰা আমখিনি গুৱাহাটী পৌৰ নিগমৰ জাবৰ নিষ্কাশন কৰা স্থানত নষ্ট কৰি পেলোৱা হয়। দলটোৱে এই আমৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে গৱেষণাগাৰলৈ প্ৰেৰণ কৰাৰ লগতে এনেধৰণৰ কাৰ্যৰ বিৰুদ্ধে আৰু অধিক অভিযান চলোৱা হ'ব বুলি জানিবলৈ দিছে। ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্ৰী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। কৃষি ব্যৱস্থাপনাৰ সফল ৰূপায়ণৰ ক্ষেত্ৰভিত্তিক নিৰীক্ষণৰ বাবে জিলা কৃষি বিষয়া মনোজ কুমাৰ নাৰ্জাৰীৰ সঞ্চালনাত এই শিবিৰ অনুষ্ঠিত হয়। প্ৰশিক্ষণ কাৰ্যসূচীত অসম কৃষি সঞ্চালকালয়ৰ ৰাজ্যিক বিষয়া পাপৰি শৰ্মা সমল ব্যক্তি হিচাপে উপস্থিত থাকি ইয়াৰ প্ৰয়োজনীয়তা সঠিক ব্যৱস্থাপনা আৰু ৰূপায়ণ প্ৰক্ৰিয়াৰ সন্দৰ্ভত সবিশেষ উল্লেখ কৰে। এই প্ৰশিক্ষণ শিবিৰত কৃষি বিভাগৰ বিষয়া কৰ্মচাৰীসকলক কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ ক্ষেত্ৰত সন্মুখীন হ'ব পৰা বিভিন্ন সমস্যা আৰু আসোৱাহসমূহ দূৰ কৰাৰ সন্দৰ্ভত সবিশেষ অৱগত কৰা হয়। উল্লেখযোগ্য যে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ তত্বাৱধানত আৰম্ভ হোৱা এগ্ৰী মেপাৰৰ দৰে প্ৰযুক্তিগত ব্যৱস্থাপনাই অনাগত দিনত কৃষিখণ্ডত এটা নতুন বিপ্লৱৰ সূচনা কৰিব বুলি আশা কৰা হৈছে। এই কাৰ্যসূচীৰ লগত সংগতি ৰাখি জিলাখনত চলি থকা কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ সন্দৰ্ভত জিলা কৃষি বিষয়াগৰাকীয়ে পৰ্যালোচনা কৰি এই প্ৰক্ৰিয়া অধিক ত্বৰান্বিত কৰিবলৈ আহান জনায়। জিলাখনৰ যোগ্য কৃষকসকল যাতে এই কৃষক পঞ্জীয়ন প্ৰক্ৰিয়াৰ পৰা বঞ্চিত হ'বলগীয়া নহয় সেয়া সুনিশ্চিত কৰিবলৈ তেওঁ জিলা কৃষি বিভাগক নিৰ্দেশ দিয়ে। আজিৰ কাৰ্যসূচীত কৃষি বিভাগৰ কেইবাগৰাকীও উচ্চপদস্থ বিষয়া উপস্থিত থাকে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। আজি বিশ্ব বাইচাইকেল দিৱস আৰু তামোলপুৰত প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য উদ্বোধন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 6 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজ অন AIR মোবাইল এপতো। আমাৰ এতিয়াৰ বিভিন্ন দায়িত্বত আছে ডিউটি ৰুমত দীপিকা দাস, নিয়ন্ত্ৰণ কক্ষত অপূৰ্ব কৃষ্ণ বুঢ়াগোহাঁই, ধীৰাজ বৈশ্য, হৰমোহন বৰ্মন আৰু মায়ামণি শৰ্মা, ট্ৰান্সমিটাৰত ধ্ৰুৱজ্যোতি বৰ্মন আৰু আছিফ আহমেদ, FM ট্ৰান্সমিটাৰত দীপামণি ডেকা আৰু ষ্টুডিঅ'ত মই হেমন্ত চাবুকধাৰা। গয়া মহিলাৰ অনুষ্ঠান
2: সমূহ গয়া মহিলাক নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজিৰ অনুষ্ঠানত আগবঢ়াইছোঁ নলবাৰী জিলাৰ বুদ্ৰুকুচি অঞ্চলত থলিতে বাণীবদ্ধ কৰা এটি অনুষ্ঠান।
3: মোৰ সৈতে বৰ্তমান উপস্থিত আছে সখীয়তী আত্মসহায়ক গোটৰ এগৰাকী সদস্যা। মই তেওঁৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। বাইদেউ, আপোনাক আমাৰ অনুষ্ঠানলৈ স্বাগতম। আপুনি আপোনাৰ পৰিচয়টো জনাব।
4: নমস্কাৰ, মোৰ নাম কামিনী শৰ্মা।
3: হয় বাইদেউ, আপুনি যিহেতু জনাইছে আপোনালোকৰ আত্মসহায়ক গোটটোৰ নাম সখীয়তী, আপুনি আপোনাৰ আত্মসহায়ক গোটটোৰ বিষয়ে অকণমান জনাওকচোন।
4: আমাৰ সখীয়তী আত্মসহায়ক গোটত 10 জনী মহিলা আছো।
3: আপোনালোকৰ গোটটো কেতিয়া স্থাপন কৰা হৈছিল?
4: আমাৰ গোটটো 2021ত
3: 2021ত আৰম্ভ কৰিছিলে। বৰ্তমান গোটটোৰ পৰা কেনেকুৱা ধৰণৰ কাম কৰি আছে?
4: গোটটোৰ পৰা বৰ ভাল ধৰণে চলি আছে।
3: কেনেকুৱা ধৰণৰ কাম কৰে আপোনালোকে?
4: তেওঁলোকে আমি আচাৰ বনাওঁ, চিলাই, মেচিন, শাল, বিউটি পাৰ্লাৰ কৰা, তাৰপিছত হাঁহ কুকুৰা ছাগলী এইবিলাক পোহা। গোটেই গাঁও যেতিয়া গাঁৱৰ প্ৰায় মহিলাই অগ্ৰণী, চবেই নিজৰ ঘৰখন ধুনীয়াকৈ ৰাখি কাম বন কৰি উন্নত ধৰণৰ কাপোৰ কানি বিক্ৰী কৰি মানে ধুনীয়াকৈ ঘৰবিলাকো পৰিচালনা কৰা হৈছে আৰু নিজেও ধুনীয়াকৈ চলি আছোঁ।
3: গোট বুলি ক'লে যিহেতু সঞ্চয়ৰ কথা আহি পৰে, আপোনালোকে 10 জনী মহিলাই লগ হৈ তেনেকুৱা কিবা কাম কৰিছে নেকি?
4: নিশ্চয় কৰিছোঁ। আমাৰ প্ৰথমতে এটা এলাভ বোলা বস্তু থাকে, এই 10 জনীৰ পৰা 2টাকৈ সদস্যও বাচিব পাৰি। তাৰ পৰাও আমি এনেকৈ 10 জনী লগ হওঁ, কিন্তু সেই 10 জনীৰ এখন কমিটি থাকে, তাৰপিছত আমি আৰু যিটো আমাৰ আত্মসহায়ক

0: গোটৰ দহজনী আছোঁ। এই দহজনীয়ে তাত মান্থলি 200কৈ মানে পইচা জমা কৰোঁ। কাৰোবাৰ অভাৱ অভিযোগ হ'লে সেই পইচাটো আমি এবছৰৰ মূৰত মূলধন হিচাপে ব্যৱহাৰ কৰি যাক লাগে তাক দিওঁ, আৰু পাৰ্চেণ্ট আমাৰ 2%।
1: সেইটো ব্যক্তিগতভাৱে কৰে
0: গোটত, আৰু সেই বছৰৰ মূৰত যে আমাৰ মন নগ'লে 2 বছৰো চলাওঁ, 3 বছৰো চলাওঁ, তাৰপিছত আমি সেইটো ভাঙি এলাফৰ পইচাটো সুদ হিচাপে আমি ভগাই লওঁ,
1: গোটেইকেইজনীৰ মাজত ভগাই লয়। হয় মই জানিব বিচাৰিছোঁ, আজিকালি যিখিনি মহিলা আত্মসহায়ক গোট আছে সেই গোটৰ ফালৰ পৰা বিভিন্ন ধৰণৰ মেলাত বিপণী দিয়ে, দোকান দিয়ে, নিজৰ যিখিনি সামগ্ৰী থাকে সেই সামগ্ৰীবোৰ প্ৰস্তুত কৰি ৰাইজলৈ বিক্ৰীৰ বাবে উলিয়াই দিয়ে। আপোনালোকে তেনেকুৱা কিবা কাম কৰিছে নেকি?
0: কৰোঁ, আমাৰ ওচৰত দৌল উৎসৱ হয়, দুৰ্গা পূজা হয়, বহাগ বিহু, মাঘ বিহু, গাঁৱতো সকলোৱে বনায়, কিন্তু আমাৰ দুৰ্গা পূজা আৰু যিটো আমাৰ দৌল উৎসৱ হয় সেইটোত কিন্তু আমাৰ সুন্দৰ বিক্ৰী হয়।
1: কি কি সামগ্ৰী আপোনালোকে বিপণীত বিক্ৰীৰ বাবে উলিয়াই দিয়ে?
0: আমি বিপণীত মানে আচাৰ আমাৰ প্ৰশস্ত বস্তু, বিহু আহিলে ফুলাম গামোচা, তাৰপিছত সৰু বাচ্ছাবিলাকৰ এই ছোৱালীবিলাকৰ ফ্ৰক চোলা।
1: যিহেতু আপুনি গামোচা বুলি ক'লে, গামোচা বোৱা নিশ্চয় আপোনালোকৰ গোটৰ মাজৰে সদস্য আছে,
0: বহুকেইজনী আছে আমাৰ, তাঁতশাল চবেই বব জানে।
1: শিশুৰ বাবে চোলাৰ কথা ক'লে, সেই চোলা আপোনালোকে নিজে হাতে বোৱে নিশ্চয়?
0: হাতে বোৱা আৰু গামোচাৰ কৰোঁ বিহুৰ সময়ত, আৰু কাৰোবাক যদি লাগে তেতিয়া আমি দোকানৰ যিটো ফ্ৰকৰ কাপোৰ কিনিব পাই সেই ডিজাইন দি চিলাব পৰা মহিলা আমাৰ লগত আছে।
1: আপোনাৰ পৰিয়ালত কোন কোন আছে?
0: মোৰ পৰিয়ালত মোৰ বৰজনা এজন আছে, তাৰপিছত ল'ৰা ছোৱালী মোৰ নিজৰ 2টা আৰু সিহঁতৰ 2টা, বোৱাৰী এজনী, এয়ে মোৰ পৰিয়াল।
1: আত্মসহায়ক গোটটোৰ কথা ক'লে বাৰু, ব্যক্তিগতভাৱে আপোনাৰ জীৱিকাৰ কিবা পথ আছে নেকি?
0: ব্যক্তিগতভাৱে মোৰ এজনী ভাল গৰু আছে, যাক নেকি জাৰ্চি মানে গৰু বুলি কয়, এজনীয়ে আছে, ছাগলী 14টা আছে, আৰু হাঁহ মানে পাতি হাঁহ 6জনী, আৰু লগ এনে কেম্বেল হাঁহ 7জনী।
1: বহু পৰিমাণত আপোনাৰ গৰু ছাগলী আছে। মই জানিব বিচাৰিছোঁ যে আপুনি এই আটাইখিনিৰ প্ৰতিপালন কেনেকৈ কৰে?
0: প্ৰতিপালন মানে মোৰ ঘৰত কইলত মানে পাকাৰ প্লেট আছে, তাতে মই ৰাতিপুৱাই উঠি কি ধান খেতিও আছে অলপ, ধান মল এইবিলাক মানে ধুনীয়াকৈ দি দিওঁ। হাঁহবিলাক পুখুৰী আছে, পুখুৰীৰ পৰা নিজে নিজে আহি তাত সিহঁতৰ আধাৰ খায়, আৰু ধান থোৱা ভঁৰালৰ তলত যোৱা মানে ছিষ্টেম আছে তাত থাকে, চাব লগা তেনেকুৱা নহয়, টাইমলি সিহঁতক মানে সেনেকৈ হেৰি দিছোঁ, খানাটো খাই
1: সময়মতে আপুনি আহাৰৰ যোগান ধৰে। যিহেতু গৰু থকা বুলি কৰে, গৰু যিহেতু এজনীয়ে, গৰুক আপুনি আপোনাৰ আপুনিয়ে নিজে গৰু ছাগলীখিনি প্ৰতিপাল কৰে নে কোনোবাই আপোনাক সহায় কৰে?
0: গৰুজনী চোৱাৰ কাৰণে এজন সেই মানে গাঁৱলীয়া ল'ৰা আছে, কাৰণ মই গাই খীৰাব নাজানো, গতিকে তাক মান্থলি মোৰ উপাৰ্জনৰ পৰা কিবা এটা দিওঁ, ঘাঁহটো সি যোগান ধৰে, বাকী চাপৰ ভুচি জাৰ্চি গৰুৰ যিটো খাদ্য সেইটো মই উৎপাদন হোৱা ধনেৰে আনি চালিৰ তলত তাক ধুনীয়াকৈ ৰাখি দিওঁ।
1: তেনেকে ছাগলীখিনিও নিজেই কৰে চাগে প্ৰতিপাল?
0: খৰালি মাহত বৰ বেছি দিগদাৰ নাই, এৰি দিলে পথাৰ আছে, পথাৰত গুচি যায়, বাৰিষা চালি আছে, চালিৰ তলত কঁঠাল গছৰ পাত এই ৰেচনৰ চাউল তাউল দি ধুনীয়াকৈ ৰাখি দিওঁ, বৰ বেছি আৰু এতিয়ালৈ দিগদাৰ পোৱা নাই। মই যিটো আমি চব্জি ঘৰৰেই খাওঁ, তাৰ বাকলি কিন্তু মই কোনোদিন পেলাই নিদিওঁ, চাহ খালে মই চাহৰ চাহপাতটো জমা কৰি থৈ গৰুৰ দানাৰ লগত মিক্স কৰি দিওঁ, ছাগলীবিলাকক ধুই পখালে এনে নোধোৱাকৈ মই মানে বস্তুবিলাক খাব নিদিওঁ, গতিকে বৰ্তমান সিহঁতৰ বেমাৰ আজাৰ একো নাই, সুন্দৰভাৱে পৰিচালনা কৰি আছোঁ আৰু।
1: আপোনাৰ খেতি বাতি আছেনে, নিজে খেতি কৰে নেকি?
0: মইতো খেতি কৰি খুবেই ভাল পাওঁ, কিন্তু খুব বেছি এটা নহয়, ওচৰত মোৰ ঘৰৰ ওচৰত যিখিনি মানে মাটি আছে সেইখিনি মানে ছিজনত মানুহ লগাই শাক চব্জি এইবিলাক ছিজন মতে কৰোঁ, আৰু নিজে খায়ো অলপ বিক্ৰী কৰিবও পাৰোঁ।
1: খেতি বাতিত আপুনি সাৰ প্ৰয়োগ কৰেনে?
0: সাৰ প্ৰয়োগ মানে এইটো ৰাসায়নিক সাৰ সেনেকৈ দিয়া নাযায়, গৰুৰ গোবৰ আৰু যিখিনি দি নোজোৰে সেইখিনি মানে কিনিব পায় সেনেকৈ আনি, আৰু আমাৰ ধান খেৰৰ ছাই, নাৰিকলৰ বাকলি এইবিলাকো অলপ মিক্স কৰি কবি চবিবিলাকত দিয়া যায়, ঘৰত পচনৰ থাকে জাবৰবিলাক বাৰী চাৰি চাফা কৰা সেইবিলাকো জ্বলাই মেলি গাঁত খান্দি এনেকুৱা ধৰণৰ প্ৰচেষ্টা চলাওঁ আৰু।
1: হয়, যিহেতু আপোনাৰ ছাগলী বহু পৰিমাণে আছে, 14জনী ছাগলীও কম নহয়, মই জানিব বিচাৰিছোঁ কেতিয়াবা আপুনি চৰকাৰৰ ফালৰ পৰা প্ৰশিক্ষণ লৈছিল নেকি গৰু ছাগলী পালন কৰাত?
0: গৰু ছাগলীৰ প্ৰশিক্ষণটো ঠিক তেনেকৈ লোৱা নাই, কাৰণ গাঁৱৰ মানুহ

ইমানপুৰে শ্ৰোতাসকলে গয়া মহিলাৰ অনুষ্ঠানত নলবাৰী জিলাৰ বুদ্ৰুকুচি গাঁৱত থলিতে বাণীবদ্ধ কৰা অনুষ্ঠানটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান পৰিচিতি।

প্ৰথমে শুনক আমাৰ পৰৱৰ্তী সময়ত প্ৰচাৰ হ'বলগীয়া অনুষ্ঠান সম্পৰ্কে। খন্তেক পাছতে অৰ্থাৎ 5:45 বিদ্যাৰ্থীৰ অনুষ্ঠানত দশম শ্ৰেণীৰ সমাজ বিজ্ঞানৰ পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ যুগুতাই আনিব স্মৃতিৰেখা শইকীয়ায়।

আজি নিশা 8:02 ধাৰাবাহিক নাট্যানুষ্ঠানত উদয় ভানুৰ চৰিত্ৰৰ সপ্তম খণ্ড। মূল নাটৰ ৰচনা মামণি ৰয়চম গোস্বামীৰ, অনাতাঁৰ অভিযোজনা আৰু প্ৰযোজনা ব্ৰজেন বৰাৰ। নিশা 9:30 সাহিত্যচৰা অনুষ্ঠানত ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ চুটিগল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কবিতা পাঠ। আঠ ধৰিব মেলডী পাটগিৰিয়ে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। সন্ধিয়া 6:10 কৃষিজগত অনুষ্ঠানত অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব, এই বিষয়ক এটি আলোচনাত অংশ ল'ব অপৰ্ণা দাস আৰু মধুমিতা কলিতাই। আঠ ধৰিব কমল দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা উৎপল বৰাৰ। আজি নিশা 10:00 অভিলেখাগাৰৰ পৰা অনুষ্ঠানত কবি গীতিকাৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ বিষয়ে কিছু কথা। প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। সন্ধিয়া 6:40 আৰু 7:05 বৃন্দগান। সন্ধিয়া 7:00 নিয়োগ বাতৰি। আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ প্ৰচাৰৰ সময় 7:20। 7:35 পূবালীৰ সুৰ অনুষ্ঠানত জ্ঞান বৰদলৈৰ কণ্ঠত দুটি তিৱা গীত। 7:45 আধুনিক গীতৰ অনুষ্ঠানত নীলিমা খাতুনৰ কণ্ঠৰ গীত শুনিবলৈ পাব। 8:30 কেইটিমান অসমীয়া আধুনিক শ্ৰব্য এলবামৰ গীত আৰু নিশা 9:00 অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত। এতিয়া শুনক আমাৰ মহাবাহু শাখাযোগে কাইলৈ প্ৰচাৰ হ'বলগীয়া অনুষ্ঠানসমূহৰ এক চমু পৰিস্থিতি।

নয়ন এই বিষয়ে আলোচনাত ভাগ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু জয়ন্ত পাঠকে। আঁত ধৰিব কৃতাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ দিনৰ 12:30 বজাত আইদেউৰ বুলনি, আইদেউৰ আখল শিতানত গৰমৰ বতৰত চৰ্বত, এই বিষয়ে পম্পী শৰ্মা খাউণ্ডৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ।

0: কাইলৈ দিনৰ 11:30 বজাত আমাৰ যুৱবাণীৰ পৰা এই অনুষ্ঠানত এখনি সংগীতালক্ষ্য, এইখনি গাঁও বুকুৰ আপোন। আগবঢ়াব স্নেহা পাঠক আৰু কস্তুৰীমা দাসে, অনুষ্ঠানটিৰ প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। পুৱা 6:55 বজাত জ্ঞান বিজ্ঞান, পুৱা 7 বজাত আৰু সন্ধিয়া 7 বজাত নিয়োগ বাতৰি। আজি পুৱা প্ৰচাৰ কৰা হ'ব, কাইলৈ পুৱা 7:15 বজাত অনুষ্ঠানটিৰ প্ৰযোজনা কাৰ্তিক সূত্ৰধৰৰ। 8:30 বজাত গীতিমালিকা অনুষ্ঠানত মৃণাল শৰ্মা, মিনাৰ্ভা ফুকন, পুলক বেনাৰ্জী, শিখা বৰা আৰু ৰাজেন গোহাঁইৰ কণ্ঠৰ গীত শুনিবলৈ পাব। পুৱা 9:20 বজাত লাইভ ফোন ইন কল্পতৰু। 10:30 বজাত ৰাষ্ট্ৰীয় শৈক্ষিক গৱেষণা আৰু প্ৰশিক্ষণ পৰিষদৰ দ্বাৰা প্ৰযোজিত অনুষ্ঠান উমংগ। অনুষ্ঠান পৰিস্থিতি ইমানেই। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী
2: বিদ্যাৰ্থীৰ অনুষ্ঠান।

0: মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক আটাইকে প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছোঁ। আজি দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সমাজ বিজ্ঞানৰ পাঠ আছে। ছাত্ৰ-ছাত্ৰীসকল, আজি তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ অৰ্থনৈতিক ভূগোল, বিষয়বস্তু আৰু সম্পদ শীৰ্ষক পাঠটি আলোচনা কৰিবলৈ লোৱা হৈছে। তোমালোকৰ বাবে পাঠ যুগুতাই আগবঢ়াইছে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। তোমালোকে শুনাচোন।
1: মৰমৰ দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, আমি আজি অৰ্থনৈতিক ভূগোলৰ সংজ্ঞা আৰু বিষয়বস্তু আৰু ইয়াৰ শাখাসমূহ, সম্পদৰ সংজ্ঞা, প্ৰকাৰ আৰু সম্পদ সংৰক্ষণৰ বিষয়ে কিছু কথা আলোচনা কৰিবলৈ আগবাঢ়িছোঁ। ভূগোল বিষয়টো প্ৰধানকৈ প্ৰাকৃতিক আৰু মানৱ ভূগোল এই দুটা ভাগত ভাগ কৰা হৈছে। অৰ্থনৈতিক ভূগোল মানৱ ভূগোলৰ এটা প্ৰধান শাখা। ভূগোলৰ যিটো শাখাত সম্পদৰ উৎপাদন, বিতৰণ, উপভোগ, বিনিময় আৰু ইয়াৰ লগত জড়িত মানুহৰ কাৰ্যকলাপসমূহৰ স্থান আৰু কাল সাপেক্ষে অধ্যয়ন কৰা হয় তাকে অৰ্থনৈতিক ভূগোল বোলে। পৃথিৱীৰ উপৰিভাগৰ প্ৰাকৃতিক পৰিৱেশ আৰু মানৱসৃষ্ট পৰিৱেশৰ ভিন্নতাৰ কাৰণে মানুহৰ জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপো ভিন ভিন হয়। মানুহৰ ভিন ভিন জীৱন প্ৰণালী আৰু অৰ্থনৈতিক কাৰ্যকলাপসমূহৰ বিতৰণ আৰু ইয়াৰ লগত জড়িত কাৰক আৰু প্ৰক্ৰিয়াসমূহেই হ'ল অৰ্থনৈতিক ভূগোলৰ মূল বিষয়বস্তু। ই অৰ্থনৈতিক কাৰ্যসমূহৰ পাঁচটা দিশৰ ওপৰত বিশেষকৈ গুৰুত্ব আৰোপ কৰে। অৰ্থনৈতিক কাৰ্যটো ক'ত অৱস্থিত, অৰ্থনৈতিক কাৰ্যটোৰ বৈশিষ্ট্যবোৰ কি কি, অৰ্থনৈতিক কাৰ্যটো আন কি কি পৰিঘটনাৰ লগত জড়িত, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাতে কিয় হৈছে, অৰ্থনৈতিক কাৰ্যটো য'ত আছে তাৰ পৰিৱৰ্তে আন এঠাইত হ'লে বেছি ভাল হ'লহেঁতেন নেকি, অৰ্থনৈতিক কাৰ্য এটাৰ অৱস্থিতি, বৈশিষ্ট্য আৰু তাৰ লগত জড়িত পৰিঘটনাবোৰৰ অধ্যয়নৰ লগত পৰম্পৰাগত অৰ্থনৈতিক ভূগোল জড়িত। আনহাতে অৰ্থনৈতিক কাৰ্য এটা নিৰ্দিষ্ট এঠাইতে কিয় হৈছে নাইবা সেই ঠাইৰ পৰিৱৰ্তে আন

ঠাইত হলে ভাল হলহেঁতেন নেকি আদি বিষয়বোৰে আধুনিক অৰ্থনৈতিক ভূগোলৰ ভেটি ৰচনা কৰিছে। অৰ্থনৈতিক ভূগোলে মানুহৰ উৎপাদনক্ষম কাৰ্য বা বৃত্তি আৰু পাৰিৱেশিক অৱস্থাৰ লগত ইয়াৰ সম্পৰ্ক অধ্যয়ন কৰে। মানুহৰ অৰ্থনৈতিক বৃত্তি চাৰি প্ৰকাৰৰ। প্ৰাথমিক বৃত্তি যেনে কৃষি, পশুপালন ইত্যাদি। দ্বিতীয় বৃত্তি যেনে শিল্প উৎপাদন প্ৰক্ৰিয়া, নিৰ্মাণ কাৰ্য ইত্যাদি। তৃতীয় বৃত্তি উদাহৰণস্বৰূপে যাতায়ত, পৰিবহণ, বজাৰ ইত্যাদি। আৰু চতুৰ্থ বৃত্তি যেনে বেংক, শিক্ষা, গৱেষণা ইত্যাদি। অৰ্থনৈতিক ভূগোলৰ বিশাল পৰিসৰৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক বিভিন্ন পদ্ধতিৰ সহায়ত অধ্যয়ন কৰা হয়। মানুহৰ বিভিন্ন অৰ্থনৈতিক কাৰ্যকলাপৰ ওপৰত ভিত্তি কৰি অৰ্থনৈতিক ভূগোলৰ বহুতো শাখা প্ৰশাখা গঢ় লৈ উঠিছে। কৃষি ভূগোল, ঔদ্যোগিক ভূগোল, সম্পদ ভূগোল, পৰিবহণ ভূগোল, বজাৰ ভূগোল, পৰিকল্পনা আৰু উন্নয়ন ভূগোল, পৰ্যটন ভূগোল আদি বিশেষভাৱে উল্লেখযোগ্য। মানুহৰ অৰ্থনৈতিক কাৰ্যসমূহ আৰু উন্নয়ন প্ৰক্ৰিয়া পৰিৱেশৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। সেয়েহে বৰ্তমানৰ দ্ৰুত উন্নয়ন প্ৰক্ৰিয়াৰ লগত বহনক্ষম উন্নয়নৰ বিষয়টো অতি গুৰুত্বপূৰ্ণ হৈ পৰিছে। পৰিৱেশৰ কোনো ধৰণৰ হানি নোহোৱাকৈ হোৱা উন্নয়নক বহনক্ষম উন্নয়ন বোলা হয়। কোনো এখন ঠাইৰ অৰ্থনৈতিক উন্নয়ন সেই ঠাইখনৰ সম্পদৰ মান আৰু প্ৰাচুৰ্যৰ ওপৰত নিৰ্ভৰ কৰে। সেয়ে অৰ্থনৈতিক ভূগোল আৰু ইয়াৰ শাখা উপশাখাসমূহৰ অধ্যয়ন সম্পদৰ লগত ওতঃপ্ৰোতভাৱে জড়িত। মানুহৰ জীৱন ধাৰণৰ বাবে প্ৰয়োজনীয় সকলোবোৰ বস্তুকেই সম্পদ বোলা হয়। সম্পদসমূহ মানুহে প্ৰকৃতিৰ বুকুৰ পৰাই আহৰণ কৰে আৰু ইয়াক নিজৰ বিদ্যা বুদ্ধিৰ দ্বাৰা ব্যৱহাৰৰ উপযোগী কৰি তোলে। সম্পদ হ'বলৈ হ'লে বস্তুৰ কাৰ্যকাৰিতা আৰু উপকাৰিতা এই দুটা গুণৰ প্ৰয়োজন হয়। এই দুটা গুণৰ কাৰণেই সম্পদ ব্যৱহাৰৰ যোগেদি মানৱ কল্যাণ আৰু আৰ্থসামাজিক উৎকৰ্ষ সাধন সম্ভৱ হৈছে। একোটা সম্পদ প্ৰকৃতি, মানুহ আৰু সমাজ সংস্কৃতি তথা বিজ্ঞান প্ৰযুক্তিৰ আন্তঃক্ৰিয়াৰ ফলতেই সৃষ্টি হৈছে। সেয়ে মানুহ সম্পদৰ লগত দুই ধৰণে জড়িত, সম্পদৰ উৎপাদক আৰু সম্পদৰ উপভোক্তা হিচাপে। মানুহৰ জ্ঞানৰ পৰিসৰ বৃদ্ধিৰ লগে লগে নতুন নতুন সম্পদৰ সৃষ্টি আৰু ব্যৱহাৰ হৈছে। প্ৰাকৃতিক আৰু মানৱসৃষ্ট সম্পদৰ ব্যৱহাৰ মানুহৰ চাহিদাৰ পৰিৱৰ্তন আৰু নতুন প্ৰযুক্তিৰ উন্নয়নৰ ওপৰত নিৰ্ভৰ কৰে। একেটা সম্পদৰ অৰ্থ ঠাই আৰু সময় ভেদে বেলেগ বেলেগ হ'ব পাৰে। সম্পদ পৰিৱৰ্তনশীল। বৰ্তমান মানুহৰ ব্যৱহাৰৰ অনুপযোগী নাইবা মানুহৰ কাৰণে অপকাৰী হোৱা কোনো এবিধ সামগ্ৰী ভৱিষ্যতে মানৱ কল্যাণত ব্যৱহৃত হ'বও পাৰে। উপকাৰিতা আৰু ব্যৱহাৰযোগ্যতাৰ ভিত্তিত সামগ্ৰীসমূহক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধক এই দুটা ভাগত ভাগ কৰা হৈছে। যিবোৰ সামগ্ৰীয়ে মানুহৰ কোনো ধৰণে উপকাৰ বা অপকাৰ সাধন নকৰে সেইবোৰক নিৰপেক্ষ বা নিষ্ক্ৰিয় সামগ্ৰী বোলে। উদাহৰণস্বৰূপে শক্তিৰ উৎস হিচাপে কয়লা বা খনিজ তেলৰ ব্যৱহাৰ নোহোৱালৈকে এইবোৰ নিষ্ক্ৰিয় সামগ্ৰী হিচাপেহে পৰিগণিত হৈছিল। আনহাতে যিবোৰ সামগ্ৰী বা পৰিঘটনাই মানুহৰ অপকাৰ সাধন কৰে সেইবোৰক প্ৰতিৰোধক বোলা হয়। উদাহৰণস্বৰূপে অনুৰ্বৰ মাটি, সঘনাই বানপানী সৃষ্টি কৰা জলভাগ, বিষাক্ত উদ্ভিদ ইত্যাদি। কিন্তু এই নিষ্ক্ৰিয় সামগ্ৰী আৰু প্ৰতিৰোধকসমূহক মানুহে নিজৰ বুদ্ধিবৃত্তিৰ সহায়ত সম্পদলৈ ৰূপান্তৰিত কৰিব পাৰে। সময়ৰ পৰিৱৰ্তন, সমাজ ব্যৱস্থাৰ পৰিৱৰ্তন আদিৰ লগে লগে সম্পদৰ ধাৰণা আৰু ইয়াৰ আহৰণ আৰু ব্যৱহাৰৰো পৰিৱৰ্তন ঘটে। ইয়াতে এটা কথা উল্লেখ কৰিব লাগিব যে সকলোবোৰ সম্পত্তিয়ে সম্পদ, কিন্তু সকলো সম্পদ সম্পত্তি নহ'বও পাৰে। পৃথিৱীত বহু প্ৰকাৰৰ সম্পদ পোৱা যায়। এই সম্পদসমূহক বিভিন্ন ভিত্তি অনুসৰি শ্ৰেণীবিভাজন কৰা হৈছে। সম্পদৰ শ্ৰেণীবিভাজনৰ প্ৰধান ভিত্তিসমূহ হ'ল সৃষ্টি প্ৰক্ৰিয়া, গঠন, উপলব্ধ বা স্থায়িত্ব আৰু মালিকীস্বত্ব। সৃষ্টি প্ৰক্ৰিয়া অনুসৰি সম্পদক প্ৰাকৃতিক সম্পদ, মানৱসৃষ্ট সম্পদ আৰু মানৱ সম্পদ এই তিনিটা ভাগত ভাগ কৰা হৈছে। যিবোৰ সম্পদ প্ৰাকৃতিকভাৱে সৃষ্টি হৈ প্ৰকৃতিত বিয়পি থাকে সেইবোৰ সম্পদক প্ৰাকৃতিক সম্পদ বোলে। উদাহৰণস্বৰূপে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, উদ্ভিদ ইত্যাদি। প্ৰাকৃতিক সম্পদসমূহৰ বাহিৰেও বহুতো সম্পদ যেনে ঘৰ দুৱাৰ, যান বাহন, উদ্যোগ কাৰখানা

আদি মানুহে নিজে প্ৰস্তুত কৰি লয়। এনে সম্পদসমূহক মানৱসৃষ্ট সম্পদ বোলা হয়। ইয়াৰোপৰি সম্পদৰ সৃষ্টিকৰ্তা হিচাপে মানুহো এক প্ৰকাৰৰ সম্পদ আৰু ইয়াকে মানৱ সম্পদ বোলে। গঠন অনুসৰি সম্পদক জীৱীয় আৰু অজীৱীয় এই দুই ভাগত ভাগ কৰা হৈছে। জীৱ থকা সকলো সম্পদ যেনে উদ্ভিদ প্ৰাণী ইত্যাদি জীৱীয় সম্পদ, আনহাতে খনিজ পদাৰ্থ মাটি পানী বায়ু আদি জীৱ নথকা সম্পদসমূহক অজীৱীয় সম্পদ বোলা হয়। উপলব্ধতাৰ ওপৰত ভিত্তি কৰি সম্পদক নবীকৰণযোগ্য আৰু অনবীকৰণযোগ্য এই দুই ভাগত ভাগ কৰা হৈছে। যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ নাযায় সেইবোৰক নবীকৰণযোগ্য সম্পদ বোলা হয়, যেনে সূৰ্যৰ ৰশ্মি, বায়ু, পানী, মানুহ ইত্যাদি। আনহাতে যিবোৰ সম্পদ ব্যৱহাৰৰ পিছত একেবাৰে নিঃশেষ হৈ যায় সেইবোৰক অনবীকৰণযোগ্য সম্পদ বোলে, যেনে কয়লা, খনিজ তেল, সোণ ইত্যাদি। মালিকীস্বত্বৰ ওপৰত ভিত্তি কৰি সম্পদক পুনৰ তিনিটা ভাগত ভাগ কৰা হৈছে। ব্যক্তিগত সম্পদ যেনে মানুহৰ নিজৰ ভাল গুণ, শিক্ষা, কৰ্মদক্ষতা, নিজৰ দখলত থকা মাটি সম্পত্তি ইত্যাদি। জাতীয় সম্পদ অৰ্থাৎ এখন দেশৰ তত্বাৱধানত বা দখলত থকা সকলোবোৰ সম্পদ যেনে অভয়াৰণ্য, নদ নদী, ৰাস্তা ঘাট, শিক্ষানুষ্ঠান ইত্যাদি। আৰু আন্তৰ্জাতিক সম্পদ অৰ্থাৎ সকলো দেশৰ জাতীয় সম্পদ আৰু সমগ্ৰ বিশ্বৰ অধীনত থকা সম্পদ যেনে সাগৰ মহাসাগৰ, খনিজ সম্পদ, বায়ুমণ্ডল, অৰণ্য অঞ্চল ইত্যাদি। আন্তৰ্জাতিক সম্পদসমূহৰ উদ্ঘাটন আৰু ব্যৱহাৰ ৰাষ্ট্ৰসংঘই পৰিচালনা কৰে। এই আটাইবোৰ সম্পদে সমগ্ৰ বিশ্বৰ মানৱ জাতিৰ কল্যাণত ব্যৱহৃত হয়। উল্লেখ কৰা সম্পদসমূহ, বিশেষকৈ প্ৰাকৃতিক সম্পদসমূহ, পৃথিৱীৰ উপৰিভাগৰ সকলো ঠাইতে সমানে বিৰাজমান নহয়। বায়ু, পানী, সূৰ্যৰ ৰশ্মি আদি সকলো ঠাইতে পোৱা সম্পদবোৰক চিৰ বিৰাজমান সম্পদ বুলি কোৱা হয়। আনহাতে খনিজ পদাৰ্থ, উদ্ভিদ, শস্য আদি কিছুমান বিশেষ বিশেষ ঠাইতহে উপলব্ধ সম্পদবোৰক স্থানিক সম্পদ বোলে। প্ৰাকৃতিক সম্পদসমূহ পৃথিৱীৰ সকলো ঠাইতে সমানে পোৱা নাযায় আৰু এইবোৰৰ সকলো নবীকৰণযোগ্যও নহয়। বৰ্তমান পৃথিৱীৰ দ্ৰুত জনসংখ্যা বৃদ্ধিৰ লগে লগে প্ৰাকৃতিক সম্পদৰ ব্যৱহাৰ দ্ৰুতগতিত বৃদ্ধি পাইছে। এইদৰে প্ৰাকৃতিক সম্পদৰ দ্ৰুত ব্যৱহাৰে সমগ্ৰ বিশ্বৰে বহু মূল্যৱান অনবীকৰণযোগ্য সম্পদ নিঃশেষ হৈ যোৱাৰ ভয়াৱহ ইংগিত দিছে। এই পৰিস্থিতিৰ পৰা হাত সাৰিবলৈ বৰ্তমান সমগ্ৰ বিশ্বই সম্পদ সংৰক্ষণৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ প্ৰয়োজনীয়তা আহি পৰিছে। কোনো ধৰণৰ বিনাশ আৰু অপব্যৱহাৰ নোহোৱাকৈ সম্পদৰ পূৰ্ণ ব্যৱহাৰ কৰা কাৰ্যক সম্পদ সংৰক্ষণ বোলা হয়। ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ সংৰক্ষণ সংস্থা ইণ্টাৰনেশ্যনেল ইউনিয়ন ফৰ কনজাৰ্ভেশ্যন অৱ নেচাৰ, চমুকৈ IUCN, সম্পদ সংৰক্ষণৰ লগত বিশেষভাৱে জড়িত। 1948 চনত ফ্ৰান্সত IUCNৰ প্ৰতিষ্ঠা হৈছিল। IUCNৰ নেতৃত্বতে ৱৰ্ল্ড ৱাইল্ড লাইফ ফাণ্ড WWF আৰু বিশ্ব সংৰক্ষণ নিৰীক্ষণ কেন্দ্ৰ ৱৰ্ল্ড কনজাৰ্ভেশ্যন মনিটৰিং চেণ্টাৰ স্থাপিত হৈছে। আমাৰ দেশত পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ে সম্পদ সংৰক্ষণৰ লগত জড়িত কাম কাজসমূহ পৰ্যবেক্ষণ কৰে। এই মন্ত্ৰণালয়ৰ অধীনতে ভাৰতীয় বন গৱেষণা আৰু শিক্ষা সংস্থা গঠিত হৈছে। ইয়াৰ উপৰি বিজ্ঞান আৰু পৰিৱেশ কেন্দ্ৰ, গ্ৰীণ পিচ ইণ্ডিয়া, ৱাইল্ড লাইফ ট্ৰাষ্ট অৱ ইণ্ডিয়া, অসম বিজ্ঞান সমিতি, আৰণ্যক আদিৰ দৰে বেচৰকাৰী সংগঠনে পৰিৱেশ আৰু সম্পদৰ সুৰক্ষা আৰু সংৰক্ষণৰ কাৰণে কাম কাজ কৰি আহিছে। পৰিৱেশ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰ বাবে সমগ্ৰ বিশ্বজুৰি প্ৰতি বছৰে 5 জুন তাৰিখে বিশ্ব পৰিৱেশ দিৱস পালন কৰা হয়। সম্পদ সংৰক্ষণ প্ৰক্ৰিয়াৰ কাৰণে সুপৰিকল্পিত আঁচনি তৈয়াৰ কৰা আৰু ইয়াৰ সঠিক ৰূপায়ণ কৰাৰ অতি প্ৰয়োজন। আমাৰ এই পাঠটিত প্ৰাকৃতিক সম্পদসমূহৰ সংৰক্ষণৰ কাৰণে কিছুমান পদ্ধতিৰ কথা আলোচনা কৰা হৈছে। এই পদ্ধতিসমূহ হ'ল বিকল্প সম্পদৰ সন্ধান, অভিযোজন বা নৱপ্ৰচলন, বৰ্জিত দ্ৰব্যৰ পৰিমাণ হ্ৰাস, জ্ঞান আৰু শিক্ষাৰ সম্প্ৰসাৰণ, পুনৰাৱৰ্তন, সংৰক্ষণ সম্পৰ্কীয় আইনৰ কাৰ্যকৰীকৰণ, সম্পদৰ ভঁৰালৰ সঠিক মূল্যায়ন, সম্পদসমূহৰ ভৱিষ্যত প্ৰয়োজন নিৰ্ধাৰণ। অৰ্থনৈতিক ভূগোল মানুহৰ অৰ্থনৈতিক

0: অর্থনৈতিক কার্যসমূহৰ লগত বিশেষভাৱে জড়িত হৈ থাকে। মানুহৰ অর্থনৈতিক কাৰ্যৰ কাৰণে সম্পদৰ প্ৰয়োজন অত্যাৱশ্যকীয়। সম্পদৰ সঠিক মূল্যায়ন আৰু ব্যৱহাৰে মানৱ জাতিৰ কল্যাণ সাধন কৰিব পাৰে। সেয়েহে সম্পদসমূহৰ সংৰক্ষণৰ কাৰণে আমি সকলো সজাগ হোৱা উচিত।
1: দশম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ সমাজ বিজ্ঞান পাঠ্যপুথিৰ পাঠ অৰ্থনৈতিক ভূগোল বিষয়বস্তু আৰু সম্পদ আলোচনা কৰা হ'ল। তোমালোকৰ বাবে আজিৰ পাঠ যুগুতাই আগবঢ়ালে কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষয়িত্ৰী স্মৃতিৰেখা শইকীয়াই। আজিলৈ আমাৰ সময়ো হৈ আহিল। তোমালোকক পুনৰ প্ৰীতি আৰু শুভেচ্ছা জনাই আজিৰ অনুষ্ঠান ইমানতে সামৰিছোঁ।

এয়া আকাশবাণী গুৱাহাটী ডিব্ৰুগড়। এতিয়াৰ বাতৰিৰ সৈতে মই পুলক গগৈ। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলিও তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 400 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উত্তৰণৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব।

0: 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱ আয়োজন কৰা হ'ব আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰ লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্য সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈৰ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনীৰ পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতি আসন অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ পৰা সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব। গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱজ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখনৰ শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্ট ট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা পুয়াৰ ফাষ্ট ট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাৰীৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
1: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছোঁ। ইউ চি চি অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে ইউ চি চি অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা, আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই ইউ চি চি অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল, এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
0: নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জিত কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধিক খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। কৃষি বিভাগে ৰাজ্যত নতুন কৃষি বিপ্লৱৰ সূচনা কৰিবলৈ জৈৱিক কৃষি পদ্ধতিৰ প্ৰতি কৃষকসকলক আকৰ্ষিত কৰিবলৈ বিশেষ প্ৰচেষ্টা চলাইছে। ইয়াৰ অংশ হিচাপে ধেমাজি জিলা কৃষি বিভাগে কালি জিলাখনৰ মাছখোৱাত এখন সজাগতা সভা অনুষ্ঠিত কৰে। এই সভাত জৈৱিক কৃষিৰ বাবে উপযোগী ভূমি চিনাক্তকৰণ, ভৱিষ্যতৰ সম্ভাৱনা, কৃষি পদ্ধতি, জৈৱিকভাৱে উৎপাদিত কৃষি সামগ্ৰীৰ বজাৰ দখল আদিৰ সন্দৰ্ভত সবিশেষ অৱগত কৰা হয়। এই কাৰ্যসূচীত ৰাজ্যৰ কৃষি সঞ্চালকালয়ৰ যুটীয়া সঞ্চালক মানৱজ্যোতি দাসৰ লগতে জিলা কৃষি বিভাগৰ কেইবাগৰাকীও জ্যেষ্ঠ বিষয়া উপস্থিত থাকে। উল্লেখযোগ্য যে ৰাজ্যত জৈৱিকভাৱে উৎপাদিত অন্য

0: সামগ্ৰীৰ লগতে জহা আৰু বাওধানৰ চাউলৰ আন্তঃৰাষ্ট্ৰীয় বজাৰত ব্যাপক চাহিদাৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ কৃষি বিভাগে সমগ্ৰ ৰাজ্যতে জৈৱিক কৃষিক উৎসাহ যোগোৱাৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে। মাহমৰাৰ বিধায়ক সুৰজ দিহিঙে আজি মৰাণ পৌৰসভাৰ পদেন সদস্য হিচাপে শপত গ্ৰহণ কৰে। বিধায়কগৰাকীৰ পৌৰসভাৰ সদস্য হিচাপে শপত গ্ৰহণে জনপ্ৰতিনিধি আৰু স্থানীয় নগৰ প্ৰশাসনৰ মাজৰ সমন্বয় অধিক শক্তিশালী কৰাৰ উপৰি চৰকাৰী সেৱাসমূহ জনসাধাৰণে লাভ কৰাটো সুনিশ্চিত কৰাত সহায়ক হ'ব বুলি আশা কৰা হৈছে। এই অনুষ্ঠানত চৰাইদেউ জিলা আয়ুক্ত ডঃ নেহা যাদৱকে ধৰি জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়া উপস্থিত থাকে। ধেমাজি জিলাৰ জোনাই বন বিভাগে কবুচাপৰি সংৰক্ষিত বনাঞ্চলত অভিযান চলাই চোৰাংকৈ গছ কটা তিনিজন লোকক আটক কৰে। আৰক্ষীয়ে লগতে গছ কাটিবলৈ ব্যৱহাৰ কৰা ভালেসংখ্যক সামগ্ৰীও জব্দ কৰে। আমাৰ ধেমাজিৰ সংবাদদাতাই জনোৱা মতে জোনাই বন বিভাগৰ অধীনৰ তিনি মাইলৰ প্ৰস্তাৱিত কবুচাপৰি সংৰক্ষিত বনাঞ্চলত বনৰক্ষী বাহিনীয়ে আজি অভিযান চলাই গছ কাটি থকা অৱস্থাত সৰবৰাহকাৰী কেইজনক আটক কৰে। ধৃত লোককেইজনক লাইকা দধিয়া চাপৰিৰ নিৰ্মল গগৈ, শিৱ পাও আৰু বাম মিছং বুলি বনাঞ্চলিক বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বন বিভাগে ইতিমধ্যে সৰবৰাহকাৰী কেইজনৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45 শুনিবলৈ পাব।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: কৃষি জগত সমূহ কৃষক ৰাইজলৈ নমস্কাৰ জনাই আজিৰ অনুষ্ঠান মুকলি কৰিছো। আজিৰ অনুষ্ঠানত আগবঢ়াইছো অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে এটি আলোচনা।
3: কৃষি জগতৰ সকলোজন শ্ৰোতালৈ প্ৰীতি আৰু সম্ভাষণ জনাই মুকলি কৰিছোঁ আজিৰ অনুষ্ঠানটি। আশা কৰিছোঁ সকলো কুশলে আছে। শ্ৰোতা বন্ধুসকল, আজি আপোনালোকৰ ওচৰত এটি গুৰুত্বপূৰ্ণ বিষয় লৈ আলোচনা কৰিবলৈ আহিছোঁ। বিষয়টো হৈছে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব। এই বিষয়ত আলোচনা কৰিবলৈ আমাৰ মাজত আছে ডিৰেক্টৰেট অফ এগ্ৰিকালচাৰ অসমৰ সহকাৰী কৃষি সঞ্চালক শ্ৰীমতী অপৰ্ণা দাস বাইদেউ।
4: নমস্কাৰ।
3: আৰু লগতে উপস্থিত আছে জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া শ্ৰীমতী মধুমিতা কলিতা বাইদেউ।
5: নমস্কাৰ।
3: এই গুৰুত্বপূৰ্ণ বিষয়টো লৈ আমি আলোচনা কৰোঁ। আমি জানো অসমখন এখন কৃষি প্ৰধান ৰাজ্য, সেয়েহে কৃষকসকলৰ উন্নয়ন আৰু শস্য উৎপাদন বৃদ্ধি কৰাৰ বাবে মাটিৰ স্বাস্থ্য অতি গুৰুত্বপূৰ্ণ বিষয়। লগতে আমি দেখিবলৈ পাইছোঁ জলবায়ুৰ পৰিৱৰ্তনৰ প্ৰভাৱ খেতি মাটিটো পৰা হৈছে। সেইকাৰণে বহনক্ষম কৃষি পদ্ধতি গ্ৰহণ কৰাৰ প্ৰয়োজনীয়তাও দিনক দিনে বাঢ়ি গৈ আছে। এই উদ্দেশ্য আগত ৰাখি কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে বিভিন্ন ধৰণৰ আঁচনি কৃষকসকললৈ ৰূপায়ণ কৰি আছে। তাৰে মাজতে দুখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ভূমি স্বাস্থ্য আৰু উৰ্বৰতাৰ আঁচনি আৰু বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ আঁচনি। প্ৰথমে মই শ্ৰীমতী অপৰ্ণা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। যিহেতুকে আপুনি ৰাজ্য চৰকাৰৰ ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিৰ নোডেল অফিচাৰ, মাটিৰ স্বাস্থ্য মূলতঃনো কি হয় এই বিষয়ে আমাৰ কৃষকসকলক থুলমূলকৈ অকণমান জনাব।
5: হয়, নমস্কাৰ। মাটিৰ স্বাস্থ্য বুলিলে মাটিৰ সেই ক্ষমতাক বুজায় যাৰ দ্বাৰা মাটিয়ে গছ গছনিৰ বৃদ্ধিত সঠিকভাৱে সহায় কৰে আৰু পৰিৱেশৰ ভাৰসাম্য ৰক্ষা কৰে। সুস্থ মাটিত প্ৰয়োজনীয় পুষ্টি উপাদান, জৈৱ পদাৰ্থ, পানী ধৰি ৰাখিব পৰা ক্ষমতা আৰু উপকাৰী জীৱাণু থাকে। মাটিৰ স্বাস্থ্য গুৰুত্বপূৰ্ণ কাৰণকেইটা হৈছে ই ফচল উৎপাদনত বৃদ্ধি কৰে, সাৰৰ সঠিক ব্যৱহাৰ নিশ্চিত কৰে, কৃষি ব্যয় কমায়, ভৱিষ্যত প্ৰজন্মৰ বাবে মাটিৰ উৰ্বৰতা সংৰক্ষণ কৰে আৰু পৰিৱেশ প্ৰদূষণ কমায়। সুস্থ মাটি থাকিলেহে কৃষি ছাষ্টেইনেবল আৰু লাভজনক হ'ব পাৰে। সেইকাৰণে আমাৰ মাটিৰ স্বাস্থ্যটো অতি গুৰুত্বপূৰ্ণ।
3: হয় বাইদেউ, আপুনি ভোট

0: সুন্দৰ কথা ক'লে। অলপ আগতে মই কৈছিলোঁ যে ভূমি স্বাস্থ্য আৰু উৰ্বৰতা নামৰ এখন আঁচনি ৰূপায়ণ কৰা হৈছে। এই আঁচনিটোনো কি, আমাৰ কৃষকৰ উদ্দেশ্যে থুলমূলকৈ দুষাৰমান ক'ব নেকি?
1: হয়, এই আঁচনিটো ভূমি স্বাস্থ্য আৰু উৰ্বৰতা আঁচনিটো হৈছে ভাৰত চৰকাৰৰ এখন গুৰুত্বপূৰ্ণ আঁচনি। এই আঁচনিৰ জৰিয়তে কৃষকসকলে তেওঁলোকৰ মাটিৰ পুষ্টিগত অৱস্থা, যিটো আমি ফাৰ্টিলিটি বুলি কওঁ, মাটিৰ যিটো ফাৰ্টিলিটি আছে, সেই অৱস্থাটো সম্পৰ্কে বৈজ্ঞানিকভাৱে তথ্য দিয়া হয়। ইয়াৰ মূল উদ্দেশ্যসমূহ হৈছে মাটিৰ উৰ্বৰতা নিৰ্ণয় কৰা, ফচল ভিত্তিক সাৰৰ পৰামৰ্শ দিয়া, সাৰৰ সুষম ব্যৱহাৰ উৎসাহিত কৰা, অত্যাধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ হ্ৰাস কৰা, উৎপাদন বৃদ্ধি আৰু মাটিৰ স্থায়িত্ব ৰক্ষা কৰা। এই আঁচনি ৰূপায়ণ কৰিবলৈ আমাৰ অসমত বৰ্তমান 26টামান স্থায়ী লেব আছে, তাৰ যাৰ দ্বাৰা আমি এই মাটিখিনি পৰীক্ষা কৰা হয়।
0: হয় বাইদেউ, ছয়েল হেল্থ কাৰ্ডৰ যি কথা ক'লে অলপ আগত,
1: হয়,
0: এই ছয়েল হেল্থ কাৰ্ড বা ভূমি স্বাস্থ্য পত্ৰ, তাত কি ধৰণৰ তথ্য উল্লেখিত হৈ থাকে?
1: হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। ছয়েল হেল্থ কাৰ্ডখনত আমাৰ সাধাৰণতে আমি যিটো মাইক্ৰ আৰু মেক্ৰ নিউট্ৰিয়েণ্টৰ বিষয়ে তাতে উল্লেখ কৰা থাকে, কিমান পৰিমাণত এই মেক্ৰ আৰু মাইক্ৰ নিউট্ৰিয়েণ্ট থাকে। তাৰোপৰি মই কৈ আছোঁ আপোনাক, তাৰোপৰি আমি মাটিৰ পি এইচ মানটো আমি পাব পাৰোঁ আৰু ইলেক্ট্ৰিকেল কণ্ডাক্টিভিটিটো আমি পাব পাৰোঁ। এই কাৰ্ডখনত অৰ্গেনিক কাৰ্বন, নাইট্ৰজেন, ফচফৰাছ, পটাছিয়াম, যিকেইটা মই এতিয়া ইতিমধ্যে আপোনাক ক'লোঁ মেক্ৰ নিউট্ৰিয়েণ্ট, আৰু তাৰোপৰি ছালফাৰ আমি কৰা হয়, আৰু মাইক্ৰনিউট্ৰিয়েণ্ট যিটো মই ক'লোঁ সেইটো হৈছে জিংক, বৰণ, আইৰণ, কপাৰ আদি এইবিলাক ক্ষুদ্ৰ পুষ্টি উৎপাদন বুলি কয়, সেই বিষয়ে আমি ভালকৈ তাতে কিমান পৰিমাণত আছে সেইটো লিখা থাকে।
0: হয় বাইদেউ, আপুনি যে ক'লে মেক্ৰ আৰু মাইক্ৰনিউট্ৰিয়েণ্ট মানে মুখ্য মূল আৰু গৌণ মূল, তাৰ মানে কৃষকসকলক অকণমান বহলকৈ জনাব নেকি?
1: হয়, গছৰ মানে বৃদ্ধি আৰু উৎপাদনৰ বাবে বিভিন্ন পুষ্টি উৎপাদনৰ প্ৰয়োজন হয়। গছে যি খাই জীয়াই থাকে, মেক্ৰনিউট্ৰিয়েণ্ট হৈছে গছক যিটো পৰিমাণ বেছিকৈ লাগে। কিছুমান আমাৰ নিউট্ৰিয়েণ্ট আছে যিবোৰ গছক বেছিকৈ লাগে, সেইকেইটা হৈছে নাইট্ৰজেন, ফচফৰাছ, পটাছ। ইয়াৰ উপৰিও সেইকেইটাক আমি মেক্ৰনিউট্ৰিয়েণ্ট বুলি কওঁ, আৰু মাইক্ৰনিউট্ৰিয়েণ্ট হৈছে অতি কম পৰিমাণে লাগে সেইকেইটা। যদিও কম পৰিমাণে লাগে কিন্তু ইয়াৰ গুৰুত্বপূৰ্ণ, ই অত্যন্ত প্ৰয়োজনীয়। সেইকেইটা হৈছে জিংক, বৰণ, আইৰণ, কপাৰ, মেংগানিজ। এইটো আমাৰ এটা কথা কওঁ, এইটো আমি মাইক্ৰনিউট্ৰিয়েণ্টটো আমি নিমখৰ লগতো আমি তুলনা কৰিব পাৰোঁ। যেনেকৈ আমাক নিমখ অকণমান লাগে কিন্তু নহ'লেও নহয়, তেনেকৈ আমাৰ সেই মাইক্ৰনিউট্ৰিয়েণ্টবোৰ নহ'লেও আমাৰ গছে পুষ্টি নাপায়।
0: হয়, ঠিকে আছে বাইদেউ।
1: হয়,
0: এটা কথা আৰু জানিব বিচাৰিছিলোঁ, আমাৰ কৃষকসকলে এই আঁচনিটোৰ লাভ কেনেকৈ পাব পাৰে?
1: কৃষকসকলে এই আঁচনি পাবৰ কাৰণে নিজে তেওঁলোকে একো কৰিব নালাগে, আমাৰ বিভাগৰ মানুহ নিজে গৈ মাটিৰ নমুনা সংগ্ৰহ কৰিব। এইখিনিতে মই আমাৰ কৃষক বন্ধুসকলক বিশেষভাৱে অনুৰোধ কৰিব খুজিম যে যেতিয়া বিভাগীয় মানুহ মাটিৰ নমুনা সংগ্ৰহ কৰিবৰ কাৰণে আপোনালোকৰ তাত ফিল্ডত যায়, তেতিয়া আপোনালোকে সম্পূৰ্ণ সহায় সহযোগ তেওঁলোকক আগবঢ়াওক। আৰু আমাৰ এখন এটা এপ্লিকেশ্যন আছে, মোবাইল এপ্লিকেশ্যন, তাৰ জৰিয়তে আমি এই মাটিখিনি আমি সংগ্ৰহ কৰোঁ। সেই এপটোত যাবৰ কাৰণে আমাৰ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰিবলগীয়া হয়। সেই ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন কৰোঁতে তেওঁলোকৰ আমাক কিছুমান নথি পত্ৰ লাগে, ফোন নাম্বাৰ লাগে, আধাৰ কাৰ্ডৰ নাম্বাৰটো লাগে। আপোনালোকে যে একো সংকোচ নকৰিব, আমাৰ যিটো বিভাগীয় মানুহ গ'লে আপোনালোকে সেই ইনফৰ্মেশ্যনখিনি আপোনালোকে তেওঁলোকক দি দিব, তেতিয়াহে আপোনালোকৰ মাটিডৰা আমি কালেক্ট কৰিবলৈ, সংগ্ৰহ কৰিবলৈ সুবিধা পাওঁ।
0: তাৰমানে বাইদেউ, ছয়েল হেল্থ কাৰ্ড এপৰ যিটো বিষয়ে ক'লে, সেইটো নেথাকিলে কৃষকসকলৰ পৰা আমাৰ মাটিৰ নমুনা সংগ্ৰহ কৰাটো
1: অসম্ভৱ, মানে তেতিয়া আমি সংগ্ৰহ কৰিব পাৰিম, টেষ্টো কৰিব পাৰিম, কিন্তু কাৰ্ডখন আমি উলিয়াব
0: নোৱাৰিম।
1: জিঅ' লোকেশ্যন থাকে আৰু কাৰ্ডখন উলিয়াবলৈ হ'লে আমাৰ এটা পৰ্টেল থাকে, তাতে আমি যিখিনি টেষ্টিং কৰোঁ, টেষ্টিঙৰ যিখিনি ৰিজাল্ট ওলায়, সেই ৰিজাল্টখিনি তাতে আমি ভৰাই দিলেহে সেই কাৰ্ডখন আমি উলিয়াব পাৰোঁ।
0: বাইদেউ, খুব সুন্দৰকৈ ছয়েল হেল্থ কাৰ্ডৰ বিষয়ে আমাক অৱগত কৰিলে। এতিয়া দেখা গৈছে যে জলবায়ুৰ পৰিৱৰ্তন এটি জ্বলন্ত সমস্যা, আৰু যাৰ ফলত আমাৰ কৃষকৰ কৃষিৰ ওপৰতো প্ৰভাৱ পৰিছে, আৰু যাৰ ফলত জীৱিকাৰো ওপৰত প্ৰভাৱ পৰা দেখা গৈছে। সেইকাৰণে ভাৰত চৰকাৰে এটি আঁচনি ৰূপায়ণ কৰি আছে, যাৰ নাম হৈছে ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট।

0: বা বৃষ্টি নিৰ্ভৰ অঞ্চলৰ উন্নয়নৰ এখন আঁচনি। মই এতিয়া মধুমিতা কলিতা বাইদেউক সুধিব বিচাৰিছোঁ, এই আঁচনিখননো কি আৰু তাৰ মূল উদ্দেশ্যটোনো কি, আমাক এবাৰ চমুকৈ জনাব নেকি?
1: হয়, ধন্যবাদ কমল ডাঙৰীয়া। বৃষ্টি নিৰ্ভৰ অঞ্চলত কৃষি কাৰ্যকলাপৰ বৃদ্ধি নিশ্চিত কৰিবলৈ ভাৰত চৰকাৰৰ কৃষি মন্ত্ৰালয়ে 2011-12 চনত এখন নতুন আঁচনি, যিটোৰ নাম হ'ল বৃষ্টি নিৰ্ভৰ এলেকা উন্নয়ন আঁচনি, যিটো আমাৰ ইংলিছত ৰেইনফেড এৰিয়া ডেভেলপমেণ্ট RAD বুলি কৈছিল, সেইটো আৰম্ভ কৰিছিল। ইয়াৰ লক্ষ্য হৈছিল ক্ষুদ্ৰ আৰু প্ৰান্তীয় যিবিলাক কৃষক আছিল, সেই কৃষকসকলৰ কৃষি কাৰ্যৰ দ্বাৰা সৰ্বাধিক লাভ প্ৰদান কৰি তেওঁলোকৰ জীৱনৰ মান উন্নত কৰা।
0: বাইদেউ, ইয়াত যিটো এইটো আঁচনি আপুনি আঁচনিৰ কথা ক'লে, ইয়াত কেনেকুৱা কেনেকুৱা ধৰণৰ উপাদান বা কেনেকুৱা ধৰণৰ মূল্য বা প্ৰজেক্ট লোৱা হয়?
1: এই আঁচনিটো যদিও আঁচনিখন সৰু আঁচনি, কিন্তু কৃষকসকলে মানে জ্ঞাত হোৱাটো বহুতো জৰুৰী। এই আঁচনিখনত মূলতঃ উৎপাদনশীলতা বৃদ্ধি আৰু জলবায়ু পৰিৱৰ্তনৰ সৈতে জড়িত যিবিলাক বিপদসমূহ কম কৰাৰ বাবে মানে সংহতি কৃষি ব্যৱস্থা, সংহত যিটো কৃষি ব্যৱস্থা, আমাৰ যিটো ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, সেইটোৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছে। আৰু সংহত কৃষি ব্যৱস্থা হৈছে এক বহনক্ষম কৃষি পদ্ধতি য'ত পশুধন, শস্য উৎপাদন আদি জড়িত থাকে।
0: আপোনাৰ কমতে বাইদেউ, বহনক্ষম কৃষি ব্যৱস্থাত আমাৰ বিভিন্ন ধৰণৰ ইণ্টিগ্ৰেটেড ফাৰ্মিং মডেল লোৱা হয়, য'ত আমাৰ ছাষ্টেইনেবল এগ্ৰিকালচাৰৰ কাৰণে খুবেই দৰকাৰী হয়। এতিয়া বাইদেউ জানিব বিচাৰিম, এই আঁচনিখনৰ দ্বাৰা এজন কৃষকে কি কি সুবিধা পায়?
1: এই আঁচনিৰ যোগেদি কৃষকে উন্নত মানৰ বীজ, কৃষি সঁজুলি, প্ৰশিক্ষণ, জৈৱিক কৃষিৰ সহায় বা মৌ পালন, বিভিন্ন কৃষিভিত্তিক কাৰ্যকলাপ, গাহৰি পালন, কেঁচুসাৰ তৈয়াৰ কৰিব পৰাকৈ আৰ্থিক সহায় লাভ কৰে। আচলতে কি জানেনে, মানে বৰষুণ নিৰ্ভৰশীল যিবিলাক অঞ্চল আছে তেওঁলোকত খৰাং বা অনিশ্চয়তা, মানে বৰষুণৰ বাবে উৎপাদনবিলাক কমি যায়। RAD যি আঁচনি আছে, সেই আঁচনিখনে পানী সংৰক্ষণ, মাটিৰ উৰ্বৰতা বৃদ্ধি আৰু বিকল্প আয়ৰ ব্যৱস্থা কৰি কৃষকক মানে সহায় কৰে। এই যিখিনি মই অলপ আগতে যিটো ক'লোঁ যে ইণ্টিগ্ৰেটেড ফাৰ্মিং ছিষ্টেম, যিটো সংহত কৃষি ব্যৱস্থা, তাতে আমি বহুতকেইটা উপাদান থাকে, যেনেকৈ এইবিলাক হাঁহ কুকুৰা হওক, পশুধন হওক, এইবিলাকৰ পৰা মানে কৃষকসকলে আয়টো উৎপাদন মানে বেছি হয়। ধৰি লওক এটা আপোনাৰ কৃষি ক্ষেত্ৰখনতেই পটককৈ যেনিবা বানপানী আহিল, কিবা পোক পতংগৰ আটক হ'ল, তেতিয়া মানে কৃষি খেতিখিনিৰ পৰা আমি উৎপাদন খেতিয়কজনে বেছি নাপাবও পাৰে, কিন্তু তেতিয়া তাৰ লগত যদি হাঁহ কুকুৰা কৰিছে বা মৌ পালন কৰিছে, সেইখিনিৰ পৰা যিখিনি উপাৰ্জন পাব, তেওঁৰ উপাৰ্জনটো সন্তুলন হৈ থাকে। মানে
0: বাইদেউ আপুনি মানে এইটো আমি এইটো বুজিব পাৰোঁ যে ধৰি লওক এটা খেতি যদি তেখেতৰ কিবাকৈ ন্যস্ত হৈ যায়, আন এটা খেতিৰ দ্বাৰা তেখেতৰ স্বাৱলম্বনটো মানে
1: নিশ্চিত হৈ থাকে, তেওঁ মানে আয় ক্ষেত্ৰত মানে তেতিয়া আৰু ইমান প্ৰব্লেম নহয়।
0: ধন্যবাদ বাইদেউ। অলপ আগতে আমাক অপৰ্ণা বাইদেউ জনালে যে ভূমি স্বাস্থ্য পত্ৰ বনাবলৈ হ'লে বিভিন্ন জেগাৰ পৰা বিভাগীয় কৰ্তৃপক্ষ গৈ পেলাই মাটি সংগ্ৰহ কৰে আৰু মাটিসমূহ আমাৰ ছয়েল হেল্থ কাৰ্ড লেবৰেটৰীত পৰীক্ষা কৰি পেলাই ছয়েল হেল্থ কাৰ্ড প্ৰস্তুত কৰে। এতিয়া ধৰি লওক অপৰ্ণা বাইদেউ সুধিব বিচাৰিছোঁ, এজন কোনোবা খেতিয়কে নিজে নিজাববীয়াকৈ নিজৰ ছেম্পল বা নমুনা দিব বিচাৰিছে, তেনেহ'লে কি কি মানে পদক্ষেপ ল'ব লাগিব সেই খেতিয়কজনে?
2: হয়, মই আপোনাক আগতেই কৈছিলোঁ, এই কৃষকে নিজেই তেওঁ মাটিডৰাৰ পৰা নমুনা সংগ্ৰহ কৰিব নোৱাৰে। কাৰণ মই আপোনাক কোৱাৰ দৰে মোবাইল আমাৰ এপ আছে, সেই মোবাইল এপটোৰ জৰিয়তেহে এই মাটিখিনি সংগ্ৰহ কৰিব পাৰে। গতিকে কৃষকে নোৱাৰে, আমাৰ বিভাগীয় তৰফৰ পৰাই আমি এইটো কামটো কৰালা হয়। যদি তেওঁ ইচ্ছা কৰে যে সোনকালে তেওঁ মাটিডৰা পৰীক্ষা কৰাব লাগে, তেতিয়াহ'লে তেওঁ ওচৰতে যিটো কৃষি বিভাগ আছে, তেওঁলোকৰ ADO অফিচেই হওক, লাগিলে আমাৰ ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচেই হওক, নতুবা ছইল টেষ্টিং লেবৰেটৰী যাৰ ওচৰত আছে, তাতে তেওঁ খবৰ কৰি মাটিডৰা পৰীক্ষা কৰাই ল'ব পাৰে।
0: বাইদেউ, এই ছইল হেল্থ কাৰ্ড জেনেৰেশ্যন বা ভূমি স্বাস্থ্য পত্ৰ যেতিয়া আমাৰ কৃষকসকলে পায়, সেইটো কাৰণে কৃষকসকলে কিবা মাচুল দিব লাগে নেকি বাৰু?
2: নালাগে, এইটো একদম মাচুল দিব নালাগে, এইটো বিনামূল্যে আমাৰ পৰীক্ষা কৰা হয়। বৰ্তমানলৈকে এইটো বিনামূল্যে পৰীক্ষা কৰি আহিছে।
0: খুব সুন্দৰ পদক্ষেপ বাইদেউ।
2: হয়,
0: আৰু বাইদেউ এটা আমি আজিকালি দেখিছোঁ যে কৃষকসকলে অসন্তুলিত হাৰত ৰাসায়নিক সাৰ প্ৰয়োগ কৰাৰ ফলত মাটিৰ উৰ্বৰতা শক্তি ক্ষয় হৈছে, আপুনি অলপ আগত কৈছে এইখিনি কথা, আৰু কৃষিৰ উৎপাদনো হ্ৰাস পাইছে। এই

0: ক্ষেত্ৰত আমাৰ বিভাগৰ ফালৰ পৰা কিবা সজাগতামূলক পদক্ষেপ লোৱা হৈছে নেকি বাৰু?
1: হয়, আগতেও আমাৰ এনেকৈ বহুত সজাগতা সভা পতা হৈছিলে, আৰু এতিয়া ৰিচেণ্টলি আমাৰ ধৰিত্ৰী মাতা বচাও অভিযানৰ অধীনত আমাৰ যিটো আত্মা আছে, আত্মা অৰ্থাৎ কৃষি প্ৰযুক্তি ব্যৱস্থাপনা অধিকৰণৰ কৰ্তৃপক্ষৰ দ্বাৰা সুষম হাৰত যাতে আমি সাৰখিনি প্ৰয়োগ কৰিব পাৰোঁ তাৰ ওপৰত 11 এপ্ৰিলৰ পৰা ৰাজ্যজুৰি বিশেষ সজাগতা অভিযান চলোৱা হৈছে। এই অভিযানৰ অন্তৰ্গত ইতিমধ্যে 650খনতকৈ অধিক সজাগতামূলক সভা অনুষ্ঠিত কৰা হৈছে আৰু তাৰ দ্বাৰা 25,000তকৈ অধিক কৃষকক সজাগ কৰা হৈছে। সেইটো আমি এতিয়া কৰি আছো।
0: হয়, এতিয়াও চলি আছে। হয়তো ইয়াত আমাৰ কৃষকসকলক জনোৱা হৈছে যে কেনেকৈ আমি জৈৱিক কৃষিৰ ফালে লাহে লাহে আগবাঢ়িব
1: লাগে, জৈৱিক কৃষিৰ ফালে কেনেকৈ আগবাঢ়িব লাগে।
0: আৰু ধৰি লওক আমাৰ যিখিনি কৃষক আছে, কৃষকে আমাৰ সয়েল হেল্থ কাৰ্ড ব্যৱহাৰ কৰি সয়েল হেল্থ কাৰ্ডত থকা
1: যিখিনি আমাৰ ৰিকমেণ্ডেশ্যন
0: আছে সেইমতে যদি সাৰ প্ৰয়োগ কৰে,
1: হয়
0: তেনেহ'লে আপোনাৰ সন্তুলিত সাৰ
1: দিয়া যায়।
0: ধন্যবাদ বাইদেউ। এতিয়া মই অকণমান এটা বেলেগ এটা কথা সুধিব বিচাৰিছোঁ বাইদেউ। আমাৰ যিখিনি নৱপ্ৰজন্ম আছে, দেখা গৈছে যে নৱপ্ৰজন্মৰ মাজতো আমাৰ সয়েল হেল্থ কাৰ্ড বা ছাষ্টেইনেবল এগ্ৰিকালচাৰ, বহনক্ষম কৃষি যিখিনি ব্যৱস্থা আছে সেইখিনিৰ সজাগতাও খুব দৰকাৰী হৈ পৰিছে। এনেকুৱা ধৰণৰ বিভাগে আমাৰ নৱপ্ৰজন্মৰ ওচৰত এনেকুৱা কিবা প্ৰজেক্ট বা কিবা পদক্ষেপ লৈছেনে?
1: হয় হয়, এইটো এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন। আমাৰ চৰকাৰে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰিছে, তাৰ ভিতৰত আমাৰ অন্যতম পদক্ষেপ হৈছে স্কুল সয়েল হেল্থ কাৰ্ড। এই স্কুল সয়েল হেল্থ কাৰ্ডৰ জৰিয়তে আমাৰ ছাত্ৰ ছাত্ৰীক মাটিৰ পৰীক্ষাৰ ওপৰত সচেতনতা বৃদ্ধি কৰাইছে। আমাৰ অসমত বৰ্তমান আমি 185খন স্কুলত এই আঁচনিসমূহ কাৰ্যক্ষম কৰা হৈছে। আমি প্ৰত্যেকখন ছিলেক্টেড স্কুলতে এটা এটা মিনি সয়েল টেষ্টিং লেব প্ৰতিষ্ঠা কৰি আছোঁ। বৰ্তমানলৈকে 150খন স্কুলত আমি মিনি সয়েল টেষ্টিং লেব ষ্টাব্লিছ কৰিছোঁ। আৰু ছাত্ৰ ছাত্ৰীসকলে কি হয়, ইয়াতে নিজেই ওচৰতে থকা যিটো কৃষক থাকে, ওচৰতে থকা ফিল্ডৰ পৰা মাটি সংগ্ৰহ কৰি নিজৰ পৰীক্ষাগাৰত পৰীক্ষা কৰে, নিজেই কৰে ল'ৰা ছোৱালীখিনি, আৰু কাৰ্ডখন প্ৰস্তুত কৰি সেই কৃষকসকলক বিতৰণ কৰে। ইয়াৰ দ্বাৰা ছাত্ৰ ছাত্ৰীসকল যথেষ্ট উৎসাহিত হৈছে আৰু আমি দেখিছোঁ তেওঁলোকে খুবেই ভাল পাইছে এই প্ৰজেক্টটো। তেওঁলোকে নিজে যেতিয়া টেষ্টিং কৰে তেওঁলোকে নিজকে ছাইণ্টিষ্ট নিচিনাও এটা ভাৱ আহিছে আৰু ভাল হৈছে, সুন্দৰ পদক্ষেপ। তাৰোপৰি আমি বহুত সচেতনতা অভিযান আমি আৰম্ভ কৰিছোঁ, কৃষি মেলা আৰু প্ৰদৰ্শনী আৰম্ভ কৰিছোঁ, আৰু কৃষক বিজ্ঞানী আলোচনা চক্ৰ আমি কৰিছোঁ, ৰেডিঅ', টেলিভিশ্যন আৰু সামাজিক মাধ্যমৰ জৰিয়তেও আমি প্ৰচাৰ চলাইছোঁ আৰু শিক্ষামূলক সামগ্ৰীও আমি বিতৰণ কৰিছোঁ।
0: এতিয়া বাইদেউ, আমাৰ যিখিনি স্কুলৰ দাঁতি কাষৰীয়া যিখিনি আমাৰ কৃষক আছে, তেখেতসকলেও এই স্কুলৰ পৰাই সয়েল হেল্থ কাৰ্ড পোৱাৰ এটা ব্যৱস্থা
1: কৰা হৈছে।
0: খুব সুন্দৰ পদক্ষেপ বাইদেউ। এতিয়া মই মধুমিতা বাইদেউৰ ওচৰলৈ আহিব বিচাৰিছোঁ। বাইদেউ, RAD আঁচনিৰ দ্বাৰা কৃষকৰ কেনেধৰণৰ উন্নতি কেনেকৈ হ'ব পাৰে, লাভৱান কেনেকৈ হ'ব পাৰে এজন কৃষকে?
2: মই আগতেও কৈছোঁ তেওঁলোকে যেতিয়া দুটা তিনিটা যেনেকৈ খেতি কৰে তেনেকৈ তাৰ পৰাতো লাভ হয়েই। একেটা মাটিতে বিভিন্ন কৃষি আৰু সংলগ্ন কাৰ্যকলাপ একেলগে কৰাৰ ফলত বছৰৰ বিভিন্ন সময়ত আয় আহে, ফলত কৃষকৰ অৰ্থনৈতিক অৱস্থাটো উন্নত হয়। আৰু এটা কথা এইখিনিতে মই কওঁ যে অকল আঁচনিৰ কাৰণে আমি বীজ প্ৰদান বা এইবিলাক প্ৰশিক্ষণ এইটোৱেই নহয়, ইয়াত মানে এটা ভাৰ্মি কম্প'ষ্ট ইউনিট বনাবৰ কাৰণেও আমি আৰ্থিক
0: কিছু সাৰৰ ইউনিট
2: আৰ্থিক অৱদান প্ৰদান কৰা হয় এই আঁচনিত, যিটো ভাৰ্মি কম্প'ষ্ট ইউনিট। এইটো হ'ল এটা মানে প্ৰক্ৰিয়া য'ত কেঁচুৱে জৈৱিক আৱৰ্জনাবোৰ পুষ্টিকৰ সাৰলৈ ৰূপান্তৰিত কৰে, যাক আমি কেঁচুসাৰ বুলি জানো। এই কেঁচুসাৰত আমাৰ বিভিন্ন ধৰণৰ নাইট্ৰেট, যিটো নাইট্ৰজেন, খনিজ পদাৰ্থ আদি থাকে, সেয়েহে মাটিৰ গুণাগুণবিলাক বৃদ্ধি পায় এই সাৰ ব্যৱহাৰ কৰিলে। আৰু এই যিটো ভাৰ্মি কম্প'ষ্ট ইউনিটটো আছে সেইটো মানে বহুত ডাঙৰ কিবা এনেকুৱা নহয়, তেওঁ খেতি পথাৰতে এটা ছাইডত গৈ সেইটো কৰিব পাৰে তেওঁ।
0: আৰু যিহেতুকে এতিয়া আমি দেখিছোঁ আমাৰ এতিয়া বৰ্ষাকালীন খেতিৰ বতৰ আৰু শালি ধান আমাৰ অসমৰ এটা প্ৰধান খেতি,
2: হয়
0: গতিকে বাইদেউ শালি ধানৰ লগত ভিত্তি কৰি কোনোবা সংহত কৃষি প্ৰণালী বা IFS মডেল আছে নেকি?
2: হয়, অসমৰ খাৰিফ বতৰত শালি ধানক কেন্দ্ৰ কৰি কেইবাটাও IFS যিটো সংহত পদ্ধতি আছে, বিশেষকৈ বৰষুণ নিৰ্ভৰ কৃষি অঞ্চলত এই মডেলসমূহ কৃষকৰ আয় বৃদ্ধি কৰিবলৈ মানে বহুত সহায় কৰে। তাৰে ভিতৰত যিটো মানে বেছি পপুলাৰ আমাৰ

0: এইটো হ'ল ধান আৰু মীন পালন, যিটো আমাৰ পেডিকাম ফিছ কালচাৰ বুলি কোৱা হয়। ধানসহ মীন পালন এক এনেকুৱা সংহত কৃষি পদ্ধতি য'ত ধান খেতি আৰু মীন পালন একেখন পথাৰতে কৰা হয়। এই পদ্ধতিত মানে কি হয়, যিখন পথাৰ আছে তাৰ উৎপাদনশীলতাটো বাঢ়ে, গোটেই মানে মাটিৰ হেৰি কোৱালিটিটো ভাল হৈ যায়, অনুকূল হয়। ইয়াত মানে কি হয়, মাছ যেতিয়া ধাননিৰ লগত একেলগে কোৰা যায়, মাছখিনিয়ে ধানৰ পৰা জৈৱিক পদাৰ্থ আৰু পুষ্টিকৰ পদাৰ্থখিনি ব্যৱহাৰ কৰে আৰু মাছৰ যিখিনি আৱৰ্জনা আছে সেইবোৰ পাছত ধানৰ মানে সাৰ হিচাপে পৰিণত হয়। এই সংহত পদ্ধতিৰ কাৰণে মানে কৃষকৰ বহুত আয় বৃদ্ধি হোৱা দেখা গৈছে। তেনেকৈ এটা আৰু আপোনাক এটা মই উদাহৰণ দিওঁ, যেনেকৈ ধান আৰু হাঁহ পালন। হাঁহ পালন ধাননিত যেতিয়া হাঁহ এৰি দিয়া যায় তেতিয়া হাঁহে পোক পতংগ গোটেইখিনি খাই পেলায়, পোক পতংগ যিটো নিয়ন্ত্ৰণ কৰাৰ খৰচ সেইটোও কমি যায় আৰু আমাৰ মানে খেতিডৰা ভাল হয়, কাৰণ হাঁহৰ যিবিলাক বিস্তাৰ থাকে সেইবোৰ জৈৱ সাৰ হিচাপে আকৌ কাম কৰে আৰু হাঁহৰ আপোনাৰ তাৰ এডিশ্যনেলি হাঁহৰ যিবিলাক কণী মাংস এইবিলাকৰ পৰাতো আকৌ আয় বৃদ্ধি হয়েই, সেইটো যদি বজাৰত বিক্ৰী কৰা যায় তেনেকৈ। আৰু আৰু কিছুমান তেনেকুৱা আমাৰ পদ্ধতি আছে, যেনেকৈ গাহৰি আৰু মীন পালন যেনিবা একেলগে কৰিছে খেতিডৰাৰ ওচৰতে, তেতিয়া এই মানে এইটো এটা বহনক্ষম আৰ্হি হয়। এইটো গাহৰিৰ যিবিলাক আৱৰ্জনা আছে মাছৰ পুখুৰীৰ লগত জৈৱিক সাৰ হিচাপে হৈ পৰে, যাৰ ফলত পুষ্টিকৰ এটা চক্ৰৰ মানে সৃষ্টি হয়। এই ব্যৱস্থাৰ মানে আৱৰ্জনাবিলাক হ্ৰাস কৰে, যিবিলাক মানে লেতেৰা পেতেৰা আছে সেইবিলাক যিহেতু হেৰি হ্ৰাস কৰে আৰু ইয়াৰ উৎপাদনশীলতাটো বঢ়াই দিয়ে। এইটো এটা যিটো ক'লোঁ আপোনাক গাহৰি আৰু মাছ পালনৰ, সেইটো এটা এনেকুৱা এটা পদ্ধতি যিটো মানে পৰিৱেশ বন্ধুত্বপূৰ্ণ কৰি তোলে আৰু কৃষকসকলেও মানে কৰ্মস্থাপনো সৃষ্টি কৰে।
1: মানে বাইদেউ আই এফ এছ মডেল বা সংহত কৃষি প্ৰণালী ব্যৱস্থাত এইটো এনেকুৱা এটা মডেল য'ত এটা মডেলৰ বা এটা ব্যৱস্থাৰ অৱশিষ্ট এটা বেলেগ মডেলৰ কাৰণে এটা ৰ মেটেৰিয়েল হৈ পৰে
0: আৰু মানে আপোনাক এক্সট্ৰা খৰচটো ইমান নপৰে, কাৰণ তাতে যিখিনি আছে। এনেকুৱা আৰু এটা পদ্ধতি আছে যেনেকৈ মৌ পালন, মৌ পালনটোতো কৃষকসকলে সাধাৰণতে কৰেই, কিন্তু যেতিয়া আমি যেতিয়া আমাৰ সৰিয়হৰ খেতি হয় তাৰ ওচৰত যদি মৌ পালন কৰা যায় মৌৰ হেৰি কোৱালিটিটোও ভাল হয় আৰু আপোনাৰ সেইটো এটা এটা ডাঙৰ মানে হেৰি পদ্ধতি। আৰু সেই এইটো যিটো মৌ পালনৰ আছে তাৰ কাৰণে মানে এইটো গুৰুত্বপূৰ্ণ কাৰ্যকলাপ আৰু ইয়াত মানে ভাৰত চৰকাৰৰ কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰালয়ো বহুত এটা ডাঙৰ ফ্লেক্সিপ প্ৰগ্ৰেম চলি আছে এইটোৰ ওপৰত।
1: একেধৰণে মই এতিয়া অপৰ্ণা বাইদেউৰ পৰা জানিব বিচাৰিম, বাইদেউ এতিয়া আমাৰ যিহেতুকে অলপ আগতে আমি ক'লোৱেই যে শালি ধানৰ খেতিৰ বতৰ, এতিয়া ধৰি লওক শালি ধানত আমাৰ কৃষকসকলে প্ৰয়োগ কৰিব লগা সাৰৰ কিবা পৰামৰ্শ আপুনি দিব নেকি আৰু অকণমান এইটো জনাব পাৰিব নেকি যে সাৰবিলাক কেনেদৰে মাটিত দিব লাগে?
2: এতিয়া যিহেতু আপুনি কোৱাৰ দৰে এতিয়া শালি ধানৰ বতৰ আহি আছে, এতিয়া সাৰ প্ৰয়োগ কৰিবলৈ আপোনালোকে আমাৰ বেছি সাধাৰণতে আমাৰ মানুহখিনিয়ে ইউৰিয়া ফচফেট আৰু পটাছটোৱেই দিয়ে। এতিয়া সেইটো কেনেকৈ দিব লাগে মই আমাৰ কৃষক বন্ধুসকলক জনাব খুজিছোঁ যে আমাৰ 17-18 কেজি ইউৰিয়া, 16-17 কেজি ছুপাৰ ফচফেট আৰু 8-9 কেজি মিউৰেট অফ পটাছ আমাৰ প্ৰতি বিঘাই প্ৰতি দিব লাগে। ইয়াৰে আধা ইউৰিয়াখিনি আৰু সম্পূৰ্ণ ছুপাৰ ফচফেট আৰু পটাছ সেইখিনি মাটি চহোৱাৰ সময়ত বা ৰোপণৰ আগে আগে প্ৰয়োগ কৰিব লাগে আৰু বাকী থকা ইউৰিয়া সাৰখিনি দুভাগ কৰি এভাগ পোখা মেলাৰ সময়ত আৰু অন্যভাগ থুৰ উলিওৱাৰ সময়ত প্ৰয়োগ কৰিব লাগে। আৰু ইয়াতে মই কিন্তু এটা কথা অনুৰোধ কৰিম আমাৰ কৃষক বন্ধুসকলক, এই প্ৰয়োগ কিন্তু মাটিৰ পৰীক্ষা অনুসৰিহে সাৰ প্ৰয়োগ কৰিব লাগে। মই যিটো ক'লোঁ সেইটো জেনেৰেল এটা ইনফৰ্মেশ্যন হয়, কিন্তু আমাৰ যিখিনি আমাৰ কাৰ্ডত থাকিব সেই অনুসৰিহে যেন তেওঁলোকে সাৰ প্ৰয়োগ কৰে, কাৰণ আমাৰ কিছুমান মাটিত আমাৰ সাৰ বেছিকৈও থাকিব পাৰে, অতি কমো থাকিব পাৰে, গতিকে সেইখিনি কিমান পৰিমাণত দিব লাগিব সেইটো আমাৰ কাৰ্ডখনত ধুনীয়াকৈ উল্লেখ কৰা থাকে আৰু সেই অনুসৰিহে যেন মাটিডৰাত তেওঁলোকে সাৰ প্ৰয়োগ কৰে। আৰু গোবৰ সাৰ আৰু জৈৱিক সাৰ অধিক পৰিমাণে ব্যৱহাৰ কৰিবৰ কাৰণে তেওঁলোকক মই অনুৰোধ জনাম আৰু এর কাৰণে প্ৰতি বিঘাই প্ৰতি 1.5 টন 1.5 টনলৈকে জৈৱিক সাৰ প্ৰয়োগ কৰিব লাগে আৰু অত্যাধিক ইউৰিয়া ব্যৱহাৰ নকৰিব। প্ৰয়োজনীয় অনুসৰি জিংক সালফেট, য'ত জিংক কম আছে
1: তাত দিব লাগে,
2: তাত দিব লাগে জিংক সালফেট।
0: এই অপৰ্ণা বাইদেউৰ লগতে মই এটা কথা ক'ব খুজিছোঁ, যিখন কৃষি আমাৰ যিখন ভূমি স্বাস্থ্যপত্ৰ দিয়া যায় খেতিয়কক, খেতিয়কসকলে মানে ঘৰতে যাতে ৰাখি এনেই নথয়, তেওঁলোকে যাতে সেইখন হয় সেইখন

0: আমি হ্যাঁ ব্যবহাৰ কৰা যিটো বুজি নাপায় যদি তেওঁলোকে নিকটৱৰ্তী যিটো অফিচ আছে আমাৰ এগ্ৰিকালচাৰৰ তাতে গৈ তেওঁলোকে সুধিলেও বুজাই দিব কাৰ্ডখন অসমীয়াতে আমি সাধাৰণতে দিয়া যায় তেওঁলোকে কোনটো নাইট্ৰজেন কিমান দিব লাগে বা কি কথা এইখিনি যদি বুজি নাপায় তেওঁলোকে তাতে গৈ পেলাই সুধি ল'লেও
1: বাইদেউ মধুমিতা বাইদেউ আৰু এটা প্ৰশ্ন সুধিব বিচাৰিছোঁ ধৰি লওক আমাৰ আৰ আই ডি স্কীমৰ বিষয়ে আপুনি ক'লে এজন কৃষকে আৰ আই ডি স্কীমৰ লাভটো আমাৰ বিষয়াসকলৰ পৰা কেনেদৰে ল'ব পাৰিব
0: একেই বেলেগ স্কীমবিলাকৰ যেনেকৈ আমি তেওঁলোকে কৃষকসকলে মানে নিজৰ নিকটৱৰ্তী যিখিনি কৃষি উন্নয়ন বিষয়াৰ কাৰ্যালয় আছে বা কৃষি বেলেগ কাৰ্যালয় আছে আত্মাৰো আজিকালি কাৰ্যালয় আছে সেইবিলাকত গৈ পেলাই তেওঁৰ নামটো অন্তৰ্ভুক্ত কৰিব লাগে তেওঁ যদি ইচ্ছা কৰিছে এইটো আঁচনি ল'বৰ কাৰণে তেওঁ গৈ পেলাই ক'ব লাগে আৰু সাধাৰণতে আমি যেনেকৈ হিতাধিকাৰী কেনেকৈ মানে ছিলেক্ট কৰোঁ মই এইটো কৈ দিওঁ এনেকুৱা এজন হিতাধিকাৰী আমি ছিলেক্ট কৰোঁ যিজনে মানে অলৰেডি তেওঁলোক যাতে এখন সংহত কৃষি ব্যৱস্থা কৰি আছে যেনেকৈ ধান দুটা মিনিমাম কৰিব লাগে ধান খেতিৰ লগত যেনিবা মৌ পালন কৰি আছে কৃষিৰ লগত মীন পালন কৰি আছে তেনেকুৱা
1: মই অৱশেষত মই অপৰ্ণা বাইদেউ জানিব বিচাৰোঁ আপুনি আমাৰ কৃষকসকললৈ কিবা বাৰ্তা প্ৰেৰণ কৰিব বিচাৰিছে নেকি
2: হয় মই মাটি আমি সকলোৱে জানো যে মাটি আমাৰ অমূল্য সম্পদ আজিৰ দিনত মাটিৰ সংৰক্ষণ কৰিলে ভৱিষ্যত প্ৰজন্মৰ উপকৃত হ'ব সাৰৰ সঠিক ব্যৱহাৰ কৰক জৈৱ পদ্ধতি গ্ৰহণ কৰক আৰু নিয়মিত মাটি পৰীক্ষা কৰক সুষম পুষ্টি মানেই উন্নত ফচল অধিক আয় আৰু সুস্থ মাটি সাৰ প্ৰয়োগৰ আগতে মাটিৰ পৰীক্ষা কৰক মাটিৰ পৰীক্ষাই কৃষি ব্যয় কমায় উৎপাদন বৃদ্ধি কৰে মাটিৰ উৰ্বৰতা ৰক্ষা কৰে অত্যাধিক সাৰ ব্যৱহাৰে মাটি আৰু পৰিৱেশ দুয়োটাকে ক্ষতি কৰে সেয়ে বৈজ্ঞানিক পদ্ধতিত সাৰৰ ব্যৱহাৰ কৰক আৰু সুস্থ মাটিৰ জৰিয়তে ছাষ্টেইনেবল কৃষি গঢ়ি তোলক
1: হয় বাইদেউ মই ধন্যবাদ জনাইছোঁ অপৰ্ণাছ বাইদেউলৈ আৰু মধুমিতা কলিতা বাইদেউলৈ আপোনালোকে ইমান কম সময়ৰ ভিতৰত আমাৰ কৃষকসকলৰ কল্যাণৰ উদ্দেশ্যে বহুতো গুৰুত্বপূৰ্ণ কথা আমাক জনালে আমি আশা কৰিছোঁ এই অনুষ্ঠানটো শুনি আমাৰ কৃষকসকলে নিশ্চয়কৈ উপকৃত হ'ব আৰু ভৱিষ্যতেও আমি এনেদৰে লগ পোৱাৰ আশাৰে আজিৰ অনুষ্ঠানটো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ
3: ধন্যবাদ ইমান পৰে শ্ৰোতাসকলে অসমত মাটিৰ স্বাস্থ্য ব্যৱস্থাপনা আৰু বহনক্ষম কৃষিৰ গুৰুত্ব এই বিষয়ে আলোচনাটি শুনিলে আলোচনাটিত ভাগ ল'লে অসম কৃষি সঞ্চালকালয়ৰ জ্যেষ্ঠ কৃষি উন্নয়ন বিষয়া মধুমিতা কলিতা সহকাৰী কৃষি সঞ্চালক অপৰ্ণা দাস আৰু অনুষ্ঠানটিৰ আঁত ধৰিলে উপপ্ৰকল্প সঞ্চালক কমল দাসে অনুষ্ঠানটিত এইবাৰ শুনক পটল খেতিৰ বিষয়ে গ্ৰীষ্মকালীন পাচলি বুলিলে প্ৰধানকৈ জিকা পটল ভাতকেৰেলা ভেন্দি লেচেৰামা ভোল ইত্যাদিৰ কথাই মনলৈ আহে ব্যৱসায়িক চাহিদা থকা এই পাচলিসমূহৰ জনপ্ৰিয়তা অধিক পটল হৈছে এবিধ লতাজাতীয় বহুবৰ্ষীয় উদ্ভিদ পুষ্টিকৰ পাচলিৰ উপৰিও পটল হৈছে ঔষধি গুণযুক্ত এবিধ পাচলি আৰু পটলক ৰোগীৰ পথ্য হিচাপেও গণ্য কৰা হয় অসমত ব্যৱসায়িক ভিত্তিত ঠাই বিশেষে পটল খেতি কৰা হয় ওখ পানী জমা নোহোৱা বালিচহীয়া মাটি আৰু নৈপৰীয়া পলসুৱা মাটি পটল খেতিৰ বাবে উপযোগী মাটিৰ আম্লিক গুণ কম হ'লে পটল খেতি ভাল হয় পটলৰ কোনো অনুমোদিত সঁচ নাই যদিও থলুৱা অধিক উৎপাদনক্ষম সঁচবোৰেই খেতিৰ কাৰণে বাছনি কৰি ল'ব লাগে থলুৱা সঁচবোৰ বিভিন্ন প্ৰকাৰৰ আছে যেনে কিছুমান সঁচ গোল কিছুমান থুপুকা কিছুমান দুইমূৰ জোঙা তেনেদৰে ৰঙৰ ক্ষেত্ৰতো পাতল সেউজীয়া মধ্যমীয়া ডাঠ সেউজীয়া সেউজীয়া ৰঙত আঁচ থকা বিভিন্ন সঁচ পোৱা যায় কিন্তু ব্যৱসায়িক ভিত্তিত খেতি কৰিবলৈ হ'লে দীঘলীয়া দুইমূৰ জোঙা আৰু আঁচ নথকা সেউজীয়া জাতবোৰেই নিৰ্বাচন কৰা উচিত কিয়নো এনেবোৰ জাতৰ জনপ্ৰিয়তা অধিক পটল গছত স্ত্ৰীপুষ্প আৰু পুংপুষ্প ভিন ভিন গছত থাকে সেয়েহে সঠিক উৎপাদন কৰিবলৈ প্ৰতি দহজোপা স্ত্ৰীপুষ্প থকা গছৰ মাজত এজোপা পুংপুষ্প থকা গছ ৰুব লাগে পটল গছৰ বংশ বৃদ্ধি ডাল কাটি নতুবা শিপা কাটি কৰা হয় পটল গছৰ বংশ বৃদ্ধি তিনিটা বিভিন্ন পদ্ধতিত কৰা হয় প্ৰথম পদ্ধতিত তিনি বা পাঁচটা গাঁঠি থকা ডেৰ দুই ইঞ্চিৰ পুৰঠ লতা বাছি লোৱা হয় লতাডালত সৰু সৰু পাতবোৰ ৰাখি বেছি ডাঙৰ পাতবোৰ আঁতৰাই পেলাব লাগে তাৰ পাছত বালি সাৰুৱা মাটি শুকান গোবৰৰ মিশ্ৰণেৰে তৈয়াৰী

এটা গাঁতি পোত যোৱাকৈ ডালবোৰ ৰুব লাগে। দ্বিতীয়বিধ পদ্ধতিত জানুৱাৰী ফেব্ৰুৱাৰী মাহত পুৰণা পটল গছৰ এক ডেৰ মিটাৰমান দীঘল লতা বাচি মূল পথাৰত চহ কৰি থোৱা মাটিত লতাডালৰ দুই মূৰ মুকলিকৈ ৰাখি বাকী অংশ মাটিৰ সমান্তৰালভাৱে পুতি দিব লাগে। প্ৰতি দহডাল শ্ৰীগছৰ মাজত এডাল পুংপুষ্প উৎপাদন কৰা গছ ৰুব লাগে। তৃতীয়বিধ পদ্ধতিত মূল পথাৰত মাটি চহোৱাৰ পাছত তিনি মিটাৰ ব্যৱধানত একোটা ভেটি তৈয়াৰ কৰি তাত শুকান গোবৰ সাৰ আদি দিব লাগে। প্ৰতিটো ভেটিত উৎপাদনক্ষম পটল গছৰ শিপা ৰুব লাগে। প্ৰতিডাল শিপাত এটা চকু থকা উচিত। পটল খেতিৰ বিষয়ে শুনিলে আমাৰ আজিৰ কৃষিজগত অনুষ্ঠানটি ইমানতেই সামৰা হ'ল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।

0: অনুষ্ঠানটি ইমানতে সামৰা হল। কংকিতা ভৰদ্বাজৰ সহযোগত অনুষ্ঠানটিৰ প্ৰযোজনা কৰিলে উৎপল বৰাই।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
2: নকল অফাৰৰ পৰা সাৱধান।
3: আৰবিআইয়ে কয়
4: জানি ৰক, সতৰ্ক হৈ ৰক।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ অনুষ্ঠানসমূহ শ্ৰোতাসকলে সমান্তৰালভাৱে শুনি আছে নিউজন AIR মোবাইল এপতো। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান, ৰচনা ছৈয়দ জমিৰুদ্দিন আহমেদৰ।

0: ছৈয়দ জমিৰুদ্দিন আহমেদৰ গীতৰ কথাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠানৰ ঘোষণা এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতেই সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: শুনকচোন, আপুনি পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনাৰ বিষয়ে শুনিছেনে?
2: ভাৰত চৰকাৰ কা লক্স চোলাৰ পাৱাৰ সে বিজুলী বিল জিৰ' কৰনে কা ভি হে।
1: ইয়াৰ দ্বাৰা আপোনাৰ ঘৰখন সূৰ্য ঘৰ হৈ পৰিব, মানে বিজুলীৰ বিল একেবাৰে শূন্য। আৰু যদি অতিৰিক্ত বিদ্যুৎ উৎপাদন হয় তেন্তে সেইখিনি বিদ্যুৎ বিক্ৰী কৰি আপুনি পইচাও উপাৰ্জন কৰিব পাৰিব। তেন্তে বহি আছে কিয়? এতিয়াই পঞ্জীয়ন কৰক পি এম সূৰ্য ঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপতগ্ৰহণ। আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। নমস্কাৰ, এতিয়া বাতৰিৰ সৈতে মই পুলক গগৈ আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি নতুন দিল্লীত ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰে। ডঃ শৰ্মাই দেশৰ দ্ৰুততম বিকাশশীল ৰাজ্যসমূহৰ অন্যতম হিচাপে অসমে লাভ কৰা সাফল্য আৰু অনাগত দিনত এই যাত্ৰা অধিক শক্তিশালী কৰাৰ নীতি পৰিকল্পনাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। অসমৰ মুখ্যমন্ত্ৰী হিচাপে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণৰ পাছত ৰাষ্ট্ৰপতি শ্ৰীমতী মুৰ্মুৰ সৈতে এয়া আছিল ডঃ শৰ্মাৰ প্ৰথমটো সাক্ষাৎ। সামাজিক মাধ্যমৰ এটা বাৰ্তাত এই বিষয়ে সদৰি কৰি মুখ্যমন্ত্ৰীয়ে শ্ৰীমতী মুৰ্মুক সাহস, ধৈৰ্য আৰু নেতৃত্বৰ প্ৰতীক বুলি উল্লেখ কৰে। ৰাষ্ট্ৰপতিগৰাকীৰ সৈতে মত বিনিময় কৰাটো সদায় এটা প্ৰেৰণাদায়ক অভিজ্ঞতা বুলি তেওঁ কয়। সাক্ষাৎকালত ডঃ শৰ্মাই দ্বিতীয়বাৰৰ বাবে দায়িত্ব গ্ৰহণৰ পাছত অসমত উন্নয়নৰ যাত্ৰাৰ বিষয়ে ৰাষ্ট্ৰপতিগৰাকীক অৱগত কৰে। ইয়াৰ পূৰ্বে মুখ্যমন্ত্ৰীয়ে কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানক সাক্ষাৎ কৰে আৰু গুৱাহাটীত ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠান IIM স্থাপনৰ কাম কাজ দ্ৰুতগতিত আগবাঢ়িছে বুলি প্ৰকাশ কৰে। ডঃ শৰ্মাই শিক্ষামন্ত্ৰীগৰাকীৰ সৈতে ৰাজ্যৰ শিক্ষাৰ আন্তঃগাঁথনি শক্তিশালী কৰা আৰু অসমক উত্তৰ পূৰ্বাঞ্চলৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ প্ৰচেষ্টা সন্দৰ্ভত আলোচনা কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি তেওঁৰ সৈতে পথ পৰিবহণ বিষয়ত বিভিন্ন কথা আলোচনা কৰে। তেওঁ লগতে কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী জিতিন প্ৰসাদৰ সৈতেও আলোচনাত মিলিত হয়। মুখ্যমন্ত্ৰীগৰাকী কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। অসমৰ বাচকবনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু বিকাশৰ বাবে 450 কোটিৰো অধিক টকা ব্যয় সাপেক্ষে কালি মুকলি কৰা চেনেহজৰী শীৰ্ষক অভিযান সন্দৰ্ভত নতুন দিল্লীত আজি এখন সংবাদমেলত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য কৰে। তেওঁ কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাৰ্যভাৰ গ্ৰহণ কৰাৰ পাছত বিগত 12 বছৰত মুগাৰ উৎপাদন 10,000 মেট্ৰিক টন বৃদ্ধি পাইছে। তেওঁ কয় যে মুগাৰ সৈতে জড়িত কৃষকৰ পৰা শিপিনীসকলকে সামৰি ক্ষেত্ৰখনৰ উন্নয়নৰ বাবে ডনাৰ মন্ত্ৰালয় আৰু অসম চৰকাৰৰ যৌথ প্ৰচেষ্টাত আৰম্ভ কৰা এই প্ৰকল্পত ৰাজ্য চৰকাৰে 46 কোটি টকা বিনিয়োগ কৰিব আৰু কেন্দ্ৰীয় বস্ত্ৰ মন্ত্ৰালয় তথা কেন্দ্ৰীয় ৰেচম পৰিষদৰ 55 কোটি টকাৰ অৰিহণা থাকিব। 33 মাহৰ ভিতৰত এই প্ৰকল্প সম্পূৰ্ণ কৰা হ'ব বুলি কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে। তেওঁ কয় যে অসমত বাৰ্ষিক মুগা উৎসৱৰ আয়োজন কৰা হ'ব আৰু ঢকুৱাখনা তথা লক্ষীমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব।
1: মুগা ৰেলিং ইউনিট যোৰহাট, শিৱসাগৰ, মাজুলী আৰু শুৱালকুছি তথা লক্ষীমপুৰত প্ৰতিষ্ঠা কৰা হ'ব। মুগা স্পান মিল

0: আজি স্থাপন করা হব। ইয়ার উপরেও 1180টা ফার্মার ইন্টারেস্ট গ্রুপক সামরি লওয়া হব, 30টা মুগা সিল্ক FPO কোঅপারেটিভক ইয়াত সংযুক্ত করা হব। গতিকে সামগ্রিকভাবে উৎপাদনের পৰা বিশ্বর বিভিন্ন প্রান্তর বজারের সঙ্গে সংযুক্ত বাবে এই ডোনার আর সরকারের যৌথ সম্মিলনত স্থাপিত এই চেনেহ এনাজরি অভিযানে আমার মুগা শিল্পক বিশ্ব দরবারলৈ লৈ যোৱাৰ যি প্রক্রিয়া সেই প্রক্রিয়াক ত্বরান্বিত আর অধিক প্রণালীবদ্ধ করব। তারপরেও ইয়ার সমান্তরভাবে সিল্ক ট্যুরিজম পার্ক স্থাপন করা হব ঢকুয়াখানার লক্ষিমপুরত। আর প্রস্তাব আগবা হয়েছে যে মাল্টি ভেনু ফেস্টিভেল বিভিন্ন ঠাইত প্রত্যক্ষভাবে যাতে আমার নতুন প্রজন্ম বা বিশ্বর বিভিন্ন প্রান্তর পর্যটক সকলে যাতে আমার মুগা শিল্পর লগতে সামগ্রিকভাবে অসমৰ বয়ন শিল্পর লোককৃষ্টিক যাতে প্রত্যক্ষ করিব পারে।
1: ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰ উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্র শিক্ষা অসমে বিশ্ব পরিবেশ দিবসৰ সৈতে সংগতি রাখি কেতবোৰ কার্যকলাপ গ্রহণ কৰিবলৈ সকলো জিলাৰ জিলা মিশন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্র প্ৰেৰণ কৰিছে। সমগ্র শিক্ষা অসমৰ মিশন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইকো ক্লাবছ ফৰ মিশন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। সুস্থ জীৱনশৈলী গ্ৰহণ, বহনক্ষম খাদ্য প্ৰণালী, ই আৱৰ্জনা হ্ৰাস, এবাৰ ব্যৱহাৰ্য প্লাষ্টিক বৰ্জন আদি বিষয় লৈ এই শিবিৰ আয়োজন কৰা হ'ব। পত্ৰখনত লগতে প্ৰতিখন বিদ্যালয়ত মাতৃৰ নামত এজোপা গছ শীৰ্ষক কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰিবলৈ কোৱা হৈছে। ইয়াৰ জৰিয়তে 28,34,232 গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। বিদ্যালয়ত পৰ্যাপ্ত স্থানৰ অভাৱ হলে ঘৰ, ৰাস্তাৰ কাষত, ৰাজহুৱা স্থানত গছপুলি ৰোপণ কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। মিশন সঞ্চালক ওম প্ৰকাশে ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী আৰু স্থানীয় লোকৰ সহযোগত বিশ্ব পৰিৱেশ দিৱসৰ কাৰ্যকলাপ সকলো বিদ্যালয়ত পালন কৰিবলৈ আহ্বান জনাইছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
2: উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। চৰাইদেউ জিলাৰ বিজেপিৰ কাৰ্যালয়তো আজি এই সন্দৰ্ভত এখন সংবাদমেল অনুষ্ঠিত হয়। ইয়াৰ জৰিয়তে উমৈহতীয়া দেৱানী বিধিৰ উদ্দেশ্য, প্ৰয়োজনীয়তা আৰু ভৱিষ্যতে সমাজ জীৱনত ইয়াৰ ইতিবাচক প্ৰভাৱ সন্দৰ্ভত আলোকপাত কৰা হয়। সংবাদমেলত ৰাজ্যসভাৰ সাংসদ যোগেন মোহন, সোণাইৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ আৰু দলৰ মুখপাত্ৰ মনোজ ধানোৱাৰে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশ সন্দৰ্ভত ব্যাখ্যা আগবঢ়ায়।
3: এই আইনখন আমাৰ সমাজখনৰ কাৰণে অতিকে প্ৰয়োজন বুলি আমি দলীয় মজিয়াত ক'ব বিচাৰিছোঁ। UCC অহাৰ পিছৰ পৰাই এতিয়া জাতি ধৰ্ম নিৰ্বিশেষে সমান আকাৰত চবৰ কাৰণে প্ৰযোজ্য হ'ব। দৰাচলতে UCC অহাৰ আগত যিটো পলিগেমি বা বহু বিবাহ প্ৰথা আমাৰ ইয়াত কিছুমানে এই বহু বিবাহ প্ৰথাৰ নামত মহিলাসকলক বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ, তেওঁলোকৰ প্ৰতি যি অন্যায় আমাৰ সমাজ ব্যৱস্থাখনত প্ৰচলিত আছিলে, এই UCC অহাৰ পিছৰ পৰাই এই ধৰণৰ যি মহিলাসকলৰ প্ৰতি বা শিশুসকলৰ প্ৰতি যি অত্যাচাৰ বা অন্যায় চলি আহিছিল এয়া নিশ্চয়কৈ ৰোধ হ'ব, বন্ধ হ'ব।
2: একেদৰে নগাঁও জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মুখপাত্ৰ ৰঞ্জীৱ কুমাৰ শৰ্মাই উমৈহতীয়া দেৱানী বিধিৰ সন্দৰ্ভত বিভিন্ন তথ্য দাঙি ধৰে। তেওঁ এই দেৱানী বিধি খিলঞ্জীয়া ৰক্ষা কবচ তথা নাৰীৰ অধিকাৰ আৰু সাহসৰ দলিল বুলি মন্তব্য কৰে। তামোলপুৰ জিলা বিজেপিৰ কাৰ্যালয়ত আয়োজিত সংবাদমেলত ৰাজ্যিক বিজেপিৰ মিডিয়া পেনেলিষ্ট আশীষ ভৰালীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন কাৰ্যকৰী দিশ সন্দৰ্ভত বিস্তৃতভাৱে ব্যাখ্যা কৰে। বহু বিবাহৰ দৰে স্পৰ্শকাতৰ বিষয়ত আইনগত সংস্কাৰৰ প্ৰয়োজনীয়তাৰ কথা উল্লেখ কৰি শ্ৰীভৰালীয়ে উমৈহতীয়া দেৱানী বিধিয়ে দেশৰ সকলো নাগৰিকক সম অধিকাৰ প্ৰদান কৰিব বুলি প্ৰকাশ কৰে। বিশেষকৈ ইছলাম ধৰ্মী মহিলাসকলক বিবাহ, বিবাহ বিচ্ছেদ, ভৰণ পোষণ আৰু সম্পত্তিৰ অধিকাৰৰ ক্ষেত্ৰত ই আইনী সুৰক্ষা প্ৰদান কৰিব বুলি তেওঁ জানিবলৈ দিয়ে। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচন্দ গেহলট

0: তে মুখ্যমন্ত্রীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। তেওঁলোকৰ সৈতে অন্য 12গৰাকী বিধায়কেও মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যামিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্যৰ উদ্বোধন কৰা হয়। বাক্সাৰ মুছলপুৰ ভূমি সংৰক্ষণ সংমণ্ডলৰ উদ্যোগত এই উপলক্ষে আয়োজিত অনুষ্ঠানত বি টি চিৰ উপাধ্যক্ষ বিজিৎ গৌৰা নাৰ্জাৰী উপস্থিত থাকে। এই সামূহিক পুখুৰী প্ৰকল্পই অঞ্চলটোৰ জলসম্পদৰ সংৰক্ষণৰ উপৰি স্থানীয় কৃষকসকলক কৃষিকাৰ্যত যথেষ্ট সহায় কৰিব বুলি শ্ৰীনাৰ্জাৰীয়ে উল্লেখ কৰে। তদুপৰি এই প্ৰকল্পই মীন পালনত সহায় কৰাৰ লগতে কুমাৰপাৰা আৰু পলাকগুৰি চুবা অঞ্চলৰ পানীৰ নাটনিও দূৰ কৰিব বুলি আশা কৰা হৈছে।
1: আজি আমি ইয়াতে চেচা পানী কুমাৰপাৰা পলাশগুৰিত 20 বিঘা মাটিত আমি পুখুৰী আৰ্জিৰ পৰা আৰম্ভ কৰিম। এইটো হ'ল টি এম কে এছ ৱাই কালানদী 2.0 ইয়াৰ যিটো স্কিম, এই স্কিমৰ দ্বাৰা আমি এইটো আজিৰ পৰা আৰম্ভ কৰিম। পলাশগুৰি কুমাৰপাৰাৰ কাৰণে ভাল এটা মানে আঁচনি ইয়াত আমাৰ চল ঘনচাৰ অফিচৰ দ্বাৰা ইয়াতে কাম কৰিব। মই ডিপাৰ্টমেণ্টৰ সকলো বিষয়াসকলক ধন্যবাদ দিছোঁ আৰু তেখেতসকল ইতিমধ্যে আমাৰ এই মোৰ দৰংগাজুলি সমষ্টিত 5টা ডাঙৰ ডাঙৰ পুখুৰী ইতিমধ্যে বনালে। অহা 5 তাৰিখ পৰিৱেশ দিৱস ৱৰ্ল্ড এনভাইৰনমেণ্ট ডে দিনা আমি 5টা ডাঙৰ ডাঙৰ পুখুৰী আমি ইনগ্ৰেশ্যন কৰিম।
0: গুৱাহাটী উচ্চ ন্যায়ালয়ে জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ মূল অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনৰ শুনানি কাইলৈ গ্ৰহণ কৰিব। উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ পাৰ্থিৱ জ্যোতি শইকীয়াৰ বিচাৰপীঠত অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদনখন শুনানিৰ বাবে তালিকাভুক্ত কৰা হৈছে। ইপিনে অভিযুক্তগৰাকীৰ মহাবীৰ একুৱা নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ ফাষ্টট্ৰেক আদালতে দিয়া নিৰ্দেশক প্ৰত্যাহ্বান জনাই চেতন ধীৰাচৰীয়া নামৰ এজন লোকে উচ্চ ন্যায়ালয়ত দাখিল কৰা আবেদনখনৰ সন্দৰ্ভতো কাইলৈ শুনানি গ্ৰহণ কৰা হ'ব। উল্লেখযোগ্য যে এই ব্যক্তিগৰাকীৰ সৈতে যৌথ অংশীদাৰিত্বৰে অভিযুক্ত সিদ্ধাৰ্থ শৰ্মাই মহাবীৰ একো নামৰ ব্যৱসায় প্ৰতিষ্ঠানটো স্থাপন কৰিছিল। জুবিন গাৰ্গৰ পৰা লুণ্ঠন কৰা ধনেৰে এই প্ৰতিষ্ঠানটো স্থাপন কৰাৰ অভিযোগত ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতে এই প্ৰতিষ্ঠানটো জব্দ কৰিবলৈ আৰক্ষীক অনুমতি প্ৰদান কৰিছিল। অসমীয়া সাহিত্যৰ উজ্জ্বল নক্ষত্ৰস্বৰূপ ডঃ লক্ষ্মীনন্দন বৰাৰ আজি পুণ্যতিথি। গৱেষণালব্ধ সৃষ্টিশীল প্ৰতিভাৰে সাহিত্য জগতক অনন্য শিখৰলৈ লৈ যোৱা ডঃ বৰাই ভাওনা গল্পটিৰে লেখক হিচাপে আত্মপ্ৰকাশ কৰিছিল। ডঃ বৰাই বহুতো অমূল্য গ্ৰন্থ সম্ভাৰেৰে অসমীয়া সাহিত্যক সমৃদ্ধ কৰি থৈ গৈছে আৰু পঢ়ুৱৈ মনত গভীৰ প্ৰভাৱ বিস্তাৰ কৰিছিল। তেওঁ সাহিত্যৰ মাজেৰে সমাজ, মানুহৰ জীৱন সংগ্ৰাম, মূল্যবোধ আৰু সময়ৰ স্পন্দনক অনন্য দক্ষতাৰে ৰূপায়িত কৰিছিল। ডঃ লক্ষ্মীনন্দন বৰাৰ কালজয়ী উপন্যাসসমূহৰ ভিতৰত পাতাল ভৈৰৱী, কায়কল্প, গঙা চিলনী পাখি অন্যতম। সাহিত্যিকগৰাকীক পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে 1988 চনত সাহিত্য একাডেমী বঁটা আৰু কায়কল্পৰ বাবে সৰ্বভাৰতীয় সৰস্বতী সন্মান প্ৰদান কৰা হৈছিল। তেওঁক 2015 চনত পদ্মশ্ৰী সন্মানেৰে বিভূষিত কৰা হৈছিল। ডঃ বৰাই 1996-97 চনত অসম সাহিত্য সভাৰ সভাপতিৰ আসনো অলংকৃত কৰিছিল। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই পুণ্যতিথি উপলক্ষে সাহিত্যিকগৰাকীক শ্ৰদ্ধাৰে সোঁৱৰিছে। সামাজিক মাধ্যমযোগে দিয়া এটা বাৰ্তাত ডঃ শৰ্মাই কয় যে সৰস্বতী সন্মানপ্ৰাপক বৰাদেৱৰ সাহিত্যকৰ্ম, চিন্তা আৰু আদৰ্শ নতুন প্ৰজন্মৰ বাবে সদায় প্ৰেৰণাৰ অম্লান উৎস হৈ থাকিব।
2: উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰী উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তিৱা সাহিত্য পৰিষদৰ উদ্যোগত মৰিগাঁৱত আজি হিতাধিকাৰীৰ মাজত কৃষি, হস্ততাঁত, কুটিৰশিল্প আদিকে ধৰি বিভিন্ন ক্ষেত্ৰত প্ৰয়োজনীয় সামগ্ৰী বিতৰণ কৰা হয়। তিৱা সাহিত্য পৰিষদৰ অধীনৰ বহুকেইটা বিভাগৰ উন্নয়ন পুঁজিৰ জৰিয়তে 36টা পৰিষদীয় সমষ্টিৰ হিতাধিকাৰীসকলক এই সামগ্ৰী বিতৰণ কৰা হয়। ডিব্ৰুগড় জিলা আয়ুক্তৰ সভাকক্ষত আজি পথ সুৰক্ষা সন্দৰ্ভত এখন পৰ্যালোচনা বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত বিক্ৰম কোইৰীৰ অধ্যক্ষতাত অনুষ্ঠিত সভাত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত পথ সুৰক্ষা বৃদ্ধি আৰু জনসাধাৰণৰ নিৰাপত্তা সুনিশ্চিত কৰাৰ বাবে দিয়া নিৰ্দেশনা আৰু দিহা পৰামৰ্শসমূহৰ ওপৰত আলোকপাত কৰা হয়। গুৱাহাটীৰ ৰূপনগৰ নিবাসী বিশিষ্ট সমাজকৰ্মী অমলপ্ৰভা হাজৰিকাৰ আজি নিজা বাসভৱনত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স হৈছিল 85।

উল্লেখযোগ্য যে অসম আন্দোলনত সক্ৰিয়ভাৱে অংশগ্ৰহণ কৰা অমলপ্ৰভা হাজৰিকাক 2023 চনত সদৌ অসম লেখিকা সন্থাই সুকন্যা মাতৃ বঁটা প্ৰদান কৰিছিল। তেওঁৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা আকৌ এবাৰ পঢ়ি দিছো। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা। ৰাজ্য চৰকাৰ আৰু বস্ত্ৰ মন্ত্ৰালয়ে অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে প্ৰণালীবদ্ধভাৱে কাম কৰি আছে বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা প্ৰকাশ। উমৈহতীয়া দেৱালী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইত জিলা বিজেপিৰ সংবাদমেল। কৰ্ণাটকৰ কংগ্ৰেছ বিধায়িনী দলৰ নেতা ডি কে শিৱকুমাৰৰ ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ আৰু শ্বিলঙত কাইলৈ উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। আমাৰ পৰৱৰ্তী বাতৰি সন্ধিয়া 7:10 বজাত শুনিবলৈ পাব।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু নিউজ বাতৰি আগবঢ়াইছে উৎপল বৰাই।
1: অসম চৰকাৰৰ লোক নিৰ্মাণ বিভাগত খালী হোৱা 53টা জুনিয়ৰ ইঞ্জিনিয়াৰ ইলেক্ট্ৰিকেল পদৰ বাবে অসম লোকসেৱা আয়োগে আবেদন বিচাৰিছে। পদসমূহৰ দৰমহাৰ নিৰিখ মাহে 14,000 টকাৰ পৰা 70,000 টকালৈ, লগত 8,700 টকা গ্ৰেড পে আৰু অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 40 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং শাখাত 3 বছৰীয়া পাঠ্যক্ৰমৰ ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট pwdroads.assam.gov.in। আবেদনৰ শেষ তাৰিখ 10 জুন। ৰেলৱে ৰিক্ৰুটমেণ্ট বৰ্ডে 11,127টা এছিষ্টেণ্ট লোকো পাইলট পদৰ বাবে আবেদন বিচাৰিছে। দৰমহাৰ নিৰিখ আৰম্ভণিতে মাহে 19,900 টকা, লগত অন্যান্য বানচ থাকিব। প্ৰাৰ্থীৰ বয়স 18 বছৰৰ পৰা 30 বছৰৰ ভিতৰত হ'ব লাগিব। প্ৰাৰ্থী উচ্চ মাধ্যমিক পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ লগতে ফিটাৰ, ইলেক্ট্ৰিচিয়ান, ইনষ্ট্ৰুমেণ্ট মেকানিক, মিলৰাইট, মেইণ্টেনেঞ্চ মেকানিক, মেকানিক ৰেডিঅ' এণ্ড টিভি, ইলেক্ট্ৰনিকছ মেকানিক, মেকানিক মটৰ ভেহিকল, ৱায়াৰমেন, ট্ৰেক্টৰ মেকানিক, আৰ্মেচাৰ এণ্ড কইল ৱাইণ্ডাৰ, মেকানিক ডিজেল, হিট ইঞ্জিন, টাৰ্ণাৰ, মেচিনিষ্ট, ৰেফ্ৰিজাৰেশ্যন এণ্ড এয়াৰ কণ্ডিশ্যনিং মেকানিক, ইয়াৰ যিকোনো ট্ৰেডত ITI-ৰ চাৰ্টিফিকেট থকা হ'ব লাগিব, নাইবা মেকানিকেল, ইলেক্ট্ৰিকেল, ইলেক্ট্ৰনিকছ বা অট'মোবিল ইঞ্জিনিয়াৰিং ইয়াৰ যিকোনো শাখাত ডিপ্ল'মা থকা হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট indianrailways.gov.in। আবেদনৰ শেষ তাৰিখ 14 জুন। ইণ্ডিয়ান এয়াৰফৰ্চে ফ্লাইং ব্ৰাঞ্চ, গ্ৰাউণ্ড ডিউটি টেকনিকেল ব্ৰাঞ্চ আৰু গ্ৰাউণ্ড ডিউটি নন টেকনিকেল ব্ৰাঞ্চত খালি হোৱা পদ পূৰাবৰ বাবে এফকেট 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। পদৰ সবিশেষ, প্ৰয়োজনীয় শিক্ষাগত অৰ্হতা আৰু বয়স আদি বিতং তথ্য তথা আবেদনৰ বাবে ৱেবছাইট indianairforce.nic.in। আবেদনৰ শেষ তাৰিখ 19 জুন। কৰ্মচাৰী চয়ন আয়োগে ভাৰত চৰকাৰৰ বিভিন্ন বিভাগত খালী হোৱা 12,256টা গ্ৰুপ বি আৰু গ্ৰুপ চি পদ পূৰাবৰ বাবে কম্বাইণ্ড গ্ৰেজুৱেট লেভেল এক্সামিনেশ্যন 2026 এই পৰীক্ষাৰ আয়োজন কৰিছে। জুনিয়ৰ ষ্টেটিষ্টিকেল অফিচাৰ পদৰ বাবে প্ৰাৰ্থী মেথমেটিক্স বিষয়ত উচ্চতৰ মাধ্যমিক পৰ্যায়ত কমেও 60% নম্বৰ পাই উত্তীৰ্ণ হোৱাৰ উপৰিও স্নাতক হ'ব লাগিব, নাইবা ষ্টেটিষ্টিক্স বিষয়লৈ স্নাতক হ'ব লাগিব। ষ্টেটিষ্টিকেল ইনভেষ্টিগেটৰ গ্ৰেড 2 এই পদৰ ক্ষেত্ৰত প্ৰাৰ্থী ষ্টেটিষ্টিক্স, মেথমেটিক্স, ইকনমিক্স, ডেম'গ্ৰাফী, পপুলেশ্যন ষ্টাডিজ, অপাৰেশ্যনছ ৰিচাৰ্চ, ইনফৰ্মেশ্যন টেকন'লজি, কম্পিউটাৰ ছায়েন্স, কম্পিউটাৰ ইঞ্জিনিয়াৰিং, কম্পিউটাৰ টেকন'লজি, কম্পিউটাৰ এপ্লিকেশ্যনছ, ডেটা ছায়েন্স বা আৰ্টিফিচিয়েল ইণ্টেলিজেন্স ইয়াৰে যিকোনো বিষয়লৈ স্নাতক হ'ব লাগিব।

লাগিব। আনবোৰ পদৰ ক্ষেত্ৰত প্ৰাৰ্থী স্নাতক হ'ব লাগিব। বিতং তথ্য আৰু আবেদনৰ বাবে ৱেবছাইট ssc.nic.in। আবেদনৰ শেষ তাৰিখ 22 জুন। নিয়োগ বাতৰি ইমানেই।

মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া আগবঢ়াইছোঁ এটি বৃন্দগান, ৰচনা কীৰ্তিকমল ভূঞাৰ।

0: কীৰ্তিকোমল ভূঞাৰ গীতৰ কথাৰে সমবেত কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী। বাতৰি পঢ়িছো নিৰ্মালী শৰ্মাই। এতিয়াৰ প্ৰধান বাতৰিসমূহ হ'ল, কেন্দ্ৰীয় মন্ত্ৰীসভাই বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লীৰ মালবীয়া নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায়। আৰু ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ ছেট্টিয়ে চীনৰ য়েং হোং য়াঙৰ পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। কেন্দ্ৰীয় মন্ত্ৰীসভাই ভাৰতীয় বিমান সংস্থাসমূহক বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। পশ্চিম এছিয়াৰ সংকটৰ ফলত সৃষ্টি হোৱা ইন্ধনৰ অত্যাধিক মূল্যবৃদ্ধিৰ সময়ত ভাৰতীয় বিমান সংস্থাসমূহক তেওঁলোকৰ ঘৰুৱা আৰু আন্তঃৰাষ্ট্ৰীয় উৰণ অব্যাহত ৰখাৰ ক্ষেত্ৰত ইন্ধনৰ মূল্য সুস্থিৰ কৰাৰ বাবে তেল বিপণন কোম্পানীসমূহলৈ এই সহায় আগবঢ়োৱা হ'ব। নতুন দিল্লীত আজি তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে এই সিদ্ধান্তই অসামৰিক বিমান পৰিবহণৰ সৈতে জড়িত 77 লাখ কৰ্মচাৰীক নিৰাপত্তা দিব। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত হ'বলগীয়া এই বৈঠকত অঞ্চলটোৰ গুৰুত্বপূৰ্ণ ক্ষেত্ৰসমূহৰ উন্নয়নৰ বাবে গঠন কৰা মুখ্যমন্ত্ৰীৰ উচ্চ পৰ্যায়ৰ কাৰ্যবাহিনীয়ে লাভ কৰা অগ্ৰগতিৰ বিষয়ে আলোচনা কৰা হ'ব। অধিৱেশনত পৰ্যটন, কৃষি আৰু উদ্যান শস্য, বিনিয়োগৰ প্ৰসাৰ, অৰ্থনৈতিক কৰিডৰৰ উন্নয়ন, আন্তঃগাঁথনি আৰু যোগাযোগ তথা হস্ততাঁত আৰু হস্তশিল্প সন্দৰ্ভত উপস্থাপন কৰা হ'ব। তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰী তথা সংসদীয় পৰিক্ৰমা দপ্তৰৰ ৰাজ্যমন্ত্ৰী ডঃ এল মুৰুগানে আজি মিজোৰামৰ কলাশিপ জিলাত কেইবাটাও চৰকাৰী প্ৰতিষ্ঠান আৰু উন্নয়নমূলক প্ৰকল্প পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে চাইৰাণৰ আঞ্চলিক ক্ৰীড়া প্ৰশিক্ষণ কেন্দ্ৰ পি এম শ্ৰী চৰকাৰী আদৰ্শ প্ৰাথমিক বিদ্যালয়, ডিয়াকৱানৰ হাইস্কুল, অড্ৰিন স্কিজিমৰ শিশুগৃহ আৰু এটা অংগনবাড়ী কেন্দ্ৰ ভ্ৰমণ কৰে। মন্ত্ৰীগৰাকীয়ে চলি থকা কল্যাণকামী কাৰ্যসূচীসমূহৰ পৰ্যালোচনা কৰাৰ সময়ত ছাত্ৰ ছাত্ৰী, শিক্ষক শিক্ষয়িত্ৰী, অন্যান্য কৰ্মচাৰী, শিশু আৰু অভিভাৱকসকলৰ সৈতেও মত বিনিময় কৰে। ডঃ মুৰুগানে লগতে দীৰ্ঘস্থায়ী কৃষি কাৰ্য আৰু ৰাসায়নিক সাৰমুক্ত কৃষি কৰ্মক উদগনি যোগোৱাৰ উদ্দেশ্যে আয়কৰৰ অধীনত খেৰ বচাও অভিযান মুকলি কৰে। কৃষি আৰু কৃষক আৰু বিভাগৰ বিষয়াসকলক সম্বোধন কৰি তেওঁ শস্যৰ গুণগত মান আৰু উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে আধুনিক প্ৰযুক্তি ব্যৱহাৰৰ গুৰুত্বৰ ওপৰত জোৰ দিয়ে। মন্ত্ৰীগৰাকীয়ে লগতে বতৰৰ ওপৰত ভিত্তি কৰি মিজোৰামত কৃষি কৰ্মৰ বাবে কৃষি পৰামৰ্শৱলী আৰু সফলতাৰ কাহিনী শীৰ্ষক পুস্তিকা মুকলি কৰে। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। বেংগালুৰুত আয়োজিত এটা অনুষ্ঠানত ৰাজ্যপাল থাৱৰচান্দ গেহলটৰ মুখ্যমন্ত্ৰীগৰাকীক পদ আৰু গোপনীয়তা ৰক্ষাৰ শপতবাক্য পাঠ কৰোৱায়। কৰ্ণাটকৰ প্ৰাক্তন গৃহমন্ত্ৰী ডঃ জি পৰমেশ্বৰে ৰাজ্যখনৰ উপ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। অন্য 12গৰাকী

বিধায়কে আজি মন্ত্ৰী হিচাপে শপত লয়। কংগ্ৰেছ দলৰ নেতা ৰাহুল গান্ধী, দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ সাধাৰণ সম্পাদক কে চি বেণুগোপাল আৰু ৰণদীপ সিং সূৰ্যেৱালা, আধ্যামিক নেতা, লেখক, অভিনেতা আৰু বিশিষ্ট উদ্যোগীসকল এই অনুষ্ঠানত উপস্থিত থাকে। জনসাধাৰণে শপতগ্ৰহণ অনুষ্ঠান প্ৰত্যক্ষ কৰিব পৰাকৈ মহানগৰৰ ঠায়ে ঠায়ে এল চি ডি স্ক্ৰীণ লগোৱা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ বাবে ডি কে শিৱকুমাৰক অভিনন্দন জ্ঞাপন কৰিছে। সামাজিক মাধ্যমত দিয়া এটা বাৰ্তাত শ্ৰীমোদীয়ে অনাগত কাৰ্যকালৰ বাবে তেওঁক শুভেচ্ছা জনায়। জনসাধাৰণৰ কল্যাণৰ হকে কৰ্ণাটকৰ চৰকাৰৰ সৈতে কেন্দ্ৰই ঘনিষ্ঠভাৱে কাম কৰি যাব বুলি প্ৰধানমন্ত্ৰীয়ে প্ৰকাশ কৰে। দিল্লীৰ মালভিয়া নগৰৰ এখন হোটেলত আজি পুৱা সংঘটিত অগ্নিকাণ্ডৰ ফলত 21 জন লোকে প্ৰাণ হেৰুৱায় আৰু 40 জন লোকৰ উদ্ধাৰ কৰা হয়। দক্ষিণ দিল্লীৰ উপ আৰক্ষী আয়ুক্ত আনন্দ মিট্টলে কয় যে 8টা অগ্নিনিৰ্বাপক বাহিনীৰ সহায়ত জুই সফলভাৱে নিৰ্বাপিত কৰা হয়। তেওঁ কয় যে আৰক্ষী, অগ্নিনিৰ্বাপক সেৱা আৰু অন্যান্য জৰুৰীকালীন সেৱাৰ সমন্বিত প্ৰচেষ্টাত 40 জনতকৈ অধিক লোকক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে ওচৰৰ চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অগ্নিকাণ্ডত প্ৰাণ হেৰুওৱা লোকৰ শোকসন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে কৰ্তৃপক্ষই ক্ষতিগ্ৰস্তসকলক সকলো ধৰণৰ সহায় আগবঢ়াই আছে। শ্ৰীমোদীয়ে লগতে আহতসকলৰ আশু আৰোগ্য কামনা কৰে। শ্ৰীমোদীয়ে প্ৰধানমন্ত্ৰীৰ ৰাষ্ট্ৰীয় সাহায্য পুঁজিৰ পৰা মৃতকৰ নিকটাত্মীয়ক 2 লাখ টকাৰ এককালীন সাহায্য প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে। লগতে আহতসকলক 50,000 টকাৰ সাহায্য দিয়া হ'ব বুলি ঘোষণা কৰে। ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মু, উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণন আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে অগ্নিকাণ্ডৰ ঘটনাটোত গভীৰ শোক প্ৰকাশ কৰে। সামাজিক মাধ্যমৰ এটা বাৰ্তাত ৰাষ্ট্ৰপতিগৰাকীয়ে কয় যে অগ্নিকাণ্ডৰ ঘটনাত প্ৰাণ হেৰুওৱাৰ খবৰটো অত্যন্ত হৃদয়বিদাৰক। তেওঁ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে আৰু আহতসকলৰ আশু আৰোগ্যৰ বাবে প্ৰাৰ্থনা জনায়। আনহাতে উপৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনে আহতসকলৰ মংগল আৰু আশু আৰোগ্যৰ প্ৰাৰ্থনা কৰে আৰু শোকসন্তপ্ত পৰিয়ালৰ লোকসকলক এই শোকৰ সময়ত শক্তি আৰু সাহসৰ কামনা কৰে। ইফালে গৃহমন্ত্ৰীগৰাকীয়ে স্থানীয় প্ৰশাসনে সাহায্য আৰু উদ্ধাৰ অভিযানত সক্ৰিয়ভাৱে নিয়োজিত হৈ আছে বুলি অৱগত কৰে। তেওঁ লগতে কয় যে আহতসকলক উন্নত চিকিৎসা প্ৰদানৰ ব্যৱস্থা কৰা হৈছে। শ্ৰীশ্বাহে সকলো আহতসকলৰ দ্ৰুত আৰোগ্যৰ বাবেও প্ৰাৰ্থনা কৰে আৰু নিহতসকলৰ শোকসন্তপ্ত পৰিয়ালসমূহলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তায়ো এই ঘটনাত শোক প্ৰকাশ কৰিছে। কেন্দ্ৰীয় মাধ্যমিক শিক্ষা পৰিষদ চি বি এছ ইয়ে প্ৰকাশ কৰা মতে প্ৰায় 40,000 শিক্ষাৰ্থীয়ে পুনৰ মূল্যায়নৰ আবেদন সফলতাৰে দাখিল কৰিছে আৰু কোনো ধৰণৰ অসুবিধা অবিহনে আবেদনৰ প্ৰক্ৰিয়া সম্পূৰ্ণ কৰিছে। চি বি এছ ইয়ে কালি ইয়াৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে লাইভ পৰ্টেলত মুকলি কৰে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি চি বি এছ ইয়ে প্ৰকাশ কৰিছে। বোৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। চি বি এছ ইৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে চি বি এছ ইয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হ'বলৈ আহান জনোৱা হৈছে। উল্লেখযোগ্য যে বোৰ্ডৰ পৰীক্ষাৰ নম্বৰত অসন্তুষ্ট ছাত্ৰ ছাত্ৰীক উত্তৰ বহী পুনৰ পৰীক্ষা কৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে কৰ্তৃপক্ষই যোৱা 26 মে'ত অনলাইন পৰ্টেল লাইভ হ'ব বুলি ঘোষণা কৰিছিল যদিও কাৰিকৰী বিজুতিৰ বাবে 1 জুনলৈ এই সময় বৃদ্ধি কৰা হৈছিল। অৱশ্যে কালি অনলাইন পৰ্টেলটো মুকলি কৰিব পৰা নগ'ল। অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত অহা 5 জুনৰ পৰা দুদিনীয়াকৈ মীন, পশুপালন আৰু দুগ্ধ মন্ত্ৰালয়ে বাণিজ্য আৰু উদ্যোগ মন্ত্ৰালয়ৰ সহযোগত সাগৰীয় খাদ্য ৰপ্তানি বিষয়ক এখনি ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা আয়োজন কৰিছে। অন্ধ্ৰপ্ৰদেশ চৰকাৰৰ সহযোগত আয়োজন কৰা এই কৰ্মশালাৰ লক্ষ্য হৈছে ৰাজ্যখনৰ লগতে অংশীদাৰসকলৰ মাজত ভাৰতৰ সাগৰীয় খাদ্য ৰপ্তানিৰ পৰিৱেশতন্ত্ৰ শক্তিশালী কৰি তোলাৰ বাবে পৰিকল্পনা প্ৰস্তুত কৰা। ইণ্ডোনেছিয়া অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ চেটিয়ে চীনৰ য়েং হোং য়াঙক 8-21, 22-20, 21-15 ছেটত পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আনহাতে মিক্স ডাবলছত ভাৰতৰ ৰোহন কাপুৰ আৰু ঋত্বিকা গাড্ডী চীনৰ টাইপেৰ য়াং পু হুয়ান আৰু হু লিং

0: পাঙক 21-14 পোনপটীয়া ছেটত পৰাস্ত কৰি উল্লেখযোগ্য জয়লাভ কৰে। ইফালে পুৰুষৰ ডাবলছৰ প্ৰথম ৰাউণ্ডত সাত্বিক ছাইৰাজ ৰংকি ৰেড্ডী আৰু চিৰাগ ছেট্টী যুটীটোৱে মালয়েছিয়াৰ খেলুৱৈৰ বিৰুদ্ধে অৱতীৰ্ণ হোৱা খেলখনত আঘাতপ্ৰাপ্ত হোৱাৰ বাবে খেলখনৰ পৰা অৱসৰ লয়। ইপিনে আজি সন্ধিয়া মহিলাৰ একক ইভেণ্টত ভাৰতৰ উন্নতি হুদাই জাপানৰ প্ৰাক্তন বিশ্ব চেম্পিয়ন নজমি অ'কুৰাৰ বিৰুদ্ধে খেলিব। কেন্দ্ৰীয় মন্ত্ৰীসভাই বিমানৰ ইন্ধন মূল্য সুস্থিৰ কৰাত সহায় আগবঢ়োৱাৰ বাবে তেল বিপণন কোম্পানীসমূহক 10,000 কোটি টকাৰ এককালীন বাজেট সমৰ্থন আগবঢ়োৱাত অনুমোদন জনাইছে। উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। কৰ্ণাটকৰ কংগ্ৰেছ দলৰ বিধায়িনী নেতা ডি কে শিৱকুমাৰে আজি ৰাজ্যখনৰ 25 সংখ্যক মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। দিল্লীৰ মালবীয়া নগৰত আজি পুৱা সংঘটিত অগ্নিকাণ্ডত 21 জন লোকে প্ৰাণ হেৰুৱায় আৰু ইণ্ডোনেছিয়াৰ অপেন ছুপাৰ 1000ত ভাৰতৰ আয়ুষ ছেট্টী চীনৰ য়েং হোং য়াঙক পৰাস্ত কৰি পৰৱৰ্তী ৰাউণ্ডত প্ৰৱেশ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু অনুষ্ঠান প্ৰচাৰিত হৈছে মিডিয়াম ৱেভৰ 411.5 মিটাৰত 730 কিলোহাৰ্টজত আৰু FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত। লগতে আমাৰ অনুষ্ঠানসমূহ সমান্তৰালভাৱে প্ৰচাৰিত হৈ আছে নিউজন AIR মোবাইল এপতো। আৰম্ভ কৰিছোঁ আকৌ শুনোৱা হওক অনুষ্ঠানৰ পুনতেই শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত ৰচনা পুৰুষোত্তম দাসৰ।

0: বেমাৰ ভাল হোৱাৰ পৰা বৰ ফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি বিপিএল কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে আকৌ শুনোৱা হওক অনুষ্ঠানটি শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা অনুষ্ঠানত এবাৰৰ শিল্পী এন পাহাৰী ৰচনা কেশৱ মহন্তৰ

আকৌ শুনোৱা হওক অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু পূবালীৰ সুৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে জ্ঞান বৰদলৈ আৰু সংগীবৃন্দৰ কণ্ঠত দুটি তিৱা গীত।

পূবালীৰ সুৰ অনুষ্ঠানত দুটি তিৱা গীতেৰে সেয়া আছিল জ্ঞান বৰদলৈ আৰু সংগীসকল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু, আৰম্ভ কৰিছোঁ আধুনিক গীতৰ অনুষ্ঠান। আজিৰ অনুষ্ঠানত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে নীলিমা খাতুনৰ কণ্ঠৰ গীত। অনুষ্ঠানৰ পুনতে এয়া শিল্পীৰ কণ্ঠৰ প্ৰথমটি গীত অমিত চৰকাৰৰ ৰচনাৰে।

0: তোৰ ল'ৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয়, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যত অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে আধুনিক গীত শুনি আছে নীলিমা খাতুনৰ কণ্ঠত। অনুষ্ঠানত এবাৰ শুনক শিল্পীৰ কণ্ঠৰ আন এটি গীত। গীতৰ কথা নীলকান্ত শৰ্মাৰ।

0: নমস্কাৰ, আকাশবাণী গুৱাহাটীৰ নিশা 8 বজাৰ মুখ্য বাতৰি পঢ়িছো পৰিস্মিতা দিহিঙীয়াই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা কিছু সময় পূৰ্বে তেওঁৰ দিল্লী ভ্ৰমণ সামৰি অসমলৈ ঘূৰি আহিছে। তেওঁৰ এই ভ্ৰমণে অহা 5 বছৰত দ্বৈত ইঞ্জিন চৰকাৰে ৰাজ্যৰ উন্নয়নৰ যাত্ৰাক অধিক গতি প্ৰদান কৰিব বুলি আশা কৰা হৈছে। নতুন দিল্লীত ৰাষ্ট্ৰপতিৰ সৈতে হোৱা সাক্ষাৎকালত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই দ্ৰুত বিকশিত ৰাজ্য হিচাপে অসমৰ সাফল্য তথা ভৱিষ্যৎ পৰিকল্পনাৰ বিষয়ে আলোচনা কৰে। কেন্দ্ৰীয় গৃহমন্ত্ৰী তথা উত্তৰ পূব পৰিষদৰ অধ্যক্ষ অমিত শ্বাহৰ সভাপতিত্বত উত্তৰ পূব পৰিষদৰ 73 সংখ্যক পূৰ্ণাংগ অধিৱেশন কাইলৈ মেঘালয়ৰ ৰাজধানী শ্বিলঙত অনুষ্ঠিত হ'ব। উমৈহতীয়া দেৱানীবিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়। অসমৰ মুগা শিল্পৰ উত্তৰণৰ বাবে বাৰ্ষিক মুগা উৎসৱ আৰু ঢকুৱাখানা তথা লখিমপুৰত ৰেচম পৰ্যটন উদ্যান স্থাপন কৰা হ'ব বুলি বস্ত্ৰ দপ্তৰৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাই প্ৰকাশ কৰিছে। আজি বিশ্ব চাইকেল দিৱস। কেন্দ্ৰীয় যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াই এই দিৱস উপলক্ষে দেশৰ যুৱ প্ৰজন্মক চাইকেল চলাবলৈ আৰু সুস্থ সবল তথা সেউজ ৰাষ্ট্ৰ গঢ়ি তোলাত অগ্ৰণী ভূমিকা পালন কৰিবলৈ আহ্বান জনায়। তামোলপুৰ জিলাৰ কুমাৰপাৰাত আজি প্ৰধানমন্ত্ৰী কৃষি জলসিঞ্চন যোজনাৰ দ্বিতীয় পৰ্যায়ৰ অধীনত এটা সামূহিক পুখুৰী প্ৰকল্পৰ নিৰ্মাণ কাৰ্য উদ্বোধন কৰা হয়। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আৰু ওদালগুৰি জিলাৰ কৃষি বিভাগৰ উদ্যোগত আজি জিলা কৃষি বিষয়াৰ কাৰ্যালয়ৰ সভাকক্ষত এগ্ৰী মেপাৰ অৰ্থাৎ কৃষিভূমিৰ মানচিত্ৰ আৰু তথ্য সংগ্ৰহ প্ৰযুক্তিৰ সন্দৰ্ভত বিশেষ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। এতিয়া মুখ্য বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি নিশা 9:25।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্জত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্জত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। আমাৰ পাছৰ অনুষ্ঠান এতিয়াই শুনিবলৈ পাব। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
1: আজিৰ ধাৰাবাহিক নাট্যানুষ্ঠানৰ নিবেদন উদয় ভানুৰ চৰিত্ৰ। ভাৰতীয় সাহিত্য জগতৰ সৰ্বশ্ৰেষ্ঠ সন্মান তথা স্বীকৃতি জ্ঞানপীঠ বঁটা বিজয়িনী, আন্তঃৰাষ্ট্ৰীয় প্ৰিন্স ক্লজ পুৰস্কাৰ, ভাৰত নিৰ্মাণ পুৰস্কাৰ, ভাৰতীয় সাহিত্য একাডেমী পুৰস্কাৰকে প্ৰমুখ্য কৰি অলেখ ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰেৰে বিৰল প্ৰতিভাৰ চানেকি দাঙি ধৰা প্ৰয়াত মামণি ৰয়ছম গোস্বামীৰ অন্যতম শ্ৰেষ্ঠ উপন্যাস উদয় ভানুৰ চৰিত্ৰৰ আধাৰত নাটখনিৰ নাট্যৰূপ দিছে উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম প্ৰখ্যাত প্ৰযোজক পৰিচালক ব্ৰজেন বৰাই। নাটখনিৰ প্ৰতিটো খণ্ডৰে অনাতাঁৰ অভিযোজনা, পৰিচালনা তথা প্ৰযোজনা স্বপ্নীল ক্ৰিয়েশ্যনৰ বেনাৰত ব্ৰজেন বৰাৰ। এয়া উদয় ভানুৰ চৰিত্ৰৰ সপ্তম খণ্ড।
2: কি কৰি
3: মই নিজে মদাহী।

0: 기억금 하? Why should I tell? American Medical Association에 고이세. 샤바비 고대 lawmaker 허콜로 고이세. 에듀에다 오퍼라드. 가론, one can create millions of criminals by the stroke of a legislative pen. It is likely that in a condition like, such as alcoholism, which spans the medical, the social, the economic, or the legal, and the legislative, no single type of formula will provide a solution to the problem. 아훈, 머리카락 problem도 제티야, 그노, 부지배서도, 에이, 아마르 험어시자들 같아 보여서, 아미 머리카락 problem도 제티야, 그노 solution이 나이. 미사코에 아미 모다히 게타 마타마리 기호보. 그디게, 오머 카머 philosophy follow God. Eat, drink. And marry.
1: Eat, drink, and marry.
2: Yes.
3: Udoi phanu lakhat, ei akhabbo hupai, akhabbhali kori boloi, tha yaru belak bisari nepai ne ki. Hunise, himutor hani, kikin dali bhur, lor bikhot muto tal phal kori ase. Kuntu dhojjore, himutor kan tal marijua, কিলবুর হজ্য কৰি থাকো
4: ৰব মই দুৱাখন বন্ধ কৰি দিওঁ
3: কি মোৰ নুহা মানুহ ধৰে কথাবোৰ কৈছা এইটো ৰুম সাউণ্ড প্ৰুফ নেকি যে দৰজাখন বন্ধ কৰি দিলে হিহতে কৰা অত্যহাস্যবোৰ কোলাহলবোৰ মুহূৰ্ততে কাহ পৰি জিন যোৱাৰ দৰে হৈ পৰিব
5: উদয় ভানু তোৰ ৰুমৰে মিউজিক ছিষ্টেমটো মানুহক দেখুৱাই ইমপ্ৰেছ কৰিবলৈ থৈ দিছ নে খাৰ খাবলৈ থৈছ ধূলি পৰি
6: ঠিক কৈছা ধূলি পৰিবলৈ
3: লাবণ্য প্ৰভা উদয়ক কোৱা এই মুহূৰ্ততে সি তাৰ বন্ধুগালক লৈ মোৰ ঘৰৰ পৰা ওলাই যাবলৈ নহ'লে নহ'লে কিন্তু আজি সাংঘাতিক কথা হ'ব
4: এনে এটা পৰিৱেশত তাৰ বন্ধুবিলাকৰ সন্মুখত মই যদি তাক আপুনি কোৱাৰ দৰে কিবা এষাৰ কওঁগৈ কদুবাহত জুই দিয়াৰ দৰে নহ'বনে
6: এই থা থা জেঞ্চ ইলেক্ট্ৰিকেল ইঞ্জিনিয়াৰিং পঢ়িবলৈ গৈছিলি হে ফেল মাৰিলি ইঞ্জিনিয়াৰিং ডিগ্ৰীটোতো চুমই নোৱাৰিলি এতিয়া অত্যাধিক দেখুৱাই উদয় ভানুৰ মিউজিকেল ছিষ্টেমটোৰ তাৰকেডাল জোৰা বুন্দা মাৰি মিউজিক ছিষ্টেমটো তই চলাই দেখুৱাব নালাগে
5: চেলেঞ্জ
6: চেলেঞ্জ
5: অ'কে ৱায়াৰটো ৰিপেয়াৰ কৰিলোঁ জোৰাও লগালোঁ বাকী কেৱল প্লেটো দিবলৈ আছে যদি বাজে কি দিবি
6: কি দিম মই ঠিক আছে এটা ফুল দিম ফুল
5: নহ'ব স্ক্ৰেপত বিক্ৰী হ'ব লগা মিউজিক ছিষ্টেম পুনৰ চালু কৰিম তিনিটা লাগিব মঞ্জুৰ
6: ঠিক আছে ভাই মঞ্জুৰ আছে মঞ্জুৰ মঞ্জুৰ
5: পইচা কিন্তু তয়ে দিব লাগিব উদয় ভানুৰ পৰা ল'ব নোৱাৰিবি
6: পইচা মই দিম এই জেমচ একদম চিধা কথা কৈছো দেই ভিখাৰী নহয় মই ভিখাৰী নহয় খুদ নিজে কমানি কৰো ভাই একদম মনত ৰাখিবি দেই ভিখাৰী নহয় আৰু উদয় পইচাৰে মই চলি থকা নাই কাৰো বাপেকৰ পইচাৰে মই চলি থকা নাই
3: সহ্যৰ এটা সীমা আছে সীমা পাৰ হৈ গল আৰু নোৱাৰো আৰু নোৱাৰো
4: মই আপোনাক কাব কৰিছোঁ সেই অসভ্যবোৰৰ ওচৰলৈ নেযাব আপোনাৰ এটা আত্মসন্মান আছে
3: আত্মসন্মান মোৰ ঘৰখনৰ সন্মান ধূলিৰ লগত মিলি গৈছে আৰু

0: তুমি আত্মসন্মানৰ কথা কৈছা?
1: এই লাঠিডাল কিয় লৈছে?
0: সেই অসভ্যকেইটাৰ এটা এটাকৈ মোৰ কেইটা মৰিয়াই ভাঙিবলৈ।
1: নাই নাই, সেইবোৰ কৰিবলৈ নাযাব। সাংঘাতিক কথা হ'ব, অঘটন ঘটিব।
0: চাওঁ, গুচা আগৰ পৰা, গুচিবলৈ কৈছো নহয় আগৰ পৰা। তই মানুহ নহয়, কুকুৰ। ঐ বংশৰ কলংক, মোক লাগিব নে তোক এই বান্দৰি কৰা বন্ধুবোৰক লাগিব? ক ক, মনে মনে আছে কিয়? আজি ছয় নিশ্চয় কিবা এটা হবই লাগিব। ক, তোৰ এই অভদ্ৰ মদাহী বন্ধুবোৰক লাগিব নে মোক লাগিব?
1: বলে ভাগ্য, বেগতীয়া বেগতীয়া, সৰ্বনাশ হ'ব এতিয়া, সৰ্বনাশ হ'ব।
0: ভালে ভালে, মোৰ ঘৰৰ পৰা তহঁত চব ওলা, নহ'লে মোৰ এটাৰো নাথাকিব এতিয়া।
1: হেৰি কি কৰে কি কৰে? মই আপোনাক কাম কৰিছোঁ, ভৰি ধৰিছোঁ, এইবোৰ নকৰিব, এইবোৰ নকৰিব। বলক, এইটো কোঠাৰ পৰা ওলাই বলক। বলে ভাগ্য, কি মুখ মেলি চাই আছ? ধৰ ধৰ চাৰ, এইটো কোঠাৰ পৰা উলিয়াই লৈ যা। বলেন, তই ঠিকেই কৈছ, মই এতিয়াহে বুজিছো সেইদিনাখনৰ ঘটনাটোত উদয় ভানুৱে বন্ধুকেইটাৰ সন্মুখত খুব লাজ পাইছিল, অপমানিত হৈছিল। সেইকাৰণে ছাৰ ইমান অসুখত ভুগি থকা সত্ত্বেও ছাৰৰ ওচৰলৈ এখন্তেকৰ কাৰণে হ'লেও যোৱা নাই। ঠিকেই, শিল্পীৰ মেজাজ সাংঘাতিক, আবেগী, ভীষণ ভাৱে ঠুনুকা। সকলো বুজিও একো নুবুজে, সকলো জানিও অভিমানী, ঠিক ঠিক সৰু ল'ৰা ছোৱালীৰ দৰেই।
2: পঞ্চ গজনীতে কপিল খুচি, কুঙ্গুৰু খালি গাভৰু গাইজনী হেৰা। গাইজনীনো কেনে তুলনা যে নাই, গাইজনীনো কেনে তুলনা যে নাই। হেনো সেই চাপৰি তাই মান গাখীৰ ৰাতি নাই, হেনো সেই চাপৰি তাই মান গাখীৰ ৰাতি নাই।
3: গুণৰ যাদু কাঠি আছে নে নাই নাজানো, কিন্তু ৰূপৰ যাদু কাঠিয়ে এইকেইদিনমানৰ ভিতৰতে তাই বহুতৰে দেহ মন বিলাই পেলাইছে, হিলাই পেলাইছে।
2: তাৰমানে উদয়বোৰ মহিনী বান মাৰি একেবাৰে ধাৰাসায়ী কৰিবলৈ বিচৰা মাধৱী লতা এইজনীয়ে। এই ৰ ভণ্টি, ভণ্টি শুনাচোন শুনা, নমস্কাৰ, মোৰ নাম হৰেণ, হৰেণ দাস। তুমি বুলি মোটাৰ কাৰণে বেয়া নাপাবা দেই।
4: নাই নাই, আপুনি যে মোতকৈ বয়সত যথেষ্ট ডাঙৰ দেখাতেই কয় নহয়, মই অকণো বেয়া পোৱা নাই।
2: তোমাক এটা কথা সুধিব পাৰোঁনে?
4: নিশ্চয়।
2: মানে প্ৰথমবাৰ

0: সুদর্শিত, তোমার নাম তো কি বাবু?
1: মাধবীলতা।
0: ঠিক ঠিক ঠিক ধরেছ দেই, হাইয়া অপেশ্বরী দরে চেহারা, এরা পচা চেহারা হলে তো কুটুব মিনারের দরে অলরস হয়ে থাকা উদয় তুমি থরক বলক করবই নোয়ারিলাহেতেন।
1: কোন আপনি কি কবলে বিচারিছে?
0: মই উদয় বন্ধু আক বুঝম ফ্রেন, মই তোমাক সাবধান করে দিবলে ওলাইছো দেই।
1: সাবধান?
0: উদয়ের মন ফাগুনের বতা কমিয়া কলিয়া ভ্রমণের দরে চঞ্চল, এই মুহূর্তত যদি গোলাপ ফল পিছ মুহূর্তত রজনীগন্ধা।
1: সাহিত্য নহয়, মূল কথালে আহক।
0: যিকোনো মুহূর্ততে উদয় আপনার কিন্তু মানে তোমার কিন্তু প্রেমত পড়ব পারে।
1: আপনি সীমা চেরাই গৈছে যেন মোৰ ভাব হৈছে।
0: আপনাক সীমাত রাখবলে মই সীমা চেরাই গলে মোর পাপ পুণ্য একো নহয়।
1: মানে
0: আপনাক লগ পোৱা আগতে উদয় ভানু প্রেমত জামিনী নামৰ ছোৱালী এজনী হাবু জাম্বু খাইছে নহয়?
1: জামিনী?
0: উদয় ভানু আর জামিনী কাহিনীটো তুমি থাকে জানিবলে বিচাৰিছা?
1: যদি আপুনি ৰহন নাখানে, কিন্তু এনেকৈ ৰাস্তাত থিয় হৈ উদয় ভানু আৰু জামিনীৰ ফ্লেশবেক নহয়।
0: কথাটো শুনা নাই সত্য, সঁচা কথা। কতবাহন ৰেষ্টুৰেণ্ট এখন দেখিছে, সেই ৰেষ্টুৰেণ্টখন এসি গরম নহয়,
1: তাতে কি হল?
0: বহি ভাল লাগিব, তাতে দুকাপ চাহ লম আর মই কাহিনীটো আপনার কম, হ্যাঁ হবনে? বলক তালেকে যাও।
2: জামিনী, ইউ স্টিল অ্যান এনিগমা টু মি, তুমি মোর কারণে এক রহস্য।
3: কি?
2: মোৰ ঘৃণনীয় চৰিত্ৰৰ দিশটো দেখাৰ পাছতো
3: মই তোমাক কিয় ইমান বেছি ভাল পাওঁ? চোৱা উদয়, এ মেন ইজ কম্প'জ অফ 3%, ফাৰ্ষ্ট ৱাট হি থিংকছ এবাউট হিমছেল্ফ, ছেকেণ্ড ৱাট আদাৰ্ছ থিংক এবাউট হিম, থাৰ্ড ৱাট একচুৱেলি হি ইজ। মই প্ৰথমটোহে জানো তোমাৰ বিষয়ে। তুমি তোমাৰ ঘৃণনীয় চৰিত্ৰ বুলি যিটো কৈছা সেইটো চৰিত্ৰ নহয়, মদৰ নিচাই তোমাক দিয়াই কৃত্ৰিম বেশ। মদ নাখালেতো তুমি এজন অতি ভদ্ৰ, অমায়িক, দয়ালু, মৰমীয়াল শিল্পী। মই তোমাক ভাল পাওঁ উদয়, সঁচাকে অন্তৰেদি ভাল পাওঁ।
0: শুনিলা, উদয় ভানু আৰু জামিনী প্ৰেম কাহিনী আধা লিখা দস্তাবেজ, ক্লাইমেক্সটো পিছত এদিন কম দেই, এতিয়া মোৰ হাতত সময় একেবাৰে নাই, বুজিছেনে? পাপি পেট কা সওয়াল, কিবা এটা নকৰিলে জানো খাম কৰ পৰা চলিম কৰ পৰা নহয় জানো, এইখিনি সৰু সুৰা বিজনেছ কিছুমান কৈ থাকোঁ আৰু। এই মানুহে যেন কথা দেখিলোঁ লগ কৰা, ঘৰটো চাই একেবাৰে বুকুখন ডেপলিং ঢেপলাং কৰিছে, মই ইমিডিয়েট মানে তাত গৈ পাব লাগে, বুজিছা? গতিকে মই যাওঁ, কিন্তু যোৱাৰ আগতে আকৌ এবাৰ সাৱধান কৰি দিছোঁ দেই, উননীয়া মোৰ কি ভৰসা, তোমালোক ইজনে সিজনক লৈ সপোন দেখিলে জীৱনলৈ জোনাক নহয়, চুনামি আহিব।
1: নাহে, চুনামি অহাৰ কোনো সুৰুঙাই নাই, আনকি পচুৱাও নাই। মই মনৰ খিৰিকী খুলি দিলেহে বতাহে মোৰ মনৰ কোঠাত সোমাব পাৰিব।
0: তুমি বাৰু শিলৰ স্তম্ভ হৈ থাকিবা, মানি ল'লো, কিন্তু উদয়ৰটো কাৰোবাৰ নোহোৱা হৃদয়, শিল্পীৰ হৃদয়।
1: ভুল কৰিছে, শিল্পীৰ হৃদয় আন মানুহতকৈ বেছি সজাগ, কাৰণ শিল্পী আত্মসন্মানবোধৰ আৱিষ্টনীত থাকে, গতিকে আপুনি নিশ্চিন্ত থাকক। তদুপৰি উদয়ক মোৰ প্ৰতি আকৰ্ষিত কৰাটো মোৰ উদ্দেশ্য নহয়, লক্ষ্যও নহয়, মোৰ উদ্দেশ্য বেলেগ। মই এটা মহান উদ্দেশ্যলৈ উদয় ভানুৰ কাষ চাপিছোঁ, গতিকে আপুনি উদয় ভানুৰ বন্ধু হ'লেও উদয় ভানুৰ আপুনি কল্পনা কৰি লোৱা সম্ভাৱ্য কথাবোৰ লৈ চিন্তা কৰি ব্যস্ত হৈ পৰিব নালাগে। এনিৱে, ধন্যবাদ, মই এতিয়া আহোঁ।
4: ঐ হৰেণ, কি হ'ল? মোক শুকাই যে একেবাৰে টেঙি যেন হ'ল। মাধুমিলাতাই কি ক'লে?
0: বেটী বৰ

0: 为什么呢？我是赌要让人家看跟赌没有赌我那么难要买我就没有带盘的其实跟赌没有的看来你的期望混个雷的期望
1: অৰবিন্দ দা শুনিছো মদ খোৱা মানুহৰ হেনো বিভিন্ন চৰিত্ৰ
2: ঠিকেই শুনিছা দেৰ আৰ ফাইভ ষ্টেজেছ অফ দ্য বিহেভিয়াৰেল এফেক্ট অফ এলকহল ইন দ্য এচেণ্ডিং অৰ্ডাৰ নেমলি জেকোজ বেলিকোজ লেচাৰিমোজ নৰোজ এণ্ড ফাইনেলি কেমাটোজ জকোজ ইজ দ্য essence of well-being or euphoria when a person appears joy jocula and breaks the barriers of reserve and difference under alcoholic influence a person thinks that he is more skillful when actually has become less skillful
1: acha tar mane arobindo da udoy bhanu মদ খোৱাৰ পিছত এইকেইটা মানসিক স্তৰ মানে আপুনি এই যে ইতিমধ্যে মোক ক'লে এইকেইটা মানসিক স্তৰৰ পৰা মুক্ত হ'ব পৰা নাছিল নেকি
2: ইয়েছ ইয়েছ নোৱাৰে অৱশ্যে বেছিকৈ মদ খোৱাৰ পিছতহে কেতিয়াবা উদয় ভানুৱে কিবা কাৰণত হঠাৎ আৱেগিক হৈ এটা সৰু শিশুৰ দৰে হুক হুকাই কান্দি দিয়ে
1: আচ্ছা
2: শেষত হেনো সি কান্দিবলৈ এৰি দেউতাক ককায়েক বায়েকৰ নাম কৈ কৈ গালি গালাজ পাৰিবলৈ আৰম্ভ কৰি দিয়ে উদয় ভানৰ এই অৱস্থাটোকে বেলুচিছ বুলি কোৱা হয় এই অৱস্থাত অতি প্ৰিয় বন্ধু যেন ভয়ংকৰ শত্ৰু হৈ পৰে এই অৱস্থাৰ মানুহে নিজৰ মহান মাতৃকো বেশ্যা আখ্যা দিব পাৰে
1: হোৱাট
2: ইয়েছ আৰু তৰ্ক বিতৰ্কৰ ফলস্বৰূপে একোটা ভয়ংকৰ হত্যাকাণ্ড ঘটাব পাৰে
1: হা এনে পৰ্যায়লৈ যাব পাৰে
2: ইয়েছ
1: অ' মাই গড
2: পৃথিৱীত এনেকুৱা বহুত উদাহৰণ আছে উদয় ভানুৰ এসময়ৰ প্ৰেমিকা যামিনীয়ে যিদিনা তাৰ প্ৰেম প্ৰত্যাখ্যান কৰিছিল সিদিনা সি মাত্ৰাধিক মদ খাই পৰিত্যক্ত জাহাজৰ বেৰত মূল খুন্দিয়াই খুন্দিয়াই কান্দি কাটি ব্যাকুল হৈ পৰিছিল সেই অৱস্থাটোৰ নামেই হ'ল লেকাৰিমোজ
1: অৰবিন্দ দা ইট উইল বি নট চ' ইজি উদয় ভানুৰ প্ৰকৃত চৰিত্ৰ লিখাটো ইমান সহজ নহ'ব উদয় ভানু আৰু যামিনী দুয়োৰ প্ৰেমত পৰি থকাৰ সময়ত উদয় ভানুৰ একো পৰিৱৰ্তনেই হোৱা নাছিল নে
2: হৈছিল উদয় ভানুৰ মদ খোৱাৰ পৰিমাণ কমি গৈছিল
1: মানে
2: ইয়েছ মদ খোৱাৰ পৰিমাণ কমি গৈছিল
1: এইটো সঁচানে
2: সঁচা উৎসাহেৰে হাতত ৰং আৰু তুলিকা লৈছিল কেইবাখনো অনুপম তৈলচিত্ৰ আঁকিবলৈ ইয়াৰ মূলতে আছিল যামিনীৰ উদয় ভানুৰ প্ৰতি থকা সহানুভূতিশীলতা সৃজনীমূলক কামৰ প্ৰতি উদগনি আৰু অকৃত্ৰিম প্ৰেৰণা
1: ইনস্পিৰেশ্যন
2: ইয়েছ যামিনীৰ প্ৰেৰণাতেই উদয় ভানুৱে আঁকিছিল লাইফ ইজ এ লং ডেথ নামাকৰণেৰে এখন এবষ্ট্ৰেক্ট তৈলচিত্ৰ হৈছে ৰিয়েলি ইউনিক সেইখন চাই অভিভূত হৈ যামিনীয়ে চকুৰ পানী পৰ্যন্ত টুকিছিল
1: ৰিয়েলি
2: ইয়েছ
3: ঠিকেই বুজিছ ভাগ্য কথাষাৰ একেবাৰে সত্য সম্পূৰ্ণ সুখ আচলতে পৃথিৱীৰ কাৰো ভাগ্যতেই নাথাকে এখেতে মাজে মাজে কয় একাল সুখ একাল দুখ দুটা দুখৰ মাজতে এচিকটা সুখ লুকাই থাকে
4: এৰা আপুনি

0: কেক হয়েছে আদেও এ কিবা কবিতা বা আছে নহয় সুখ সুখ বুলি মানুহ বলিয়া নেদেখে সুখৰ মুখ সুখ বিচাৰোঁতে পায় সংসাৰত দুখৰ উপৰিও দুখ
1: এটা সময়ত কি নাছিল আমাৰ মান সন্মান টকা পইচা ল'ৰা ছোৱালীৰ হাঁহি ধেমালি হাই উৰুমি আশা ভৰা এটা জীৱন আৰু এতিয়া সকলোতকৈ মোক খুলি খুলি খাইছে উদয় ভানুৰ জীৱনটোৰ চিন্তাই
2: গধূলি 7টা বজাত এইখিনি পাবহি বুলি ফোন কৰিছিল ঘড়ীটো চাই লেইটা বাজিল
3: লাভ নাই
2: কিয়
3: কাৰণ মোৰ হাতত পিন্ধা এই সোণালী ৰঙৰ ঘড়ীটো চিকচিকাই থাকিলেও মানুহক 6 বাজি কৰাতহে ইয়াৰ কাম বেছি কিন্তু সময় কোৱাত ইয়াৰ কোনো কাম নাই
2: তই চাগে শ্ল' বা ফাষ্ট কিবা এটা কৰি থৈছ নহয়
3: সেই মই একো কৰা নাই অ মেকানিকেল ফল্টো নাই কিন্তু নচলে কাৰণ এইটো বেটাৰী ইতিমধ্যে শেষ হৈছে
2: হোৱাট ননচেন্স কি আবুল তাবুল কৈছ
3: তোৰ এটা ব্ৰিটিছ আমূলৰ হাত ঘড়ী আছে নহয়
2: আছে
3: আছে ক'ত আছে হাততো নাই দেখা
2: গাৰুৰ তলত আছে ৰহ সময়টো চাইছো একজেক্টলি 7টা বাজিছে এই দুৱাৰত কোনে নক কৰিছো উঠিব নালাগে মই কৈ দিছো এই দুৱাৰখন অকণমান ঠেলি দিলে হৈ যাব খোল খাই যাব হুক মৰা নাই কোন আহিছে সোমাই আহকচোন
4: উদয় গুড ইভিনিং
2: অ' গুড ইভিনিং গুড ইভিনিং মাধৱ দা আগ আগ জাষ্ট ইন টাইম আপোনাৰ কাৰণে ৰৈ আছিলো
3: মানে সেইদে আপোনাৰ পাংচুৱেলিটি
4: সেইকাৰণেতো কয় অল্ড ইজ গোল্ড পেঞ্চনৰ টকাকেইটা লৈয়ে চিধাই এইটো কিনি লৈ টাইমত আহি হাজিৰ চোৱা একেবাৰে নতুন ব্ৰেণ্ড কিন্তু নামটো পুৰণি অল্ড ভালচাৰ
1: বলে ক'ৰ পৰা যে উদয়ৰ লগত মদ খাবলৈ এই শগুণৰ দলটো আহে হেঁপাহ পলুৱাই মদ খোৱাৰ পিছত সৰু সৰু ল'ৰা ছোৱালীৰ দৰে মূৰ খুন্দিয়াই সিহঁতে কান্দে তাৰপিছত আকৌ হঠাৎ বিজ্ঞৰ দৰে হৈ পৰি কোনোবা এটাই আৰম্ভ কৰি দিব দাৰ্শনিক তত্ত্বৰ কথা মুহূৰ্তৰ পিছতে বিষয়বস্তু সলনি হৈ দেশ বিদেশৰ ৰাজনীতিৰ চৰ্চা আৰম্ভ কৰি দি তৰ্ক বিতৰ্কৰে ধুমুহাৰ সৃষ্টি কৰি দিয়ে চি অসহ্য অসহ্য সিহঁতৰ কাণ্ড কাৰখানা উদয় ভানুক সিহঁতে বিচাৰি অহা দেখিলে মোৰ গাটো বিচাই ডকা দি ডাকে এই নতুন ছোৱালীজনী সেইদিনাখন যে উদয় ভানুক বিচাৰি আহিছিল কি নাম আছিল তাইৰ
5: মাধৱীলতা
1: অঁ অঁ হয় হয় মাধৱীলতা এই শগুনবোৰৰ ঠাইত এই মুহূৰ্তত তাই যদি আহিলেহেঁতেন তাই যদি আহি উদয় ভানুৰ জীৱনলৈ এটা পৰিৱৰ্তন আনি দিলেহেঁতেন এটা সম্পূৰ্ণ সুন্দৰ পৰিৱৰ্তন
6: মাধৱীলতা হাৱাৰ্ড বানে তেওঁৰ গ্ৰন্থ দ্য পাৰ্চনেলিটি অৱ দ্য এলকহলিক্সৰ চতুৰ্থ অধ্যায়ত লিখি গৈছে যে বেছিকৈ মদ খোৱা মানুহে সততে তেওঁলোকৰ সমস্যাৰ কথা ডিনাই কৰে কাৰণ ডিনায়েল ইজ দ্য এলকহলিক্স মেইন ডিফেন্স ডিনায়েল ইজ অলছো একম্পেনিড বাই এন আনকনচিয়াছ এণ্ড ইৰেশ্যনেল ফিয়াৰ ডেট টু একচেপ্ট দ্য এক্সিষ্টেঞ্চ অৱ হোৱাট ইজ ডিনাইড ইজ টু ডেষ্ট্ৰয় ওৱান চেল্ফ
7: কিন্তু অৰবিন্দ দা
6: কোৱা
7: উদয় ভানুৰ কথা ক'বলৈ গৈ আপুনি মোক এই কথাখিনি কিয় কৈছে বা কৈছে যদিও মই ঠিক ভালকৈ বুজি পোৱা নাই আচলতে আপুনি কি কাৰণে এই কথাখিনি মানে এই প্ৰসংগটো উলিয়াইছে
6: ইয়েছ আন এলকহলিকৰ দৰে উদয়েও তাৰ অন্ত

0: ওপৰত অহৰহ ধুমুহাৰ সৃষ্টি কৰা সমস্যাবোৰক খুলি নকয়, অস্বীকাৰ কৰে। কাৰণ জনাকৈয়ে হওক বা নজনাকৈয়ে হওক, অস্বীকাৰ কৰা সমস্যাবোৰ স্বীকাৰ কৰা মানে নিজৰে ধ্বংস মাতি অনা বুলি মনে মনে তেওঁ এটা ভয় পুহি ৰাখে।
1: কিন্তু এইটোতো উদয় ভানুৰ সম্পূৰ্ণ এটা ভুল ধাৰণা।
0: উদয় ভানুৰ নহয়, মদপী উদয় ভানুৰ। কিন্তু যিয়েই নহওক, পৰিশেষত দ্য কনচিকুৱেঞ্চ অৱ ডিনাইল পাৰ্মিয়েট এণ্ড এফেক্ট ওৱানচ এণ্টায়াৰ এক্সিষ্টেঞ্চ।
1: সঁচা কথা,
0: উদয় ভানু বৰ মৰম আকলোৱা শিল্পী। তাৰ খুব হতাশা, ক্ৰোধ, আনকি আনন্দৰ প্ৰকাশৰ মাধ্যম কোন জানানে?
1: জানো, উদয় ভানুৰ মাক। এম আই ৰাইট?
0: ইয়েছ, তুমি ঠিক ধৰিছা।
1: মাক মৰমৰ প্ৰতীক, সেয়ে মাকে এলকহলিকৰ মানসিক জগতত এক ৰহস্যময় আসন অধিকাৰ কৰি থাকে।
0: একজেক্টলি, মাক মৰমৰ প্ৰতীক। হাৱাৰ্ড জোনছে তেওঁ এলকহলিক এডিকশ্যন নামৰ কিতাপখনত এই কথাটোকে লিখিছে, যিটো উদয় ভানুৰ ক্ষেত্ৰতো এপ্লিকেবল।
2: উদয় ভানু চৰিত্ৰৰ সপ্তম খণ্ডটি শুনিলে। খণ্ডটিৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰা শিল্পীসকল হ'ল পূৰ্বাণী গোস্বামী, ডাক্টৰ দীপালী দাস, সাই স্বপ্নীল, দীপাঞ্জল বৰুৱা, যোগেশ দাস, বিপ্লৱ বৰা, সুভিত বৰা, কল্যাণ চমুৱা, প্ৰবীণ ভট্ট, আবু নাছেৰ ইফতিকাৰ হুছেইন বৰা, বসন্ত হাতীমুৰীয়া আৰু ব্ৰজেন বৰা।
3: মিডিয়াম ৱেভৰ 411.5 মিটাৰত, 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু।
4: হেৰৌ, এতিয়া দেখোন তই নিজৰ স্বাস্থ্যক লৈ একেবাৰে চিন্তামুক্ত।
5: চিন্তা কিয় কৰিম, মই একেবাৰে সঠিক ঠাই বিচাৰি পাইছো।
4: কোন ঠাই অ?
5: গুৱাহাটীৰ ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান।
4: তাত হেৰৌ কি কি সুবিধা পোৱা যায়?
5: বিশেষজ্ঞ ক্লিনিক, চৰকাৰী সাহায্যত সুলভ চিকিৎসা, যোগ্য ৰোগীৰ বাবে বিনামূলীয়া ঔষধ আৰু উৎকৃষ্ট স্বাস্থ্য সেৱা।
6: তেন্তে মই এবাৰ যাব লাগিব।
5: নিশ্চয় নিশ্চয়, তোৰ বাবেও স্বাস্থ্য সৰ্বাধিক গুৰুত্বপূৰ্ণ।
7: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে কেইটিমান আধুনিক গীত। অনুষ্ঠানৰ পুনতে এয়া নামে মন্দাকিনী শীৰ্ষক শ্ৰব্য এলবামটোৰ এটি গীত।

নামে মন্দাকিনী শীৰ্ষক শ্ৰব্য এলবামটিৰ পৰা অনুষ্ঠানত এবাৰ আগবঢ়াইছোঁ আন এটি গীত দিলীপ দাসৰ কণ্ঠত। গীতৰ কথা আৰু সুৰ কীৰ্তিনাথ শৰ্মা বৰদলৈৰ।

শ্ৰোতাসকলে আধুনিক গীত শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানৰ শেষত শ্ৰোতাসকলক শুনাবলৈ লোৱা হৈছে পাহৰি নাযাবা শীৰ্ষক শ্ৰব্য এলবামটিৰ এটি গীত তৰালী শৰ্মাৰ কণ্ঠত। গীতৰ কথা কেশৱ মহন্তৰ।

0: আধুনিক গীতৰ অনুষ্ঠানটিৰ ইমানতে অন্ত পৰিল। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু খন্তেক পাছতেই সমাচাৰ সন্ধ্যা দিল্লী কেন্দ্ৰৰ পৰা ৰিলে কৰি শুনোৱা হ'ব।
1: নমস্কাৰ, আকাশবাণী সে সমাচার সন্ধ্যা কে সাথ মই প্রিয়ঙ্কা অরোড়া। मुख्य समाचार। केंद्रीय मंत्रिमंडल ने भारतीय विमानन कंपनियों की सहायता के लिए 10,000 करोड़ रुपए के विमानन ईंधन

0: বেমাৰ ভাল হোৱাৰ পৰা বৰফুটনি দেখোন তোৰ কথাটো কি
1: নহব কিয় হোমিঅৰ চিকিৎসাই মোক নতুন জীৱন দিলে যে
0: তাৰ মানে
1: মানেটো হল হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান
0: তাত কি হয়
1: হেৰ নহয় কি যক্ষ্মা ৰোগ ধৰা পেলোৱা মাতৃ শিশু তথা সাধাৰণ বহিৰ্বিভাগ সুলভ চৰকাৰী হাৰত ঔষধ প্ৰদান আৰু পৰীক্ষাৰ লগতে বিনামূলীয়া পৰামৰ্শ আৰু তোৰ যদি BPL কাৰ্ড আছে তেতিয়াহলেতো গাখীৰতে মহৰ খুটি
0: মানে
1: তোৰ কাৰণে সকলো বিনামূলীয়া আৰু জ্যেষ্ঠ নাগৰিকৰ বাবে 50% ৰেহাই
0: তেতিয়াহলে ফুটনি মৰাটো তোৰ এক্তিয়াৰ
2: হোমিঅপেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান ভেটাপাৰা গুৱাহাটী
3: শ্ৰোতাসকলে অসমীয়া ছবিৰ গীতৰ অনুষ্ঠান চিত্ৰগীত শুনি আছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা অনুষ্ঠানত এবাৰ আগবঢ়াইছো অন্য এক যাত্ৰা ছবিখনৰ এটি গীত জুবিন গাৰ্গৰ কণ্ঠত

0: তোৰ লৰাটোক এতিয়া বহুত সুস্থ দেখা গৈছে।
1: হয়, সঠিক চিকিৎসাই সকলো সলনি কৰি দিলে।
0: পিছে এনে যত্ন ক'ত পালি?
1: গুৱাহাটী ভেটাপাৰাৰ হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠানত।
0: অঁ, তাত পিছে শিশুৰ বাবেহে সুবিধা আছে নেকি?
1: নহয় অ, শিশুৰ স্বাস্থ্য শিবিৰ, পুষ্টি সম্পৰ্কীয় সজাগতা আৰু সকলো বয়সৰ লোকৰ বাবে বিশেষ স্বাস্থ্য সেৱা উপলব্ধ।
0: অঁ, সঁচাকৈ বৰ ভাল কথা,
1: কাৰণ সকলোৰে বাবে সুস্থ স্বাস্থ্যৱান ভৱিষ্যৎ অতি প্ৰয়োজন।
2: হোমিঅ'পেথিক আঞ্চলিক গৱেষণা প্ৰতিষ্ঠান, ভেটাপাৰা, গুৱাহাটী।
3: শ্ৰোতাসকলে চিত্ৰগীত অনুষ্ঠানটি শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহৰ পৰা। অনুষ্ঠানত এবাৰ এয়া তৰালী শৰ্মা, ছবি সুৰেন সুৰৰ পুতেক।

0: এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। খন্তেক পাছতে 9:25 নিশাৰ আঞ্চলিক বাতৰি শুনিবলৈ পাব।
1: এয়া আকাশবাণী গুৱাহাটী নিশাৰ আঞ্চলিক বাতৰিৰ সৈতে মই পৰিস্মিতা দিহিঙীয়া। উমৈহতীয়া দেৱানী বিধিৰ বিষয়ে জনসাধাৰণক অৱগত কৰাৰ লক্ষ্যৰে আজি ৰাজ্যৰ বিভিন্ন ঠাইৰ জিলা বিজেপিৰ কাৰ্যালয়ত সংবাদমেল অনুষ্ঠিত হয়।

0: বিশ্বৰ জিলা বিজেপি আজি শিলচৰত এই সন্দৰ্ভত আয়োজিত এখন সংবাদমেলত এই দেৱানীবিধিৰ প্ৰকৃত তথ্যসমূহ জনসাধাৰণক অৱগত কৰোৱাৰ প্ৰয়াস কৰে। সংবাদমেলত হাইলাকান্দিৰ বিধায়ক ডঃ মিলন দাসে কয় যে এই বিধেয়কখনৰ প্ৰথম খণ্ডত বহুবিবাহ, বিবাহ বিচ্ছেদ আদি সম্পৰ্কীয় বিধান আৰু শাস্তি সন্নিৱিষ্ট কৰাৰ বিপৰীতে দ্বিতীয় খণ্ডত সম্পত্তিৰ অধিকাৰ আৰু তৃতীয় অংশত লিভ ইন ৰিলেশ্যনশ্বিপত আইনী স্বীকৃতিৰ বিষয়ে উল্লেখ কৰা হৈছে। চিৰাং জিলাৰ বিজনীৰ বিজেপিৰ মণ্ডল কাৰ্যালয়ত আয়োজিত সংবাদমেলত বিজেপিৰ পেনেলিষ্ট অৰ্জুন ছেত্ৰীয়ে উমৈহতীয়া দেৱানী বিধিৰ বিভিন্ন দিশৰ বিষয়ে ব্যাখ্যা কৰে। এই বিধিৰ জৰিয়তে সকলো নাগৰিকৰ বাবে সম আইন প্ৰৱৰ্তনৰ লক্ষ্য লোৱা হৈছে বুলি শ্ৰীছেত্ৰীয়ে প্ৰকাশ কৰে। ৰাজ্যত বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি পৰহিলৈ প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটৰ 35 লাখতকৈ অধিক মহিলাক এই অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, স্বচ্ছ শক্তিৰ প্ৰসাৰ আৰু আধুনিক প্ৰযুক্তিৰ ব্যৱহাৰৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক অগ্ৰাধিকাৰ দিয়াৰ বাবে এই পদক্ষেপ লৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে প্ৰকাশ কৰা মতে আত্মসহায়ক গোটৰ সদস্যসকলে ৰাজ্যজুৰি এই পদক্ষেপত অংশগ্ৰহণ কৰি অকল সেউজ অসম গঢ়াৰ দিশতেই নহয় বৰং পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত নাৰী শক্তিৰ অদম্য নেতৃত্ব আৰু দায়বদ্ধতাৰো উজ্জ্বল নিদৰ্শন দাঙি ধৰিব। সমগ্ৰ শিক্ষা অসমে বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সংগতি ৰাখি কেতবোৰ কাৰ্যসূচী গ্ৰহণ কৰিবলৈ সকলো জিলাৰ জিলা মিছন সমন্বয়ক আৰু জিলা প্ৰাথমিক শিক্ষা বিষয়ালৈ পত্ৰ প্ৰেৰণ কৰিছে। সমগ্ৰ শিক্ষা অসমৰ মিছন সঞ্চালক ওম প্ৰকাশে প্ৰেৰণ কৰা এই পত্ৰত উল্লেখ কৰা অনুসৰি বিশ্ব পৰিৱেশ দিৱসৰ সৈতে সামঞ্জস্য ৰাখি পৰহিলৈৰ পৰা 30 জুনলৈ ইক' ক্লাবছ ফৰ মিছন লাইফৰ পৃষ্ঠপোষকতাত সেউজ গ্ৰীষ্ম শিবিৰ অনুষ্ঠিত কৰা হ'ব। তদুপৰি প্ৰতিখন বিদ্যালয়ত মাতৃ নামত এজোপা গছ শীৰ্ষ কাৰ্যসূচীৰ তৃতীয় সংস্কৰণ ৰূপায়ণ কৰা হ'ব। চিৰাং জিলাৰ বন বিভাগে পৰহিলৈ ভাৰত ভূটান সীমান্তৰ দেওশ্ৰী, ৰায়পুৰ, চিকনাঝাৰ ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া অঞ্চলত বিশ্ব পৰিৱেশ দিৱস পালনৰ বাবে যাৱতীয় প্ৰস্তুতি সম্পূৰ্ণ কৰিছে। চিৰাং বন সংমণ্ডল বিষয়া কুঞ্জন বসুমতাৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰা মতে জিলাখনৰ 2টা বিধানসভা সমষ্টি চিদলি চিৰাং আৰু বিজনীৰ বিধায়কক লৈ 2টা সমষ্টিতে 5 লাখকৈ গছপুলি ৰোপণৰ পৰিকল্পনা কৰা হৈছে। মুখ্যমন্ত্ৰী তদাৰকী কোষে চৰকাৰী ধনৰ অপব্যৱহাৰৰ গোচৰত কামপুৰৰ চক্ৰ বিষয়া সংগীতা বৰঠাকুৰৰ বিৰুদ্ধে বিশেষ ন্যায়াধীশৰ আদালতত 397 পৃষ্ঠাৰ এখন অভিযোগনামা দাখিল কৰিছে। গোচৰ চলোৱাৰ বাবে অসম চৰকাৰৰ পৰা যাৱতীয় অনুমতি লাভ কৰাৰ পাছতে তদন্তকাৰী বিষয়াই অভিযুক্ত বৰঠাকুৰৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে। উল্লেখযোগ্য যে চক্ৰ বিষয়াগৰাকীয়ে নিৰ্বাচনৰ বাবে অহা পুঁজি আত্মসাত কৰা বুলি প্ৰথমে কামপুৰ থানাত এটা গোচৰ ৰুজু কৰা হৈছিল। পৰৱৰ্তী পৰ্যায়ত মুখ্যমন্ত্ৰী কাৰ্যালয়ৰ নিৰ্দেশ মৰ্মে গোচৰটো মুখ্যমন্ত্ৰী তদাৰকী কোষলৈ হস্তান্তৰ কৰা হয়। তামোলপুৰ জিলাৰ ভাৰত ভূটান সীমান্তৱৰ্তী অঞ্চলত হাতী মানুহৰ সংঘাত অব্যাহত আছে। জিলাখনৰ পৰা আমাৰ সংবাদদাতাই জনোৱা মতে আজি দিন দুপৰতে বগৰীবাৰী গাঁৱত বনৰীয়া হাতীৰ আক্ৰমণত এজন লোকৰ থিতাতে মৃত্যু হয়। মৃত লোকজন চিমলিগুৰি গাঁৱৰ পৌলুছ বসুমতাৰী বুলি চিনাক্ত কৰা হৈছে। অঞ্চলটোলৈ খাদ্যৰ সন্ধানত ওলাই অহা বনৰীয়া হাতীৰ জাক চাবলৈ বুলি যোৱাৰ সময়ত জাকটোৰ পৰা ফালৰি কাটি অহা এটা হাতীৰ ভৰিৰ গছকত লোকজন থিতাতে নিহত হয়। ঘটনাৰ খবৰ পোৱা মাত্ৰেই কুমাৰীকাটা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আৰু বন বিভাগৰ দলে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰে। ইপিনে বগৰীবাৰী অঞ্চলত বৰ্তমানো হাতীৰ জাকটোৱে অৱস্থান কৰি থকাৰ বাবে স্থানীয় লোক আতংকত ভুগিছে। শ্ৰীভূমি জিলা প্ৰশাসনে আজি শ্ৰীভূমি চহৰৰ চন্তৰ বজাৰ আৰু পি ডব্লিউ ডি বজাৰ অঞ্চলত অবৈধ দখলকাৰীৰ বিৰুদ্ধে উচ্ছেদ অভিযান চলায়। পৌৰসভাৰ নেতৃত্বত পৰিচালিত এই অভিযানত পথ, পদপথ আৰু নলাৰ ওপৰত গঢ়ি উঠা দোকান পোহাৰসমূহ উচ্ছেদ কৰা হয়। আমাৰ সংবাদদাতাই জনোৱা মতে বজাৰ অঞ্চলত অবৈধ দখলৰ ফলত যান বাহনৰ চলাচলত অসুবিধা হোৱাৰ উপৰি সামান্য এজাক বৰষুণতেই পানী জমা হৈ জনসাধাৰণে দুৰ্ভোগ ভুগিবলগীয়া হয়। পৰৱৰ্তী সময়তো অবৈধ দখলৰ বিৰুদ্ধে এনে অভিযান অব্যাহত থাকিব বুলি পৌৰসভাৰ কাৰ্যবাহী বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে। বৰপেটা জিলাৰ হৰিপুৰ চকপাৰা গাঁৱৰ আঞ্জু খান নামৰ এজন কৃষকৰ আজি বজ্ৰ পৰি মৃত্যু হয়। প্ৰবল বৰষুণৰ মাজত পথাৰৰ পৰা বিয়লি ঘৰলৈ খোজকাঢ়ি গৈ থকা অৱস্থাত বজ্ৰ পৰি লোকজনৰ মৃত্যু হয়। নিশাৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি কাইলৈ পুৱা 7:05।
1: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু সাহিত্য চৰা।

সাহিত্যানুৰাগী সমূহ শ্ৰোতাকে নমস্কাৰ জনাই আজিৰ চৰা মুকলি কৰিছো। আজিৰ চৰা সজোৱা হৈছে ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ এটি চুটি গল্প আৰু মধুমিতা বৰুৱা শইকীয়াৰ কেইটিমান কবিতাৰে। চৰাত পুনতে শুনো আহক ডক্টৰ ৰূপশ্ৰী গোস্বামীৰ এটি চুটি গল্প। গল্পৰ শিৰোনাম ভ্ৰম।

0: দুৱাৰখন খুলিয়ে নয়নাই দেখিলে কোনোবা এজন দুৱাৰদলিতে ৰৈ আছে। নয়নাই আন্ধাৰৰ মাজত থিয় হৈ থকা অবয়বটো ধৰিব নোৱাৰি সুধিলে, কোন?
1: মা,
0: এয়া জিতৰ মাত দেখোন। বহুদিন নুশুনিলেও নয়নাৰ স্মৃতিৰ মাজত জিতৰ মানে বাবাৰ আদৰুৱা মৰম কোমল মাতটো যে ৰৈ গৈছে। আজিকালিতো সি মা বুলি নামাতে, মাকে ফোন কৰিলেও সি ফোনটো ধৰিয়ে সোধে হেল্ল' বুলিহে। এবাৰ তাই বাবা হয়নে নহয় সন্দেহ আৰু সংশয়ৰ সুৰত সুধিলে,
2: বাবা, মোৰ ফোনটো, তই আহিছ?
0: মানুহজনে চকুত পিন্ধি থকা ক'লা চশমাযোৰ খুলি ল'লে। মানুহজনৰ গাত এটা হুতমোচ খোৱা সেউজীয়া টি চাৰ্ট। নয়নাই মানুহজনৰ মূৰৰ পৰা ভৰিলৈকে চালে।
2: অঁ, এয়া বাবাইতো,
0: চুলি মাজে মাজে দুই এডাল পকিছে, আগৰ সেই ভৰা মুখখন নাই, ক্ষীণাইছে, কিন্তু সেই বুদ্ধিদীপ্ত উজ্জ্বল কাজল সনা যেন লগা চকু দুটাটো একেই আছে।
3: কি হ'ল মা, কিয় এনেকৈ চাই আছা, মোক চিনি পোৱা নাই?
0: জিতে মাকৰ মুখলৈ চাই সুধিলে,
2: নহয় অ, তই বহুত সলনি হৈ গলি যেন লাগিছে, তই আগৰ দৰে শকত আৱত হৈ থকা নাই, তোৰ চুলিটো পোক ধৰিছে দেখোন, তই এই আঠটা বছৰ নেদেখোঁতেই বহু বয়সীয়া হৈ গলি যেন লাগিছে।
0: কিয় বাবা, কামত তোৰ বৰ কষ্ট হৈছে নেকি? নয়নাৰ মাতটো তিতি থকাৰ নিচিনা শুনা গ'ল।
3: মা, তুমি যে আৰু, মই সদায় একে থাকিম বুলি কিয় ভাবিছা? তুমি জানো একে হৈ আছা, এই আঠ বছৰতে তোমাৰ চুলিবোৰ দেখোন একেবাৰে বগা হৈ গ'ল, মইতো তোমাৰ চুলি ইমান পকা আগতে দেখা নাছিলোঁ, হেনা কৰিছিলা নহয়, কি হ'ল, এতিয়া সেইবোৰ বাদ দিলা নেকি? আৰু তোমাৰ গাল দুখন দেখোন সোমাই গৈছে, তোমাৰ দাঁতবোৰ আছে নে নাই?
0: নয়নাই হাঁহি দিলে,
3: হ'ব, মোৰ এতিয়া বহুত বয়স হ'ল, চুলিও পকিব দাঁতো সৰিব,
2: কিন্তু তোৰহে ইমান সোনকালে চুলি পকিব নালাগিছিল।
0: জিতেও হাঁহিলে,
3: ময়ো কেঁচুৱা হৈ থকা নাই মা, তোমালোক বুঢ়া হৈ গলা বাবেহে মোৰ বেয়া লাগিছে।
0: নয়নাৰ সেইখিনি সময়ত বহুদিন আগৰ কথা এটা মনত পৰিল। জিতক পিতাকে কথা প্ৰসংগত কলেজীয়া জীৱনৰ বহু কাহিনীয়ে কৈছিল। তাৰ কাহিনী শুনা আৰু কিতাপ পঢ়া দুয়ো তাতে সৰুৰে পৰা বৰ নিচা আছিল। পিতাকে জিতক কলেজত একেলগে পঢ়া দুখীয়া ছাত্ৰ এজনৰ কথা কৈছিল। কামৰূপৰ কোনোবা এখন ভিতৰুৱা গাঁৱৰ পৰা পিতাকহঁতে পঢ়া কলেজখনলৈ পঢ়িবলৈ অহা সেই ল'ৰাজনক মাকে ছাগলী বেচি পোৱা তিনিকুৰিমান টকাহে লগত দি পঠাব পাৰিছিল। কলেজৰ ফালৰ পৰা থকা বৃত্তি এটাও তাক দিয়া হৈছিল, টিউচন দুটামানো সি যোগাৰ কৰি লৈছিল। কষ্ট কৰি হ'লেও পঢ়ি শুনি এদিন সি ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখিছিল। কিন্তু হঠাতে এদিন কলেজৰ অধ্যক্ষই তাক নিজৰ কোঠালৈ মাতি নি তাৰ গাঁৱৰ পৰা অহা টেলিগ্ৰাম এখন দিলে, য'ত লিখা আছিল তাৰ দেউতাকৰ পথাৰত বজ্ৰ পৰি হোৱা মৃত্যুৰ খবৰ। হোষ্টেলৰ সকলো ল'ৰাই 10 টকা 20 টকাকৈ তুলি তাৰ হাতত 300 টকা দিছিল। সেই যে গ'ল ল'ৰাটো, সি আৰু আহিব নোৱাৰিলে। পাছত তাৰ গাঁৱৰ ওচৰৰ ল'ৰা এজনৰ পৰা পিতাকহঁতে জানিব পাৰিছিল যে সি প্ৰাথমিক বিদ্যালয় এখনত সোমাই লৈছে।

0: আগতে তাৰ দেউতাকে হাজিৰা কৰি ঘৰত যি অলপ মাটি আছে তাতে খেতি কৰি ঘৰ চলাইছিল। কিন্তু দেউতাকৰ মৃত্যুৰ লগে লগে মাক আৰু 12 আৰু 8 বছৰীয়া ভনীয়েকৰ দায়িত্ব ল'ৰাজনেই ল'বলগীয়া হৈছিল। পিতাকৰ মুখৰ এই কাহিনীটোৱে 18 বছৰীয়া জিতক চিন্তিত কৰিছিল নে ভয়েই খুৱাইছিল? BSc পাছ কৰি দিল্লীলৈ যাবলৈ ওলোৱা ল'ৰাটোৱে এদিন হঠাতে পিতাকৰ আঁঠু দুটাত ধৰি কান্দি দিছিল।
1: মোৰ বৰ ভয় লাগে পিতা, তোমাৰ যদি কিবা হৈ যায় মই কেনেকৈ থাকিম?
0: পিতাকে তেতিয়া তাক ধমক দি কৈছিল, এতিয়া আকৌ তোৰ মূৰলৈ এই চিন্তাবোৰ আহিল কেলে? আমাৰ একো নহয় বাবা, তই মাত্ৰ পঢ়া শুনা ঠিকমতে কৰিবি। নয়নাই দেখা সেই তাহানিৰ দৃশ্যটো হঠাতে আকৌ যেন তাইৰ চকুৰ আগত ভাঁহি উঠিল। মা, কি চিন্তা কৰিবলৈ ধৰিলা? হঠাৎ জিতৰ মাতত নয়না যেন বাস্তৱলৈ ঘূৰি আহিল। জিত দুৱাৰদলিতে থিয় হৈ আছে। নয়নাই ভালকৈ চালে তাৰ লগত আৰু কোন আহিছে?
1: ৰুমি আৰু ছোৱালীজনী বাৰু অহা নাই নেকি?
0: জিত এনেকৈ কেতিয়াও অকলে অহা নাই। যেতিয়া আহিছে নয়নাৰ বোৱাৰীও আহিছে, নাতিনীজনীও আহিছে। ৰাতিপুৱা 6 বজাতে ফ্লাইটত সিহঁত দিল্লীৰ পৰা আহে। দুপৰীয়া ভাত খাবৰ পৰতে এয়াৰপৰ্টৰ পৰা সিহঁতে টেক্সিত ঘৰ পাই যায়হি। নয়নাই সিহঁতে আহিয়ে যাতে গৰমে গৰমে খাবলৈ পায় তেনে হিচাপতে ৰন্ধা বঢ়া কৰি সাজু হৈ থাকে। বোৱাৰীয়েক ৰুমিয়ে ভাতৰ পাতত বহিয়ে ক'বলৈ আৰম্ভ কৰে,
2: মই জানে মা, গোটেই ৰাস্তাটো আপোনাৰ এই ভাত সাজৰ কথাই ভাবি আহিছোঁ। আপোনাৰ গৰম গৰম ৰহৰ দাইল, ভাত আৰু কি কয় এখন, অঁ লাব্ৰা, আৰু তেল ফুটি থকা বেঙেনা ভজা আৰু থেকেৰাৰে ৰন্ধা মাছৰ টেঙাখনৰ কথা মনত পেলাই জিভাৰ পানীয়ে পৰি গৈছিল।
0: নয়নাই হাঁহি হাঁহি সিহঁতক ইটো সিটো আগবঢ়াই দি কৈ উঠিছিল,
2: খোৱা খোৱা, পাছত প্ৰশংসা কৰিবা।
0: আজি জিতৰ লগত ৰুমিক দেখা নাপাই নয়না আচৰিত হ'ল।
1: অকলেতো তই কেতিয়াও অহা নাই বাবা, আজি কেনেকৈ আহিলি?
0: এইবুলি মাকে জিতক সুধিব খোজোতে জিতেই নিজে কৈ উঠিল,
1: নাই মা, মই ৰুমিক ইয়ালৈ অহাৰ কথা কোৱাই নাই। পিতাৰ গা বেয়া হওঁতে যে মই আহিব নোৱাৰিলোঁ সেই কথা ভাবি সদায় মনটো বেয়া লাগি থাকে, সেইকাৰণে হঠাতে গুচি আহিলোঁ, ৰুমিক নক'লোৱেই।
0: নয়নাৰ ইমান দিনে পাহৰি থকা কথাটো মনত পৰি হঠাৎ খংটো উঠি আহিল। তাই ক'লে,
1: পিতাৰৰ কিমান ছিৰিয়াছ হৈ গ'ল, তই আহিম বুলি কৈও নাহিলি,
0: পাছত ভাল পাই ঘৰলৈ অহা খবৰটো পাই তই ক'লি, পিতাটো ভালেই হৈ গ'ল, এতিয়ানো মই গৈ কি কৰিম?
1: এৰা,
0: ঠিকেই,
1: তইনো আহি কি কৰিবি?
0: এটা কথা তোৰ নিশ্চয় মনত আছে, তোৰ বেমাৰী খুৰাৰজন ছিৰিয়াছ হোৱাৰ খবৰ পাই পিতাৰা লগে লগে যাব পৰা নাছিল, কাৰণ তেতিয়া অফিচৰ এখন ডাঙৰ মিটিং চলি আছিল, বিদেশৰ পৰাও মানুহ আহিছিল। কিন্তু ফোনতে আইতাৰ আৰু পেহীয়েৰক কিবাকৈ খুৰাৰক হস্পিটেলত থোৱাৰ ব্যৱস্থা কৰিবলৈ কৈছিল, আৰু পিছদিনাই অফিচৰ পৰা দুদিনৰ ছুটি লৈ পিতাৰ গৈছিল। আইতাৰায়ো তেতিয়া যে কিমান সকাহ পাইছিল, পিতাৰক দেখি দীঘলকৈ উশাহ এটা লৈ কৈছিল,
1: তই আহিলি বাবা।
0: বুজিছ, এনে সকাহ আৰু সিদ্ধান্তৰ বাবেও মানুহ লাগে,
1: আপোন মানুহ।
0: মানুহ এজনক ডাক্তৰে ভেণ্টিলেটৰত থৈছে,
1: একো ইফাল সিফাল নাই, সকলো অংগই প্ৰায় কাম নকৰা হৈছে,
0: তেতিয়া এজন মানুহ লাগে যিয়ে সিদ্ধান্ত ল'ব পাৰে ভেণ্টিলেটৰতে ৰোগীজনক থাকিবলৈ দিব নে ভেণ্টিলেটৰ খুলি দিবলৈ ক'ব। পিতাৰাই খুৰাৰৰ ক্ষেত্ৰত সকলোকে বুজাই সিদ্ধান্ত ল'ব পাৰিছিল, খুৰাৰক ভেণ্টিলেটৰত আৰু ৰাখিব নালাগে বুলি ডাক্তৰক কৈ দিছিল, সেইকাৰণে পিতাৰাই তই অহাটো বিচাৰিছিল, এনেনো কোনদিনা তোক মাতি পঠিয়াইছিল?
1: বুজিছ,
0: আয়ুস আছিল,
1: দেউতাৰ বাচি গ'ল।
0: তেতিয়াই জিতক ফোনত ক'ব খোজা কথাখিনি এতিয়াকৈ নয়নাৰ ভাগৰ লাগি গ'ল। তাৰ পাছত অলপ ৰৈ এইবাৰ জিতক নয়নাই প্ৰশ্ন কৰা দি সুধিলে, এইজন দেউতাৰাই সৰুতে তোক এবাৰ বেমাৰ দেখুৱাবলৈ কান্ধত উঠাই লৈ ডাক্তৰৰ তালৈ নিয়া নাছিলনে? তই তেতিয়া 5 নে 6

হয় বছৰীয়া, তই ইমান দূৰ খোজকাঢ়িব নোৱাৰ, আমাৰ তেতিয়া গাড়ী মটৰো নাই। বাছৰ পৰা নামি কান্ধতে উঠাই দেউতাৰাই তোক লৈ গৈছিল। জিতে মাজতে মাত দি কৈ উঠিল, মোৰ মনত আছে মা, তুমি মোক সেই কথাটো কেইবাবাৰো কৈছা। নাই, তোৰ মনত নাই। এতিয়া ডেকাকালতে মানুহৰ পাহৰা বেমাৰটো হোৱা হৈছে, তোৰ আগৰ একো কথা মনত নাই। মোৰ এতিয়াও মনত আছে, তোৰ জন্মৰ পাছত ডাক্তৰ নে নাৰ্ছ সেউজীয়া কাপোৰ এখনেৰে মেৰিয়াই তোক মোৰ ওচৰতে বিছনা নে টেবুল এখনত থৈ দিছিল।

0: তইহে সকলো পাহৰি গৈছ?
1: নাই মা, মই একো পাহৰা নাই। মোৰো তোমালোকৰ কথা মনত পৰিয়ে থাকে। পিতাৰ অসুখৰ খবৰ শুনিও মোৰ কিমান চিন্তা হৈছিল। কিন্তু
0: জিত ৰৈ যোৱা দেখি নয়না আচৰিত নহল। ৰুমিক কথা ক'বলৈ সি ভয় কৰে।
1: নকৰিনো কি কৰিব? হাতীৰ কথা ক'লে ৰুমিয়ে পানীৰ কথা ক'ব, গছৰ কথা ক'লে বালিৰ কথা ক'ব, গতিকে জিতে নোৱাৰে।
0: ৰুমিক পিতাকৰ বেমাৰৰ কথা ক'বলৈও কিজানি তাৰ সাহস নহল।
1: কিনো চিন্তাৰ কথা এইটো, বুঢ়া মানুহ, বেমাৰ চেমাৰ হৈ থাকিবই দিয়া, সেইবুলিনো তুমি কেনেকৈ দৌৰি থাকিবা?
0: এইবুলিয়ে ৰুমিয়ে ক'ব নিশ্চয়, সি অনুমান কৰি মনে মনে থাকিল চাগৈ।
1: নয়নাই মন কৰিলে জিতে জোতাযোৰ খুলিছে, সি এতিয়া ভিতৰলৈ আহিব নেকি? তাইৰ বুকুখন থিপথিপাই উঠিল। নয়নাক গিৰিয়েক সিদ্ধাৰ্থ চলিহা এদিন কৈছিল, তুমি কেতিয়াও জিতক ৰুমিৰ লগত লাগি ল'বলৈ উৎসাহ নিদিবা। সি যদি খঙতে ৰুমিক এৰি আমাৰ লগত থাকিবলৈ আহিলহেঁতেন ভাল পালাহেঁতেননে? আৰু ৰুমিও যদি তাৰ ওপৰত খং কৰি উচাত মাৰি ছোৱালীজনীক লৈ মাকৰ ঘৰলৈ গুচি গ'লহেঁতেন, সি জানো আমাৰ লগত থাকিও সুখী হ'লহেঁতেন। আৰু এটা কথা, আমিও তাক তাৰ পত্নী আৰু সন্তানৰ পৰা আঁতৰাই আমি সুখত থাকিব পাৰিলোহেঁতেননে?
0: তুমি তাক আমাৰ স্বাৰ্থত বেছি টানি নাথাকিবা, আমি তাৰ অতীত, অতীতক এৰিও সি থাকিব পাৰিব, কিন্তু তাৰ বৰ্তমান আৰু ভৱিষ্যত তাৰ পত্নী সন্তানক এৰি থকাটো ভাল কথা নহ'ব।
1: ইতিমধ্যে জোতাযোৰ খুলি উঠি ড্ৰয়িং ৰুমৰ মজিয়াত ভৰি দিব খোজা জিতক উদ্দেশ্যি নয়নাই চিঞৰি দিলে,
2: নাই নাই নালাগে বাবা, তই যা, আমি যেনেকৈ আছো তেনেকৈ থাকিবলৈ দে, কৈছো নহয় নুসুমাবি, ঘৰৰ ভিতৰলৈ নাহিবি, যা বোপাই যাগৈ।
1: টোপনি অহা দৰৱ খাই নিহপালি দি শুই থকা সিদ্ধাৰ্থ চলিহাই ঘৈণীয়েক নয়নাৰ চিঞৰ বাখৰত সাৰ পাই গ'ল,
3: কি হৈছে হেৰা, কি হৈছে তোমাৰ, ইমান চিঞৰিছা কিয়?
1: সুধি সুধি বিচনাৰ পৰা নামি আহি সিদ্ধাৰ্থ চলিহাই ঘৈণীয়েকৰ বিচনাৰ কাষত থিয় হৈ নয়নাৰ গাত ধৰি জোকাৰি দিলে,
2: আমাৰ বাবা আহিছিল জানা, কিন্তু তাক মই ঘৰত সোমাবলৈ নিদিলো।
1: নয়নাই চকু নেমেলাকৈ ফেকুৰি উঠিল,
0: জিত?
2: নাই নাই নয়না, জিত ক'ত আহিছে?
0: তুমি এয়া সপোনহে দেখিছা, চাওঁ এতিয়া শুই থাকা।
1: সিদ্ধাৰ্থ চলিহাই হাউলি লাহে লাহে নয়নাৰ মূৰত সোঁহাতখন বুলাই দিলে।

0: ভ্রম ডক্টর রূপশ্রী গোস্বামীর চুটি গল্পটি শুনিলে। গল্পটি পাঠ করিলে মেলোডি পাটগিরিয়ে। সরাত এইবার শুনাবলে লৈছো মধুমিতা বৰুৱা শইকীয়ার এমুঠি কবিতা। আহকসুন কবিতা কেইটির রসাস্বাদন করো।
1: এটা ফৰিং ৰঙী কবিতার সন্ধানত। বহুদিন নদী দেখা নাই, অথচ বুকুখন তৃষিত হোৱা নাই। মনত পৰা নাই পাৰঘাটত ফুলি থকা পুৰণি নাহৰ জোপালৈ। কোনদিনা দেখিছিলো চমকত বিজুলী, সময়ৰ আচুৰত এতিয়া মণিকোঠাৰ ৰুদ্ধ দুৱাৰ। বিদীৰ্ণ প্ৰাত্যাহিকতাত বুকুবোৰ হেনো বন্ধকত, শূন্য বৃন্দাবনত যেন তমাল মালতী শুকাল। বুকুৰ মৰুদ্যানবোৰত খৰাং গুটিমালি নুফুলা হল। লাহে লাহে মৰুভূমি আহিছে, কুমাৰী পৃথিৱীখন এতিয়া তৰাং। বসুন্ধৰাৰ ৰোষত পৰিছে বায়ু মাটি পানীৰ জীপাল সঞ্জীৱন। ক'ত হেৰাল সেউজ প্ৰান্তৰৰ সুগন্ধি সাধুবোৰ? ৰুষ্ট প্ৰকৃতিৰ এতিয়া বোলে আকণ থপিয়াহ, বসুন্ধৰাৰ মুকলি অসহযোগ। পানী পাই মুকলি নহয়।

এতিয়া কুঁহিপাত, ক'ৰবাত কিবা কেৰণ লাগিছে, জীৱশ্ৰেষ্ঠৰ নিষ্ঠুৰ সূতাহত প্ৰদূষিত আকাশ আৰু বতাহ। ধ্বংসৰ যজ্ঞত কোনেও নুশুনে আজি পৰমা প্ৰকৃতিৰ আৰ্তনাদ। হাবি কাটি নগৰ সজা বুকুবোৰ গাইগুটীয়া হোৱাৰে পৰা অৰণ্যবোৰ নাঙঠ হ'ল, পাহাৰবোৰ লঠঙা হ'ল, নদীৰ অভিমান হ'ল, নিশিগন্ধা ৰাতিবোৰ হেৰাল, পক্ষীবোৰ যাযাবৰী হ'ল। পুৱাৰ চোতালত জাকে জাকে নপৰে শালিকি, কোনখন অজান তিমুলুকত লুকাল? সন্ধিয়াৰ আকাশত কাউৰীৰ দেখি গোৱা ল'ৰালীৰ গীতটো মনত পৰেনে? উফ, কাউৰী গ'ল, গধূলি হ'ল, টেঙৰ কাউৰীবোৰ ক'লৈ গ'ল? পথাৰৰ আলিবোৰত এতিয়া প্ৰতিধ্বনি হয়নে? নৰানীয়ে কটা পথাৰবোৰত পকা দালানৰ চুবুৰী হ'ল। আকাশ নেদেখা বিয়াগুম চহৰত তৰাগণিবলৈ নজনা শিশুবোৰো এতিয়া বোলে ৰবটৰ দৰে ভাৱলেহীন জড়তাৰ পৃথিৱীত এতিয়া সকলো পানী পিয়া। আকণ্ঠ শুকান হৈ পৰিছে কবিৰো। আজি দুদিনমানৰ পৰা কবিৰ বুকুৰ বালিমাহীজনীৰ জ্বৰ। তাইক বোলে লাগে এপিয়লা সেউজীয়া সোমৰস, নতুবা এটা ফৰিং ৰঙী কবিতা। আপাতত এটা ফৰিং ৰঙী কবিতাৰ সন্ধানত কাতৰ হৈ পৰিছে কবি। আইনা আৰু উশাহ একেই। উজাগৰ ৰাতিটোৱে হেঁচুকি কৈছিল, নীলকণ্ঠী ৰাতিটো তোৰ বাবে নহয়, তই তৰাই বুটাবচা আকাশৰ বেদনামুগ্ধজোন। তই পৃথিৱীৰ নহয়, অন্তৰীক্ষত তোৰ ঘৰ, সমাহিত সপোনবোৰ ইয়াতেই পুতি থৈ যা। তাইটো অস্থিৰ স্বপ্নৰ সদাগৰ, তই পৃথিৱীৰ নহয়, অন্তৰীক্ষত তোৰ ঘৰ। কেতেকী ৰাতি এপৰলৈ কান্দিবি অসমাপ্ত কাহিনীৰ এটি জুমুঠি সামৰি। আইনা আৰু উশাহ একেই, চূৰ্ণাকৃত হ'বলৈ কেতে পৰ। বহাগ ৰজাক ওলাইছে আৰু লুকাইছে, মাটি মলঙিছে, বদনামী বতাহৰ চিৰকলীয়া মেজাজ আলিবাটৰ উৰুঙা দুপৰটোৱে জেকা জেকা গোন্ধ উজাইছে। তাতে উজান দি জাপতগৰ ফুলিছে, জীয়াই থাকিবলৈকে আচলতে বহাগ লাগে। কমলা বেলি থকা সৰকা হৈছে, গোমা হৈছে ক্ৰণদশী, বাৰে বাৰে বেলিটো ভিজে, ৰদে বৰষুণে খৰাশিয়ালৰ বিয়া পাতে, কুহুম হালধীয়া নাহৰ আৰু কমলাবুলীয়া বুকুখন উখল মাখল, দেউদিয়া প্ৰজাপতি চঞ্চল, বুকুৰ কুঁহি এখিলাই বসন্তক মাতিছে, কোনোবাই বিয়া নাম জুৰিছে, আগত দিয়া পাছত দিয়া পঞ্চ আয়তীয়েও ৰাম ৰাম। ডিচেম্বৰ হেমন্তৰ হালধীয়াত জীৱনৰ আত্মগোপন, বৰফৰ বেলি চুবলৈ মন কোনে কাটে নিচা, বুকুত যে মধুশালা। তাই গ্ৰীষ্মৰ ভেনাচ, অনবগণ্ঠিতা শিৰত তাইৰ চৌফলীয়া ৰ'দৰ ভকভকনি, তেলপৰি পিছলা দেহত তাইৰ পিছে যৌৱন জিলিকি নুঠে, ৰ'দ পৰি জিলিকে মাথো শ্ৰম, তাইৰ আঙুলিৰ কুৰুচা কাঠিত সৰে পাই পাই হিচাপ আৰু জীৱন জিনাৰ পণ, তাই দংশিনীয়ে হাতৰ বন আৰু জীৱনৰ ৰণ, অনাখৰী হৈও তাই মনস্বিনী, তাই জীৱনৰ ধাৰাপাত পঢ়ে, জানে জীৱন অংকৰ কঠিন সূত্ৰ, চল বুজি আওকাণ কৰে সৰ্পিল চাৱনিবোৰ যেতিয়া তাইৰ দেহত বাগৰে, মাথো এইখিনিলৈকে তাই এৰা ধৰা কৰে, নহলে তাইৰ ৰোজগাৰ নচলে, জানে তাই তীৰ্যক চাৱনিত সন্মান নাথাকে,

0: তাইৰ সৰুপা আৰু বেমাৰী মানুহটোৰ ঢেলা চকুহালতে তাইৰ সঁচা প্ৰেমৰ ঠিকনা আছে। পিৰিতি পিটিকি থাকিলে পাছে পেট নভৰে। তাইৰ খৰপোচ হাত দুখন নেওচি শতচিহ্ন চাদৰৰ আঁৰত এভাৰ হৰিণাৰ মঙহ। তাই মনস্বিনী, ইন্দ্ৰিয়ও সজাগ। তাইৰ আত্মৰক্ষাৰ কৌশল জানে তাই। চকুৰ চাৱনিৰে মাৰিব জানে অগ্নিবাণ, হৈ যাব পাৰে চামুণ্ডাকালি। কাৰণ তাই অলক্ষ্য শিল্প, শিল্প সদায় তিলোত্তমা। অৱধাৰিতভাৱেই তাই ভীত হৰিণী নহয়, তাই জীৱন যুঁজৰ ৰণাংগিনী। শৃংগাৰ। জালিকটা দাপোনে সাজে ৰূপৰ আলিবাট, কাকৈ চিৰা ফণীত ঢৌ খেলি নাচে কজলা কেশৰ আন্ধাৰ। পলাশী ওঠৰ অধৰ কোমল হাঁহিত কাজল লতাৰ গোপন আত্মবিশ্বাস। ৰূপহীবানত টচ নচ হ'ব আজি পৃথিৱী। বিষয় জীৱন। এক, পিয়লাৰ ফুটতলিত শেষৰটো চুমুকৰ গেট। এপিয়লা জীৱন কি ইমান সুলভ? মহঙা দৰত বিক্ৰী হয় প্ৰেম, প্ৰত্যয় হয়তো হৃদয়ৰ। জীৱনো এক পেণ্ডুলাম, সিংহভাগ দুলি থকা অনিশ্চিত এঘৰী। দুই, এৰি থৈ অহা প্ৰেমৰ দৰে এটা হেঙুল সন্ধিয়া বিচাৰি কমাৰ্চ পইণ্টৰ ফুটপাথত বহিলেই ভাবুক হৈ পৰে কবি। বিজুলীৰ গতিত পাৰ হৈ যায় এটা বিকট চাইৰেন, তিক্ততাত কবিয়ে গোৱাল গালি দিয়ে সভ্যতাক। তিনি, হুতাহেই হওক বা ভ্ৰমেই হওক, ঘনে ঘনে শপত ভগোৱা দিনবোৰ সুখময় আছিল। বেৰৰ কাণত নপৰা কথাবোৰ কোমল কথা কবিতাতকৈ কম নাছিল। চাৰি, উশাহ ঘন আছিল দেৱদাসী প্ৰহৰবোৰ, কথাবোৰে মূৰ সলালে। আজিকালি মখমলৰ কুচনত হেলান দি কফিত চুমুক দিওঁ, নিম্ন তৰংগত কথাবোৰেও ডেকৰাম মানে। স্মৰণ উৎসৱত লীন যায় শপত আৰু কথামালিতা। গধূলি গোপাল ফুলা মাজি। মাউলিঙত শনিবৰীয়া বজাৰ, ফুৰফুৰীয়া ভজা মঙহ আৰু সুগৰ হি কংজনীৰ আবদাৰ। ঠেৰেঙা পাইনৰ পাতত গোট মৰা যাৰ, গীটাৰ নহয় কোনোবাই মাউথ অৰ্গেন বজাইছে। সুৰটো বুকুৰ চিনাকি, শ্বিলঙৰে মনালিচা। কুঁহে কুঁহে সোমাই আহিছে উত্তাপ, বন্য সুৰটোৱে কুঁৱ লিখি দিছে। কংজনীৰ টোল পৰা হাঁহিয়ে গধূলিটো বান্ধি পেলাইছে। কোৱাইৰ নিচাত খেয়ালি প্ৰহৰটো ঢলং পলং। মাউলিঙত আজি আৰু এটা মনালিচা লিংগ নহয়, মাৰ্টিনা লিংগৰ নামত শ্বিলং শ্বিলং প্ৰেম গীতৰ জন্ম হ'ব। গধূলি গোপাল ফুলা গীত। ফৰগেট মি নট নহয়, ফৰগেট মি বুলি ক'লেই যে স্মৃতি। গধূলি গোপাল ফুলা মাজি। আয়োজন নালাগে, এজুপি গধূলি গোপালেই ভাল। নীলা স্কুৱলীৰ আঁৰলৈ অভিসাৰী হ'ব আজি মাউলিঙৰ মেঘালী চোতাল। ফৰগেট মি নট অভিজাত ফুল, গধূলি গোপালেই ভাল।
1: মধুমিতা বৰুৱা শইকীয়াৰ কেইটিমান কবিতা শুনিলে। কবিতাকেইটি পাঠ কৰিলে চয়নিকা ডেকাই। সাহিত্যচৰা অনুষ্ঠানটিৰ আজিলৈ ইমানতে অন্ত পৰিল। মেলোডী পাটগিৰিৰ সহযোগত অনুষ্ঠানটি প্ৰযোজনা কৰিলে প্ৰবাল কুমাৰ শৰ্মাই।

আলাপ অনুরাগ। আকাশবাণী গুৱাহাটীৰ মহাবাহু শাখাত এতিয়াৰে পৰা প্ৰতি শনিবাৰে নিশা 9:30 বজাত প্ৰচাৰ হৈ আছে আলাপ অনুৰাগ। অসমৰ বৰেণ্য শিল্পীসকলৰ কৰ্মজীৱনৰ আধাৰত ৰচিত এই ধাৰাবাহিক প্ৰামাণ্য অলেখ্যলানীৰ ৰচনা আৰু প্ৰযোজনা অজয় কুমাৰ বৰাৰ।

কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত পৰিৱেশ আৰু উন্নয়ন এই বিষয়ে এটি আলোচনাত অংশ ল'ব ডক্টৰ সীমান্ত কলিতা আৰু জয়ন্ত পাঠকে। অনুষ্ঠানটিৰ আগ ধৰিব কৃতাঞ্জলি বৰ্মনে, প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত।

কাইলৈ দিনৰ 12:30 বজাত আইদেউৰ বুলনিৰ আইদেউৰ আখল শিতানত গৰমৰ বতৰত চৰ্বত এই বিষয়ে পম্পী শৰ্মা খাউণ্ডৰ সৈতে হোৱা এটি সাক্ষাৎকাৰ প্ৰচাৰ কৰা হ'ব। সাক্ষাৎ গ্ৰহণ ভাস্বতী কলিতাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ দিনৰ 12:30 বজাত আইদেউৰ বুলনিৰ আইদেউৰ আখল শিতানত।

0: মিডিয়াম ৱেভৰ 411.5 মিটাৰত 729 কিলোহাৰ্টজত আৰু এফ এম বেণ্ডৰ 101.6 মেগাহাৰ্টজত এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু
1: অভিলেখাগাৰৰ পৰা

0: খেল ভঙা খেল, অকলে আপোনে উমলি আছিলোঁ, ফুটুকাৰ ফেন সোপা ধূলি মাটি লৈ বাজৌ গুটিৰ তলত, তুমি লৰি আহি উজুতি মাৰিলা, খেল ভাগি গ'ল, উচুপি উচুপি ইমান কান্দিলোঁ, তুমি আচৰিত হৈ মুখলৈ চালা, উৱা কান্দিছা কিয়, খেল ভঙা খেলহে খেলিছোঁ আমি।
1: আহ, শব্দৰ কি যে এক ব্যঞ্জনাময় ব্যৱহাৰ, ঘৰুৱা কোমল শব্দৰ ব্যৱহাৰেৰে সকলোৰে অন্তৰত যেন এক অৰ্থবহ চিন্তা চেতনাৰ উদ্ৰেক কৰিব পাৰে, কণ্ঠস্বৰতো আছে বিশেষ আকৰ্ষণ। এইগৰাকীয়ে হ'ল অসমীয়া আধুনিক কাব্য সাহিত্যৰ অন্যতম কাণ্ডাৰী পাৰ্বতী প্ৰসাদ বৰুৱা, অসমীয়া ভাষাৰ এক অবিস্মৰণীয় সুৰৰ কবি আৰু গীতিকাৰ, যাৰ ৰচনাই অসমীয়া আধুনিক কাব্য সাহিত্যৰ বুৰঞ্জীত অসমীয়া গীতিকাব্যক ভাৱ, কল্পনা, ভাষা আৰু প্ৰকাশভংগীৰে এক নতুন আয়তন দিছে। একেধাৰে গীতিকাৰ, সুৰসাধক, গায়ক, নৃত্যশিল্পী, সু অভিনেতা আৰু সৰ্বতোপ্ৰকাৰ

0: অসমীয়া সংস্কৃতিৰ একনিষ্ঠ পূজাৰী গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱা। অভিলেখাগাৰৰ পৰা এই অনুষ্ঠানটিত তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই আজি আমি আলোচনা কৰিব বিচাৰিছোঁ তেখেতৰ গীত আৰু কবিতাৰাজিৰ বিষয়ে। পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীতৰ এগৰাকী একান্ত অনুৰাগী, অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি, অসমৰ সাহিত্য আৰু লোক সংস্কৃতিৰ ক্ষেত্ৰখনত বিশেষ অৰিহণা যোগোৱা শিক্ষাবিদ ডক্টৰ বীৰেন্দ্ৰনাথ দত্তৰ অনুভৱ এনেধৰণৰ।
1: অসমীয়া আধুনিক গীতৰ বিকাশৰ ক্ষেত্ৰত পাৰ্বতী প্ৰসাদৰ এক বিশিষ্ট স্থান আছে, সেইটো মানি ল'বই লাগিব। মই পাৰ্বতী প্ৰসাদৰ কিছুমান গীতৰ বিষয়ে মোৰ ধাৰণা অলপ স্পষ্ট, সকলোবিলাকৰ বিষয়ে নহয়। আমি সৰুতে কিছুমান গীত শুনিছিলোঁ, গাইছিলোঁ নিজে নিজে, আমি অতি সৰু থাকোঁতে। সেইবোৰ যে পাৰ্বতী প্ৰসাদৰ গীত আমি নাজানিছিলোঁ। গৰখীয়া হেৰ গৰখীয়া কি সুৰ বজালি দুপৰীয়া, নাজানিছিলোঁ। তাৰপিছত এটা আছিলে, বজালে আহিনে বাহিনে বিন, ইয়াতে ধ্বনিৰ খেলা কৰিছে। আহিনে বাহিনে বিন, ধ্বনিৰ খেল এটা আছে, কি কৌশলেৰে কৰিছে, বজালে আহিনে বাহিনে বিন, কিন্তু আহিনেৰ লগত বাহিনেৰে এনেকুৱা এটা খেলা কৰিছে। ৰবীন্দ্ৰনাথে বহুত সেইবিলাক কৰিছিল। এতিয়া এই আহিনে কথাটোৰ লগত মই ক'ব খুজিছোঁ, আহিনটো শৰৎকালৰ মাহ। পাৰ্বতী প্ৰসাদ নৈসৰ্গ অসমৰ, অসমৰ পৰ্বত পাহাৰ নদী এইবিলাকৰ শোভাত মুগ্ধ আছিলে, আৰু সেইটো প্ৰতিফলন ঘটিছে তেখেতৰ কবিতাত আৰু গীততো। এতিয়া এইটো হ'ল শৰৎকালৰ, আৰু বোধকৰ শৰৎকালটো তেখেতৰ প্ৰিয় আছিল, আৰু আহিন বিশেষভাৱে প্ৰিয় আছিলে। আহিন মহীয়া শেৱালি সৰিলে নিয়ৰত তিতিলে বন, বহুত গান আছে আহিনক লৈ পেলাই, শৰতক লৈ পেলাই। মই দুটামান বিশেষ গীতৰ কথা ক'বলৈ পাওঁ। আমি যেতিয়া সৰুত আছিলোঁ তেতিয়া আমি যিটো চুবুৰীত আছিলোঁ, সেইটো চুবুৰীৰে এই মূৰত এটা পৰিয়াল আছিলে য'ত সংগীত চৰ্চা হৈছিলে। আমি কৌতূহলী হৈ পেলাই শুনো, বিভিন্ন ৰকমৰ গান গাইছে। তাৰ ভিতৰত কেতিয়াবা কেতিয়াবা ৰবীন্দ্ৰ সংগীতো হৈছে, কেতিয়াবা কেতিয়াবা অসমীয়া গীত যিবোৰ মই আমি আগতে শুনা নাছিলোঁ, তাৰে এটা আছিলে, নবলোতো সোণৰ অসম মাটিৰ অসম আই, মোক মুগ্ধ কৰিছিলে সেইটোৱে। কি সুন্দৰ কথা, সোণৰ অসম তুমি হ'ব নালাগে, মাটিৰ অসম। তাতে আছে এঠাইত, দুখীয়া হ'লেও নিচলা হ'লেও আই মোৰ মৰমৰ, আইতকৈনো জানো আছেনে আপোন আছেনে কোনোবা বৰ। কি সুন্দৰকৈ নিজৰ মাটিহে বেছি, সোণৰ কথাটো আলংকাৰিক কিন্তু আচল তোমাৰ নিজৰ মাটিক ভাল পোৱা নাই।

0: আমি সৰুতে এই গীতটো এতিয়া পাৰ্বতী প্ৰসাদৰ বুলি নাজানো, বহুত পিছতে গম পালো যে এইটো পাৰ্বতী প্ৰসাদৰ ৰচনাও সুৰো। আৰু এটা গীতে মোৰ অভিজ্ঞতাৰ লগত জড়িত, সেইকাৰণে এতিয়া মোৰ মনৰ মাজত সোমাই আছে। সেইটো হ'ল, তেখেতে ৰূপহী বুলি এখন ফিল্ম কৰিছিল, ৰূপহী নাম দিছিলে। সেই ফিল্মখনত এটা গান আছিলে, তোৰ নাই যে বন্ধু আবাট, তোৰ পদে পদে আছে কত নো উজুতি কত ঘাট প্ৰতিঘাত। তাৰ যিটো শব্দৰ ব্যৱহাৰ, এনেই তেখেতৰ শব্দবিলাক বৰ কোমল হয়, অসমীয়া থলুৱা শব্দবিলাক সুন্দৰকৈ ব্যৱহাৰ কৰে, কিন্তু তাত আছে এনেকুৱা ধৰণৰ শব্দ গাঁথনি, তোৰ নাই যে বন্ধু আবাট, তোৰ পদে পদে আছে কত নো উজুতি কত ঘাট প্ৰতিঘাত, সৌ উচ্চ টিঙত বহি আছে তোৰ ৰুদ্ৰ যি মহাদেউ, তই কৰিব লাগিব সেউ, তই গিৰি পৰ্বত লংঘন কৰি তুলিব লাগিব ক্ষীৰ, হেৰত নিৰ্ভীক তই বীৰ, তই ভাঙিব লাগিব পৰ্বত শিলা কাটিব লাগিব বাট, একেবাৰে বেলেগ ধৰণৰ। গতিকে সেই দিশটোও আছিলে, এফালে কোমল আনহাতে কঠিন। আৰু সেইটো গাইছিল, মোৰ যিমান দূৰ মনত পৰে, চাৰু বৰদলৈ আৰু আন এজন গায়ক, আৰু চাৰু বৰদলৈ আমাৰ চুবুৰীৰে মানুহ। গানটো অত্যন্ত সুন্দৰ আছিলে, আজিৰ নতুন চামৰ শিল্পীয়ে সুন্দৰকৈ গায় সেইবিলাক। সেইটো হৈ গৈছে, মানে ডক্টৰ ভূপেন হাজৰিকাই ৰেকৰ্ড কৰাৰ পিছত স্বাভাৱিকতে সেইবোৰ অত্যন্ত জনপ্ৰিয় হৈ পৰিল।
1: এইখিনিতে যদি আমি শ্ৰোতাক এই গীতটি শুনাওঁ, নিশ্চয় তেখেতসকলৰো ভাল লাগিব।

0: পৰৱৰ্তী প্ৰসাদে নিজে স্বীকাৰ কৰিছিল যে তেখেতৰ ওপৰত ৰবীন্দ্ৰনাথৰ প্ৰভাৱ আছিল
1: গভীৰ,
0: কথাটো সুৰত, আৰু সেইকাৰণে তেখেতৰ কিছুমান সুৰত ৰাবীন্দ্ৰিক স্বৰ গাঁথনিৰ অলপমান যেন অনুৰণন শুনা যায়। আৰু তেখেতে নিজেই ক'ৰবাত এই বিষয়ে লিখিছে, এনেকৈ শুনি পেলাই মোৰো মন গ'ল অসমীয়া গীত সেই ধৰণৰ হওক। আৰু সেইফালৰ পৰা পাৰ্বতী প্ৰসাদক আমি এক বিশেষ স্থান দিবই লাগিব। যেতিয়া মই অসম সাহিত্য সভাৰ সভাপতি আছিলোঁ, সেই সময়ত আমি সোণাৰীলৈ গৈছিলোঁ আৰু তাত এখন বিশেষ সভা অনুষ্ঠিত হৈছিল পাৰ্বতী প্ৰসাদৰ, আৰু তাত বহুত পাৰ্বতী প্ৰসাদৰ গীত গোৱা হৈছিলে। পাৰ্বতী প্ৰসাদক লৈ পেলাই ইতিমধ্যে প্ৰচুৰ কাম হৈছে। এটা সময়ত অসমীয়া মানুহ উদ্বুদ্ধ কৰিবৰ কাৰণে তেতিয়া এটা প্ৰয়োজন হৈছিল যে ট্ৰাকত উঠি গান গাই ফুৰিছিল। আমি তেতিয়া সৰু, কি সুদৰ্শন পুৰুষ আছিল আৰু চৌখিন আছিলে, কিন্তু তেখেতে আনকি নিজা ধৰণে গামোচাৰ পৰাই ডিজাইনৰ পৰাই বোধহয় এটা টুপি তৈয়াৰ কৰি দিছিল আৰু সেইটো সদায় পিন্ধিছিল। তেখেতৰ প্ৰায় প্ৰতিখন কিতাপৰে ওপৰত সেইটো থাকেই। সেইফালৰ পৰাও তেখেতৰ যি এটা সুকুমাৰ মন বুলি ক'ব পাৰি, বিভিন্ন দিশেৰে তাৰ প্ৰকাশ ঘটিছে। আৰু মই ভাবোঁ যে ইতিমধ্যে কাম হৈছে, নোহোৱা নহয়, কিন্তু আৰু নতুন ধৰণে কাম কৰিব পাৰি এইকাৰণে যে এতিয়া যাক আমি মিডিয়া বুলি কওঁ, মাধ্যমৰ নতুন নতুন পথ ওলাইছে। আনকি মই ভাবোঁ এখন ডকুমেণ্টাৰী ফিল্মো হ'ব পাৰে, হোৱা উচিত, আৰু হ'লে এতিয়া প্ৰজন্মই এটা স্পষ্ট ধাৰণা কৰিব পাৰিব।
2: প্ৰথম অসমীয়া অভিধান প্ৰণেতা যদুৰাম ডেকাবুৰুৱাৰ বংশধৰ পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনাৰাজিৰ বিষয়ে অসম সাহিত্য সভাৰ প্ৰাক্তন সভাপতি ডক্টৰ নগেন শইকীয়াদেৱে লিখিছে।
3: কোমল মিষ্টিক দৃষ্টিভংগীয়ে তেওঁৰ শিল্পীসত্তাৰ মাজেৰে সুৰ আৰু শব্দৰ আশ্ৰয়ত আত্মপ্ৰকাশ কৰিছে। অপাৰ্থিৱ অস্পষ্ট মায়াময় ৰূপৰ মাজত তেওঁ দেখা পাইছে সুন্দৰ অৰূপক, হিয়াৰ মাজত অপৰূপে কৰিছে মনহৰণ। আৰু এনে সময়ত বিশ্বপ্ৰাণৰ নতুন ছন্দৰ লগত অসীমৰ বুকুত পথ বিচৰাৰ বাঞ্ছাই কবিৰ হৃদয় ভৰাই ৰাখে। এই মায়াময় অৰূপৰ ছবি তেওঁ সন্ধান কৰিছে শৰতৰ মাজেৰে। শৰতৰ শুকুলা ডাৱৰ, কহুৱা ফুল আৰু মুকলি আকাশৰ নীলাই পাৰ্বতী প্ৰসাদক যিভাৱে আকৰ্ষণ কৰিছে, তেনেভাৱে আন কোনো এগৰাকী কবিকে কৰা নাই। ৰঘুনাথ চৌধাৰীক যদি বসন্তৰ কবি বুলি ক'ব পাৰি, পাৰ্বতী প্ৰসাদক ক'ব লাগিব শৰতৰ কবি বুলি। শৰতৰ মাজেৰেই অৰূপৰ লগত একাত্মীয়তা স্থাপন কৰা এইগৰাকী কবি যেন অন্তৰ জীৱনৰ গীত গোৱা বৰাগী কবি। তেওঁৰ সকলো ৰচনাই সুৰ আৰু ছবিৰে ভৰা। তেওঁৰ সুৰত আছে প্ৰাৰ্থনা সংগীতৰ কোমলতা আৰু আত্মনিবেদনৰ কাৰুণ্য। পাৰ্বতী প্ৰসাদৰ জীৱন আৰু কৰ্মৰ মাজেদি তেওঁৰ বিশিষ্ট নন্দনতাত্ত্বিক মূল্যবোধে প্ৰকাশ লাভ কৰিছে। এই মূল্যবোধ এহাতে অসমীয়া জাতীয় জীৱনৰ প্ৰভাৱেৰে প্ৰভাৱান্বিত, আনহাতে উপনিষদীয় ৰূপৰ চেতনাৰে উদ্দীপ্ত। এইগৰাকী শিল্পী, সুৰকাৰ, কবি, গীতিকাৰ আমাৰ জাতীয় সাংস্কৃতিক আকাশৰ এটি উজ্জ্বল নক্ষত্ৰ।
2: পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা আৰু সুৰ কৰা, আৰু পাৰ্বতী প্ৰসাদ বৰুৱাই ৰচনা কৰা আৰু তেখেতৰ পুত্ৰ প্ৰণৱীৰাম বৰুৱাই সুৰ কৰা কেইবাটিও গীতত কণ্ঠদান কৰিছে শিল্পী মালবিকা বৰাই।
4: মোৰ সৌভাগ্য, মই আজিও গৰ্ব অনুভৱ কৰোঁ যে পাৰ্বতী প্ৰসাদ বৰুৱাদেৱৰ যিখন প্ৰথম ইপি ৰেকৰ্ড ওলাইছিলে প্ৰণৱীৰাম বৰুৱাদেৱে কলিকতাত কৰিছিলে এইচিম্বিত, তাত ভূপেন হাজৰিকাদেৱৰ নিচিনা এজন স্বনামধন্য শিল্পীয়েও গাইছিলে। মই তেতিয়া বহুত বিয়াৰ বহুত বছৰ আগৰ, মই ক্লাছ ইলেভেনত পঢ়ি আছিলোঁ আৰু প্ৰথমবাৰৰ বাবে মই কলিকতাত গৈ ৰেকৰ্ডিং কৰি মোক খুব ভয় লাগিছিলে। আৰু তাতে মই শাৰদী সন্ধিয়া জোনাকী মেল গীতটি গাবলৈ সুবিধা পাইছিলোঁ। প্ৰায় 40 বছৰ আগতে গীতটি গাইছিলোঁ, যিটো গীত আজিও জোনাকী মেল 7 জুনত হয় তেখেতৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই। সেই অনুষ্ঠানত সদায় মই গীতটো পৰিৱেশন কৰি আহিছোঁ, অকণমান গাই দিছোঁ বাৰু। আৰু

ৰতনৰে সিংহাসনত 12 বছৰমান হৈছে চাগে। সেইটো মানে অল ইণ্ডিয়া ৰেডিঅ'ৰ স্পেচিয়েল প্ৰগ্ৰেমত তেখেতে মোক গোৱাইছিলে আৰু সঁচাকৈ এই গীতটো মই খুব আনন্দ পাইছিলোঁ গাই, কাৰণ ইমান সুন্দৰ কথাখিনি।

তাৰপিছত মই প্ৰণবিদাৰ প্ৰডাকশ্যনত ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ৰ পৰা সেউজী পাৰত গাইছিলোঁ আৰু কিহৰ ৰাগীত গাইছিলোঁ আৰু গুৱাহাটীতো এইকেইটা মই জেনেৰেল প্ৰগ্ৰেমত গুৱাহাটী অল ইণ্ডিয়া ৰেডিঅ'ৰ পিছত গাইছোঁ। তাৰপিছত পাৰ্বতী প্ৰসাদ বৰুৱাৰ ৰচনা আৰু প্ৰণবিদাৰ সুৰ।

প্ৰণবিদাই তেখেতে সুৰ নকৰা গানবিলাক বহুত গীতত তেখেতে সুৰ কৰিছে পিছত। থোৰ নিদয়া তুমিয়ে যেতিয়া, তাৰপিছত আপোন হাতে ঘৰ ভাঙিলি। মই যেতিয়া ডিব্ৰুগড় অল ইণ্ডিয়া ৰেডিঅ'ত সেউজী পাৰত গীতটি গাইছিলোঁ, তেতিয়া মই কিহৰ ৰাগীত জ্বলা কলা হলি এই দুটা গীত, এই দুইটা গীত কিন্তু পাৰ্বতী প্ৰসাদ বৰুৱাৰ সুৰো ৰচনাও তেওঁৰ কি।

0: গীতিকবি পার্বতী প্রসাদ বৰুৱাৰ এই সৃষ্টিৰাজিয়ে চিৰদিন আপ্লুত কৰি থাকিব আপোনাক আমাক সকলোকে।
1: ন পুৰণি দুয়ো আহিছিল পাতিলে কথা, এজনে পাতিলে অতীত দিনৰ পুৰণি কথা, সোঁৱৰণি ভৰা দেহি ঐ, ইজনে ক'লে নতুন দিনৰ নতুন কথা, আশাৰে ভৰা সপোন দেখা, যাবৰ বেলিকা এজনে লগালে মাত, যাওঁ দেই দেও যাওঁ তেনে এতিয়া থাকিবা আৰু, মিচিকি হাঁহি দে ইজনে ক'লে আহিলোঁ দেই আকৌ আহিম।

অভিলেখাগাৰৰ পৰা অনুষ্ঠানটি আজিলৈ ইমানতে অন্ত পৰিল। আমাৰ অভিলেখাগাৰৰ পৰা লোৱা গীতিকবি পাৰ্বতী প্ৰসাদ বৰুৱাৰ স্বৰচিত কবিতা পাঠ, তেখেতৰ সংগীত আৰু কাব্যজীৱনৰ বিষয়ে ডক্টৰ বীৰেন্দ্ৰনাথ দত্ত আৰু মালবিকা বৰাই কোৱা, আৰু ডক্টৰ নগেন শইকীয়াই লিখা কিছু কথা, লগতে ভূপেন হাজৰিকা আৰু মালবিকা বৰাই গোৱা পাৰ্বতী প্ৰসাদ বৰুৱাৰ কেইটিমান গীতেৰে আজিৰ অনুষ্ঠানটি সজোৱা হল। অনুষ্ঠানটিৰ প্ৰযোজনা আছিল ইন্দ্ৰজিৎ দাসৰ।

0: কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত পৰিৱেশ আৰু উন্নয়ন এই বিষয়ক এটি আলোচনাত অংশ ল'ব ডক্টৰ হিমন্ত কলিতা আৰু জয়ন্ত পাঠকে। আঠ ধৰিব কৃতাঞ্জলি বৰ্মনে, অনুষ্ঠানটিৰ প্ৰযোজনা প্ৰবাল কুমাৰ শৰ্মাৰ। শুনিবলৈ নাপাহৰিব কাইলৈ নিশা 8:02 নতুন দিগন্ত অনুষ্ঠানত।
1: শ্ৰোতাসকল, কাইলৈ সন্ধিয়া 7:45 আকাশবাণী গুৱাহাটীৰ প্ৰাগজ্যোতিষপুৰ শাখাত প্ৰচাৰ কৰা হ'ব হেল্ল' যুৱবাণী। এই অনুষ্ঠানৰ অতিথি বিশিষ্ট কণ্ঠশিল্পী সমৰ হাজৰিকাৰ দুই সন্তান ডাৱৰ হাজৰিকা আৰু কুঁৱলী হাজৰিকা। অনুষ্ঠানটিৰ আঁত ধৰিব ভাস্কৰ শইকীয়াই, প্ৰযোজনা ইন্দ্ৰজিৎ দাসৰ। একে সময়তে ফেচবুক পেজতো অনুষ্ঠানটি পোনপটীয়াকৈ প্ৰচাৰ কৰা হ'ব।
0: শ্ৰোতাসকলে অনুষ্ঠান শুনিছে আকাশবাণী গুৱাহাটীৰ মহাবাহুৰ পৰা। অনুষ্ঠানত এবাৰ আগবঢ়াইছো জয়ন্ত হাজৰিকাৰ কণ্ঠৰ এটি গীত।

জয়ন্ত হাজৰিকাৰ কণ্ঠৰ গীতটি শুনিলে। এয়া আকাশবাণী গুৱাহাটীৰ মহাবাহু। এতিয়া সময় নিশা 10:30 বাজিছে আৰু ইয়াৰ লগে লগে অন্ত পৰিল আমাৰ আজিৰ প্ৰচাৰণৰ। আমাৰ কাইলৈৰ অনুষ্ঠান প্ৰচাৰণ মুকলি কৰা হ'ব পুৱা 5:30 বজাত। এতিয়ালৈ মই হেমন্ত চাবুকধৰাই ষ্টুডিঅ'ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ, শুভৰাত্ৰি, জয় হিন্দ।